নমস্কার, সুপ্রভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 22 দিন, 1948 শকাব্দৰ বহাগৰ 16 দিন, আৰু 2026 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 6 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 43 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়া ডিউটি ৰুমত আছে দেৱাশীষ ৰাজকুমাৰ আৰু দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিশ্বদীপ স্বৰ্গীয়াৰী, হৰমোহন বৰ্মন আৰু মায়াবিনী শৰ্মা। ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত আছো মই গীতালী ভট্টাচাৰ্য। বন্দনা।

0: প্ৰয়োগ কৰিব পাৰিলে মানৱ সংস্কৃতিৰ পূৰ্ণ বিকাশ অৱশ্যেই ঘটিব। অৱশেষত অহিংসাৰ বাটেদিয়েইতো মানৱে মহাপ্ৰগতিলৈ আগবাঢ়িব লাগিব। ভাৰতৰ মাটিৰ, ভাৰতৰ আকাশৰ, ভাৰতৰ মনীষাৰ, ভাৰতৰ প্ৰতিভাৰ, ভাৰতৰ সকলো চিন্তাৰ, ভাৰতৰ দুখ বেদনা ব্যথাৰ, ভাৰতৰ গোপনৰ, ভাৰতৰ সপোনৰ মৰ্মবাণীয়েই হ'ল অহিংসা। মানৱৰ মহাপ্ৰগতিৰ বাটৰ ধ্ৰুৱজ্যোতি হ'ল অহিংসা। আদিম ভাৰতৰ আৰ্য মনীষাই দি যোৱা এই প্ৰদীপৰ পোহৰতেই বৰ হিংসাপূৰ্ণ পৃথিৱীত কালী হৈ, দুৰ্গা হৈ, বস্তুৰ ব্যৱহাৰ কৰিও সংস্কৃতি ৰক্ষা কৰি ভাৰতবৰ্ষ উত্থান পতনৰ মাজেদি আগবাঢ়ি আহিব লাগিছে। ভাৰতীয় নবীনে আনকি প্ৰতিকূল পৰিস্থিতিতো, সংঘাতৰ মাজতো ভাৰতীয় ঐতিহ্যৰ নুনুমুৱা চাকিটো অনিৰ্বাপীকৈ জ্বলাই ৰাখিব লাগিব। যিদিনাই এই আদৰ্শৰ চাকিগছ ভাৰতত নুমাব, সেইদিনাই ভাৰতৰ কপালত ঐতিহ্য আঁকি দিয়া পোহৰৰ ইন্দ্ৰধনু মচ খাই যাব, ভুৱন ভুলোৱা চিৰসুন্দৰৰ বাহী হৈ যাব স্তব্ধ। সৎ আৰু অসৎ, ইয়াৰ ওপৰতেই সংস্কৃতি আৰু দুষ্কৃতি প্ৰতিষ্ঠিত। মানুহ শিল্পীহে, আৰু তাৰ সৌন্দৰ্য সৃষ্টি কৰা মতে তাৰ দুষ্কৃতি বিনাশটো একেলগে থাকিব লাগিব, আৰু সেইটোহে মানুহৰ পূৰ্ণ ৰূপ, আৰু পৰিচ্ছন্ন জীৱনেইহে মানুহৰ পূৰ্ণ জীৱন। ইয়াকেই দাপৰত উপলব্ধি হ'ল। সেইবাৰ সংস্কৃতিৰ যি মূৰ্তি সাজিলে, তাক সাজিলে সুন্দৰ ললিত বলিত অংগৰ ত্ৰিভংগ বংকী বংশীবাদক, বৃন্দাবনৰ সুকুমাৰ কলাবিশাৰদ কৃষ্ণৰ মোহনমালা আকাৰত, আৰু এই চিৰসুন্দৰ শিল্পীৰ মুখৰ বাঁহীৰ লগতে নাচৰ ভংগীৰ দেহাতেই দিলে কুবলয় হাতীকো উফৰাব পৰা বল, আৰু অজস্ৰ সুৰক বধিব পৰা বল। সংস্কৃতিয়ে প্ৰথমে সুকুমাৰ কলাৰ যোগেদি জগত মুগ্ধ কৰি জনতাৰ মৰমেৰে পৰিপুষ্ট হৈ জীৱনৰ মহাসংঘাতক তাৰ প্ৰতিষ্ঠাৰ বাবে মানৱ জীৱনৰ চৰম সাংস্কৃতিক আদৰ্শকেই মানি লৈও বাস্তৱতাৰ বাবে দুষ্কৃতি বিনাশত নিয়োজিত হয়। তেতিয়া দুষ্কৃতিৰ সমূল অঞ্চে নাশ কৰি সংস্কৃতিয়ে জয় জয়কাৰ ঘোষণা কৰে। দুষ্কৃতিৰ সৈতে মহাসংঘাতৰ মাজতো মানুহৰ মহামহত্বৰ জীৱন আদৰ্শ, আৰু সেই আদৰ্শ কেনেকৈ পাব পাৰি সংস্কৃতিয়ে তাকো কৈ দিয়ে। মানুহ যে শিল্পীহে, শিল্পী হৈয়ে সি জীৱনক অপৰিচ্ছিন্নৰূপে চাব লাগিব, ধৰিব লাগিব, আৰু শিল্পীৰূপেই তাৰ জীৱন আদৰ্শক পূৰ্ণ কৰি তুলিব লাগিব। অশোকৰ জীৱন দেখি বুজিছোঁ যে ভাৰততেই এই মানৱ অন্তৰৰ শিল্পীটোৰে পুনৰূপ ল'বলৈ প্ৰচণ্ড এটা চেষ্টা চলিছিল। সেই শিল্পীটোৱে কি ভুল কৰি দুষ্কৃতিৰ সৈতে পৰাজিত হ'ল বাৰু? কৃষ্ণৰ জীৱনতে তাৰ আমি উত্তৰ বিচাৰি পাওঁ। কৃষ্ণ কিয় ব্যাধৰ শৰত মৰে, যদুবংশ কিয় ধ্বংস হয়, ইয়াৰ অৰ্থ উলিয়াই তাৰ প্ৰতিকাৰ কৰিব পাৰিলেহে সংস্কৃতি স্থায়ী হ'ব। মহাত্মাই কিন্তু কয়, সংস্কৃতিক সাংস্কৃতিক অস্ত্ৰৰে ৰক্ষা কৰাৰ উপায় উলিয়াব পাৰিলেই সমস্যাৰ সমাধান হ'ব। দুষ্কৃতিক ধ্বংস কৰিবলৈ যাওঁতে সংস্কৃতিয়ে যদি দুষ্কৃতিৰ উপায়বোৰ যেনে হিংসা, কূটনীতি, চল চাতুৰি এইবোৰ ব্যৱহাৰ কৰে, তেন্তে সংস্কৃতিও সেই ব্যাধিৰে কবলত পৰি নিজে নষ্ট হয়। কৃষ্ণৰ জীৱনেও তাকেই কয়।
1: আজি মুকুতামালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ লিখনিৰ পৰা লোৱা হ'ল। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ মল্লিকাৰ্জুন মনসুৰৰ কণ্ঠৰ খেয়াল ৰাগ কুকুব বিলাৱাদ।

শাস্ত্রীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে মল্লিকাৰ্জুন মনসুৰৰ কণ্ঠত কুকু বিলাৱাল ৰাগৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত নিজৰা ৰাজকুমাৰীৰ গল্প আৰু কৌশিক বাশ্যায়সৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 বজাৰ আইডৰ বলনী অনুষ্ঠানত সৌন্দৰ্য চৰ্চাত বিভিন্ন ফেচিয়েল, এই বিষয়ে পাপৰি দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপি ভুৰেত অসম অভিযান্ত্ৰিক মধ্যম মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। যুগুতাই আগবঢ়াব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 বজাত প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। আজিৰ বিষয়, অতি নিয়ন্ত্ৰিত আহাৰ সুস্বাস্থ্যৰ বাবে কিমান ফলদায়ক। অনুষ্ঠানত উপস্থিত থাকিব মেডিচিন বিশেষজ্ঞ ডাঃ ৰুণজুন টেৰণপি আৰু জ্যেষ্ঠ খাদ্য বিশেষজ্ঞ সমেয়া সুলতানা। পুৱা 8:30 বজাৰ গীতিমা

লিকা অনুষ্ঠানত দিলীপ চৌধুরী, মালবিকা বৰা, চাৰু গোহাঁই, ৰুণুমী ঠাকুৰ আৰু লোকনাথ গোস্বামীৰ কণ্ঠৰ গীত। আজি পুৱা প্ৰচাৰ কৰা হ'ব পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। জ্ঞান বিজ্ঞান 6:55, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 চিৰাং জিলাৰ ৰেহৰু। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:05 পাৰাগমালা লাইভ। 12:15 অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 বীণাপাণী বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত। 1:20 নৰপতি ডেকা আৰু লগৰীয়াসকলে গোৱা ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত হৰে কৃষ্ণ তালুকদাৰৰ বাঁহী বাদন। ললিত মেধিৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব আজি দিনৰ 1:50। পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দিনৰ 2:30। বিয়লি 3:05 আধুনিক গীত। আজিৰ শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্ত। বিয়লি 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত স্বাৱলম্বী মহিলা লতিকা তালুকদাৰৰ সৈতে হোৱা কথা বতৰাত ভাগ লৈছে সহস্ৰাব্দী দত্তই, প্ৰযোজনা উৎপল বৰাৰ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে অপৰ্ণা শৰ্মাই যুগুতোৱা অসমীয়া বিষয়ৰ পাঠ, গীত আৰু ছবি। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত নাৰিকল বাগানৰ প্ৰস্তুতিৰ সবিশেষ। এই সন্দৰ্ভত ডক্টৰ হিমাদ্ৰী শেখৰ দত্তৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ মেলদি পাটগিৰিৰ, প্ৰযোজনা উৎপল দত্তৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান। আকৌ শুনো আহক। 7:35 পূবালী সুৰ অনুষ্ঠানত মুনমুন দাস আৰু লগৰীয়াসকলৰ কণ্ঠৰ তিৱা গীত। 8:02 পুনৰ কৈছো, নিশা 8:02 ধাৰাবাহিক নাট্যানুষ্ঠানত শুনিবলৈ পাব উদয় ভানুৰ চৰিত্ৰৰ তৃতীয় খণ্ড। মামণি ৰয়চম গোস্বামীৰ একে নামৰ উপন্যাসৰ আধাৰত অনাতাঁৰ নাট্যৰূপ আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত, আৰু নিশা 10:00 অখিল অভিলেখাগাৰৰ পৰা অনুষ্ঠানত চৈয়দ আব্দুল মালিক আৰু জ্ঞানদা কাকতিৰ বিষয়ে শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত নতুন ভাৰত ন ৰূপত

0: কৈছিলে যে আচ্ছা জীৱনটোৱে এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌবিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।

জীবন আলীৰ যুগলবন্দী এই মাহৰ দম্পতি মঞ্জুষ্ণা মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। প্ৰচাৰ হ'ব দেওবাৰে নিশা 9:30 বজাত।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: নিরাপদ পানী দ্বিতীয় খণ্ড। আমাৰ অধিকাংশ মানুহৰে খোৱা পানী আৰু ব্যৱহাৰযোগ্য পানীৰ উৎস নাট আৰু টিউবৱেল। এনেবোৰ উৎসৰ নিৰ্মাণ সাধাৰণতে পৰম্পৰাগত জ্ঞানৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ কৰা হয়। বৈজ্ঞানিক চিন্তা প্ৰয়োগ কৰি এনেবোৰ উৎস নিৰাপদ পানীৰ উৎস হিচাপে কৰি ল'ব পাৰি। খোৱা পানীৰ উৎস এনেবোৰ নাট বা টিউবৱেল, শৌচালয় বা শৌচালয়ৰ টেংকীৰ চকপিটৰ পৰা সদায় প্ৰায় 10 মিটাৰ বা 10 ফুট আঁতৰত থকাটো প্ৰয়োজন। পানীৰ তলত 40 ফুটলৈকে হেনো বীজাণুবোৰ সক্ৰিয় অৱস্থাত থাকিব পাৰে, সেয়েহে টিউবৱেল বা নাদৰ গভীৰতাও 40 ফুটৰ বেছি হোৱাটো প্ৰয়োজন। আকৌ যি ঠাইত আৰ্চেনিকৰ পৰিমাণ বেছি তেনে ঠাইৰ টিউবৱেলৰ গভীৰতা সদায় 100 ফুটৰ ওপৰত হ'ব লাগে, কাৰণ মাটিৰ প্ৰায়

100 ফুট গভীরতালেকে আর্সেনিক সোমাব পাৰে। পানীর উৎস বীজাণুমুক্ত হবলৈ নাদ বা দমকলৰ পাৰ পকী হব লাগে বা বাহৰ দলং সাজি উৎসৰ ওচৰতে বস্তুবাহিনী পেলাব নোৱাৰা কৰি ল'ব লাগে। খোৱা পানীৰ এনে উৎসৰ কাষতে গা ধোৱা, বাচন বৰ্তন ধোৱা বা মলমূত্ৰ আদি ত্যাগ কৰা অনুচিত। বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো হয়তো আমাৰ পানীখিনি বিপদমুক্ত নহ'ব পাৰে। পানীৰ অস্বচ্ছতা, তাত থকা লৱণৰ পৰিমাণ আদি নিৰ্ধাৰিত মাত্ৰাতকৈ বেছি হ'লে সেই পানীয়ে আমাৰ অনিষ্ট কৰে। বহু সময়ত উৎসৰ পানী ঠিকেই থাকিলেও আমাৰ শৰীৰে নিৰাপদ পানী নাপায়। উৎসৰ পৰা পানী কঢ়িয়াই অনা বাচন বৰ্তন আৰু ঘৰত জমা ৰখা পানীৰ পাত্ৰ বীজাণুমুক্ত নহ'লেও আমি নিৰাপদ পানী নাপাওঁ। আকৌ পৰিষ্কাৰ বাচন বৰ্তন থকাৰ পাছতো পানী দুয়োটাজনৰ বা পানী লওঁতাজনৰ অপৰিষ্কাৰ হাতখনেও প্ৰচুৰ বীজাণুৰ যোগান ধৰে। ৰেষ্টুৰা আদিত আহাৰ গ্ৰহণ কৰোঁতে আহাৰ যোগান ধৰা ব্যক্তিজনৰ হাতৰ পৰাও বীজাণু অহাৰ সম্ভাৱনা থাকে। অথবা কোনো তামোলৰ দোকানত তামোল খাওঁতেও তামোল পাণ ধোৱা বাল্টিটোৰ পানীখিনিৰ বীজাণুমুক্ত নহ'লে তাৰ পৰাও বীজাণু আহিব পাৰে। নিৰাপদ পানীৰ লগত নিৰাপদ হাতখনৰো নিবিড় সম্পৰ্ক আছে। সেয়েহে উৎস নিৰাপদ হ'লেও খাদ্য গ্ৰহণ কৰা হাতখন পৰিষ্কাৰ নহ'লে ৰোগৰ বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে। খোৱাৰ আগত আৰু পাছত পৰিষ্কাৰ পানী আৰু চাবোনেৰে হাত ধোৱা অতি আৱশ্যক। হাত ধোওঁতে সদায় হাতৰ তলুৱা, আঙুলিৰ মাজৰ অংশ আদি পৰিষ্কাৰকৈ ধুব লাগে। এনে অভ্যাস শৰীৰৰ পৰা কৰাৰ অতি প্ৰয়োজন। আমি সকলোৱে নিৰাপদ পানী খাবলৈ বিচাৰোঁ, কিন্তু কিছু অসতৰ্কতা আৰু কিছু এলাহৰ বাবেই আমি নিৰাপদ পানীটুপিৰ পৰা বঞ্চিত হওঁ। উতলাই চেঁচা কৰি লোৱা পানীটুপি একেবাৰে নিৰাপদ, পিছে ই সোৱাদযুক্ত নহয় বাবেই আমি বহুতে এনে পানী খাব নোখোজোঁ। যদিও কম খৰচত বিশুদ্ধ পানীৰ ই এটা উৎকৃষ্ট উপায়। নিৰাপদ পানী আৰু নিৰাপদ অনাময় ব্যৱস্থাই আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ। মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক, য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে

ইউনিয়ন বেংক অব ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত খালী হোৱা 11টা পদৰ বাবে আবেদন বিচৰা হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল 7টা পদ, জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 4টা পদ। দৰমহাৰ নিৰিখ মাহে 29,000 টকাৰ পৰা 78,640 টকালৈ, লগত অন্যান্য বানচ থাকিব। আৰম্ভণিতে মুঠ দৰমহাৰ পৰিমাণ মাহে প্ৰায় 91,000 টকা। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট rbi.org.in। আবেদনৰ শেষ তাৰিখ 6 মে'। নিয়োগ বাতৰি ইমানেই।

0: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ मां के नाम। ये अभियान अद्भुत अभियान रहा। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ मां के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
2: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু সরকারি আসনির বিষয়ে অবগত কৰাবলৈ আমার ফোন নম্বরটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটি, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামক সাক্ষাৎ কৰিব। নির্বাচন আয়োগে নির্বাচনের পাছৰ হিংসাৰ যিকোনো ঘটনার প্রতি শূন্য সহনশীলতার নীতি গ্রহণ কৰিবলৈ পশ্চিমবঙ্গ প্রশাসনক নির্দেশ দিছে। আমেরিকার রাষ্ট্রপতি ডোনাল্ড ট্রাম্পে শেহতীয়া বিধানসভা নির্বাচনত বিজেপিয়ে অভূতপূর্ব সফলতা লাভ কৰাৰ বাবে প্রধানমন্ত্রী নরেন্দ্র মোদীক অভিনন্দন জানাইছে। তিরুবনন্তপুরমত আজিৰে পৰা ভাৰতীয় ব্ৰিকছৰ সভাপতিত্বত নিয়োগ কর্মগোটৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ'ব। আৰু IPL ক্রিকেট প্রতিযোগিতাত কালি অনুষ্ঠিত এখন খেলত চেন্নাই সুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰিব। উল্লেখযোগ্য যে তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীলৈ ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকী কালি নতুন দিল্লীত উপস্থিত হয়। গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰয়ে তেওঁক বিমানবন্দৰত আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভিয়েটনাম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ লগতে এটা শক্তিশালী ব্যৱসায়িক প্ৰতিনিধি দলো আহিছে। চলিত বছৰৰ এপ্ৰিল মাহত ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত টো লামৰ এয়া হৈছে প্ৰথমটো ভাৰত ভ্ৰমণ। ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত কালি পুৱা ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে বিহাৰৰ বৌদ্ধগয়া ভ্ৰমণ কৰি বাহবৌধি মন্দিৰত প্ৰাৰ্থনা কৰে। ভিয়েটনামী মঠতো তেওঁ বিভিন্ন ধৰ্ম আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ আজি ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। প্ৰধানমন্ত্ৰী মোদী আৰু ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকীৰ মাজত হোৱা বৈঠকৰ অন্তত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ আৰু বিনিময় কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া টি লামৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত এখন বৈঠকত মিলিত হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো তেওঁক সাক্ষাৎ কৰিব।

শ্ৰীলামে আজি ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ উদ্যোগত অনুষ্ঠিত 56 সংখ্যক ছাপ্ৰু হাউচ বক্তৃতাও প্ৰদান কৰিব। উল্লেখযোগ্য যে 2016 চনত প্ৰধানমন্ত্ৰী মোডীৰ ভিয়েটনাম ভ্ৰমণৰ সময়ত সহমতত উপনীত হোৱা দুয়োখন দেশৰ সম্পৰ্কৰ এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ 10ম বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰপতি টো লাম ভাৰত ভ্ৰমণলৈ আহিছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে কালি নতুন দিল্লীত ভিয়েটনামৰ ৰাষ্ট্ৰপতি তথা দেশখনৰ কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক টো লামক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে তেওঁলোকে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত মত বিনিময় কৰে। নিৰ্বাচন আয়োগে নিৰ্বাচনৰ পাছৰ হিংসাৰ যিকোনো ঘটনাৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিবলৈ পশ্চিমবংগৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীক নিৰ্দেশ দিছে। ৰাজ্যখনৰ পৰিস্থিতি পুনৰীক্ষণ কৰি জাৰি কৰা এটা নিৰ্দেশনাত আয়োগে বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছত আইন শৃংখলা বজাই ৰখাৰ বাবে কঠোৰ আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আয়োগে ৰাজ্য প্ৰশাসন আৰু নিৰাপত্তা সংস্থাসমূহক নিৰ্বাচনী ফলাফলৰ সৈতে জড়িত ভাবুকি বা সংঘৰ্ষ ৰোধ কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়। আয়োগে লগতে দুৰ্বল শ্ৰেণী আৰু ৰাজনৈতিক কৰ্মীৰ সুৰক্ষা তথা নিৰাপত্তা নিশ্চিত কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তাৰক্ষীৰ উপস্থিতি বজাই ৰাখিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অভিনন্দন জনাইছে। হোৱাইট হাউছৰ মুখপাত্ৰ কুচ দেশাই কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোডীক ঐতিহাসিক তথা নিৰ্ণায়ক এই নিৰ্বাচনী জয়ৰ বাবে অভিনন্দন জনাইছে। 294 পশ্চিমবংগ বিধানসভাত বিজেপিয়ে 206 আসন লাভ কৰাৰ বিপৰীতে মমতা বেনাৰ্জী নেতৃত্বৰ তৃণমূল কংগ্ৰেছে মাত্ৰ 80 আসন লাভ কৰিবলৈ সমৰ্থ হয়। অসমত দলটোৱে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা অক্ষুণ্ণ ৰাখে। আনহাতে পুডুচেৰীত NDA 30 আসনৰ ভিতৰত 18 আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰে। বিজেপিৰ সংসদীয় কমিটীয়ে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সৈনীক কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। দলে লগতে জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক পশ্চিমবংগৰ বিধায়িনী গোটৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিক ৰাজ্যখনত দলৰ কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি ব্ৰিটেইনৰ বিত্ত বিভাগৰ চেঞ্চেলৰ ৰাছেল ৰিভেছৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে মত বিনিময় কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বিত্ত মন্ত্ৰালয়ে কয় যে দুয়োগৰাকী নেতাই দুয়োখন ৰাষ্ট্ৰৰ বিভিন্ন অৰ্থনৈতিক বিষয়ৰ ওপৰত আলোচনা কৰে। ভাৰত আৰু ব্ৰিটেইনৰ পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰসমূহত অৰ্থনৈতিক তথা বিত্তীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়েও নেতাদ্বয়ে আলোচনা কৰে। ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে ভাৰত এখন গণতন্ত্ৰ আৰু ইয়াক সদায়ে সন্মান কৰা উচিত। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে বুলি মন্তব্য কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই এই মন্তব্যক অৰাজক বুলি কয়। এনেধৰণৰ বক্তব্য প্ৰদানৰ ক্ষেত্ৰত সংযমৰ প্ৰয়োজন বুলিও তেওঁ কয়। শ্ৰীপাত্ৰই লগতে কয় যে এনেধৰণৰ মন্তব্য চিন্তাজনক, কিয়নো দেশৰ গণতন্ত্ৰত ক্ষমতা হস্তান্তৰ সদায় শান্তিপূৰ্ণভাৱে হৈ আহিছে। তেওঁ লগতে কয় যে এয়া বিজেপিৰ ওপৰত আক্ৰমণ নহয়, বৰঞ্চ গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত আক্ৰমণ। উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত ভোটাৰক বলপূৰ্বকভাৱে লুণ্ঠন কৰা হৈছে আৰু সমগ্ৰ ভোটদান প্ৰক্ৰিয়াত ঠগ প্ৰবঞ্চনা কৰা হৈছে বুলি অভিযোগ কৰি মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে বুলি ঘোষণা কৰে। কালি কলকাতাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ দৃঢ়তাৰে কয় যে তেওঁৰ দল পৰাস্ত হোৱা নাই। নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি শ্ৰীমতী বেনাৰ্জীয়ে কয় যে ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত অন্ধকাৰ অধ্যায়ৰ সৃষ্টি হৈছে। থিৰুৱনন্তপুৰমত আজিৰে পৰা ভাৰতীয় ব্ৰিক্সৰ সভাপতিত্বত নিয়োগ কৰ্মগোটৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হয়। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে একত্ৰিত হৈ শ্ৰমিক কৰ্মসংস্থাপন ব্যৱস্থা আৰু শ্ৰমিক কল্যাণৰ বিষয়ে আলোচনা কৰিব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে কয় যে এই বৈঠকত সদস্য ৰাষ্ট্ৰসমূহে সামাজিক সুৰক্ষা ব্যৱস্থাৰ উন্নতি, শ্ৰম বজাৰৰ আনুষ্ঠানিকীকৰণ, কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি সন্দৰ্ভত আলোচনা কৰিব। ইয়াৰ লগতে নিয়োগৰ সুযোগ বৃদ্ধি, ডিজিটেল আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত শ্ৰমিকসকলৰ ভূমিকা আৰু দক্ষতা বৃদ্ধি আদিৰ বিষয়েও আলোচনাত স্থান লাভ কৰিব।

0: পশ্চিমবংগত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত নতুন বিধানসভা গঠনৰ বাবে নিৰ্বাচন আয়োগে এখন অধিসূচনা জাৰি কৰিছে। ইতিমধ্যে নতুন চৰকাৰ গঠনৰ মঞ্চ তৈয়াৰ কৰি পশ্চিমবংগৰ ৰাজ্যপাললৈ এই অধিসূচনা প্ৰেৰণ কৰা হৈছে। নিৰ্বাচন আয়োগৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত এই অধিসূচনা জাৰি কৰাটোৱে গুৰুত্বপূৰ্ণ সাংবিধানিক পদক্ষেপ। উল্লেখযোগ্য যে ইয়াৰ লগে লগে পশ্চিমবংগত নতুন বিধানসভা গঠনৰ প্ৰক্ৰিয়া আয়োগৰ ফালৰ পৰা সম্পূৰ্ণ হৈছে। ইয়াৰ জৰিয়তে নিৰ্ধাৰিত পদ্ধতি অনুসৰি চৰকাৰ গঠনৰ পৰৱৰ্তী পদক্ষেপসমূহ ল'ব পাৰিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়ত আয়োগে সকলো নীতি নিয়ম মানি চলাটো নিশ্চিত কৰিছিল। ভোটগ্ৰহণৰ পৰা গণনালৈকে সমগ্ৰ প্ৰক্ৰিয়াটো নিকাভাৱে সম্পন্ন কৰা হয় বুলিও তেওঁ উল্লেখ কৰে। পশ্চিমবংগত অহা 9 মে'ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা নতুন চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্যসকলে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থকাৰ কথা। বিজেপিয়ে এইবাৰ পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজয় সাব্যস্ত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। সঞ্জু ছেমছনৰ অপৰাজিত 87 ৰাণ আৰু কাৰ্তিক শৰ্মাৰ 41 ৰাণৰ সহায়ত চেন্নাই ছুপাৰ কিংছে 17.3 অভাৰত 2 উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ বিজয় সাব্যস্ত কৰে। সঞ্জু ছেমছনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। দিল্লী কেপিটেলছে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৰ হৈ সমীৰ ৰিজভীয়ে সৰ্বাধিক 40 ৰাণ কৰাৰ বিপৰীতে ট্ৰিষ্টান ট্ৰাপছে 38 ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে চেন্নাই ছুপাৰ কিংছৰ হৈ নূৰ আহমেদে 2 উইকেট দখল কৰাৰ বিপৰীতে একিয়াল হুছেইনে, মুকেশ চৌধাৰী, গুৰজাপনীত সিং আৰু জেমি অভাৰ্টনে 1 উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামক সাক্ষাৎ কৰিব। নিৰ্বাচন আয়োগে নিৰ্বাচনৰ পাছৰ হিংসাৰ যিকোনো ঘটনাৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিবলৈ পশ্চিমবংগৰ প্ৰশাসনক নিৰ্দেশ দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। তিৰুৱনন্তপুৰমত আজিৰে পৰা ভাৰতীয় ব্ৰিক্সৰ সভাপতিত্বত নিয়োগ কৰ্মগোটৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

ল'ৰা ছোৱালীক প্ৰকৃত মানুহ হবলৈ শিক্ষা দিব লাগে, ভদ্ৰলোক বা ভদ্ৰমহিলা হবলৈ নহয়, কথাষাৰ কৈছিল পদ্মনাথ গোহাঁই বৰুৱাই। স্বাধীনতা সংগ্ৰামী ৰাজনীতিক তথা সমাজকৰ্মী সোণেশ্বৰ বৰা, তেখেত আছিল অসমৰ ক্ষুদ্ৰ চাহ খেতিৰ পথ প্ৰদৰ্শক। দুখীয়া কৃষকসকলৰ ভূমি সম্প্ৰসাৰণৰ বাবে কৃষকসকলে সোণেশ্বৰ বৰাক কৃষক পিতৃ নামেৰে সন্মান যাচিছিল। 1942 চনত সোণেশ্বৰ বৰাই ভাৰতীয়াগ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু 1943 চনত মৃত্যুবাহিনীত যোগদান কৰে। 1946 চনত তেখেতে সমাজবাদী পাৰ্টীত যোগ দিয়ে। 1950 চনত ঘিলাধাৰী কৃষক সত্যাগ্ৰহৰ সূচনা কৰে আৰু 10 মাহ কাৰাবাস খাটিবলগীয়া হয়। 1962 চনত সমাজবাদী পাৰ্টীৰ পৰা অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল সোণেশ্বৰ বৰা। ইয়াৰ পৰৱৰ্তী সময়ত 1967 আৰু 1972 চনত সমাজবাদী পাৰ্টীৰ

0: পৰাই গোলাঘাটৰ বিধায়কৰূপে নিৰ্বাচিত হয়। 1978 চনত জনতা দলৰ প্ৰাৰ্থীৰূপে বিধায়ক হিচাপে নিৰ্বাচিত হৈ সোণেশ্বৰ বৰাই কৃষি আৰু সমবায় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমত সমবায় বেংকৰ ধাৰণা সোণেশ্বৰ বৰাৰ উদ্যোগতেই গঢ় লৈ উঠিছিল। 2010 চনৰ 13 ডিচেম্বৰত 86 বছৰ বয়সত মৃত্যু হয় সোণেশ্বৰ বৰাৰ। এইগৰাকী স্বাধীনতা সংগ্ৰামী তথা ৰাজনীতিকৰ জন্ম হৈছিল 1926 চনৰ আজিৰ দিনটোতেই। স্বাধীনতা সংগ্ৰামী মৃদুলা সাৰাভাই, তেখেত আহমেদাবাদৰ সাৰাভাই পৰিয়ালৰ এগৰাকী সদস্য। মৃদুলা সাৰাভাইয়ে অতি কম বয়সতে গান্ধীৰ বিদেশী সামগ্ৰী আৰু প্ৰতিষ্ঠান বয়কট কৰাৰ আহ্বান মানি লৈছিল। মহাত্মা গান্ধীৰ দ্বাৰা প্ৰভাৱিত হৈছিল মৃদুলা সাৰাভাই। তেখেতে লোন সত্যাগ্ৰহৰ সময়ত কংগ্ৰেছ সেৱা দলত যোগদান কৰি বিদেশী কাপোৰ আৰু ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰিছিল। লোন সত্যাগ্ৰহত তেখেতে লোৱা ভূমিকাৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল। 1934 চনত সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিলৈ গুজৰাটৰ পৰা প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয় মৃদুলা সাৰাভাই। স্বাধীনতা যুঁজাৰু মৃদুলা সাৰাভাইৰ জন্ম হৈছিল 1911 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় শ্বুটাৰ গগন নাৰং, 2012 চনত লণ্ডনত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত গগন নাৰঙে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও গগন নাৰঙে বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছ, এছিয়ান গেমছত পদক লাভ কৰিবলৈ সক্ষম হৈছিল। এই কৃতিত্বৰ স্বীকৃতিস্বৰূপে 2011 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী প্ৰদান কৰিছিল গগন নাৰঙক। 2010 চনত ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে নিৰ্বাচিত হৈছিল গগন নাৰং। অলিম্পিকত পদক বিজয়ী ভাৰতীয় শ্বুটাৰ গগন নাৰঙৰ জন্ম হৈছিল 1983 চনৰ আজিৰ দিনটোতেই। প্ৰখ্যাত মানৱতাবাদী মাৰিয়া মন্তেশ্বৰী, মাৰিয়া মন্তেশ্বৰী ৰোমৰ ৰোমলা চেপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞান উত্তীৰ্ণ হোৱা ইটালীৰ প্ৰথমগৰাকী মহিলা চিকিৎসক। তেখেত বিশ্ববিদ্যালয়ৰ মানসিক চিকিৎসা ক্লিনিকৰো সদস্য আছিল। মন্তেশ্বৰী শিক্ষা পদ্ধতিৰ প্ৰতিষ্ঠাপক মাৰিয়া মন্তেশ্বৰীৰ মৃত্যু হয় 1952 চনৰ আজিৰ দিনটোতেই। সান্তা কালিদাস গান্ধী, তেখেত ভাৰতীয় গণনাট্য সংঘৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেখেত আছিল এগৰাকী নাট পৰিচালক, নৃত্যশিল্পী তথা নাট্যকাৰ। 1984 চনত পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল সান্তা কালিদাস গান্ধীয়ে। 2001 চনত নাট পৰিচালনা শিতানত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল সান্তা কালিদাস গান্ধীয়ে। নাটকৰ উপৰিও তেখেতে গুজৰাটী ভাষাত চুটিগল্পৰ সংকলন আৰু উপন্যাস ৰচনা কৰিছিল। এইগৰাকী নাট্যকাৰৰ মৃত্যু হয় 2002 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, 1840 চনৰ আজিৰ দিনটোতেই বিশ্বৰ প্রথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় ব্ৰিটেইনত। জাৰ্মান গণিতজ্ঞ মাৰ্টিন ওমৰ জন্ম হৈছিল 1792 চনৰ আজিৰ দিনটোতেই। অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়েডৰ জন্ম হৈছিল 1856 চনৰ আজিৰ দিনটোতেই। ভাৰতৰ স্বাধীনতা সংগ্ৰামী মতিলাল নেহৰুৰ জন্ম হৈছিল 1861 চনৰ আজিৰ দিনটোতেই। ছুইডেনৰ কবি তথা ঔপন্যাসিক হেৰি মাৰ্টিনছনৰ জন্ম হৈছিল 1904 চনৰ আজিৰ দিনটোতেই। গ্ৰেভছ অফ ৰেথ উপন্যাসৰ বাবে মাৰ্কিন ঔপন্যাসিক জন ষ্টেইনবেকলৈ পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছিল 1940 চনৰ আজিৰ দিনটোতেই। বেলজিয়ামৰ নবেলজয়ী ফৰাচী ভাষাৰ নাট্যকাৰ মৰিছ মেটাৰলিংকৰ মৃত্যু হয় 1949 চনৰ আজিৰ দিনটোতেই। আকাশবাণীৰ 90 বছৰীয়া যাত্ৰা, এই সম্পৰ্কে মনৰ অনুভৱ ব্যক্ত কৰি আমাৰ সৈতে এয়া চলচ্চিত্ৰ পৰিচালক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈ।
1: আকাশবাণীৰ বিষয়ে কবলৈ গলে মই প্ৰথমে কব লাগিব, আজি মই যিটো অৱস্থা পাইছো সেই তাৰ মূলতেই আকাশবাণী বুলিয়ে কব লাগিব। তেতিয়াৰ দিনত ৰেডিঅ' তেনেকৈ প্ৰচাৰ কমেই হৈছিল, যদিও প্ৰথম 1948 চনৰ 1 জুলাইত আৰম্ভ হৈছিল গুৱাহাটী কেন্দ্ৰত, 1969 চনৰ 15 ফেব্ৰুৱাৰীত আৰম্ভ হল ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰ। আৰু আমাৰ গাঁৱত তেতিয়া, মই তেতিয়া সৰু, ৰেডিঅ' নাছিলেই। আমি বজাৰ সমাৰ কৰিবলৈ আহিলে ৰেডিঅ'ৰ মাত শুনো, কিন্তু ৰেডিঅ' এটা আমাৰ প্ৰথম আমাৰ গাঁৱলৈ কিনি আনিছিল এজন ৰক্তম থকা ব্যক্তিয়ে ১৯৬২ চনত চীনা যুদ্ধৰ সময়ত।

0: সময়ত সেনাৰ যুদ্ধ চলি আছিল আৰু সেই যুদ্ধৰ বাতৰি শুনিবৰ কাৰণে আমাৰ চুবুৰীটো সকলো উৎসুক হৈ আছিল। তেতিয়া তেওঁ এটা ৰেডিঅ' কিনি আনিছিল, এটা ফিলিপছ কোম্পানীৰ মাৰ্ফি ৰেডিঅ', আৰু সেই ৰেডিঅ'টো আমাৰ গাঁৱৰ প্ৰথম ৰেডিঅ'। তাতে আমি চীনাৰ যুদ্ধৰ কথা শুনিছিলো, নেফাৰ যিটো বোমবিলাক যেতিয়া পালেহি চীনা সৈন্য, তেতিয়াৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল যে মাই হাৰ্ট গোজ আউট টু দ্য পিপল অব আছাম বুলি আমি শুনিছিলো সেই কথাখিনি নিজে ৰেডিঅ'ত। তাৰপিছত 1977 চনত তেতিয়া আমি ষ্টেজতে সাধাৰণতে নাটকবিলাক কৰো, আমাৰ এটা মোৰ গ'ল আছিল বা লক্ষ্য আছিল যে মই যেনে তেনে হলেও এখন ৰেডিঅ'ত নাটক দিম। গতিকে প্ৰথম এখন নাটক মই মঞ্চৰ নাটক আছিল সংগতিৰ বৰভোজ বুলি, সেই নাটকখন বৰভোজ নাম দি অনাতাৰ ৰূপ দি মই গুৱাহাটী কেন্দ্ৰলৈ পঠিয়াই দিছিলো আৰু মোৰ ভাগ্য ভাল আছিল সেই নাটকখন তেওঁলোকে গ্ৰহণ কৰিছিল। আৰু এটা তাতকৈ বেছি সৌভাগ্য আছিল মোৰ যে নাটকখনৰ মুখ্য চৰিত্ৰটো ৰূপায়ণ কৰিছিল তেতিয়াৰ পথিত জখা অভিনেতা লক্ষ্মধৰ চৌধুৰীয়ে। তাৰপিছত ডিব্ৰুগড় কেন্দ্ৰলৈও তেনেকে অনাতাৰ নাটক প্ৰেৰণ কৰিছিলো, তাৰ পৰা সম্প্ৰচাৰ হৈছিল। সেইদৰে আমাৰ সেই নাটকৰ জৰিয়তে আকাশবাণীৰ সৈতে মই জড়িত হৈছিলো আৰু কেইবাটাও টক তেনেকে প্ৰচাৰ হৈছিল ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। আৰু ইতিমধ্যে মই আগতেই কৈছো যে ৰেডিঅ'টোৱে আছিল আমাৰ গাঁৱৰ প্ৰথম ৰেডিঅ', আৰু কেইটামান কথা মই নকলে নহব, মনলৈ আহি যায় যে প্ৰথম ৰেডিঅ'টো শুনি পেলাই আমাৰ আইতা এগৰাকী আহি পেলাই পিছফাললৈ গৈ খুব ৰুপিছিলে মানুহটো কত সোমাই আছে বুলি। আৰু সেইটো সময়ত আমাৰ আটাইতকৈ ভাল লগা দুটা অনুষ্ঠান আছিল, এটা হল সন্ধিয়াৰ বাতৰি আৰু দুপৰীয়াৰ বাতৰি। এতিয়া অলপতে বিয়োগ ঘটিছে পঠিত জখা ৰেডিঅ' এনাউন্সাৰ বা ঘোষিকা লেলী দাস মালিক আৰু অৱণ বৰপূজাৰী, এই দুগৰাকীৰ বাতৰি আমি শুনিবলৈ খুব অপেক্ষা কৰি আছিলো। আৰু এজন আছিলে, আমি সাধাৰণতে দুপৰীয়া বা দিনৰ ভাগত সেইটো ৰেডিঅ'তে আমি গান শুনো আৰু সেই গানবিলাক শ্বিলং চেণ্টাৰৰ পৰা সম্প্ৰচাৰ হৈছিল আৰু তাৰ যিজন ঘোষক আছিল আমিন চাইনী এতিয়াও সেই মাত্ৰ আমাৰ কাণত ভাহি থাকে। গতিকে সেই ৰেডিঅ'ৰ লগত সম্পৰ্ক তেনেকৈ আহি আছিল। আৰু অন্য এটা সম্পৰ্ক যে তেতিয়াতো টিভি নাছিল, টিভি আহিছে 1985 চনৰ 24 মাৰ্চত, গতিকে তাৰ আগলৈকে ফুটবল খেলা, ক্ৰিকেট তেতিয়া ইমান জনপ্ৰিয় নাছিল, আছিল ফুটবল। আৰু এই ফুটবল খেলাৰ কমেণ্টৰীবিলাক আমি শুনিছিলো কাণৰ ওচৰতে ৰেডিঅ'টো লৈ পেলাই। আৰু সেই সময়ত যিসকল ধাৰাবাহিক দিওঁতা বা কমেণ্টৰী দিওঁতা, আমাৰ প্ৰেমধৰ শৰ্মা বা পুলিন দাস, তেখেতসকলৰ সেই কমেণ্টৰীবিলাক আমি খুব আগ্ৰহে শুনিছিলো। বিশেষকৈ অসম পুলিচ দলৰ যেতিয়া ফুটবল মেচ থাকে, কমলা নাথৰ, চন্দ্ৰমোহন গঞ্জতৰ, সেই সময়ত সেই ৰেডিঅ'টোৱে আছিল আমাৰ প্ৰধান আলম আৰু সেই খেলবিলাকো আমি তেনেকে উপভোগ কৰিছিলো। গতিকে ৰেডিঅ'ৰ সৈতে আমাৰ মোৰ প্ৰথম সম্বন্ধ এনেকুৱা প্ৰিণ্টিং মিডিয়া বাদ দি এই এনেকে অনাতাৰ যিটো মিডিয়া বা ৱায়াৰলেছ মিডিয়া, গতিকে আমাৰ সম্বন্ধ স্থাপন হৈছে ৰেডিঅ'ৰ যোগেদিয়ে। আৰু সেই ৰেডিঅ'তে যোগেদি মই পূৰ্বতে কৈছো যে আজি এইটো অৱস্থা পোৱাৰ আৰম্ভণিতে মোক সেই ৰেডিঅ' বা আকাশবাণী মোক যথেষ্ট সহায় কৰিছিল।
1: আমাৰ সৈতে সেয়া আছিল চলচ্চিত্ৰ পৰিচালক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈ।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। অহা 5 বছৰত অসমবাসীয়ে দেখিব বহু উন্নয়ন। প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ, যোৱা 5 বছৰ আছিল আধাৰশিলাৰ বছৰ, অহা 5 বছৰ হ'ব উদ্বোধনৰ বজাৰ। ঐতিহাসিক বিজয়ৰ মধুৰ ক্ষণত মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত তৃতীয়বাৰলৈ বিজেপি চৰকাৰ গঠনৰ তৎপৰতা, বিধায়িনী দলপতি নিৰ্বাচনৰ বাবে জে পি নাড্ডাক পৰ্যবেক্ষকৰ দায়িত্ব, সহকাৰী পৰ্যবেক্ষক ৰূপে থাকিব নায়ব সিং চাইনী। ষষ্ঠদশ বিধানসভা শুৱনি কৰিব 41 গৰাকী নৱনিৰ্বাচিত বিধায়কে। কাৰ্বি আংলং ডিমা হাছৰ 6 গৰাকী বিজেপি বিধায়ক প্ৰথমবাৰৰ বাবে ভৰি থব বিধানসভাত। তামিলনাডুত চৰকাৰ গঠনৰ কুচকাৱাজ টিভিকেৰ, বাওঁ কংগ্ৰেছকে ধৰি কম আসন পোৱা দলৰে যোগাযোগ টিভিকেৰ মুৰব্বী।

বি তথা দক্ষিণৰ ছুপাৰষ্টাৰ বিজয়ৰ। লণ্ডন নিউয়ৰ্কৰ পৰা পাকিস্তান ঢাকালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা, পশ্চিমবংগৰ পৰিৱৰ্তনে দৃষ্টি কাঢ়িছে বিশ্বৰ। দুগৰাকী ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ বঁটা, ডিজিটেল এৰেষ্ট চাইবাৰ অপৰাধকাণ্ডৰ

পৰ্যবেক্ষকৰ দায়িত্ব সহকাৰী পৰ্যবেক্ষক ৰূপে থাকিব নৱ সিং ছাইনি। ষষ্ঠদশ বিধানসভা শুৱনি কৰিব 41গৰাকী নৱনিৰ্বাচিত বিধায়কে। কাৰ্বি আংলং ডিমা হাছৰ 6গৰাকী বিজেপি বিধায়ক প্ৰথমবাৰৰ বাবে ভৰি থব বিধানসভাত। তামিলনাডুত চৰকাৰ গঠনৰ কুচকাৱাজ টিভিকেৰ, বাও কংগ্ৰেছকে ধৰি কম আসন পোৱা দলৰে যোগাযোগ, টিভিকেৰ মুৰববী তথা দক্ষিণৰ ছুপাৰষ্টাৰ বিজয়ৰ। লণ্ডন নিউয়ৰ্কৰ পৰা পাকিস্তান ঢাকালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা, পশ্চিমবংগৰ পৰিৱৰ্তনে দৃষ্টি কাঢ়িছে বিশ্বৰ। দুগৰাকী ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ বঁটা। ডিজিটেল এৰেষ্ট চাইবাৰ অপৰাধকাণ্ডৰ তথ্য প্ৰকাশ কৰা প্ৰতিবেদনৰ বাবে আনন্দ আৰ কে সুপৰ্ণা শৰ্মালৈ পুলিৎজাৰ বঁটা। 29 মেৰ পৰা 5 জুনলৈ হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ঘোষণা। চণ্ডীগড়ত ইণ্ডিগো বিমান অৱতৰণত পাৱাৰ বেংক বিস্ফোৰণ, 5গৰাকী যাত্ৰী আহত। চীনত ফটকাৰ কাৰখানাত বিস্ফোৰণত 26জনৰ প্ৰাণহানি, 61গৰাকী লোক আহত। মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ আক্ৰমণ প্ৰত্যাক্ৰমণ, 6খন ইৰাণী বোট ধবংস, মাৰ্কিন যুদ্ধ জাহাজত আক্ৰমণ কৰাৰ প্ৰত্যুত্তৰ। এইবাৰ আহিছো সম্পাদকীয় শিতানলৈ। নতুন চৰকাৰ নতুন প্ৰত্যাশা শীৰ্ষক আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে। উদ্যোগ সৃষ্টিৰ সংকট বিষয়ত সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। বিৰোধীৰ ভৱিষ্যৎ শীৰ্ষক আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। কল্পজগতত কংগ্ৰেছ শিৰোনামেৰে আমাৰ অসম কাকতে আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে। আই পি এলৰ এখন খেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ জয়লাভ, প্লে অফৰ আশা সজীৱ চেন্নাইৰ। আই পি এলৰ আজিৰ খেল ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাব কিংছৰ, খেলৰ সময় সন্ধিয়া 7:30। আই চি চিৰ টি টুৱেণ্টি ৰেংকিঙৰ শীৰ্ষস্থানত অক্ষুণ্ণ আছে টীম ইণ্ডিয়া। স্নুকাৰ বিশ্ব চেম্পিয়নশ্বিপত চীনৰ উ ইজেৰ খিতাপ দখল। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানত আগবঢ়োৱা হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক দীনেশ চন্দ্ৰ দাসৰ স্মৃতিৰ দিনলিপিৰ তৃতীয় খণ্ড।
2: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ স্মৃতিৰ দিনলিপি। আমি কথা পাতি আছোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ একালৰ সঞ্চালক আৰু এই অঞ্চলটোৰে এগৰাকী উপ সঞ্চালক প্ৰধান, সেই হিচাপে তেখেতে কাৰ্যভাৰৰ পৰা অব্যাহতি লৈছিল, দীনেশ চন্দ্ৰ দাস। নমস্কাৰ আপোনাক।
3: নমস্কাৰ।
2: আজি আপোনাৰ স্মৃতিৰ দিনলিপিৰ তৃতীয় খণ্ড।
3: হয়,
2: ইয়াৰ আগতে আমি কথা পাতিছিলোঁ ইণ্টাৰনেশ্যনেল ইয়াৰ অফ ইউথ 1985 চনত, সেইটো কথা ক'লে আপোনাৰ এটা খুব দুখজনক ঘটনাৰ আপুনি এটা বহি বাণী বন্ধন কৰিব লগা হৈছিল, সেইটো আছিল বায়ুদূত বিমানখনৰ যিটো দুৰ্ঘটনা হৈছিল, কওকচোন বাৰু।
3: বায়ুদূত এখন শিলচৰৰ পৰা গুৱাহাটীলৈ আহিছিলে 35টা পেছেঞ্জাৰ লৈ, সেইটো

0: এয়াৰপোৰ্টৰ পৰা 21 কিলোমিটাৰমানৰ নিলগত দাকিনী পাহাৰ বুলি এখন ঠাইত ক্ৰেছ হ'ল। সেইটোৰ কাভাৰেজ মোক পি কে সিংচন ছাৰে কৈছিলে যে যা গ' এণ্ড কাভাৰ। মই মেল্ট্ৰন মেচিন এটা লৈ আৰু লগত তেতিয়া ছাৰো গৈছিলে, ছাৰক মই ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি হাই লেভেলত অলপ কথা পাতক আমাক স্পটত যাবলৈ, আৰু স্পটত যাবৰ কাৰণে আপুনি হেলিকপ্টাৰৰ বাহিৰে একো নাই। আৰু সেই এখন দুখন হেলিকপ্টাৰ আছিল এয়াৰফৰ্চৰ, এই দুখনে কেৱল ডেড বডিবোৰ পাৰ কৰি আছে তাৰ পৰা এয়াৰপৰ্টত। তেতিয়া আমি দুইজন দূৰদৰ্শনৰ এজন কেমেৰামেন আৰু মই হেলিকপ্টাৰত গ'লোঁ। গৈ তাত যেতিয়া গৈ পালোঁ তেতিয়া ভাবিলোঁ যে ইয়াৰ পৰা আকৌ উভতি আহিব পাৰিম,
1: বৰষুণ দি আছিল,
0: বৰষুণ দি আছে পিছল, আপুনি এই মানে এক ষ্টেপ দিলে দুই ষ্টেপ পিছুৱাই আহে। আৰু আমাক নমাই দিছে এটা বেলেগ টিলাত, আৰু এৰোপ্লেনখন ক্ৰেছ হৈছিল এটা বেলেগ টিলাত। গতিকে আমি এনেকুৱাকে নামি গৈ আকৌ তাৰ ওপৰত উঠি, তাত কিছুমান হোমগাৰ্ডে কাম কৰি আছিলে, তেওঁলোকৰ ইণ্টাৰভিউ আমি কৰিলোঁ কেনেকে কি হ'ল কি কথা। আৰু মই যেতিয়া গৈছোঁ সেইখিনি সময়ত দুইজন পাইলট মানে ককপিটটো সোমাই গৈছে ভিতৰলৈ পাহাৰত, মানে বৰষুণ দি আছিলতো সোমাই গ'ল, আৰু দুইগৰাকী পাইলটেই চিটত বহি মানে এনেকুৱা লাগিছে যেন তেওঁলোকে বহিয়ে আছে
1: মৃত অৱস্থাত,
0: কিন্তু ইনজিয়ৰ্ড নহয় তেওঁলোক।
1: কিন্তু সেইখন বিমানৰ বোধ কৰো কোনো যাত্ৰী বচা নাছিল নেকি?
0: নাছিল,
1: জ্বলি গৈছিল প্লেনখন,
0: জ্বলি গৈছিল।
1: আমি সৰু তেতিয়া, আমি সৰু,
0: তাৰপিছতে গৈ
1: দেখিছিলোঁ,
0: যেতিয়া আমি দেখিছিলোঁ লাষ্ট সেই দুইগৰাকী পাইলটক মানে কেৰি কৰিছে, আৰু সেইখনেই মানে তাৰ পৰা আৰু মানে এৰোপ্লেন আৰু তালৈ নেযায়, মানে হেলিকপ্টাৰ নেযায়। তেতিয়া আমাৰ কণ্ডিশ্যন দূৰদৰ্শনৰ কেমেৰামেনটোৰ আৰু মোৰ কি হৈছিলে, আমাৰ দুইজনৰে ভৰিৰ তলত দুটা ডেড বডি, আমি ভৰি দুখন চিটৰ ওপৰত উঠাই এই 20 মিনিট সময় আহি যেতিয়া এয়াৰপৰ্টত লেণ্ড কৰিছোঁ, কি অৱস্থা আমাৰ! আমি আৰু যিবোৰ মানে বডি ইয়াত আনিছে সেইবোৰ কেনেকুৱা হৈছিল জান নাজানে, একদম লাড্ডু হৈ গৈছিলে, জুই জ্বলি কলা তেনে। আমি বহুত দিনলৈকে মই ৰাতি শুব পৰা নাছিলোঁ ভালকৈ।
1: হয়, তাৰপিছত 1986 চন, সেই চনটোত বোধকৰো আপুনি আকাশবাণী গুৱাহাটীৰ পৰা বাহিৰলৈ যাবলগীয়া হ'ল।
0: অঁ,
1: কওকচোন বাৰু সেই কথা।
0: সেইটো বেছি দিনৰ কাৰণে নহয়, কম দিনৰ কাৰণে, ছমাহৰ কাৰণে গৈছিলোঁ। আৰু সেইটো আছিলে আকাশবাণী ইটানগৰৰ জন্ম, নতুন ষ্টেচন হ'ব, গতিকে আমাক পঠিয়াই দিলে, মোক আৰু বসন্ত শৰ্মাক। আৰু আমাৰ ইয়ে অফিচৰে আলী, আমাৰ চালক, গাড়ী চালক, নতুন গাড়ী এখন ইটানগৰ ষ্টেচনৰ কাৰণে লৈ গৈছিলোঁ আমি। এই যাওঁতে ঠিক 7:30 বাজিছে সন্ধিয়া, তেতিয়া বান্দৰদোৱাত আমাক মানে পুলিচে ধৰিলে। আমাৰ আই কাৰ্ড আছিল যদিও গাড়ীখনৰ নাম্বাৰ প্লেট নাছিল, নতুন গাড়ী, গতিকে তেওঁৰ এটা সন্দেহ হৈ গ'ল। গতিকে মানে আকুৰগোজ মাৰি ধৰিলে যে নাই, যাব নোৱাৰে, আপোনালোক যাওক, কিন্তু গাড়ী যাব নোৱাৰে। বহুত বুজালোঁ, বুজাই মেলি ক'লোঁ যে চাওক, আপোনালোকৰ আৰু এই 3-4 দিনৰ পিছত এটা নতুন ৰেডিঅ' ষ্টেচন আৰম্ভ হ'ব, আপোনালোকে তাত গান শুনিবলৈ পাব, গতিকে এতিয়া আপোনালোকে মোক যাব দিয়ক। তেওঁ সি মানে তেতিয়া মানে ক'লে যে বোলে ৰেডিঅ' ষ্টেচন হ'ব আমাৰ ইয়াতে নতুন, তেতিয়াহ'লেতো আপোনালোকে যাবই লাগিব, মানে এই যাবই লাগিবতো ইমান দীঘল যে মানে ইউ মাষ্ট গ' কৰ বুজেনে। আমি গ'লোঁ, গৈ তেতিয়া সেই নাহৰ লগনত এটা আছাম টাইপ অকণমান ডাঙৰ ঘৰ এটাত মানে অস্থায়ীভাৱে আকাশবাণী কেন্দ্ৰটো আৰম্ভ হৈছিলে। আৰু তেতিয়াৰ ডাইৰেক্টৰ আছিলে এইচ হৰিয়ান ভি, আৰু তাতে প্ৰগ্ৰাম এক্সিকিউটিভ হিচাপে আছিলে প্ৰবীণ ভট্ট আৰু ভৃগু হাজৰিকা, আৰু তাৰ লগত মই যোগ দিলোঁগৈ। আমি তেতিয়া MLA হোষ্টেলত আছিলোঁ কাষত। অৱশেষত এদিন ৰেডিঅ' আমি সজাই পৰাই ঠিক কৰিব লগা আছিল, লাইব্ৰেৰীটো ঠিক কৰিব লগা আছিল, ৰেকৰ্ড টেকৰ্ড এইবোৰ চব তেওঁলোকে কিনিছিলে, আমি সজাব লগা আছিলে। আমাৰ লগত আকৌ কেইদিনমান পিছতেই আমাৰ ইয়াতে এগৰাকী ঘোষিকা আছিলে, হিন্দী ঘোষিকা সাধনা ফুকন, আৰু আমাৰ ডিউটি অফিচাৰ আছিলে ইয়াতে মৃণাল বৰুৱা। এওঁলোক মানে সাধনা ফুকন হ'ল ইটানগৰ ষ্টেচনৰ প্ৰথম এনাউন্সাৰ, আৰু মৃণাল বৰুৱা ইটানগৰ ষ্টেচনৰ প্ৰথম ডিউটি অফিচাৰ। ছমাহ আমি থাকিলোঁ, সকলোখিনি ঠিক ঠাক কৰি মেলি, ইনাগুৰেশ্যন হ'ল, ফাংচন হ'ল, গোটেইবোৰ কাম কৰি মেলি দি আমি তাৰ পৰা উভতি আহিলোঁ। কিন্তু তেওঁলোক থাকি গ'ল, সাধনা ফুকন আৰু মৃণাল বৰুৱা থাকি গ'ল। তাৰপিছতে মোৰ বৰ ইণ্টাৰেষ্টিং আৰু এটা ঘটনা হৈছিলে যে 88 চনত মোক আকাশবাণী বিজয়ৱাড়া অন্ধ্ৰপ্ৰদেশ

0: বিজয়ৱাড়ালৈ এক মাহৰ কাৰণে পঠিয়াইছিলে, সেইটো আছিলে এটাচমেণ্ট কোৰ্ছ। সেইখিনি সময়ত এটা আমাৰ ছিষ্টেম আছিলে যে এক্সেঞ্জ প্ৰগ্ৰাম এক্সেঞ্জ আৰু ষ্টাফ এক্সেঞ্জ, সেইটো ষ্টেচনলৈ যাব, তেওঁ কিবা কিবি কৰিব, আকৌ তেওঁৰ পৰা আকৌ এই ষ্টেচনত আহিব, এনেকুৱাকৈ মই গৈ বিজয়ৱাড়া ষ্টেচনটোত ভৰি দিলোঁহে, এছ ডিৰ সন্মুখত থিয় হ'লোঁ যে এনেকৈ এনেকৈ মই গুৱাহাটীৰ পৰা আহিছোঁ। প্লিজ, তেতিয়া আছিলে ডাইৰেক্টৰ এ আয়ুব, বহিলোঁ, বহিলোঁ, কৈছে বোলে এইটোতো আজিতো এটা ইনষ্ট্ৰাকশ্যন আহিছে যে এটাচমেণ্ট কোৰ্ছটো মানে ডিছকণ্টিনিউ কৰিলে। মই বোলো ছাৰ, মইতো ইমান দূৰৰ পৰা আহি গ'লো, আসামৰ পৰা আহি গ'লো বিজয়ৱাড়া, আচ্ছা ঠিক আছে মই দিল্লীৰ লগত কথা পাতিম, ইউ কণ্টিনিউ। এই একমাহৰ ভিতৰত মই দুটা কাম কৰিলোঁ, এটা মই ইয়াৰ পৰা লোকগীত, তাৰমানে সেই ইনষ্ট্ৰাকশ্যনতে আছিলে যে আমি কিছু বস্তু লৈ যাব লাগে, আমি লোকগীতৰ মই কিছুমান গান লৈ গৈছিলোঁ, চিডি টেপ লৈ গৈছিলোঁ, আৰু তাতে এজন হনুমন্ত রাও বুলি এজন ফোক মিউজিকর পেক্স আছিলে, তেওঁৰ লগত মই বহিলো একেলগে, তেওঁ তেলেগুত কম্পেয়ারিং করলে, মই অসমীয়াৰ হেৰিটো মই কৈ কৈ গৈ আছিলো, তাৰপিছতে তেওঁ স্ক্ৰিপ্ট বনালে আৰু এই সুপার ইম্পোজ কৰি আমাৰ গানটো বজাই দি তাৰপিছতে নেৰেশ্যনটো তেলেগুত কৰিলো, তাৰে এজনী ছোৱালীয়ে বুক কৰি দিছিলে তাতে, তেওঁ সেইটো মই তাত কৰিলোগৈ, আৰু তাৰ পৰা উভতি আহোঁতে মই তাৰ এখন ফিচাৰ কৰিছিলোঁ। আপুনি জানে অন্ধ্ৰপ্ৰদেশত লেডাৰ পপেট, লেডাৰ পপেটটো সাংঘাতিক মানে পপুলাৰ ফক কালচাৰত তেওঁলোকে পঢ়ে, তাৰমানে চামৰাৰ হেৰি দি চিত্ৰ আঁকে, কৰি চিত্ৰৰ পিছফালেৰে লাইট বা মেণ্ঠল লাইট, তেওঁলোকে গাঁৱৰ ভিতৰত কৰেতো, মেণ্ঠল লাইট জ্বলায় আৰু অপজিট ছাইডত মানে মানুহখিনি দৰ্শক বহে আৰু মানে হিষ্ট্ৰীবোৰ কৈ কৈ গৈ থাকে, ৰাম লক্ষ্মণ বা মানে বুৰঞ্জীমূলক, চব বুৰঞ্জীমূলক। এই মই তেনেকুৱা মানুহ কিছুমানক মানে মই ইণ্টাৰভিউ কৰি আহিলোঁ, তেওঁলোকে তেলেগুতে কৈছে, কিন্তু চাম আপ কৰি মই লৈ আনিছিলোঁ মানে অসমীয়াত, আনি মই হনুমন্ত ৰাওয়ে মোক আকৌ সহায় কৰিলে, তাৰ পৰা আহিলোঁ মই, আহি ইয়াতে সেইখন লেডাৰ পপেট অফ অন্ধ্ৰপ্ৰদেশ এখন ফিচাৰ কৰিলোঁ, কৰি মই সেইখন অসমীয়াত কৰিলোঁ, আৰু বাকী সেই একেধৰণৰে ছুপাৰ ইম্প'জ কৰি কৰি তেওঁলোকে তেলেগুত কৈছে, তাৰ পিছে পিছে অসমীয়াটো মই লগাই দি সেইখন ফিচাৰ মই কৰিছিলোঁ, ক'ব নোৱাৰোঁ এতিয়া আছেনে নাই, এইটো 87ৰ কথা। গতিকে সেইটো এটা এক্সেঞ্জ প্ৰগ্ৰেমৰ মোৰ এটা ডাঙৰ অভিজ্ঞতা হ'ল বিজয়ৱাড়া ষ্টেচনটোত মানে কাম কৰাৰ, আৰু তেলেগুটো, আৰু তেওঁলোকে মাজে মাজে কিছুমান কথা কয় মই বুজি নাপাওঁ, আৰু মোৰ আটাইতকৈ ডাঙৰ কথা, মইতো দেখাত মানে তামিল তেলেগুৰ নিচিনাই, অলপ বৰণটোও গলা, দোকানত যাবও নোৱাৰোঁ, দোকানত গৈ বহিলে চিধাই কয় কুচেণ্ডি কুচেণ্ডি বুলি কয়, তাৰমানে বহা, তাৰপিছত গৈ সিহঁতে তেলেগু আৰম্ভ কৰে, তাৰপিছতে মই ক'ব লগা হৈ যায় আৰু যে মই আচলতে নহয়, মই গুৱাহাটীৰ পৰা আহিছোঁ, ঠিক তেনেকুৱাকৈ। কিন্তু বুজাত অসুবিধা হোৱা নাছিল, কিয়, সংস্কৃত তেওঁলোকে খুব বেছি ব্যৱহাৰ কৰে আৰু ইংৰাজী শব্দও ব্যৱহাৰ কৰে, তেলেগুটো খুব মানে কম ব্যৱহাৰ কৰে, গতিকে প্ৰগ্ৰাম মিটিঙত মানে মই বহিব লগা হয়তো প্ৰগ্ৰাম মিটিঙত, তেওঁলোকে কথা পাতে, তেওঁলোকৰ তেলেগুতে কথা পাতে, কিন্তু মই আৰু বিশেষ একো কষ্ট নাপাওঁ, বুজো আৰু কিছুমান, গতিকে সেইটো পৰ্যায়তে মই
1: এমাহ থাকি আহিলোঁ, হয়, গতিকে এইটো এই এক্সেঞ্জ প্ৰগ্ৰামৰ কথাটো যে কৈছে সেইটো আজিকালি নাই,
0: নাই এতিয়া নাই,
1: কিন্তু এসময়ত আপুনি বোধ কৰোঁ তেতিয়াহ'লে শেষৰজন ব্যক্তি নেকি এক্সেঞ্জ
0: প্ৰগ্ৰামত, মই কৈছোঁ ন, মই ৰাতিপুৱা জইন কৰিব গৈছোঁ, সেইদিনাখনেই ইনষ্ট্ৰাকশ্যন আহিছে যে এইটো বন্ধ
1: ডিছকণ্টিনিউ হৈছে। ঠিক আছে, বিজয়ৰ অভিজ্ঞতালৈ আপুনি গুৱাহাটীলৈ আহিলে, আপুনি কিমান চনলৈকে অবিৰতভাৱে গুৱাহাটীত থাকিলে, তাৰপিছত আপুনি ওলাই গৈছে ইয়াৰ পৰা?
0: মই তেতিয়া মই হেৰিলৈ গ'লোঁ, 15 মাৰ্চ 91 চনত মোক ডিব্ৰুগড়লৈ ট্ৰান্সফাৰ কৰিছে, হয়,
1: তাৰমানে 83ৰ পৰা 91লৈ আপুনি গুৱাহাটীতে থাকিলে। এই সময়ছোৱাত আপুনি নাটকতেই থাকিল নে আপুনি প্ৰথমতে যুৱ
0: হেৰিটো আছিলোঁ, কি কয়, মই স্পৰ্টছ ছেকশ্যনটো চাইছিলোঁ, তাৰপিছত মাজে সময়ে কেতিয়াবা এই ধৰক নবীন শইকীয়া হেৰিত গ'ল, এমাহৰ কাৰণে দুমাহৰ কাৰণে ট্ৰেইনিঙত গ'ল, তে মই কৃষি বিভাগটোও চাব লগা হৈছিল, কিন্তু কৃষি মই একো নাজানো,
1: না আপুনি আৰম্ভণিতে কৈছে না আলুগুটি হ'ব লাগিব,
0: তাকে কৈছোঁ মই
1: স্পৰ্টছৰ কথা। আপুনি দুদিনমান আগতে হাই অল্টিটিউড ট্ৰেকিং কৰি আহিছে?
0: দুদিনমান নহয়,
1: হ'ল কিছু,
0: 13 চনত মই তাৰমানে ৰিটায়াৰমেণ্টলৈকে মই এইবোৰ সকলো বাদ দি আছিলোঁ, মই কনচেনট্ৰেট কৰিছিলোঁ মোৰ নিজৰ কেৰিয়াৰ বুলি মই ক'লে ভুল হ'ব, মোক যিটো চৰকাৰে মোক ব্ৰেড এণ্ড বাটাৰ খুৱাই আছে, মই সেইটোতে কৰি আছিলোঁ, নাটকো কৰা নাছিলোঁ, কৰিছিলোঁ নাটক তিনি চাৰিখনমান কৰিছিলোঁ, দূৰদৰ্শনত নাটক কৰিছিলোঁ, দূৰদৰ্শন

0: দূরদর্শনত করার কারণে প্রবলেম একো নহয়। আর সংগীত নাটক একাডেমি মুম্বাইত করেছিল নাটক, তেতিয়া মই পারমিশন লৈছিল দিল্লির পৰা, তেওঁলোকে পারমিশন দিছে, মই সরকারি ইন্সপেক্টর নাটক দুলালয়ের সেইখন করব গৈছো। আর নয়ন প্রসাদর ডাইরেকশনত আমি আমার যে সূর্য ক্লাব তাতে মই হোলি নাটক করছো, সোতরটা শো, কিন্তু সেইটো ইভিনিং করোতো অফিসের পৰা কাম বন কৰি মেলি আহি মানে যাও।
1: হয়, গতিকে খেলা ধুলার লগত আপনার সম্পর্ক আগৰ পৰা অকমান হলেও আছিল?
0: নে, মোৰ ঘৰ দুৱামখতে নেহেৰু ষ্টেডিয়াম, বেডমিণ্টন খেলিছিল, ঘোড়া দৌড়াইছিল সেইখিনি সময়ত, যেটা প্রথম মানে মাটি পেলাইছিল, আর বেডমিণ্টন খেলিছিল, টেবিল টেনিস খেলিছিল,
1: খেলার লগত সম্পর্ক,
0: ক্রিকেট খেলিছিল, খেলিবই যে লাগিব সেটা নহয়, ইয়াত আৰু
1: খেলৰ প্ৰতি অনুৰাগ লাগে,
0: নহলে বৰ হবতো আপুনি।
1: গতিকে স্পৰ্টছটো কৰাৰ সময়ত গুৱাহাটীত স্পৰ্টছ এটা ডাঙৰ ছেকশ্যন, ডাঙৰ ছেকশ্যন এইকাৰণেই যে গুৱাহাটীত সেইখিনি সময়ত যিমানখিনি, কাৰণ অসমত একমাত্ৰ বা উত্তৰ পূৰ্বাঞ্চলত আন্তৰ্জাতিক খেল যদি কৰবাত হয় গুৱাহাটীতে হয়, গতিকে সেই ধৰণৰ অভিজ্ঞতা নিশ্চয় হৈছে।
0: আকাশবাণী গুৱাহাটীত যিমানখিনি থাকিলোঁ সেইখিনিত মই কেইবাখনো ওৱান ডে ইণ্টাৰনেশ্যনেল ৰানিং কমেণ্টেৰি কৰিছোঁ, সেইটোত কিন্তু মোক যথেষ্ট সহায় কৰিছিলে নয়ন প্ৰসাদ আৰু প্ৰবাল শৰ্মাই, তেওঁলোক অবিহনে মই হয়তো নোৱাৰিলোঁ হয়।
1: পাকিস্তান, ৱেষ্ট ইণ্ডিজ এইবিলাক দলে আহি ইয়াত খেলিছিলে, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়াটো আনকি কমেণ্টেৰি কৰিছিলে,
0: সেইটো ইন্ট্ৰডিউচ কৰা হৈছিলে তেতিয়া, দীপু চৌধুৰীয়ে কৰিছিলে, সঞ্জীৱ শৰ্মা ঠাকুৰ কৰিছিলে, কিন্তু সঞ্জীৱ শৰ্মা ঠাকুৰ ঢুকালে তেওঁ মানে ফুটবলত মই নেশ্যনেল কমেণ্টেটৰ হিচাপে ইংলিছ কৰিছোঁ, তেতিয়া জোৰ জবৰদস্তি মই কৰিছোঁ, কাৰণ আমাৰ ইয়াত নাই তেনেকুৱা, এই সেইখিনি কনজাংটিভাইটিছ সেইটো হৈছে তেওঁৰ মানে, এই মোক কৈছে বোলে দিনেশ দা মইতো কমেণ্টেৰি কৰিবলৈ নোৱাৰিম, সেইটো অডিশ্যন আছিলে, এই বোলে নহয় তুমি এই সন্তোষ ট্ৰফি আছিল, সন্তোষ ট্ৰফিত যদি তুমি এইটো দিব নোৱাৰা তেতিয়াহ'লে তুমি আৰু বহুত দিন পিছুৱাই যাবা, ই চকু অৱস্থা নাই, তথাপিও সি ইণ্টাৰভিউ দিছিলে, টেপ কৰিছিলোঁ আৰু সেই টেপটো দিল্লীলৈ পঠিয়াই দিছিলোঁ, আৰু তাৰপিছত সঞ্জীৱ শৰ্মা ঠাকুৰ নেশ্যনেল কমেণ্টেটৰ হৈছে ইংলিছ।
1: হয়, 1991 চনলৈ উল্লেখযোগ্য নাটকৰ তাৰমানে মই দৰাচলতে ইয়াৰ পিছত আপোনাৰ আজিটো তৃতীয় খণ্ড, চতুৰ্থ, পঞ্চম, ষষ্ঠত মই দৰাচলতে বাহিৰলৈ যাব খুজিছোঁ, আৰু এই গুৱাহাটীৰ যিখিনি আপোনাৰ অভিজ্ঞতা সেইখিনিৰ ভিতৰত যিহেতু নাটকৰ লগত আপুনি দীঘলীয়া সময় পাৰ কৰিছে ইয়াত, কওকচোন কেইখনমান উল্লেখযোগ্য নাটকৰ প্ৰডাকশ্যনৰ কথা কওক।
0: আটাইতকৈ ডাঙৰ কথা হ'ল কি, আকাশবাণীত চাকৰি কৰি থাকোঁতে মোক বহুতে কয় যে মই আকাশবাণীত কেইবাখনো নাটক কৰিছোঁ, হিচাপ দি দিয়ে, কিন্তু মোৰ হিচাপ নাই, এইকাৰণে নাই যে অফিচত কাম কৰি আছোঁ হঠাৎ প্ৰসাদ দাই মাতি আনিলে, আই চাহাচোন কেৰেক্টাৰ এটা, এবাৰ এনেকুৱা আৰু হৈছিলে, শ্বাহজাহান গিৰিশ চৌধুৰী কৰিছে, মই গিৰিশ দাৰ ককায়েকৰ ৰোলটো কৰিছোঁ, কিন্তু তেতিয়া আৰু কেৰেক্টাৰ বুজিবলৈ সময় নাই, যা যিগৰাকী এক্টৰক মানে বুক কৰিছিল তেওঁ মানে নাহিলে, মোক কৰিলে, মই ডাইলগ কৈ আছোঁ, কৈ কৈ থাকি থাকি এটা সময়ত গৈ মানে গিৰিশ চৌধুৰীয়ে মোক কৈছে, দাদা মইতো থতমত খাই গ'লোঁ, মইতো দাদাৰ কেৰেক্টাৰটো মই কৰা নাই, তেতিয়া মই ৰৈ দিলোঁ, ৰৈ দি মহেন্দ্ৰ বৰদাক ক'লোঁ, মই বোলো দাদা এইটো ৰেকৰ্ডিংটো ৰি কৰিব লাগিব নেকি, কাৰণ গিৰিশ দাৰ এটা ভইচৰ লগত মই নৰ্মেল কৰি আছিলোঁ, অভিনয়টো মই কৰিছোঁ কি, কিন্তু মই নৰ্মেল কৰি আছিলোঁ, যিহেতু তেওঁৰ দাদাকৰ ৰোলটো কৰিছোঁ মই চৰিত্ৰ, অলপ বেলেগ হ'ব নেকি, গিৰিজাই ক'লে বোলে অঁ দিনেশ ঠিক আছে ঠিক আছে, এখন আকৌ অলপমান তোমাৰ পাৰ্টটো মোৰ লগত কৰোঁ দিয়া, এইবুলি কৈ আকৌ ৰি টেক কৰিছোঁ আমি, তাৰপিছত মই আকৌ এই তেতিয়া ককায়েকৰ হিচাপে ৰোলটো কৰিছোঁ, আৰু সেইটো এটা মোৰ ডাঙৰ অভিজ্ঞতা।
1: আজিৰ এই তৃতীয় খণ্ডটো এইখিনিয়ে সামৰিছোঁ, তাৰমানে ডিব্ৰুগড়ৰ কথাৰে ইয়াৰ চতুৰ্থ খণ্ড আমি আৰম্ভ কৰিম, তাৰ পিছৰ পৰ্যায়লৈ যাম, গীতেৰে সামৰোঁ আজিৰ অধ্যায়টি, কওকচোন কাৰ গীত শুনিম?
0: বৰ মৰম লগা গীত এটি আছে, আসলি নেকলিছ চিনেমাখনত দেৱানন্দ সাধনা আছিল, তাত তেৰা মেৰা প্যাৰ আমাৰ, এই গান
1: তেৰা মেৰা প্যাৰ আমাৰ
0: মোৰ বৰ প্ৰিয়,
1: এই গীতেৰে আজিৰ খণ্ডটি সামৰিছোঁ, আজিটো আপোনাক নমস্কাৰ।

ইমান পৰে স্মৃতি দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। দীনেশ চন্দ্ৰ দাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰি, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
0: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
2: আলাপ অনুরাগ
6: আভরণ
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুরাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
7: তেওঁ কৈছিলে যে জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিল।

0: কেতিয়াও পিছ হুহুকি যাব নালাগে। পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
4: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
5: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
6: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
5: কোন ঠাই?
6: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
6: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
6: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: এক জমানে সে কাহানি হে সুনা রহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন। কাহানি নহীঁ বদলি, স্টাইল গয়া হে বদল, জো কাহানিয়াঁ হম সুনতে আয়ে, দেখতে আয়ে, আব বহি বেসি হি কাহানি সুনায়েগা ডিজিটাল। ডাউনলোড ওয়েবস ওটিটি।
8: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
9: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ২০২৬ অসম বিধানসভা নিৰ্বাচনৰ মুঠ 126টা সমষ্টিত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকাখন আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে সমৰ্পণ কৰিব। এই বিষয়ে ৰাজ্যিক মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তিযোগে অৱগত কৰা অনুসৰি আজি পুৱা চাৰে দহ বজাত গোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলক তালিকাখন দাখিল কৰিব। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত অকলে মুঠ 82খন আসন লাভ কৰাৰ লগতে NDA মিত্ৰজোঁটে মুঠ 102খন আসন লাভ কৰিছে। মিত্ৰজোঁটৰ সহযোগী অগপ আৰু BPF-এ 10খনকৈ আসন লাভ কৰিছে। ইফালে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই ৰাজ্যপালক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ তালিকা অৰ্পণ কৰাৰ পাছতে ডঃ হিমন্ত শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি ৰাজ্যপালৰ ওচৰলৈ গৈ পদত্যাগ কৰিব বুলি কালি সংবাদমেলত ব্যক্ত কৰে। আনহাতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীসহ পৰ্যবেক্ষক হিচাপে নিযুক্তি কৰিছে। শপতগ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে বিধানসভা সচিবালয়ে অহা 18 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। ষষ্ঠদশ অসম বিধানসভা গঠনৰ বাবে 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত

0: শপত ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যপালে প্ৰটেম অধ্যক্ষগৰাকীক শপত বাক্য পাঠ কৰোৱাব আৰু সেই অধ্যক্ষগৰাকীয়ে বিধানসভাত আন বিধায়ক বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। মাজুলী নৱনিৰ্বাচিত বিধায়ক ভুৱন গামে কালি নামনি মাজুলীৰ চামগুৰি, চেৰপাইখোৱা, মিছামৰা, পেকামণি আৰু কংকুৰমুখ অঞ্চলত অব্যাহত থকা খহনীয়া পৰিস্থিতি পৰিদৰ্শন কৰি যুদ্ধকালীন তৎপৰতাৰে প্ৰতিৰোধমূলক কাম কাজ আৰম্ভ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত মাজুলী জিলা প্ৰশাসন, জলসম্পদ আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়াসকলো উপস্থিত থাকে। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কালি সমষ্টিটোত বিজেপিৰ সপক্ষে সৰ্বাধিক ভোটদান কৰা তিনিটা বুথৰ ভোটাৰক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে খুমটাইজনৰ প্ৰতিনিধিজনে প্ৰতিটো নিৰ্বাচনৰ ফলাফলৰ পাছত সৰ্বাধিক ভোটদান কৰা বুথৰ ৰাইজক সাক্ষাৎ কৰাটো এটা পৰম্পৰা হিচাপে পালন কৰি আহিছে। এইবাৰৰ নিৰ্বাচনত 92% অধিক ভোটদান হোৱা ৰংদৈ পঞ্চায়তৰ 162 নম্বৰ বুথ, 91% ভোটদান হোৱা পূব মৰঙী পঞ্চায়তৰ 228 নম্বৰ বুথ আৰু 88% অধিক ভোটদান হোৱা মৰঙী পঞ্চায়তৰ 149 নম্বৰ বুথৰ ৰাইজক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অঞ্চলকেইটাৰ বাসিন্দাসকলৰ অভাৱ অভিযোগৰ বুজ লৈ সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে। মৰাণ ছাত্ৰ সন্থাৰ 58 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰিত আৰম্ভ হয়। তালাব কৰ্দৈগুৰি আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুমাৰ মৰাণে কালি এই দিৱসৰ শুভাৰম্ভ কৰে। আজি সামৰণিৰ দিনা জনগোষ্ঠীটোৰ 1000 মৰাণ গাভৰুৱে বিহু নাচ পৰিৱেশন কৰাৰ লগতে জনগোষ্ঠীটোৰ স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধ পৰম্পৰাগত ৰাতি বিহু পালন কৰা হ'ব বুলি মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলিন্দ্ৰ বৰাই প্ৰকাশ কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি তেওঁ কয়।
1: 9 বজাৰ পৰা আমি প্ৰতিটো কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰথমতে আমাৰ সমন্বয় ক্ষেত্ৰ উদ্বোধন হৈছিলে, তাৰপাছত পতাকা উত্তোলন, শহীদ তৰ্পণ, আমাৰ বীৰাংগনাসকলক শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ, আমাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ, তাৰপাছত শৈক্ষিক অনুষ্ঠান হ'ল, তাৰপাছতে আমাৰ প্ৰতিযোগিতা হ'ল, ইয়াৰ পাছতে আমাৰ মৰাণসকলক পৰম্পৰাগত গ্ৰস্তল বিহুৰ আমি বিশেষ আকৰ্ষণ হিচাপে ৰাখিছিলোঁ। আমাৰ গ্ৰস্তল বিহু হৈ আছে আৰু অহাকালি পুনৰ মৰাণসকলক পৰম্পৰাগত ৰাতি বিহু প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ অহা নিশাত। গতিকে সকলো ৰাইজক আমি আটাইকেইটা কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।
0: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ 2025-26 পৰ্যটন বৰ্ষত চলিত বছৰৰ মাৰ্চলৈ অভিলেখ সংখ্যক 468,147 গৰাকী পৰ্যটকৰ আগমন হয়। ইয়াৰে 30,474 গৰাকী বিদেশী আৰু 437,673 গৰাকী দেশীয় পৰ্যটক। 2024-25 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 17,693 গৰাকী বিদেশী পৰ্যটকসহ 406,564 গৰাকী পৰ্যটকৰ আগমন হৈছিল। কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ডঃ সোণালী ঘোষে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিযোগে এই কথা জানিব পৰা গৈছে। চলিত পৰ্যটন বৰ্ষৰ পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলো পৰিসংখ্যা অতিক্ৰম কৰিছে বুলি তেওঁ উল্লেখ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই মুনীশ শৰ্মা। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी आज नई दिल्ली में वियतनाम के राष्ट्रपति तो लैम से बातचीत करेंगे। निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरलम, तमिलनाडु और पुदुचेरी में चुनाव प्रक्रिया पूरी होने के बाद नई विधानसभाओं के गठन की अधिसूचना जारी की। आयोग ने पश्चिम बंगाल के मुख्य सचिव, पुलिस महानिदेशक और केंद्रीय सशस्त्र पुलिस बलों को चुनाव के बाद होने वाली किसी भी हिंसा से निपटने के कड़े निर्देश दिए। राष्ट्रीय अन्वेषण अभिकरण ने आतंकी संगठन इस्लामिक स्टेट से जुड़े जैविक आतंकी हमले की साजिश रचने के आरोप में 3 लोगों के खिलाफ आरोप पत्र दाखिल किया। अमरीका के राष्ट्रपति डोनाल्ड ट्रंप ने कहा, होर्मुज जलडमरू मध्य में फंसे जहाजों की सुरक्षित निकासी की योजना प्रोजेक्ट फ्रीडम को कुछ समय के लिए रोका जाएगा। और आईपीएल क्रिकेट में चेन्नई सुपर किंग्स ने दिल्ली कैपिटल्स को 8 विकेट से हराया। और अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी आज नई दिल्ली में वियतनाम के राष्ट्रपति तो लैम से बातचीत करेंगे। दोनों नेता द्विपक्षीय संबंधों के विभिन्न पहलुओं और पारस्परिक हित के क्षेत्रीय तथा वैश्विक मुद्दों पर व्यापक चर्चा करेंगे। हमारे संवाददाता ने बताया है कि श्री मोदी और वियतनाम के राष्ट्रपति

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰিবলৈ লৈছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজি জোনাকী ৰাতি খিৰিকী মুখত তৰাৰ পাপৰি নীৰৱে আছে হিফুলি। আজি গীতিমালিকা অনুষ্ঠানত প্ৰথমে ইয়া দিলীপ চৌধুৰী কণ্ঠৰ গীত, গীতিকাৰ হীৰেণ ভট্টাচাৰ্য, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী মালবিকা বৰা, গীতিকাৰ নলিনীৱালা দেৱী, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰো, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনো আহক চাৰুগোহাঁইৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেহতীয়া লোকনাথ গোস্বামীৰ কণ্ঠৰ গীত, গীতৰ কথা ইদ্ৰিছ আলীৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

আজি নিশা 9:30 বজাত সাহিত্যচৰা অনুষ্ঠানত নিজৰা ৰাজকুমাৰীৰ গল্প আৰু কৌশিক বাশ্যাসৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 9:20 বজাত প্ৰভাতী তৰংগ আগবঢ়াব।

0: সীমান্ত বাৰ্মাই। আজিৰ বিষয়, অতি নিয়ন্ত্ৰিত আহাৰ সুস্বাস্থ্যৰ বাবে কিমান ফলদায়ক। অনুষ্ঠানত উপস্থিত থাকিব মেডিচিন বিশেষজ্ঞ ডাঃ ৰুণজুন টেৰণপি আৰু জ্যেষ্ঠ খাদ্য বিশেষজ্ঞ সামিয়া চুলতানা। দিনৰ 12:30 বজাৰ আইডৰ বুলনি অনুষ্ঠানত সৌন্দৰ্য চৰ্চাত বিভিন্ন ফেচিয়েল, এই বিষয়ে পাপৰি দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ ভাস্বতী কলিতাৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে। আজিৰ অনুষ্ঠানত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান আগবঢ়োৱা হ'ব। যুগুতাই আগবঢ়াব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8 MHz।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 চিৰাং জিলাৰ ৰেহৰু শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৰাজ্যপালক অৰ্পণ 2,67,000ৰো অধিক ভোটদাতাৰ নোটাত ভোটদান বৰপেটা সমষ্টিত সৰ্বাধিক 5,195টা নোটাত ভোট সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত আশানুৰূপ সাফল্য লাভ নকৰা বিষয়টো পৰ্যালোচনাৰ বাবে 9 মে'ত কংগ্ৰেছ দলৰ গুৱাহাটীত বৈঠক 2025-26 পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অভিলেখ সংখ্যক 4,68,000ৰো অধিক পৰ্যটকৰ আগমন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালিৰ খেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ 8 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ মুঠ 126টা সমষ্টিত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকাখন আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে অৰ্পণ কৰিব। এই বিষয়ে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তিযোগে অৱগত কৰা অনুসৰি আজি দিনৰ 10:30 বজাত গোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যৰ তালিকা দাখিল কৰিব। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে অকলে মুঠ 82খন আসন লাভ কৰিছে। আনহাতে NDA মিত্ৰজোঁটৰ সহযোগী অগপ আৰু BPFএ 10খনকৈ আসন লাভ কৰিছে। ইপিনে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই ৰাজ্যপালক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ তালিকা অৰ্পণ কৰাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি ৰাজ্যপালৰ ওচৰলৈ গৈ পদত্যাগ কৰিব বুলি কালি সংবাদমেলত ব্যক্ত কৰে। আনহাতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনিক সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। ডঃ শৰ্মাই কালি সংবাদমেলত এইদৰে কয়।
2: ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনি ডাঙৰীয়াক আমাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে। মই ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰি মোৰ পদত্যাগ পত্ৰখনো দিম, যাতে নতুন চৰকাৰ গঠনৰ যিটো শৃংখলা সেইটো আগবাঢ়িব পাৰে।

0: শপত গ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে বিধানসভা সচিবালয়ে অহা 18 মেৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। 16 অসম বিধানসভা গঠনৰ বাবে 3-দিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যপালে অস্থায়ী অধ্যক্ষ এগৰাকীক শপত বাক্য পাঠ কৰোৱাব আৰু সেই অধ্যক্ষগৰাকীয়ে বিধানসভাত আন বিধায়ক বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। এইবাৰৰ অসম বিধানসভা নিৰ্বাচনত 2,67,191 ভোটদাতাই নোটাত ভোটদান কৰে। মুঠ ভোটদানৰ ভিতৰত এই হাৰ 1.23%। বৰপেটা সমষ্টিত সৰ্বাধিক 5,195 নোটা ভোটদান হয় বুলি নিৰ্বাচন আয়োগৰ সূত্ৰত প্ৰকাশ পাইছে। একেদৰে ডুমডুমাত 4,864 আৰু ডিব্ৰুগড়ত 4,284 নোটা ভোটদান হয়। গোৱালপাৰা পশ্চিম সমষ্টিত সৰ্বনিম্ন 913 নোটা ভোটদান হয়। উল্লেখযোগ্য যে নিৰ্বাচন অনুষ্ঠিত 126 সমষ্টিৰ আটাইকেইটাতে নোটাত ভোটদান হৈছে বুলি আয়োগৰ সূত্ৰত প্ৰকাশ পাইছে। ইপিনে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা 90 সমষ্টিৰ মুঠ ভোটৰ ভিতৰত 81,92,787 ভোট লাভ কৰিছে। কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰা 99 সমষ্টিৰ মুঠ ভোটৰ ভিতৰত 64,64,216 ভোট লাভ কৰিছে। বিজেপিৰ মিত্ৰ দল অগপয় 26 সমষ্টিত প্ৰাৰ্থিত্ব দিছিল আৰু 14,2,832 ভোট লাভ কৰিবলৈ সমৰ্থ হৈছে। 11 আসনত প্ৰাৰ্থিত্ব দিয়া বিপিএফে 8,07,546 ভোট লাভ কৰে। ইউ পি পি এলে 4,96,304 ভোট লাভ কৰিবলৈ সমৰ্থ হয়। সদ্যসমাপ্ত অসম বিধানসভা নিৰ্বাচনত আশানুৰূপ ফল লাভ কৰাত বিফল হোৱাৰ পাছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰাৰ বাবে অহা 9 মে'ত গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে এই বিষয়ে অৱগত কৰি কয় যে পৰ্যালোচনা বৈঠকখনত দলৰ বিজয়ী প্ৰাৰ্থীসকলৰ লগতে বিভিন্ন সমষ্টিত দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা অন্য প্ৰাৰ্থীসকলকো উপস্থিত থাকিবলৈ কোৱা হৈছে। লোকসভাৰ বিৰোধী দলৰ উপদলপতি গগৈয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত নিজৰ তথা দলৰ পৰাজয় স্বীকাৰ কৰি তৃতীয়বাৰৰ বাবে শাসনলৈ প্ৰত্যাৱৰ্তন কৰা বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহান জনায়। অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত এন ডি এ মিত্ৰজোঁটৰ সহযোগী বি পি এফ দলে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পাছত দলীয় কৰ্মকৰ্তাসকলৰ মাজত আনন্দ বিৰাজ কৰিছে। কালি সন্ধিয়া বাক্সা জিলাৰ হিমলাস্থিত ককলাবাৰী ব্লক বি পি এফৰ কাৰ্যালয়ত এই উপলক্ষে এটা অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত বাক্সা বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত বিধায়ক হিচাপে নিৰ্বাচিত মনেশ্বৰ ব্ৰহ্মক আদৰণি জনোৱা হয়। এই সন্দৰ্ভত এয়া আমাৰ বাক্সাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
1: বি পি এফ দলৰ অভূতপূৰ্ব বিজয়ী হোৱাৰ পিছতে দলীয় কৰ্মকৰ্তাসকলৰ মাজত আনন্দই বিৰাজ কৰা পৰিলক্ষিত হৈছে। এই উপলক্ষে কালি সন্ধিয়া বাক্সা জিলাৰ হিমলাস্থিত ককলাবাৰী ব্লক বি পি এফৰ কাৰ্যালয়ত এটি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ককলাবাৰী ব্লক বি পি এফৰ সম্পাদক ফজুং ছাৰ নাৰ্জিৰে আগধৰা অনুষ্ঠানত 42 নম্বৰ বাক্সা বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মনেশ্বৰ ব্ৰহ্মক উষ্ম আদৰণি জনোৱা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱনিৰ্বাচিত বিধায়ক তথা বি পি এফ দলৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মই বি পি এফ দলৰ অভূতপূৰ্ব জয়লাভৰ বাবে সকলো জাতি জনগোষ্ঠীৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বি পি এফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীকে আদি কৰি সকলো দলীয় কৰ্মকৰ্তাৰ প্ৰচেষ্টাত এই বিজয় সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰে। অনাগত সময়ত দলীয় নেতৃত্বৰ সৈতে আলোচনা কৰি ৰাইজৰ উন্নয়নৰ আঁচনিৰ কামসমূহ কৰি যাব বুলি মত পোষণ কৰে।
0: অসম বিধানসভালৈ এইবাৰ 7 গৰাকী মহিলা প্ৰতিনিধি নিৰ্বাচিত হৈছে। শাসক বিৰোধী উভয় পক্ষৰ পৰা এই মহিলা প্ৰতিনিধি কেইগৰাকী নিৰ্বাচিত হোৱাৰ লগে লগে 65 অসম বিধানসভাৰ তুলনাত 16 অসম বিধানসভাত মহিলা জনপ্ৰতিনিধিৰ হাৰ 0.79% বৃদ্ধি পাইছে। পূৰ্বৰ বিধানসভাত 6 গৰাকী মহিলা প্ৰতিনিধি আছিল। এইবাৰ শাসকীয় বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভাত প্ৰতিনিধিত্ব কৰিবলগীয়া মহিলা প্ৰতিনিধি কেইগৰাকী হৈছে গোলাঘাটৰ অজন্তা নেওগ, মঙলদৈৰ নীলিমা দেৱী, হাফলং সমষ্টিৰ ৰূপালী লাংথাচা আৰু ডিফু সমষ্টিৰ নিশো টেৰাংপি। কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভালৈ নিৰ্বাচিত 19 গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত ধুবুৰী সমষ্টিৰ বেবী বেগম একমাত্ৰ মহিলা প্ৰতিনিধি। অসম গণ পৰিষদৰ পৰা বঙাইগাঁও সমষ্টিৰ দীপ্তিময় চৌধুৰী, বি পি এফৰ কোকৰাঝাৰ সমষ্টিৰ চিউলী মহিলাৰী বিধানসভালৈ নিৰ্বাচিত হৈছে। একেদৰে কেইবাগৰাকীও যুৱ প্ৰজন্মৰ প্ৰতিনিধি এইবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে। চামগুৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ 27 বছৰীয়া তানজিল হুছেইন, গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা বিজেপিৰ 30 বছৰীয়া পবিত্ৰ ৰাভা, বাওখুঙুৰি সমষ্টিৰ পৰা বি পি এফৰ 32 বছৰীয়া ৰূপম চন্দ্ৰ ৰয়, হাফলং সমষ্টিৰ পৰা বিজেপিৰ 33 বছৰীয়া ৰূপালী লাংথাচা, পলাশবাৰী সমষ্টিৰ পৰা বিজেপিৰ 35 বছৰীয়া হিমাংশু শেখৰ বৈশ্য, গুৰেশ্বৰ সমষ্টিৰ পৰা বিজেপিৰ 35 বছৰীয়া ভিক্টৰ কুমাৰ দাস আৰু ৰঙানদী সমষ্টিৰ পৰা বিজেপিৰ 36 বছৰীয়া ঋষিৰাজ হাজৰিকা বিধানসভালৈ নিৰ্বাচিত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ 2025-26 পৰ্যটন বৰ্ষত চলিত বছৰৰ মাৰ্চলৈ অভিলেখ সংখ্যক 4,68,147 পৰ্যটকৰ আগমন হয়। ইয়াৰে 30,474 বিদেশী আৰু 4,37,673 দেশীয় পৰ্যটক। 2024-25 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 17,693 বিদেশী পৰ্যটকসহ 4,6,500

0: 564 গৰাকী পৰ্যটকৰ আগমন হৈছিল। কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ডঃ সোণালী ঘোষে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত এই কথা জানিব পৰা গৈছে। চলিত পৰ্যটন বৰ্ষৰ পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলো পৰিসংখ্যা অতিক্ৰম কৰিছে বুলি সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2025-26 পৰ্যটন বৰ্ষৰ মাৰ্চত সামৰণি পৰাৰ পাছত যোৱা মাহতো পৰ্যটকৰ আগমন অব্যাহত থকাৰ বাবে এপ্ৰিলত 49,322 গৰাকী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰে। উল্লেখযোগ্য যে 2023 চনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়াল ৱাংচুকে উদ্যানখন ভ্ৰমণ কৰিছিল। একেদৰে 2024 চনৰ 9 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্ৰমণ কৰিছিল। 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পোৱাৰ পাছত কাজিৰঙা ভ্ৰমণ কৰা শ্ৰীমোদী হৈছে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। তদুপৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত 2025 চনৰ 24 ফেব্ৰুৱাৰীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন দেশৰ 60 গৰাকী প্ৰতিনিধিয়ে কাজিৰঙা ভ্ৰমণ কৰিছিল। বিগত 10 বছৰত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা 4 গুণলৈ বৃদ্ধি পোৱাৰ লগতে বিদেশী পৰ্যটকৰ সংখ্যা প্ৰায় দুগুণ হৈছে বুলিও সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি পানবাৰী বনাঞ্চলত পক্ষী নিৰীক্ষণ ব্যৱস্থা, কহৰাত আৰম্ভ কৰা চাইক্লিং, বিশ্বনাথৰ পানপুৰ বনাঞ্চলত আৰম্ভ কৰা জীপ ছাফাৰী আৰু নৌকা বিহাৰৰ সুবিধা আদিয়ে কাজিৰঙালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাত বিশেষ ভূমিকা লৈছে বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। অধিক দক্ষ আৰু সহজলভ্য ন্যায় ব্যৱস্থাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কালি দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 33ৰ পৰা 37লৈ বৃদ্ধি কৰাৰ সংশোধনী বিধেয়কত অনুমোদন জনাইছে। এই অনুমোদনে দ্ৰুত ন্যায় প্ৰদান, বিচাৰাধীন গোচৰৰ বোজা হ্ৰাস, দূৰৱৰ্তী আৰু সুবিধাবঞ্চিত শ্ৰেণীৰ গোচৰকাৰীসকলক সহায় কৰাৰ লগতে গুৰুত্বপূৰ্ণ সাংবিধানিক বিষয়ত দ্ৰুত সিদ্ধান্ত গ্ৰহণত সহায় কৰিব। বিজ্ঞানসন্মত পদ্ধতিৰে বিশেষ ব্যৱস্থাপনাৰ জৰিয়তে অসমক এখন আৱৰ্জনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে কাৰ্যকৰী কৰা নিয়মসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাই আজি গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব। ভাৰ্চুৱেল ব্যৱস্থাৰে এই বৈঠকত ৰাজ্যৰ সকলো জিলা আয়ুক্ত আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসিত পৰিষদ এলেকাৰ প্ৰধান সচিবসকলে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে পৰিৱেশ সুৰক্ষা আইন 1986ৰ অধীনত গোটা আৱৰ্জনা ব্যৱস্থাপনা নীতি 2026 শীৰ্ষক বিশেষ নিয়মাৱলী 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। সঞ্জু ছেমছনৰ অপৰাজিত 87 ৰান আৰু কাৰ্তিক শৰ্মাৰ 41 ৰানৰ সহায়ত চেন্নাই ছুপাৰ কিংছে 17 অভাৰ 3 বলত 2 উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ বিজয় সাব্যস্ত কৰে। সঞ্জু ছেমছনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। দিল্লী কেপিটেলছৰ হৈ অধিনায়ক অক্ষৰ পেটেল আৰু লুংগি এনগিডিয়ে 1টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দলটোৰ হৈ সমীৰ ৰিজভীয়ে সৰ্বাধিক 40 ৰান কৰাৰ বিপৰীতে ট্ৰিষ্টান ষ্ট্ৰাপছে 38 ৰানৰ বৰঙণি আগবঢ়ায়। আনহাতে চেন্নাই ছুপাৰ কিংছৰ হৈ নূৰ আহমেদে 2টা উইকেট দখল কৰাৰ বিপৰীতে একেএল হুছেইনে, মুকেশ চৌধুৰী, গুৰজাপনীত সিং আৰু জেমি অভাৰ্টনে 1টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। অসমৰ কৃষ্টিহালয়, ফাগুনজ্যোতি আৰু আয়ুষ শ্ৰীনাথে চলিত আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ছোৱালীৰ 14 বছৰ অনুৰ্ধ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ সচলত থকা অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনৰ কালি হোৱা কোৱাৰ্টাৰ ফাইনেলত ফাগুনজ্যোতিয়ে পশ্চিমবংগৰ কৃষ্ণা হৰলালকাক, আয়ুশ্ৰীয়ে ভাৰ্গৱী সিনহাক আৰু কৃষ্টিয়ে শীৰ্ষ বছৰীৰ মৃগাক্ষী চাংমাক পৰাস্ত কৰে। অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ল'ৰা আৰু ছোৱালীৰ 14 তথা 16 বছৰ অনুৰ্ধ একক আৰু ডাবল শাখাৰ খেল অনুষ্ঠিত হৈছে। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: সদ্যঘোষিত বিধানসভা নিৰ্বাচনৰ বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত 126গৰাকীৰ ভিতৰত 34% বিধায়ক প্ৰথমবাৰলৈ নিৰ্বাচিত হোৱাৰ বাতৰি, অসমীয়া প্ৰতিদিন কাকতখনে দিছপুৰলৈ শাসক বিৰোধীৰ 43 নতুন মুখ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অহা 5 বছৰত অসমে দেখিব বহু উন্নয়নৰ মুখ। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অসম কাকতখনে আগন্তক 5 বছৰ কেৱল উদ্বোধনৰ, বিকাশৰ গংগাৰে ৰাইজৰ সেৱা কৰা হ'ব শিৰোনামেৰে প্ৰকাশ কৰিছে। পশ্চিমবংগত মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ অসন্মতি প্ৰকাশ কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকত দুখনে প্ৰথম

0: ব্যৱস্থাত স্থান দিছে। পশ্চিমবংগ নিৰ্বাচনত বিজেপিয়ে বিজয় সাব্যস্ত কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অভিনন্দন জনোৱাৰ বাতৰি এটা আমাৰ অসম কাকতখনে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ 2025-26 পৰ্যটন বৰ্ষত চলিত বছৰৰ মাৰ্চ মাহলৈ অভিলেখ সংখ্যক 468,147 পৰ্যটকৰ আক্ৰমণ হোৱাৰ বাতৰি দৈনিক জনমভূমি আৰু অসমীয়া খবৰ কাকত দুখনে সবিস্তাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ফলাফলৰ পাছতে পশ্চিমবংগ নিৰ্বাচনী হিংসাত উত্তপ্ত হৈ পৰাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতখনে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে।
1: ধন্যবাদ ঋতুস্মিতা। মৰাণ ছাত্ৰ সন্থাৰ 58 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰিত আৰম্ভ হয়। তালাব কৰ্দৈগুৰি আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুমাৰ মৰাণে কালি এই দিৱসৰ শুভাৰম্ভ কৰে। এই উপলক্ষে জ্ঞানদীপ শীৰ্ষক আলোচনা আৰু মুকলি সভা অনুষ্ঠিত হয়। ইয়াৰ পাছতে মৰাণ জনগোষ্ঠীৰ প্ৰতীকী ঘৰবাৰী উদ্বোধন, গ্ৰন্থমেলা, বিপণী আৰু প্ৰদৰ্শনীৰ দ্বাৰোন্মোচন, সাংস্কৃতিক অনুষ্ঠান আৰু জনজাতীয় সাজপাৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি সামৰণিৰ দিনা জনগোষ্ঠীটোৰ 1000 মৰাণ গাভৰুৱে বিহুনাচ পৰিৱেশন কৰাৰ লগতে জনগোষ্ঠীটোৰ স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধ পৰম্পৰাগত ৰাতি বিহু পালন কৰা হ'ব বুলি জানিব পৰা গৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৰাজ্যপালক অৰ্পণ। 2,68,000ৰো অধিক ভোটদাতাৰ নোটাত ভোটদান। বৰপেটা সমষ্টিত সৰ্বাধিক 5,195টা নোটাত ভোট। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত আশানুৰূপ সাফল্য লাভ নকৰা বিষয়টো পৰ্যালোচনাৰ বাবে 9 মে'ত কংগ্ৰেছ দলৰ গুৱাহাটীত বৈঠক। 2025-26 পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অভিলেখ সংখ্যক 468,000ৰো অধিক পৰ্যটকৰ আগমন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালিৰ খেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ 8 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। ক্ষন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরূপত আজি লৈ আহিছো চিৰাং জিলার রেহরূপ। আজি আমাৰ সৈতে আছে আমাৰ সংবাদদাতা কুঞ্জমোহন রয়। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন 2026ৰ বহু উৎকণ্ঠাৰ পাছত চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত 4 মেৰ দিনা সুকলমে অনুষ্ঠিত হয় ভোটগণনা পৰ্ব। জিলা প্ৰশাসনৰ দ্বাৰা কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত ভোটগণনাৰ ফলাফলত 19 নম্বৰ চিদলি চিৰাং সমষ্টিত BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম আৰু বিজনী সমষ্টিত BJPৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয়। এই বিষয়ে আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতা কুঞ্জমোহন রয়ে।
2: 4 মেৰ দিনা চিৰাং জিলাৰ দুটা বিধানসভা সমষ্টিৰ ভোটগণনাৰ অন্তত NDA সমৰ্থিত দুগৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰে। জিলাখনৰ চিদলি চিৰাং সমষ্টিত BPFৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মই UPPL দলৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীক মুঠ 38,601 ভোটৰ ব্যৱধানত পৰাজিত কৰি জয়ী হয়। পানীৰাম ব্ৰহ্মই লাভ কৰে 1,01,275 ভোট, বিপৰীতে ৰঞ্জিত বসুমতাৰীয়ে লাভ কৰে 62,240 ভোট। ইপিনে সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ প্ৰাৰ্থী মতিলাল নাৰ্জাৰীয়ে মুঠ 18,975 ভোট লাভ কৰাৰ লগতে একমাত্ৰ মহিলা প্ৰাৰ্থী ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ বনিমা ব্ৰহ্মই লাভ কৰে 2,697 ভোট। সমষ্টিটোত 9টাত ভোটদান হয় মুঠ 3,402 ভোট। ইপিনে বিজনী বিধানসভা সমষ্টিত 71,708 ভোট লাভ কৰি বিপুল ভোটত জয়ী হয় BJPৰ অৰূপ কুমাৰ দে। BJPৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে 33,927 ভোটৰ ব্যৱধানত UPPL দলৰ প্ৰাৰ্থী বিজনীৰ পূৰ্বৰ 3 বাৰৰ বিধায়ক কমল সিং নাৰ্জাৰীক পৰাজিত কৰে। কমল সিং নাৰ্জাৰীয়ে লাভ কৰে মুঠ 37,781 ভোট। সমষ্টিটোত তৃতীয় স্থানত থাকে BTCৰ পাৰিষদ তথা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হোৱা খলিলুৰ ৰহমান, তেওঁ লাভ কৰে 26,758 ভোট।
1: উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত জনসাধাৰণৰ মাজত সেৱা আগবঢ়াই অহা স্বেচ্ছাসেৱী অনুষ্ঠান ৰাজনিয়াৰ উদ্যোগত চিৰাং জিলাত নতুনকৈ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ হকে কাম কৰাৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। এই বিষয়ে আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতা কুঞ্জমোহন রয়ে।
2: উল্লেখিত স্বেচ্ছা

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি চিৰাং জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল আমাৰ সংবাদদাতা কুঞ্জ মোহন ৰায়। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ

0: স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in-ত নতুন ভাৰত ন ৰূপত আকাশবাণী।

এই বিষয়ে যে কথা পাতি যাম, আৰম্ভণিতে আমাৰ যিখিনি ধৰক ক'বলগীয়া কথা সেইখিনি হৈছে যে আজিকালি প্ৰায় আমি শুনিবলৈ পাওঁ, আৰু বিশেষকৈ আমাৰ যিসকল বিশেষজ্ঞ আছে যি দুগৰাকী, তেখেত দুগৰাকী বিতংকৈ ক'ব এই বিষয়ে, কিন্তু আমাৰ শ্ৰোতাই যাতে এই বিষয়টো অকণমান বোধগম্য হয় তাৰ বাবে অকণমান মই প্ৰাৰম্ভিক কথা দুটামান কৈ ল'ব খুজিছোঁ। আৰু সেইকেইটা হৈছে ধৰক আমি নিজে নিজে কোনো এক্সপাৰ্টৰ এডভাইচ নোলোৱাকৈ নিজে যে ডায়েটিঙত থাকোঁ বা খাদ্য আমি ৰেষ্ট্ৰেইন কৰোঁ বা কণ্ট্ৰল কৰোঁ, কিমান গ্ৰহণযোগ্য, কিমানখিনি কৰিবলৈ কি লাগে, কোনো বিশেষজ্ঞৰ পৰামৰ্শ লওঁ নে নলওঁ, আমাৰ গাত কি ৰোগ আছে আমি নাজানো, সকলোৰে শৰীৰটো অলপ বেলেগ ধৰণৰ হয়, প্ৰয়োজন বেলেগ থাকে, এই গোটেইখিনি কথা আমাৰ মনলৈ আহিছিলে। আৰু প্ৰায় আজিকালি শুনিবলৈ পাওঁ এটা শব্দ আপোনাৰ

0: আদৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড আৰু বিষয়টো পুনৰবাৰ আমাৰ শ্ৰোতাৰ জ্ঞাতাৰ্থে জনাইছো অতি নিয়ন্ত্ৰিত আহাৰ সুস্বাস্থ্যৰ বাবে কিমান ফলদায়ক আৰু ইতিমধ্যে আমি চিনাকি কৰাই দিছো আমাৰ শ্ৰোত উপস্থিত হৈছে ডাক্তৰ ৰঞ্জন তেৰণপি আৰু সামিয়া সুলতানা। মই পোনে পোনে ডাক্তৰ ৰঞ্জন তেৰণপিৰ ওচৰলৈ আহিব খুজিছো এটা অতি গুৰুত্বপূৰ্ণ আৰু চৰ্চিত বিষয় এটা আজিকালি এই সময়ত সকলোৱে ডায়েট লৈ প্লেন কৰি থাকে, ডায়েটিচিয়ানৰ ওচৰলৈ যায় বা নিউট্ৰিশ্যনিষ্টৰ ওচৰলৈ যায় আৰু কিছুমানে হৈছে আজিকালি মোবাইলত দেখিও এনেকুৱা কাম কৰে, ৰীল চালে, ৰীলত ধৰক আহিছে কোনোবাই এডভাইচ কৰি দিলে, কিমান এক্সপাৰ্ট কি নাজানে, আমিও নাজানো কেনেকুৱা, গতিকে কেনেকুৱা হ'ব লাগে এটা বেলেঞ্চ ডায়েট আপোনাৰ মতে কেনেকুৱা হ'ব লাগে?
1: মানে চাওক, আজি যিহেতু আমি এটা বিশেষ অনুষ্ঠান এটা স্পেচিয়েল ডে এটাত আমি এই ডিস্কাশ্যনটো ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে 6 মে, যোনটো ইণ্টাৰনেশ্যনেল ন' ডায়েট ডে বুলি কোৱা যায়, যোনটো আপুনি ৰাতি অলপমান আগতে ক'লে। এই বস্তুটো কি হয়, আমি বডি পজিটিভিটি এইটো ল'ব লাগে। চ' ইয়াত কি কৈছে, আমাৰ অকল মানে হেল্ডি লাইফষ্টাইল হ'ব লাগে। হা, আমি চবকে কওঁ ন, ডায়েটটো হেল্ডি হ'ব লাগে, এক্সাৰচাইজ কৰিব লাগে, ডায়েটটো যি টি খাব নালাগে তেনেকৈ কওঁ। চ' আমি ন' ডায়েট ডে কিন্তু পাতি আছোঁ, ডায়েট কৰিব নালাগে বুলি। এই আপুনি যে সুধিলে এতিয়া কেনেকুৱা খাদ্য খাব লাগে, চ' আমাৰ চবৰে ৰিকুৱাৰমেণ্ট বেলেগ হ'ব পাৰে, হা, সেইটো হিচাপে যাব লাগে। এতিয়া আমি ৰীল চালোঁ বা কিবা ছ'চিয়েল মিডিয়াত কোনোবা ইনফ্লুয়েঞ্চাৰে কৈ দিলে এইটো খাই দিলে মানে আমি খিনাই যাম, আৰু আজিকালি এটা আনৰিয়েলিষ্টিক এটা এপ্ৰ'চ এটা হৈছে, চবকে মানে সেই যোনটো ফিল্ম এক্ট্ৰেছ সেইবিলাকৰ সেইটো বডিটোৱে লাগে চবকে, চবকে মানে একদম মানে পাৰফেক্ট বডি লাগিব। সেইটোৰ কাৰণে এক্সট্ৰিম লেভেলতো কিছুমানে যায় প্লাষ্টিক চাৰ্জাৰী সেইবিলাকো কৰা ষ্টাৰ্ট কৰি দিছে বহুতে, যোনে এফৰ্ড কৰিব পাৰে, যাৰ সেইটো কেপাচিটি আছে তেনেকুৱা, আৰু নোৱাৰাবিলাকে মানে এক্সট্ৰিম ডায়েটত গুচি যায়। চ' আমি একচুৱেলি এতিয়া শকত মানুহ এজন, খুব শকত, অবভিয়াছলি অবিচিটি ইজ নট গুড, হা, হেল্থৰ কাৰণে বেয়া আমাৰ, কিন্তু সেইবুলি আমি ফেট শ্বেমিং সেইবিলাক কৰি পেলাই তেওঁক ডাউন কৰিলে নহ'ব। তেওঁক আমি ৰাস্তাটো দেখাব লাগিব হাউ টু বিকাম হেল্ডি। আৰু মানুহ এজনৰ ওজন, অকল ওজনটো চাই পেলাই আমি যে তেওঁ আনহেল্ডি হয় সেইটো ক'ব নোৱাৰোঁ। চ' দেট পাৰ্চন মানে ষ্ট্ৰেংথ থাকিব লাগে, বহুত ক্ষীণ, বহুত ক্ষীণেই যে হেল্ডি হ'ব সেইটোতো আপুনি ক'ব নোৱাৰে, মানে ইমান ক্ষীণ যে আপোনাৰ সেইটো পাৰ্ফেক্ট বডি যোনটো এতিয়া মিডিয়াত চলি আছে সেইটো হৈ গৈছে, বাট ষ্টিল তেওঁ বোলে এই অলপমান খোজকাঢ়িলে ভাগৰ লাগিব, বোলে খাবই নোৱাৰে, বোলে খালে বমি হৈ যায়, বোলে এই তেনেকৈ হেল্ডি নহ'ল তেতিয়াহ'লে। চ' সেইটো কাৰণে আমাৰ কাৰণে হেল্ডি ডায়েট এটা চবৰ কাৰণে অলপ বেলেগ হ'ব পাৰে, তেতিয়া আমাৰ নিউট্ৰিশ্যনিষ্ট, তেতিয়া আমাৰ ডায়েটিচিয়ান, তেতিয়া আমাৰ ডক্টৰৰ পৰামৰ্শ সেইটো দৰকাৰ হয়। কাৰণ শকত মানুহ এজনে কেলৰি যদিও কমাব লাগিব, কাৰণ তেওঁ ৱেইটটো লুজ কৰিব লাগিব, এটা হেল্ডি বডি ৱেইট এটাত আহিব লাগিব, কিন্তু হ'লেও নিউট্ৰিশ্যনটো আঁতৰাই পেলাই নহয়। চ' এটা বেলেঞ্চ ডায়েট হ'বলৈ, যোনবিলাক মানুহ আপোনাৰ যোনটো আমাৰ BMI আমি এইবিলাক জোখো, মানে অভাৰ ৱেইট, ইয়েছ, বডি মাছ ইণ্ডেক্সটো কয়। চ' আমাৰ এছিয়ানত আকৌ ৱেষ্টাৰ্ণতকৈ কম ধৰে, হা। চ' আমি যদি নেটত আপুনি এনেই ঢালি দিয়ে 25 বুলি ক'ব, কিন্তু 25 আমি ৱেষ্টাৰ্ণ, কাৰণ এইবিলাক চব ষ্টাডিজ আপোনাৰ ৱেষ্টাৰ্ণ গ্ৰুপৰ ওপৰত কৰা হৈছে। এছিয়ানত কি হয়, একচুৱেলি আমাৰ মানে মাছল মাছটো বহুত কম থাকে, আমাৰ একচুৱেলি 23 আমি মানে ধৰিব লাগে। তো তেনেকুৱা হ'লে কি হয়, এতিয়া যদি আপুনি একদম শকত মানুহ হয় তেতিয়াহ'লে তেওঁ কেলৰি কাউণ্টটো কমাই দিব লাগিব, তাৰমানে আপোনাৰ কেলৰি যোনটো এক্সেছ কেলৰি আহিছে, এম্পটি কেলৰিজ আহিছে, যোনবিলাক আপোনাৰ ৰিফাইণ্ড কাৰ্বহাইড্ৰেটছৰ পৰা আহিছে, ফেটছৰ পৰা বেছিকৈ আহিছে, কিন্তু আমাক ফেটছো লাগে, কাৰ্বহাইড্ৰেটছো লাগে, আমাক ফাইবাৰো লাগিব, আমাক ট্ৰেচ মিনাৰেলছো লাগিব, আমাক ভিটামিনছো লাগিব। চ' বেলেঞ্চ ডায়েট হ'বলৈ যাৰ যেনেকুৱা বডি ৱেইট সেইটো হিচাপত কেলৰিটো কাউণ্ট কৰি পেলাই যদি আমাৰ ডেইলি ৰিকুৱাৰমেণ্ট, আমি কেলৰি লুজ কৰিব, খুব ক্ষীণমিন মানুহ বা ৰিকভাৰিং, বেমাৰ আছে এতিয়া ৰিকভাৰিং, ভালৰ ফালে এতিয়া আমি তেওঁ নিউট্ৰিশ্যনটো আমি উঠাব বিচাৰিছোঁ, বডি ৱেইট বহুত লছ হৈছে, তাৰপিছত আমি উঠাব বিচাৰিছোঁ, ক্ৰনিক ইলনেছ

0: ডায়েটবিলাকত যেনেকৈ হৈ যায় তেতিয়াহ'লে তেওঁৰ কেলৰি কাউণ্টটো বেছি হ'ব। সেইকাৰণে বেলেঞ্চ ডায়েট বুলি ক'বলৈ আদাৰ দেন আমাৰ যোনটো হেল্ডি পাৰ্চন আমি আপোনালোকে চবেই আছোঁ, আমি এটা যদি মানে ভাবোকে আমাৰ মানে যোনটো ডেইলি ৰিকুৱাৰমেণ্ট আমাৰ যেনেকুৱা কাম কৰা হয় আমি চেডেণ্ট্ৰি হয়নে মডাৰেটেড সেইটো মতে আমি কেলৰিটো ঠিক কৰিব লাগিব। যে যোনে বহুত কষ্ট কৰে তেওঁৰ কেলৰি কাউণ্ট বেছি হ'ব, যোনে অফিচ ৱৰ্ক হয় বহি থাকে গোটেই দিনটো তেওঁৰতো একো কিবা নাই, লছ নাই কেলৰি, তেওঁৰ কম কেলৰি হ'ল সেনেকে। কিন্তু আমাক কাৰ্বহাইড্ৰেটো লাগিব, আমাক প্ৰটিনো লাগিব, আমাক ফেটছো লাগিব, আমাক ফাইবাৰো লাগিব, খালি কোনটো পৰিমাণ কিমান লাগে সেইটো আমাৰ বডি ৱৰ্ক লেভেল প্লাছ আমাৰ যোনটো বডি ৱেইট সেইবিলাকৰ মতে চলিব
1: নিশ্চয়কৈ। আৰু আপুনি কৈছিলে এইখিনিতে ধৰক ডায়েটিচিয়ান বা নিউট্ৰিচনিষ্টৰ কথা আহি যায়। আমাৰ সৈতে আছে জ্যেষ্ঠ খাদ্য বিশেষজ্ঞ বা জ্যেষ্ঠ পৰিপুষ্টি বিশেষজ্ঞ বুলি ক'ব পাৰোঁ সামিয়া চুলতানা। আপুনি কেইবাবছৰ ধৰি এই ক্ষেত্ৰখনত কাম কৰি আছে, গতিকে কি বুলি ক'ব যে ডক্টৰ ৰঞ্জু টেৰণকে কৈছে যে সকলোৰে ক্ষেত্ৰত বেলেগ, আৰু ক্ষীণ হ'লেই বা ৱেইট নাথাকিলেই বা দেখাত সুন্দৰ হ'লে তেওঁ হেল্ডি নহ'বও পাৰে। আপুনিটো সকলোকে এডভাইস কৰি থাকে, আপোনাৰ হস্পিটেললৈ আহে ৰোগী আহে বা বিভিন্ন মানুহ আহে, কি বুলি ক'ব এই ক্ষেত্ৰত? আৰু
2: তাকে মই এতিয়া সেই পোনপ্ৰথমে আপোনালোকে দুজনে কোৱা নিচিনাকে আমি অন্ন বস্ত্ৰ আৰু বাসস্থান এইকেইটা আমি জানো যে আমাৰ এইকেইটা বেছিক নিড নহয় জানো। এই গতিকে এতিয়া আমি যেতিয়া খাদ্য বুলি কওঁ, খাদ্য বুলি কওঁতে আমি ৰাতিপুৱাৰ পৰা এক সন্ধিয়ালৈকে খোৱালৈকে আমি যিখিনি খাদ্য গ্ৰহণ কৰোঁ সেই খাদ্যখিনি আমি কিছুমান ভাগত ভগাই দিব পাৰোঁ। যেনেকৈ তেওঁ বেলেঞ্চ ডায়েটৰ কথা ক'লে, ফাৰ্ষ্ট থিং বেলেঞ্চ ডায়েট বুলি কওঁতে এইটো এটা সুষম আহাৰ নহয় জানো। এতিয়া ৰাতিপুৱাৰ পৰা আমি যিখিনি খাওঁ আমি গোটেই খাদ্যখিনি শেষলৈকে আমি কিছুমান ভাগত ভগাই দিওঁ, সেইটো ফাইভ ফুড গ্ৰুপছ ছেভেন ফুড গ্ৰুপছ বুলি আমি যিটো কওঁ। সেই ফাইভ ফুড গ্ৰুপছত আমি তেখেতে কোৱাৰ নিচিনাকৈ আমাৰ প্ৰথম চিৰিয়েল থাকিলে শস্যজাতীয়, তাৰপিছত প্ৰটিনজাতীয় বুলি কওঁতে আমাৰ ধৰক মাছ জাতীয়, তাত মাছ মাছ মাংস কণী গাখীৰ এয়া থাকিলে বা দাইল মাহ জাতীয় থাকিলে, ফেটৰ কথা আহিলে তাত ফেট চৰ্বি জাতীয় থাকিলে, তাৰপিছত আহিলে আমাৰ চেনিযুক্ত খাদ্য শাক পাচলি ৰুটছ এণ্ড টিউবাৰ্ছ, এনেকৈ আমি সাতটা ভাগত আমি গোটেই খাদ্য বস্তুখিনি আমি ভগাই দিব পাৰোঁ। সেই ভগাই দিয়াৰ পিছত বেলেঞ্চ ডায়েট বুলি ক'লে সেই প্ৰত্যেকটো ফুড গ্ৰুপৰ পৰা আমি এডিকুৱেটলি মানে সম পৰিমাণত মানে পৰিমাণটো আৰু মানে প্ৰপৰশ্যনটো ভাল হ'ব লাগিব প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ। সেই গোটেইখিনি সানমিহলি হৈহে বেলেঞ্চ ডায়েটটো হয়। গোটেই ফুড গ্ৰুপছখিনিৰ পৰা আমি আনি কেনেকৈ আমি খাম, এতিয়া আমি চিৰিয়েল কিমান খাম, প্ৰটিন কিমান খাম, আমি ফ্ৰুটছ এণ্ড ভেজিটেবলছ কিমান ল'ম, ভিটামিনছ এণ্ড মিনাৰেলছ কিমান আমি খাম, সেই বা চৰ্বি বা আমি ফেট কিমান খাম, সেই গোটেই বস্তুখিনি হৈছে বেলেঞ্চ ডায়েট। এই বেলেঞ্চ ডায়েটটো প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ, মানে হেৰি লিংগ বিশেষ বেলেগ হ'ব পাৰে, জলবায়ু বিশেষ বেলেগ হ'ব পাৰে, আমি ক'ত আছোঁ বাস কৰিছোঁ তাৰ তেনেকুৱা হ'ব পাৰে। মানে বেলেঞ্চ ডায়েটটো মোৰ কাৰণে যিটো বেলেঞ্চ ডায়েট আজি আপোনাৰ কাৰণে সেইখিনি বেলেগ হ'ব, বা গৰ্ভৱতী মহিলা এগৰাকীৰ কাৰণে বেলেগ হ'ব, বা লেক্টেটিং মাদাৰ যিগৰাকীয়ে দুগ্ধপান কৰাই থাকে তেওঁলোকৰ কাৰণে বেলেগ হ'ব। গতিকে বেলেঞ্চ ডায়েট বয়স অনুযায়ী লিংগ অনুযায়ী ঠাই বিশেষে বেলেগ বেলেগ হ'ব পাৰে। আৰু এনেকুৱা তেখেতে কোৱাৰ নিচিনাকৈ আমি এতিয়া কিমানখিনি কাক কিমান পৰিমাণে দিম আমি সেইখিনি আমি বি এম আই বেচেল মেটাবলিক ইনডেক্স বুলি যিটো আমি কওঁ, বডি মাছ ইনডেক্স যিটো আমি কওঁ, সেইটো আমি কেলকুলেট কৰি পেলাই আমি শকত এজনক আমি কেলৰি কমাই দিম, ক্ষীণ এজনক আমি বঢ়াই দিম। কিন্তু সেইখিনি কৰিব যাওঁতে আমি গোটেইখিনি চাব লাগিব, তেওঁৰ মেটাবলিক ডিজৰ্ডাৰ কিবা আছে নেকি বা কিবা বেমাৰ আছে নেকি বা তেওঁ কিমানখিনি সুস্থ, সেইখিনি সকলোখিনি চাইহে আমি ডায়েটটো ফৰ্মুলেট কৰিব পাৰিম।
1: নিশ্চয়কৈ। আপুনি কৈছে যে ছেভেন ফুড গ্ৰুপ বা ফাইভ ফুড গ্ৰুপৰ কথা কৈছে, বা কোন সময়ত কি খাব এখন তালিকাও আপুনি আমি আমাৰ পৰা আপোনাৰ পৰা ল'ম। আমি দীঘলীয়া কথা বতৰা আছে, আমি 10:30 বজালৈকে আদৰ শ্ৰোতা এই বিষয়ে কথা পাতিম আপোনাৰ সৈতে, জানিবলৈ কিবা থাকিলে আমাক সুধিব পাৰে, আমি দুয়োগৰাকী বিশেষজ্ঞক আগবঢ়াই দিম সেই আপোনালোকৰ যি বক্তব্য ভাগ বতৰা কৰি ল'ম। গীতৰ মাজলৈ যাব খুজিছোঁ, জুবিন গাৰ্গৰ কণ্ঠৰে এটি গীত শুনি লওঁ, সকলোৰে প্ৰিয় শিল্পী আমাৰ, গতিকে তেখেতৰ এই গীতটিৰ পাছত আপোনালোকৰ ফালৰ পৰা আমি কেনেধৰণৰ ডায়েট, ৰাতিপুৱা কি খাব লাগে, দিনত কি খাব লাগে, নিশা কি খাব লাগে, এই বিষয়ে পাতিম। আৰু ফাষ্টিঙৰ কথাটো যিটো অতি গুৰুত্বপূৰ্ণ এই সময়ত চলি আছে, এই ফাষ্টিঙৰ বিষয়ে কথা, কিমান ঘণ্টানো ফাষ্টিং থাকিব লাগে আচলতে, স্বাস্থ্যসন্মত কিমান, লগতে আমাৰ ডিজিজ ৰিলেটেড ডায়েট কেনেকুৱা হ'ব লাগে আমি ডক্টৰ ৰঞ্জিত দেৰণবীৰ পৰাও জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ হ'ব পাৰে। বিভিন্ন ৰোগ থাকে মানুহৰ, সেই ৰোগৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ডায়েট হ'ব লাগে আদৰ্শ শুনি থাকিব প্ৰভাতী তৰংগৰ এই

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড। আৰু আজিৰ বিষয় অতি নিয়ন্ত্ৰিত আহাৰ সুস্বাস্থ্যৰ বাবে কিমান ফলদায়ক। আমি ডাক্তৰ ৰঞ্জন তেৰণপীৰ ওচৰলৈ পুনৰ আহিছো। পোনে পোনে এতিয়া কথাটো হৈছে, আমি বিভিন্ন ৰোগত বিভিন্ন ধৰণৰ ডায়েট প্লেন দিয়া হয়। ধৰক ক্ৰনিক কিডনী ডিজিজ আছে কিছুমানৰ, হাই ব্লাড প্ৰেছাৰ থাকে, বা চুগাৰ আছে, চুগাৰ এটা ডাঙৰ সমস্যা। ইতিমধ্যে বাৰ্তাও আহি আছে, চুগাৰৰ প্ৰশ্ন সুধি আছে বিভিন্নজনে। গতিকে এইকেইটা আৰু ধৰক বিভিন্ন ৰোগ আছে, আপোনালোকে বিতংগ ক'ব পাৰিব। চবৰে কাৰণেতো একে কথা নহয়, আমি এখন প্লেট সজাই দিব নোৱাৰোঁ। সাধাৰণতে দেখিও যিবিলাক এতিয়া এখন প্লেটত গোটেইখিনি সজাই দিয়ে বা একেধৰণৰ এডভাইচ দি দিয়ে, আপুনি যিটো কৈছে ইনফ্লুয়েঞ্চাৰে কৈ দিলে, সেইটোৱে আমি মানি চলোঁ সকলোৱে। কিমান মাৰাত্মক হ'ব পাৰে কেতিয়াবা, এই কথাটো কওকচোন। আপোনালোকে পাই থাকে তেনেকুৱা কেছ? চাওক,
1: যদি এতিয়া চবৰে সকলোৰে ডায়েটবিলাক, যেনেকে আমি প্ৰথমতে আমি ডিছকাছ কৰিছিলোঁ, সকলোৰে ডায়েটবিলাক, ডায়েট প্লেনবিলাক চবৰে একে হ'ব নোৱাৰে। ইভেন যদি মই বেলেঞ্চ ডায়েট বুলিও কওঁ, তেতিয়াও সকলোৰে একে নহয়, কাৰণ চবৰে আপোনাৰ নিডছ এণ্ড ৰিকুৱাৰমেণ্টছ প্লাছ আমাৰ বেকগ্ৰাউণ্ডত কি ডিজিজ চলি আছে। আপুনি বহুত ভাল কথা এটা ক'লে, চুগাৰ। চুগাৰটো আজিকালি ডায়েবেটিছ কেপিটেল

0: ইন ডিয়া হৈ
1: হয়
0: গৈছে আৰু
1: হৈ
0: গমে
1: গৈছে
0: পাইছে আৰু। তো
1: হয়
0: চুগাৰটো মানে আমাৰ কাৰণে এনেকুৱা হৈ গৈছে, ডায়েবেটিছ বস্তুটো এভৰি মানে এভৰি ফিউ পেচেণ্টছত আপোনাৰ এজন চুগাৰৰ ওলাবই মানে হা। তো আমি একচুৱেলি আমাৰ ডায়েট প্লেনটো, ডায়েটটো কি হৈছে আমাৰ এজ এ হোল, আমাৰ ইণ্ডিয়াত কিয় ইমান চুগাৰটো বাঢ়িছে, আগতকে আমাৰ মানে এতিয়া ডায়েটটো বহুত চেঞ্জ হৈ গ'ল। আগতে কি আছিলে, মানুহবিলাকে ঘৰৰ খাদ্যই খাইছিলে, প্ৰচেছড ফুডটো একদম নীল বুলি ক'ব পাৰি। গাঁৱতো এতিয়া গাঁৱে গাঁৱে আপুনি মেগীৰ পৰা আদি কৰি বিস্কিটৰ পৰা আদি কৰি চব পাব, পেকেজ ফুডবিলাক, প্ৰচেছড ফুড যোনবিলাক আৰু। তো ঘৰত ৰান্ধি বাঢ়ি নিজে পূৰা একদম পূৰা আৰম্ভণিৰ পৰা শেষলৈকে বাৰীৰ বস্তু আনি বনোৱা খুব কমি গ'ল এতিয়া। তো আৰু লগতে আমি চেডেণ্টৰী লাইফ ষ্টাইল হৈ গ'ল, আমি য'তে যাবলৈ হ'লেও আমি গাড়ী ঘূৰা লাগিবই আমাক, ঘূৰা নহয় চৰি গাড়ী লাগিবই আমাক, গাড়ী লাগিবই আমাক। আমি ইঘৰৰ পৰা সিঘৰ যাবলৈও আমাৰ তাত যদি কিবা স্কুটি আছে কিবা কাৰ আছে আমি লাগিবই, আমাক লাগিবই। চ' খোজ কাঢ়া, এক্সাৰচাইজ মানে যোনবিলাক আমি মুভমেণ্টটো বহুত কমি গৈছে, চ' চেডেণ্টৰী লাইফ ষ্টাইলটো বহুত বাঢ়ি গৈছে। তো এতিয়া কি হৈছে, ডায়েবেটিছৰ আমাৰ ইমানেই বাঢ়ি গৈছে বিকজ অফ আৱাৰ লাইফ ষ্টাইল। এইটো এটা হৈছে লাইফ ষ্টাইল ডিজিজ, এলং উইথ ডেট হাইপাৰ টেনশ্যন, এইটো এটা লাইফ ষ্টাইল ডিজিজ। ক্ৰনিক কিডনি ডিজিজটো কি হৈছে, আপোনাৰ বহুতটা কাৰণ থাকে কিন্তু ডায়েবেটিছ ওৱান অফ দ্য মেজৰ কজেছ, প্লাছ আমাৰ হাৰ্ট ডিজিজবিলাক আগেইন লাইফ ষ্টাইল ডিজিজ হয়। তো লাইফ ষ্টাইলতে আমাৰ গোটেইখিনি ডিজিজ, সেইকাৰণে বাৰ্ডেনটো ইণ্ডিয়াত বহুত বাঢ়ি গৈছে এতিয়া। তো ফুড হেবিটছত যেনেকৈ ক'লোঁ, আমি পেকেজ আইটেমছ আজিকালি বেছি খোৱা হৈছোঁ, বা এতিয়া ল'ৰা ছোৱালী আপুনি ঘৰে ঘৰে সুধিব ভাত নাখায়, ফাষ্ট ফুডহে খায়, এইটো মষ্ট কমন কমপ্লেইন। যাৰ ঘৰত ল'ৰা ছোৱালী আছে, সৰু বুলিয়ে নহয় লাইক ইভেন ইয়াং এডাল্টছবিলাক মানে টুৱেণ্টিজৰলৈকে, মানে 20-25 এনেকুৱালৈকে সিহঁতৰ এটাই কথা যে চব ফাষ্ট ফুড খাব, ঘৰৰ ভাত তৰকাৰী নেখায়। যদি ভাত খাইছেও লগত কিবা অৰ্ডাৰ কৰা বস্তু এটা থাকিব, ফ্ৰাইড চিকেন থাকিব, কিবা ফাষ্ট ফুড জাতীয় কিবা চাওমিন চাওমিন বিৰিয়ানী এইবিলাক বহুত চলিছে। বিরিয়ানি এজ সাচ বেয়া নহয় বিকজ রাইস সাইজ লগতে মিট সিট লগত বনায়, কিন্তু ইমান বেশি অয়েল কন্টেন্টটো বেশি, ঘি ইমান বেশি থাকে, লগত আর কিবা কিবি আজিকালি টেস্ট এনহ্যান্সার যোনটো আমি ঘৰত বনোৱাটো নহয় যোনটো বাহিৰত, সেইটো কাৰণে মানে এতিয়া এনেকুৱা হৈছে বস্তুবিলাক আপুনি বাহিৰৰ পৰা আনিলে মানে, আৰু এদিন খালে আপোনাৰ একো নহব, আজি মই খাইছো মোৰতো একো হোৱা নাই তেনেকুৱা হব, কিন্তু ডেইলি যদি খাই থাকে অবভিয়াছলি তাৰ বেড ইফেক্টসবিলাক আহিব, আৰু ক্যালোরি কাউন্টটো বহুত বেশি মানে আপোনাৰ, তেওঁ বেছি ভালকৈ ক'ব পাৰিব যে মানে ওৱান প্লেট বিৰিয়ানী যদি খাইছে, ওৱান প্লেট পিজ্জা যদি খাইছে, তাৰ কেলৰি কাউণ্ট 1000ৰ ওপৰত গৈ আছে। চ' আপোনাৰ ডেইলি ৰিকুৱাৰমেণ্ট যদি আপোনাৰ 1500 হয়, মই এনে কৈছোঁ, বা 1800 আমাৰ মডাৰেট কিবা কাৰণে এক্টিভিটিৰ কাৰণে, 1800 to 2000, তাত যদি আপুনি 1000 জাষ্ট পিজ্জা এটা খাই দিওঁতে গ'লগৈ, বাকী মিলকেইটা ক'ত গ'ল? তো আপোনাৰ কি হৈছে, সেইটোতো বডিয়ে ষ্ট'ৰ কৰি আছে, আপোনাৰ ফেট হিচাপে ষ্ট'ৰ কৰি আছে, গ্লাইক'জেন হিচাপে ষ্ট'ৰ কৰি আছে, আলটিমেটলি গৈ পেলাই ব্লাড চুগাৰ লেভেলটো বাঢ়ি গ'ল। ব্লাড চুগাৰ লেভেল বাঢ়াৰ লগে লগে কি হ'ল, আপোনাৰ যিহেতু এক্সেছ খাই আছে, এক্সেছ এবজৰ্পশ্যন হৈ আছে, তেতিয়া গ্লুক'জ টক্সিচিটি বুলি এটা আছে, গ্লুক'টক্সিচিটি বুলি কয়, যিমান চুগাৰটো বাঢ়িব সিমানে আমাৰ ইনচুলিন ৰিচেপ্টাৰ্ছবিলাকত এটেক কৰিব, সিমানে চেঞ্চিটিভিটিটো কমি যাব, তেতিয়া আমাৰ ইনচুলিন বডিয়ে অভাৰ প্ৰডিউচ কৰি আছে কিন্তু হ'লেও কাম নিদিয়ে। ইনচুলিন এনেকুৱা নহয় কি বডিত আমাৰ নাই যে এক্সট্ৰা আমি ল'বলগীয়া হৈছে চুগাৰ হোৱাৰ কাৰণে, বডিয়ে প্ৰডিউচ কৰি আছে কিন্তু আমাৰ ইমানেই আমি এক্সেছ কেলৰি ভৰাই দিছোঁ যে সেইটো এডেকুৱেট নহয় এতিয়া। তো সেইকাৰণে আমাৰ এতিয়া মানে লাইফ ষ্টাইল চেঞ্জেছ, আমাৰ ইণ্ডিয়ান মানুহবিলাকৰ মানে ইণ্ডিয়ান বুলি কোৱা নাই, আমাৰ চাউথ ইষ্ট এছিয়ান মানুহবিলাক আমাৰ বডি ষ্ট্ৰাকচাৰটো সৰু, আমি ৱেষ্টাৰ্ণ কাউণ্টাৰ পাৰ্টছতকৈ আমাৰ সৰু, মাছল মাছ আমাৰ কম থাকে, ফেট লেয়াৰটো বেছি থাকে, প্লাছ আমাৰ এটা টেণ্ডেঞ্চি আছে এবডমিনেল ফেটটো একিউমুলেট কৰা, এইটো আমাৰ জেনেটিক্স হয়, এইটো ট্ৰাংকেল অবেচিটি যোনটো, সেইটো হ'লে মানে অৰ্গেনছবিলাকৰ ওপৰত ফেটৰ এটা লেয়াৰ হৈ যায়, ফেটি লিভাৰ একদম কমন ক্ৰাইচিছ এতিয়া, মানে সৰু সৰু বাচ্চাৰ পাব, সৰু সৰু বাচ্চাৰ পাব ফেটি লিভাৰ। চ' এইবিলাক চব আমাৰ
1: আহিছে
0: এতিয়া মানে ইয়াং কিডছবিলাক, ইয়াং মানে একদম বাচ্চা কোৱা নাই মই, লাইক মেবি 10-year-old যোনে গম পাইছে আৰু, এতিয়া ফাষ্টফুডত টেষ্টটো পাই গ'ল আৰু, তেওঁলোকৰ পাবই। তো এইবিলাক এতিয়া এনেকুৱা হৈ যোৱাৰ কাৰণে এতিয়া আমাৰ ডায়েটটো মানে আমি এৱেৰনেছ পঢ়োৱা, আমি ন' ডায়েট ডে চেলিব্ৰেট কৰি আছো যদিও, আমি ন' ডায়েট হ'লেও আমি হেল্ডি ডায়েটলৈ যাব লাগে। ন' ডায়েটটো মানে আপোনাৰ হৈছে কি, ফেটছবিলাক ল'ব নালাগে, যোনবিলাক আপোনালোকে শুনিছে চাগে, আপুনি ক'লেও ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং, ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং এজ ছাচ বেয়া নহয় কিন্তু আপুনি নিউট্ৰিশ্যনেল পাৰ্টটো এইটো ফলো কৰিব লাগিব যে মই বোলে ঠিক আছে ওঠৰ ঘণ্টা খাব নিদিয়া ষোল্ল ঘণ্টা খাব মানে ইণ্টাৰমিডিয়েট ফাষ্টিং আছো ষোল্ল ঘণ্টা মই খোৱা নাই ঠিক আছে কিন্তু

0: মই ফ্লুইডটো লৈ থাকিব লাগিব, মানে পানী হওক, তেনেকুৱা লো কেলৰি কিবা গ্ৰীণ টি হওক, তেনেকুৱা মই খাব লাগিব। নহ'লে আপোনাৰ কি হ'ব, ডিহাইড্ৰেশ্যন হ'ব, ইলেক্ট্ৰলাইট ইমবেলেঞ্চ হ'ব, আৰু যেতিয়া আমি খাম তেতিয়া বোলে ভোকতে আমি যি টি খাই দিলোঁ সেইটো নহ'ব। সেইটো সেইটো হ'লেও আপুনি তাৰ বেনিফিটছ একো নাপাব। প্লাছ আপোনাৰ আৰু নতুন এইটো আপুনি পাইছে চাগে, আপুনি এগ ডাইট, এগ ডাইট এইটো ক্ৰেশ ডাইট, মানে এসপ্তাহমান অকল এগ খাব, ফ্লুইড ডাইট এবেলে একো নাই, এগ খাব অকল।
1: এই কনসেপ্টটো
2: কেনে,
0: এইটো মানে ক্যালোরি রেস্ট্রিকশন আপোনাৰ, হ্যাঁ ক্যালোরি রেস্ট্রিকশন, সিভিয়ার ক্যালোরি রেস্ট্রিকশন, এটো অনলি প্রোটিন খাব, কার্বোহাইড্রেট কমপ্লিটলি না খায়। তারপিছতে কি হব, ওয়েট লস হব নো ডাউট, বিকজ বডি উইল গো ইনটু স্টারভেশন মোড, কিটোসিস হব। কিন্তু যার আপোনার অলরেডি চাওক ব্লাড সুগার বোলে আগৰ পৰা মানে ডায়াবেটিছ আছে, এইটো কিটোসিছত গলে তেওঁটোতো কিটো এচিডোছিছত গুচি যাব, কমাত যাব পাৰে। সো বেকগ্ৰাউণ্ডত ডিজিজ আছে নেকি, কিডনি ডিজিজ থকা মানুহ, কিডনি ডিজিজ থকা মানুহে যদি মানে অনলি প্ৰটিন ডায়েট এটা খাই দিয়ে, এগ ডায়েট খাই দিয়ে, প্ৰটিন ডায়েট অকল নো কাৰ্বহাইড্ৰেট, তেওঁটোতো অভাৰলোড হৈ গ'ল, কিডনিটোতো আৰু ষ্ট্ৰেছত গুচি গ'ল, কাৰণ কিডনিয়ে সেইখিনি ৰিএবজৰ্পশ্যন কৰিব লাগিব যোনটো ব্লাডত আছে। সো কিডনিটো অভাৰ ৱৰ্ক হৈ গ'ল, তেতিয়াতো আৰু বেছি ক্রিয়েটিনিন আৰু বাঢ়ি গ'ল, কিডনি ক্ৰেশ হৈ যাব, সেনেকুৱা ধৰণৰ। সেইটো কাৰণে আমি বেকগ্ৰাউণ্ডটো জানি ল'ব লাগিব। চাডেনলি আহি পেলাই মই খীণাব লাগে, কৈ পেলাই একদম মই আজি এইটো ডায়েটে কৰিম আৰু এসপ্তাহ মই একো নাখাওঁ, মই অকল এগ খাম, এসপ্তাহ মই একো নাখাওঁ, অকল মই লিকুইড খাম। লিকুইড মানে যি টি হ'ব পাৰে, তেওঁ সেইটো মানে নিউট্ৰিশ্যনেলি সেইটো কিমান বেলেঞ্চড হয় সেইটোও নাচাব। তো আপুনি যিমানে নেটত চাৰ্চ কৰে নতুন নতুন ডায়েট পাই থাকিব, নতুন নতুন আপোনাৰ ৰিলছত ডায়েট আহি থাকিব, এইটো খালে 4 কেজি গ'লগৈ, এইটো খালে 8 কেজি গ'লগৈ, পাই থাকিব। বাট আমি বেকগ্ৰাউণ্ডত জানি ল'ব লাগিব কি আমাৰ কি আছে, এণ্ড দিজ ডায়েটছ আৰ নট হেল্ডি ফৰ এনি ওৱান। অকল একটা মানে চাওক আপোনাৰ ফাইবাৰ নাইকিয়া হৈ গ'ল, কাৰ্বহাইড্ৰেট নাইকিয়া হৈ গ'ল, ফাইবাৰ নাথাকিলে কি হ'ব, আমাৰ যোনবিলাকে গাট বেক্টেৰিয়া থাকে, গাট মাইক্ৰোবায়'ম ইজ কামিং আপ ভেৰি ষ্ট্ৰংলি আজিকালি, মানে মষ্ট অফ দ্য ডিজিজৰ মানে বেছটো মানে গাট মাইক্ৰোবায়'ম বুলিয়ে কয়, যোনটো আমাৰ খাদ্যনলীত অৰ্গেনিজমছবিলাক থাকে, বেক্টেৰিয়া থাকে, দেৰ আৰ গুড বেক্টেৰিয়া, দেৰ আৰ বেড বেক্টেৰিয়া, খাদ্যনলীত থাকে। সো কলনিক যোনটো বেক্টেৰিয়া বুলি কওঁ আমি আমাৰ কলনত, য'ত ফুড ডাইজেশ্যনটো এবজৰ্পশ্যন হয় ডাইজেষ্ট হোৱাৰ পিছত, তো এই বেক্টেৰিয়াবিলাকে কি কৰে, খাই দিয়ে। সো দেৰ আৰ ফাইবাৰ ডাইজেষ্টিং বেক্টেৰিয়াছ, দেৰ আৰ ফেট ডাইজেষ্টিং বেক্টেৰিয়াছ, দেৰ আৰ কাৰ্বহাইড্ৰেট ডাইজেষ্টিং বেক্টেৰিয়া। আপুনি যদি অকল এটা টাইপ অফ খায়, সেই বেক্টেৰিয়াটো অভাৰগ্ৰ'থ হৈ নগ'ল, বাকী বেক্টেৰিয়াকেইটা মৰি থাকিলে, খাব নাপাই পেলাই, তাৰপিছত কি হ'ল, সেই গেছ, ব্লটিং, গেষ্ট্ৰাইটিছ, কমপ্লেইন ভৰ্তি,
1: বিভিন্ন কমপ্লেইন,
0: বিভিন্ন পেটৰ কমপ্লেইন, ভেরি কমন আজিকালি সবরে, মানে এটু মেবি সোশ্যাল মিডিয়া ইনফ্লুয়েন্সর বা আৰু মানে এৱেৰনেছ যদিও হয়, ফুল এৱেৰনেছ নহয়, মানে কি হয়, আমি খীণাব লাগে, সেইটো ঠিক
1: আছে,
0: লিটল নলেজ ইজ ডেঞ্জাৰাছ বুলি লাইন এটা আছে নহয়, সো হাফ ইনফৰমেশ্যন যে আমি খীণাব লাগে, এইটো বস্তু বেয়া আমি খাব নালাগে, কাৰ্বহাইড্ৰেট বেয়া, কাৰ্বহাইড্ৰেট আৰু
1: ফেট বেয়া বুলিয়ে কৈ দিয়ে, আমি একেবাৰে নাখাওঁ, ভাত নাখাওঁ,
0: ভাত নাখাওঁ, সো কাৰ্বহাইড্ৰেট ইজ নট বেড, ইট ইজ ৰিকুৱায়াৰ্ড, ইট ইজ ৰিকুৱায়াৰ্ড, স্পেচিয়েলি যদি আপোনাৰ লিভাৰ ডিজিজ আছে, কাৰ্বহাইড্ৰেট ষ্টৰেজ নাই বডিত, গ্লাইক'জেন ষ্টৰেজ নাই, লিভাৰ অলৰেডি ডেমেজ হৈছে, এতিয়া আমি প্ৰটিনটো মানে কি কয় বোলে ইজিলি ডাইজেষ্টিবল প্ৰটিনবিলাক দিব লাগিব, স্মল ফ্ৰিকুৱেণ্ট মিলছ, কাৰণ কাৰ্বহাইড্ৰেট ষ্টৰেজ নাই, তেতিয়াহ'লে বহুত দেৰি নাখালে, ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং যদি তেওঁ গুচি গ'ল, তেওঁটোতো গোটেই তেতিয়াহ'লে ব্লাড চুগাৰ লেভেল ভেৰি লো হৈ যাব, সেইটো কাৰণে আমি বেকগ্ৰাউণ্ড ডিজিজ থাকক নাথাকক, দিজ ডায়েটছ আৰ নট হেল্ডি ফৰ এনি ওৱান, সেইটো কাৰণে। আৰু এতিয়া চাওক, আমি যদি কওঁ কি বডিটো এনেকুৱাই হ'ব লাগিব, এইটোৱে সুন্দৰ বডিটোৱে হ'ব লাগিব, তেতিয়াহ'লে মানুহে এইটো ফ'ল' কৰিবই। সো সেইকাৰণে বডি পজিটিভিটিটো আনিছে, যে চাইজ চবৰে একে কেতিয়াও নহ'ব, হ'বই নোৱাৰে, সেইটো বস্তু
1: ইভেন
0: সকলোৱে বেলেগ চাইজ, ইভেন পাতটো এটা গছত যদি পাত চাই পাতকেইটাও দুটা একে নহয়, তেতিয়াহ'লে কেনেকে মানুহ একে হ'ব, সেইটো কাৰণে আমাৰ চবৰে ডায়েট প্লেনটো বেলেগ হ'ব লাগিব। আমাৰ যোনটো বডি ষ্ট্ৰাকচাৰ হয়, কাৰোবাৰ বডি ষ্ট্ৰাকচাৰ ওখ পাখ মানুহ এটা, তাক যদি কয় আপুনি নাই আপুনি 50 কিলোৰ তলতে হ'ব লাগিব, নহ'ব ন, তাৰ বন ষ্ট্ৰাকচাৰটোৱে এনেকুৱা, তেওঁৰ ৱেটটো বেছি হ'বই, তেওঁৰ যদি একদম 6 ফিট ওপৰৰ মানুহ এটা, 80 above এনেকুৱা ৱেট আছে, হেল্ডি কিন্তু 80 above ৱেট, ইমান বেছি ৱেট, 90 ৱেট আছে, ইমান বেছি ৱেট আপোনাৰ, আমি কমাই দিব লাগিব, 60 আনি দিব লাগিব, নহ'ব সেইটো, তেওঁ নিউট্ৰিশ্যনেলি ভেৰি উইক হৈ যাব, পুৱৰ হৈ যাব, ফেট ফেটটো বাদ দিয়ক, ফেট কাটিব যাওঁতে মাছল লছ হ'ব, ষ্ট্ৰেংথ নাথাকিব মাছলৰ, লং ৰাণত এইবিলাক

0: এই লাইফষ্টাইল ডিজিজবিলাক কৰিব। তো সেইটো কাৰণে ডায়েট প্লেনটো নিজে নিজে ভাবি লৈ পেলাই বনালে কেতিয়াও সেইটো আপোনাৰ ঠিক নহয়। আৰু ডিজিজ প্ৰণালীটো আপোনাৰ মানে কোনটো বেমাৰ আমাৰ থাকিব পাৰে বা আছে বা আমাৰ কিবা ডেফিচিয়েন্সি অলৰেডি চলি আছে নেকি, ভিটামিন ডি ডেফিচিয়েন্সি ভেৰি কমন নাও ডেজ, কাৰণ আমি বাহিৰত কোনো নোলাওঁ, ৰ'দত কোনো নাযাওঁ, ছানশ্বাইন ভিটামিন এইটো, প্লাছ আমাৰ খাদ্যবিলাকো ইমান এডেকুৱেট নহয়। চ' সেইটো কাৰণে এতিয়া ভিটামিন ডি ভেৰি কমন, ভিটামিন ডি অলৰেডি গাত নাই, তাতে যদি মই গৈ পেলাই এনেকে ক্ৰেশ ডায়েট এটা কৰোঁ, অনলি লিকুইড ডায়েটত আছো, তো মোৰতো আৰু প্ৰব্লেম হ'বই। তো সেনেকুৱা কৰি পেলাই লং ৰাণত আৰু বেছি বোনছবিলাক কমজোৰ হৈ যাব, ফ্ৰেকচাৰ হোৱাৰ চান্স আছে, কেলছিয়াম লেভেলছ যদি মোৰ অলৰেডি কম আছে, তাতে যদি মই নাখাওঁৱে কেলছিয়াম ৰিচ ফুড সেনেকুৱা, তেতিয়াহ'লে প্ৰব্লেম হ'ব। সেইটো কাৰণে আমি আগত যদি ডায়েট আমি কৰিম ভাবিছোঁ, ঠিক আছে মই বহুত মোৰ বডি ৱেইট বাঢ়ি গৈছে, মোৰ আনহেল্ডি ফিল হৈছে, উইকনেছ হৈ গৈছে, মই এক্সাৰচাইজ কৰিব বিচাৰিছোঁ, ডায়েট মোৰ ঠিক কৰিব বিচাৰিছোঁ, গো ফৰ দ্য হেল্ডি ফুডছ, ডোণ্ট গ' ফৰ পেকেজ ফুডছ, হেল্ডি ফুড খাওক, ঘৰত বনাই খাওক, বাহিৰৰ পৰা অৰ্ডাৰ কৰি নাখাব, তেল কম ইউজ কৰিব, তেলো লাগে আমাক, হা এনেকুৱা নহয় কি নালাগে, বাট হেল্ডি ফেটছ ল'ব, যদি তাতে একদম বাটাৰত ডুবাই পেলাই খাওঁ সেনেকুৱা হ'লে নহ'ব, তেলত ডিপ ফ্ৰাই কৰি খাওঁ তেনেকুৱা হ'লে নহ'ব, কমকৈ ইউজ কৰিব, গ্ৰীণ ভেজিটেবলছ, ফ্ৰুটছ, ছিজনেল সেইবিলাক বস্তুবিলাক সেইবিলাক খাব। মোৰ যদি চুগাৰ লেভেল হাই আছে, আগতে মই প্ৰি ডায়েবেটিছ ভেৰি কমন, আজিকালি প্ৰি ডায়েবেটিছটো হৈছে আমি ডায়েবেটিছলৈ গৈ পোৱা নাই কিন্তু আমাৰ নৰ্মেলতকৈ বাঢ়ি গৈছে, চ' প্ৰি ডায়েবেটিছ ইজ এ ৰিভাৰ্চিবল ষ্টেজ, এইটো ষ্টেজত যদি আমি ডায়েট এণ্ড এক্সাৰচাইজটো কণ্ট্ৰল কৰোঁ ৰিভাৰ্চ হৈ যায়, এইটো আমাক বডিয়ে কিবা দি আছে, ইংগিত দি আছে যে ডায়েবেটিছলৈ গৈ আছে আপুনি, সেইটো তো সেইটো ষ্টেজত যদি আমি এইখিনি ফ'ল' কৰোঁ, ষ্ট্ৰিক্ট ডায়েট, আমি কাৰ্বহাইড্ৰেটৰ ভিতৰত কাৰ্বহাইড্ৰেট ভাল, বাট আমি কমপ্লেক্স কাৰ্বহাইড্ৰেটবিলাক ল'ব লাগিব, আমি ৰিফাইণ্ড যোনবিলাক ময়দা হ'ল, কিবা তেনেকুৱা টাইপৰ প্ৰচেছ যোনবিলাক নুডলছ হ'ল তেনেকুৱা টাইপৰবিলাক নাখাই পেলাই, বা পিজ্জা চিজ্জা যোনটো ময়দা ইউজ কৰে তেনেকুৱা টাইপৰ নাখাই পেলাই, অঁ সেনেকুৱা নাখাই পেলাই আমি যদি হ'ল হুইট খাওঁ, বা আমি যদি ৰাইচটোও বেয়া নহয়, যদি আৰু বেছি তেনেকুৱা লাগে ব্ৰাউন ৰাইচৰ ফালে যাব পাৰে, ডালিয়া ইজ গুড, ব্ৰকেন হুইট যোনটো, অ'টছ আৰ গুড, সেনেকুৱা টাইপৰ যদি খাওঁ আমি, কমপ্লেক্স যোনটো ডাইজেষ্ট হ'বলৈ অকণমান টাইম লাগে, তেনেকুৱাবিলাক খালে আমাৰ চুগাৰ স্পাইকটো নহয়, তেতিয়াহ'লে আমি নিজৰ আমাৰ চুগাৰ লেভেলটো আমি কণ্ট্ৰল কৰিব পাৰোঁ, তেনেকুৱা আমি ডায়েট প্লেন বনাব লাগিব। আৰু সেইকাৰণে ডায়েটিচিয়ান ডক্টৰ এবাৰ আপোনালোকে চেক আপ কৰিব লাগে, যোনে ভাবে কি মই এতিয়া ডায়েট প্লেন এটা ষ্টাৰ্ট কৰিব লাগে, মই মোৰ লাইফষ্টাইলটো চেঞ্জ কৰিব বিচাৰিছোঁ, এবাৰ পৰামৰ্শটো ল'ব বুলি নিজে নিজে যদি কৰে তেতিয়াহ'লে জাষ্ট নৰ্মেল বেলেঞ্চ ডায়েট যোনটোৱে লওক, হেল্ডি ফুডটো খাওক যদি নিজে সময় পোৱা নাই কিবা কাৰণত, কিন্তু এবাৰ যেতিয়া পাৰে এবাৰ পৰামৰ্শ এটা ল'ব
1: লাগে। নিশ্চয় সমীৰ সুলতানা কি ক'ব, আপোনাৰতো এই ক্ষেত্ৰত বহুত অভিজ্ঞতা আছে, তেখেতে খায় অকলে ধৰক অকল প্ৰটিন খাব খোজে বা অকল কাৰ্বহাইড্ৰেটো খাব নোখোজে, অতি দৰকাৰী আমাক প্ৰয়োজন আছে,
2: গতিকে এতিয়া চাওক আমাৰ গোটেই বস্তুখিনি তেখেতে খুব ধুনীয়াকৈ ইলেবৰেট কৰিছে। আমাৰ কথাটো হৈছে আজিকালি ইমান বেছি ফেট ডায়েটবিলাক ওলাইছে, ফেট ডায়েট বুলি কওঁ আমি এইবিলাক, এইবোৰ কিছুমান চেলিব্ৰিটিৰ কাৰণে অলপ দিনৰ কাৰণে কৰিছে, ইট ইজ অ'কে, কিন্তু এতিয়া কথা হৈছে যে ধৰক ইণ্টাৰমিডিয়েট ফাষ্টিং হওক, কিটোজেনিক ডায়েট হওক, অনলি লিকুইড ডায়েট হওক, অনলি জুচ ডায়েট হওক, অনলি এগ ডায়েট, হোৱাটেভাৰ তেওঁ ক'লে, এই কথাখিনি মানে খাদ্য বিশেষজ্ঞ বা ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ কৰাটোতো অনুচিত। আৰু তাতকৈ ডাঙৰ কথা হৈছে আজিকালি কিছুমান বস্তু আমি বহুতে নাজানে, যেনেকৈ প্ৰচেছ ফুডতে গৈ থাকে, এতিয়া ফাংচনেল ফুড কিছুমান হৈছে, ফাংচনেল ফুড মানে আমাৰ নিউট্ৰিয়েণ্ট যিবিলাক আমি কেলৰি, প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ, মিনাৰেল যিখিনি খাওঁ তাতকৈও আকৌ বেছি ভাল কাম দিয়ে শৰীৰত। এতিয়া সেই কথাখিনি হৈছে যে ফ্ৰুটছ, ভেজিটেবলছ, নাটছ, তাৰপিছতে ধৰক আপোনাৰ গ্ৰীণ লিফি ভেজিটেবলছ আৰু তেনেকুৱা অ'টছ, ডালিয়া, মিলেটছ, এতিয়া আজিকালি মিলেটৰ যুগেই হৈ আছে, গতিকে এইবিলাক হৈছে ফাংচনেল ফুড। তাৰ ওপৰত আহিলে প্ৰিবায়'টিক, প্ৰ'বায়'টিক আহিলে, প্ৰিবায়'টিকখিনি আমাৰ গাট মাইক্ৰ'বায়'মৰ যিখিনি কথা, আমাৰ যিখিনি ভাল বেনিফিচিয়েল, তাৰ লগত আমাৰ যেতিয়া আমি যদি ভেজিটেবল ফ্ৰুটছ, গ্ৰীণ লিফি ভেজিটেবলছ, স্প্ৰাউটছ, এনেকুৱা ধৰণৰ বস্তু যদি আমি ডেইলি ইনকৰ্পৰেট কৰোঁ বা সেইখিনি হ'লে আমাৰ ফাংচনেল ফুডৰ মানে হেৰিটো, উপকাৰিতাটো বহুত পোৱা যায়। তাৰপিছত আমাৰ আহিলে আজিকালি আমি এতিয়া ধৰক গোটেইখন আমাৰ ইণ্ডিয়াখন বা আমাৰ অসমতে আজিকালি আমি দেখিছোঁ কেঞ্চাৰটো খুব বেছি বাঢ়ি গৈছে, সেইবিলাক সেই লাইফষ্টাইল, লাইফষ্টাইল ডিজিজ বুলিয়েই ক'ব লাগিব আজিকালি, এইবিলাক মেটাবলিক আছে তাৰ মাজত কথা, কিন্তু এতিয়া কথা হৈছে আমি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে। আমি যদি অনবৰতে প্ৰচেছ ফুড খাই থাকোঁ, এতিয়া আমি ধৰক লাইকোপেন, আমি

0: অলপ ৰঙা হালধীয়া খুব কালাৰফুল ফ্ৰুট আমি বেৰিজ বিলাক ব্লু বেৰিজ বা ষ্ট্ৰবেৰিজ বা আমি এনেকুৱা বিলাহী পামকিন অল ৰেইনব কালাৰ্ছ অল ৰেইনব কালাৰ্ছ আমি সেই অল ৰেইনব কালাৰ যদি আমি ইনকৰ্পৰেট কৰোঁ ফ্ৰুটছ ভেজিটেবলছ ফ্ৰাউলছ এইবিলাকৰ পৰা আজিকালি মানুহবিলাকে অনবৰতে মোৰ ওচৰত আহি থাকে আমি চিয়া চিড খাওঁ বা আমি ফ্লেক্স চিড খাওঁ য়েছ দে আৰ ভেৰি গুড খুব ভাল কথা সেইখিনি ভাল কিন্তু অনবৰতে যদি আমি এইখিনি খাই থাকোঁ সেইটোও নহ'ব আমাক প্ৰটিনটো লাগিব প্ৰটিনৰ লগে লগে আমাক এইখিনি এবজৰ্পশ্যনৰ কাৰণে এই যিখিনি ফাংচনেল ফুড কৈছোঁ সেইখিনি লাগিব প্ৰটিন আমি চ'ৰ্চটো ধৰক মিট ফিচ পলট্ৰি চবৰ পৰা পাম বা মাহজাতীয় বা এনেকুৱাৰ পৰাও পাম কিন্তু এতিয়া আমি সেই কেনেকৈ আমি এইটো খাম জুডিচিয়াছ আমাৰ ছিলেকশ্যন হ'ব লাগিব এতিয়া আমি দাইলেই খাইছোঁ ধৰক দাইল আমি এটা প্ৰকাৰে দাইল খালে বৰ ভাল নহ'ব আমি যদি তাত মিক্সচাৰ অফ অল ডালছ তাত যিখিনি আমাৰ এমিনো এচিড থাকে আমাৰ যিখিনি মানে গুণাগুণ থাকে সেইখিনি প্ৰত্যেকটো ডাল মিহলি কৰিলে তাৰ পৰা বেছি ভালকৈ পোৱা যায় এতিয়া ধৰক ব্ৰইলাৰ চিকেনটো আমি ব্ৰইলাৰ চিকেন আমি টু চাম এক্সটেণ্ট আমি খাবলৈ মনা কৰোঁৱেই কাৰণ কিয় এতিয়া অবেচিটিটো বহুত বেছি মানে বাঢ়ি গৈছে মেদ বহুলতাটোতো বহুত ডাঙৰ আৰু বাচ্চা এতিয়া এনেকুৱা হয় আমাৰ ওচৰত আহে খালি মানে চিকেন খায় বা ব্ৰইলাৰ চিকেনে খায় এতিয়া ব্ৰইলাৰ চিকেন নাখাই পেলাই আমি যদি কাণ্ট্ৰি চিকেনো খাব বিচাৰোঁ সেইটোও হ'ব বা কণী খাওক বা ব্ৰইলাৰ চিকেন খালেও ব্ৰেষ্ট পৰ্চনটো খাওক উইং পৰ্চনটো খাওক তেনেকুৱা ছিলেক্ট কৰি খাব লাগিব তাৰপিছতে ধৰক
1: ফেটটোৰ কথা বুলি অবেচিটিৰ কথা থাকিলে ফেট কেনেধৰণৰ ফেট খাব লাগে
0: তেনেকুৱা কথা আছে ফেটৰ বহুত কথা আমাক তেখেতে আগতেই কৈছে যে ফেট নোহোৱাকৈ থাকিব নালাগে ফেট আমাক কিয় লাগে ফেট আমাক বহুতৰ কাৰণে লাগে আমাক বিশেষকৈ ভিটামিন আমাৰ যিকেইটা ফেট চলিউবল ভিটামিন আছে এ ডি ই কে এইকেইটাক আমাৰ ফেট থাকিলেহে চলিউবল হ'ব ফেট সেই তেনেকুৱা ধৰণৰ বস্তু খালে আমি ফেটত চলিবিলিটিটো বাঢ়িব আৰু আমাক শৰীৰৰ কাৰণে ফেট দৰকাৰ কিন্তু আজিকালি কিছুমান ফেট কেইবা ৰকমৰ ফেট আছে এতিয়া ধৰক ট্ৰান্স ফেট যিটো কয় ছেচুৰেটেড ফেট আনছেচুৰেটেড ফেট ছেচুৰেটেড ফেটবোৰ হৈছে ট্ৰান্স ফেট যিবোৰ আমি সেই বেকাৰী প্ৰডাক্ট পাওঁ খুব ধুনীয়াকৈ ফচফচীয়া হৈ থাকে বস্তুটো বহু দিনলৈকে থ'ব পৰা হৈ থাকে সেইবোৰ ট্ৰান্স ফেট সেইবিলাকৰ ছেচুৰেটেড ফেটৰ পৰিমাণটো বেছি থাকে যিবোৰ ৰুম টেম্পাৰেচাৰত ছলিড হৈ থাকে আৰু আনছেচুৰেটেড হৈছে যিবোৰ ৰুম টেম্পাৰেচাৰত লিকুইড হৈ থাকে আমাৰ ৰিফাইন অইল অলিভ অইল এনেকুৱা এনেকুৱা বস্তুবিলাক তাৰোপৰি আমাৰ এই ফেটটো ভাগ কৰিবলৈ যাওঁতে আমি ছেচুৰেটেড ফেটটো আমি খাব নালাগে বুলি সাধাৰণতে কওঁ ট্ৰান্স ফেটটো আমাৰ সেইটো বেয়া যিটো আমাৰ প্ৰচেছ ফুডত সেইটো সাংঘাতিক পৰিমাণে পোৱা যায় পুৰি পাৰাঠা পকৌৰা চামোচা এইবিলাকত আমি তেলত ডুবাই ডুবাই ভজা বস্তুবিলাক আমি মেদ বহুলতাৰ কাৰণে একেবাৰে ভাল নহয় তাৰ ঠাইত আমি যদি ধৰক অলিভ অইল ব্যৱহাৰ কৰোঁ আমি চিচেম অইল ব্যৱহাৰ কৰোঁ তিল তাৰপিছতে আমি ৰাইচ ব্ৰেন অইল ব্যৱহাৰ কৰোঁ তিল তেল ব্যৱহাৰ কৰোঁ দিজ অল আৰ ভেৰি গুড আৰু এনেকুৱা নহয় যে আমি অকল তাৰ মাজতে আমি মনো আনছেচুৰেটেড পলি আনছেচুৰেটেড দুটা থাকে এনেকুৱা নহয় যে আমি অকল অলিভ অইলেই খাই আছোঁ অকল ৰিফাইন অইলেই খাই আছোঁ সেইটো নহয় আমি মিক্সাৰ অফ অল কুকিং মিডিয়া মানে অলপ আমাৰ কুকিঙত আমাক অলিভ অইলো লাগিলে আমাক মানে ধৰক আমাক চয়াবিন অইল ৰাইচ ব্ৰেন অইল চিচাম অইল এইখিনিও লাগিলে চব মিক্সাৰ হ'ব কিছুমান প্ৰিপেৰেশ্যন আমি অলিভ অইলত ৰান্ধিলোঁ কিছুমান প্ৰিপেৰেশ্যন আমি ধৰক চয়াবিন অইলত বা ৰাইচ ব্ৰেন অইলত ৰান্ধিলোঁ এনেকুৱা ধৰণৰ বস্তু কৰিব লাগে তাৰ মাজতে আছে অমেগা থ্ৰী আৰু অমেগা ছিক্স অমেগা থ্ৰী ফেটি এচিডত আমাৰ ফ্লেক্সিড হওক অলিভ অইল হওক আমাৰ ফিছ অইল হওক চবৰ পৰা আমি অমেগা থ্ৰী ফেটি এচিডটো পোৱা যায় এইটো বহুত হেল্ডি হয় হাৰ্ট ফ্ৰেণ্ডলি নহয় জানো অমেগা ছিক্সটো আমাৰ মাছত হয় কিন্তু ভেজিটেৰিয়ানসকলৰ বাবে ধৰক ফ্লেক্সিড খালে ফ্লেক্সিড অইল খালে তেওঁলোকেতো আমি আমি যেতিয়া আমি নন ভেজিটেৰিয়ানসকলে আমি মাছ খাব পাৰোঁ ডেইলি আমি ডায়েটত মাছ ৰাখিব পাৰোঁ সেইটো ভাল কথা তাৰ লগতে আমি ভেজিটেবল ৰাখিব লাগিব ফ্ৰুটছ ৰাখিব লাগিব এই গোটেই বস্তুখিনি আচলতে সেই বেলেঞ্চ হ'ব লাগিব ডায়েটটো এনেকুৱা নহয় যে অকল ফাষ্টিঙেই কৰিম দিনত সপ্তাহত আমি তিনি চাৰিদিন ফাষ্টিঙেই কৰি থাকিম এনেকুৱা নহয় কিন্তু ফাষ্টিং ইজ এ ভেৰি গুড থিং ডিটক্সিফিকেশ্যন হয় ডাইজেষ্টিভ চিষ্টেমটো এটা ৰেষ্ট পায় গতিকে ফাষ্টিং ইজ ভেৰি গুড কিন্তু ফাষ্টিংটো জুডিচিয়াছ হ'ব লাগিব
1: কিমান ঘণ্টা ফাষ্টিং হেল্ডি বুলি ধৰা হয় একে লেথাৰিয়ে
0: এনেইটো এতিয়া চাবলৈ গ'লে
1: ধৰক 16 ঘণ্টা ফাষ্টিং থাকিব লাগে বা কিছুমান তাতকৈও বেছি থাকিলে
0: তেনেকুৱা কিছুমানৰ সেই আলচাৰ প্ৰব্লেম থাকে কিছুমানৰ ধৰক সেই তেখেতে কোৱাৰ নিচিনাকৈ ফাষ্টিঙৰ পিছত যধে মধে যদি খাই দিয়ে তেতিয়া হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে কলেষ্ট্ৰল ৰিচ বস্তু খাই দিলে মানে আকৌ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে গেষ্ট্ৰিক আলচাৰ হ'ব পাৰে গতিকে আমি কওঁ

0: স্মল ফ্ৰিকুৱেণ্ট ফিডটো সদায় ভাল কথা, কিন্তু ফাষ্টিং কৰাটো সপ্তাহত এদিন দুদিন কৰাটো ইট ইজ অ'কে, লাইক লাইক 12 hours ইজ ইট ইজ অ'কে, 12 hours ফাষ্টিং এইটো কৰিব পাৰে। তাৰপিছত ধৰক জুডিচিয়াছলি খাদ্য গ্ৰহণ কৰিব লাগে।
1: নিশ্চয় আমাৰ দীঘলীয়া কথা বতৰা হৈছে, আমি গীততে শুনিলোঁ আপুনি তেতিয়া আমাক কৈছে ডলি ঘোষৰ আপোনাৰ অতি প্ৰিয়
0: শুনিছিল, ডলি ঘোষ
1: প্ৰিয় হয় শুনিব কৈছে তেখেতৰ গীত।
0: হয় হয় বহুত ভাল পাওঁ, যদি
1: আমি আদৰ্শতা ডলি ঘোষৰ আমাক সামেয়া চুলতানাই কৈছিল তেখেতৰ প্ৰিয় শিল্পী, তেখেতৰ এটি গীত শুনাব, নিশ্চয় আমি শুনাম। আৰু তাৰ পাছত আমি তেখেতৰ পৰা ডায়েট প্লেনটো ল'বলৈ চেষ্টা কৰিম, কেনেকুৱা ডায়েট খাব লাগে, স্মল মিট কেনেকুৱা হ'ব, মানে ব্ৰেকফাষ্টত কি খাব লাগে, লাঞ্চ কিট কেনেকুৱা হ'ব লাগে, ডিনাৰ কেনেকুৱা হ'ব লাগে, আৰু ৰোগৰ কথা ডক্টৰ ৰঞ্জন টেৰম্পে কৈছে যে গেষ্ট্ৰাইটিছ হৈ যোৱা আপোনালোকে পাইছে, বা কিছুমান হাৰ্টৰ প্ৰব্লেম হৈ যায়, বা তেনেকুৱা ধৰণৰ যি ৰোগ হ'ব পাৰে দীঘলীয়া ফাষ্টিং বা নোখোৱাৰ ফলত, সেইখিনি কথা আমি পাতিম। কি ৰিক্স হ'ব পাৰে, বিপিৰ কথা আছে, ব্লাড প্ৰেছাৰ কমি যাব পাৰে নেকি বাৰু, এই ধৰণৰ কথা আমি পাতিবলৈ চেষ্টা কৰিম, জানিবলৈ চেষ্টা কৰিম। আচলতে আমি এই খণ্ডটো জনাৰ আৰু অকণমান সজাগতা সৃষ্টি কৰাৰ কাৰণে আজি আমি এই খণ্ডটো কৰিছোঁ, কাৰণ যধে মধে আমি দেখি এটা কামত লাগি যোৱাটো কিমাননো যুক্তিসংগত বা কিমান স্বাস্থ্যসন্মত, আমি সেই কথাটোত অধিক গুৰুত্ব আৰোপ কৰিছোঁ, স্বাস্থ্যৰ কাৰণে ভাল নে বেয়া কৰিব লাগে নে নালাগে, আৰু কৰিলে আমি এক্সপাৰ্টৰ পৰামৰ্শমতে কৰিব লাগে, সেই ধৰণৰ কথাবিলাকহে আনিবলৈ চেষ্টা কৰিছোঁ। গীতটি শুনিছোঁ ডলি ঘোষৰ কণ্ঠ, তাৰপাছত আমাৰ এই কথা বতৰা অব্যাহত থাকিব, শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, অতি নিয়ন্ত্ৰিত আহাৰ সুস্বাস্থ্যৰ বাবে কিমান ফলদায়ক।

0: আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড, অতি নিয়ন্ত্ৰিত আহাৰ সুস্বাস্থ্যৰ বাবে কিমান ফলদায়ক। আমি যেতিয়া গীতটি শুনাৰ আগত কৈছিলোঁ যে ডাক্তৰ ৰঞ্জন তেৰণৰ পৰা জানিম কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে, তো দীঘলীয়া ফাষ্টিং আপুনি কৈছে গেষ্ট্ৰাইটিছ হ'ব পাৰে, তেনেধৰণৰ কমপ্লেইন আপোনালোকে পাইছে, দেখি থাকে, অন্যান্য সমস্যা লৈ আহে, বিপিৰো সমস্যা হ'ব পাৰে, কিছুমানে এনেকুৱা কথা পাইছে ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং কৰাৰ পাছত পোৱা কথা আমাক কৈছে যে আমাৰ চুগাৰ হৈ গ'ল বুলি কৈছে, সেইটো ইমবেলেন্সৰ কাৰণে হ'ব পাৰে নেকি খাদ্য?
1: চুগাৰ হৈ গ'ল মানে এনেকুৱা হ'ব পাৰে, চুগাৰ হৈ গ'লতো ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং কৰাৰ কাৰণে চুগাৰ নহ'ব কেতিয়াও হা। চ' প্ৰবেবলি দে হেড দিছ প্ৰি ডায়েবেটিক টাইপৰ কিবা এটা অলৰেডি আছিলে আণ্ডাৰলাইং, বাট দে হেভ নেভাৰ, অৰ এনেকুৱা হ'ব পাৰে কি চুগাৰ মাজে কি কয় বাঢ়িয়ে আছে, অল দ্য টাইম বাঢ়ি নাপাব পাৰে, মানে কি হয় আপুনি কিবা এটা হাই কেলৰি ডায়েট কিবা এটা খাই দিলে চুগাৰটো বহুত বাঢ়ি গ'ল, পিছত আপুনি যেনেকৈ বহুতৰ থাকে এনেকুৱা কি আৰ্লি মৰ্ণিং যোনটো বহুতে ফাষ্টিংটো চেক কৰে আৰু ভাবে নাই আৰু মোৰ চুগাৰ নাই আৰু খোৱাৰ পিছত যোনটো হৈ আছে সেইটো গম নাপায় মানে, চ' ফাষ্টিঙত চালে কমে দেখিলে চুগাৰ নাই, চ' দে আৰ ডুইং ইণ্টাৰমিডিয়েট ফাষ্টিং এণ্ড অল দোজ। তাৰপিছতে যেনেকৈ আমি কৈছিলোঁ বহুত দেৰি নোখোৱাকৈ থাকিলে, তাৰপিছতে যেতিয়া খায় ভেৰি হাই কেলৰি ডায়েট খাই দিয়ে, কাৰণ মানে একদম কিবা কিবি খোৱা কথাই ভাবি থাকিলে যোনটো টাইমত মানে ফাষ্টিং থাকিলে, যেতিয়াই মানে অ এতিয়া খাব পাৰি বুলি হৈ গ'ল যি টি খাই দিলে আৰু অৰ্ডাৰ কৰি পেলাই, যি হ'লেও বা ঘৰতে বনালেও মানে ভেৰি হাই কেলৰি তেনেকে ৰিফাইণ্ড ফুডছ সেনেকুৱা টাইপৰ বেছি ইউজ কৰি দিলে, তো আপোনাৰ যদি অলৰেডি প্ৰি ডায়েবেটিক ষ্টেটত আছে বা তেওঁৰ কি কয় বোলে আৰু এটা কথা আছে আমাৰ গ্লুক'জ ইনটলৰেঞ্চ, মানে হাই কাৰ্বহাইড্ৰেট স্পেচিয়েলি যোনটো গ্লুক'জ, গ্লুক'জটো কি হয় চিম্পলেষ্ট ফৰ্ম, তো সেইটো হ'লে কি হয় লগে লগে বডিয়ে এবজৰ্ব কৰিলে লগে লগে ব্লাডত চুগাৰটো বাঢ়ি যায়, চ' গ্লুক'জ ইনটলৰেঞ্চ টাইপৰ যদি চলি আছে তেতিয়াহ'লে তেওঁ সেইটো খোৱাৰ লগে লগে চুগাৰটো বহুত বাঢ়ি গ'ল, তেওঁ ৰিফাইণ্ড কিবা কাৰ্বহাইড্ৰেট খাই দিলে ফাষ্টিংটো ব্ৰেক কৰাটো তেনেকৈ খালে, বহুতে কৰে কিবা চেনি লগত ষ্টাৰ্ট কৰে, চেনি পানী দি ষ্টাৰ্ট কৰে তেনেকৈ, তেনেকুৱা ষ্টাৰ্ট কৰি দিলে চুগাৰটো, তাৰপিছতে চালে মে বি ওৱান অৰ টু ডেইজ লেটাৰ অৰ এমাহমানৰ প্ৰবলেম ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং কৰি আছে, সদায় তেনেকুৱা খাই আছে হাই কেলৰি ডায়েট হাই চুগাৰ ডায়েট খাই আছে, পিছত যেতিয়া ব্ৰেক কৰে তাৰপিছত ওৱান ডে এদিন ভাবিলে আজি চুগাৰটো চাওঁচোন, তো চুগাৰটো বহুত বাঢ়ি আছে, চ' ইণ্টাৰমিডিয়েণ্ট ফাষ্টিঙক অকল ব্লেম কৰাটো নহ'ব, এইটো এইটো তেওঁৰ আণ্ডাৰলিং, সেইকাৰণে আমি কৈছোঁ যে আপুনি ডায়েটত যোৱাৰ আগত এবাৰ চেকআপ এটা কৰি ল'ব, চুগাৰ লেভেলছটো কি হয়, অকল ফাষ্টিং চাই পেলাই মোৰ নাই সেইটো নাই, গ্লুক'জ ইণ্টলৰেঞ্চ যদি থাকে তেতিয়া গ্লুক'জটো লোৱাৰ লগে লগে বাঢ়ি গ'ল, তেনেকুৱা ধৰণৰ, প্লাছ যোনটো গেষ্ট্ৰাইটিছৰ কথা ক'লে আপুনি, এতিয়া চাওক ডিপেণ্ড কৰে মানে এজ এ হোল ফাষ্টিং যদি এদিন কৰিছে, তেওঁ যোনটো কৈছিলে ফাষ্টিং সামটাইমছ ইট ইজ অ'কে, এদিন নাখাইছিলে এইটো আমি আমাৰ মানে যোনটো গেষ্ট্ৰ'ইণ্টেষ্টাইনেল ছিষ্টেম হয় তাক ৰেষ্ট দিয়া টাইপৰ হয়, চ' সেইদিনাখন এদিন খোৱা নাই ডেট ইজ অ'কে, সেইটো কাৰণে যে আপোনাৰ গেষ্ট্ৰাইটিছ হৈ যাব সেইটো নহয়, আকৌ ডিপেণ্ড কৰে ছাপ্লিমেণ্টছ কিবা লৈ আছে নেকি আপুনি, আজিকালি ছেইম আগেইন ছ'চিয়েল মিডিয়া আপোনাৰ এ চি ভি দি আছে, তাৰপিছত আজিকালি জি এল পি কিবা প্লেণ্ট বেছড কিবা এটা ওলাইছে, সেইটো মই চোৱা নাই কি
2: ডিবেট হৈ আছে,
0: চ' এনে
2: মানে হেৰিটো কমাবলৈ মানে বডি
1: এইটো মানে আপোনাৰ মানে ক্ৰেভিংছ বিলাক কমাই দিয়ে, অৰেল ড্ৰাগো আছে, অৰেল আৰু মানে ইনজেক্টেবলো আছে, ইটছ এ ভেৰি গুড ড্ৰাগ।

0: যোনটো আমাৰ মানে যোনটো আপোনাৰ সেমাগ্লুটাইড লিৰাগ্লুটাইড এইবিলাক আজিকালি নতুন জি এল পি, তো এইবিলাক আপোনাৰ বহুত ভাল হয়, এইবিলাক আপোনাৰ ইনজেক্টেবলো আছে অৰেলো আছে। সো যোনে আপোনাৰ 100 আপ হয় 200 দে আৰ নট এবল টু বিকজ দেয়াৰ মেটাবলিজম ইজ চ' শ্ল', সিহঁতে খীণাব পৰা নাই, সিহঁতে ৱেইট লছ কৰিব পৰা নাই, ইভেন আফটাৰ ডায়েট এক্সাৰচাইজ চব ফ'ল' কৰাৰ পিছত পৰা নাই, এইটো সিহঁতৰ কাৰণে এটা প্ৰব্লেম হৈ গৈছে যে ডেইলি লাইফটো সিহঁতে মানে নিজৰ কাম কৰিব পৰা নাই। ফৰ দেম ইটছ ভেৰি গুড, ইউজ কৰোঁ আমিও, চ' ৱেইট লছ হয় একদম ড্ৰাষ্টিক, তেনেকুৱা শ্বৰ্ট টাৰ্মত নহয় বাট শ্ল'লি হয়, তো এইটো ভাল হয়। এনেকৈ আপোনাৰ শ্বৰ্ট টাৰ্মৰ কাৰণে ইউজ কৰিলে যেতিয়ালৈকে এটা আইডিয়েল ৱেইটৰলৈকে নাহিলেও কমি আহিলে, নাও ইউ কেন গ' ফৰ এক্সাৰচাইজ এণ্ড ডায়েট, তেনেকুৱা ঠিক আছে, ভাল সেইটো। কিন্তু আজিকালি কিবা কিবি ছাপ্লিমেণ্ট ওলাইছে মানে যোনবিলাকৰ একো মানে মেডিকেল বেকিং নাই, একো নাই, আয়ুৰ্বেদিক কিবা কিবি দি দিছে। আয়ুৰ্বেদটো আৰু এটা হয়, আয়ুৰ্বেদিক ভাল হয় বাট গভৰ্ণমেণ্ট গভৰ্ণমেণ্ট কিবাটো লাগিব আপোনাৰ, হা কিমান সেইটোৰ ওপৰত ৰিচাৰ্চ আছে, চাৰ্টিফিকেশ্যন লাগিব, কন্ট্ৰল আছে নে নাই সেইটোৰ ওপৰত,
1: আয়ুৰ্বেদিক দিছে নে অন্য কিবা
2: দিছে,
0: টক্সিক নেফ্ৰপেথি, টক্সিক হেপাটাইটিছ এইবিলাক আমি পাই থাকো, মানে জণ্ডিচ বুলি ক'ব গাঁৱত,
2: তাৰপিছত
0: কিবা কিবি হিপা পাত সেইবিলাক আমি নাজানো, চব কুৱেক্স হেভ গিভেন, মানে গাঁৱত কোনোবা থাকিব কিবা, তাৰপিছত লিভাৰ নষ্ট কৰি পেলাই আহিব, ইয়াং ইয়াং পিপল দে আৰ লুজিং দেয়াৰ লাইফ বিকজ অফ অল দিছ, আৰু কিডনী বেয়া হৈ গ'ল, ডায়েলাইচিছত গুচি গ'ল, এইটো আমি বহুত, আমি মানে প্ৰথম কথা কওঁ, জণ্ডিচ হৈছে ঠিক আছে,
2: সেইটোৱে
0: জৰিবুটি খাব গাঁৱত দিছিলে বুলি ক'ব, মই সেইকাৰণে প্ৰথম কথা কওঁ, একো নাখাবা, একো নাখালে তুমি ভাল হোৱা চান্সটো বেছি আছে, লাগিলে আমাৰে মেডিচিন নাখাবা, কিবাৰ মেডিচিনো নাখাবা, গাঁৱৰ মেডিচিনো নাখাবা, ভাল হোৱা চান্সটো বেছি আছে, গাঁৱৰ মেডিচিনটো খাই পেলাই, মই কোৱা নাই এভৰি ওৱান ইজ বেড, কিন্তু কোনটো ভাল কোনটো বেয়া, ৰেগুলেশ্যন ৰেগুলেশ্যন নাই, ৰেগুলেশ্যনটো একো নাই, এটলিষ্ট আমাৰ যোনটো টেবলেটটো আহিছে উই ন' দ্য চাইড ইফেক্টছ, কিমান এতিয়া পেৰাচিটামল, পেৰাচিটামল ইজ এ ভেৰি গুড ড্ৰাগ, কিন্তু এক্সেছ এমাউণ্টত সিও লিভাৰ বেয়া কৰিব, চ' সেইটোৱে আমি সেইটো জানিব লাগিব, কিন্তু সেই যোনটো গাঁৱত দি আছে কোনে সেইটো ৰেগুলেট কৰিছে, কোনোটো কৰা নাই, চ' এনেকুৱা কিবা কিবি এইবিলাক ছাপ্লিমেণ্টছ কিবা কিবি ওলাইছে, সেইবিলাক কিছুমান হাই এচিডিক ফৰ্মত, যেনেকে আপোনাৰ এপল চাইডাৰ ভিনেগাৰটো যদি কম এমাউণ্টত খাই আছে অ'কে,
2: কিন্তু সেই খাব লাগে,
0: এতিয়া এতিয়া কিছুমানে ভাবে বেছি খাই দিম
2: কিনাই যাম,
0: কিবা কিবি ওলাই দাঁতৰ এনামেল বেয়া কৰি দিয়ে, কাৰণ এইটো ভেৰি এচিডিক হয়, তাৰ পি এইচ লেভেলটো ভেৰি লেছ, তাৰপিছত দাঁত বেয়া কৰে, এনামেলটো গুচাই দিব পাৰে, মানে ইটছ লাইক ভিনেগাৰ এচিড ডাইৰেক্ট খাই থকা টাইপৰ, পানীত ঘুলি পেলাই খাব লাগে, কিছুমানে মানে কি হয় এক চামুচ খাই দিলে এনেকুৱা, তাৰপিছতে আপোনাৰ সেইটো ইমান এচিডিক হয় আপোনাৰ ইনটেষ্টিনেল ষ্টমাক লাইনিংটো ডেমেজ কৰিলে, তো গেষ্ট্ৰাইটিছ হ'ল, তাতে এতিয়া আকৌ স্পাইচি ফুড খাইছে, তাতে তেনেকুৱা ধৰণৰ ভেৰি স্পাইচ বেছি থকা বা ভেৰি এচিডিক ফুড, নেমু, ইনফেক্ট নেমু নেমুটো ডাইৰেক্ট ডাইৰেক্ট বহুতে খাই দিয়ে, তেনেকুৱা
2: মানে আমাৰ গাটো এলকালাইন ন, গতিকে আমাৰ পি এইচ বেলেন্সটো বহুত দৰকাৰ, খাদ্যত আমি দুটা ভাগ থাকে, এটা এচ ডায়েট এটা এচিডিক ডায়েট, ভেজিটেবল এণ্ড অল ফ্ৰুট ভেজিটেবল চব এচিডিক, মিট ফিছ পলট্ৰিবোৰ চব এলকালাইন, সেইবিলাক মিট ফিছ পলট্ৰি চৰি এইটো এচিডিক, আৰু ভেজিটেবল ফ্ৰুট সেইবোৰ চব এলকালাইন, গতিকে দুটা বস্তু থাকিব লাগিব, আমি এতিয়া মাছ মাংস খাইছো লগত চালাডটো থাকিব লাগিব,
0: বেমাৰৰ কথা ক'লে আৰু এটা আছে, এইবিলাক ডায়েটৰ কথা কৈছোঁ, লিকুইড ডায়েটটো যোনটো, তাতেতো প্ৰটিন চটিন একো নাই, তাতে চিম্পল, সিহঁতে অকল কিবা, আৰু তাকো ব্লেণ্ড কৰি দিলে ফাইবাৰটোও আপোনাৰ নাইকিয়া হৈ গৈছে, জুচ উলিয়াই দিলে ফাইবাৰটোতো গুচি গ'ল তেতিয়া, চ' সেইটোতো ন' ফাইবাৰ, ন' প্ৰটিন, ন' ফেটছ, সেইটো অকল কাৰ্বহাইড্ৰেটৰ জুচ, চেনি পানী খোৱাৰ লগত একে বস্তু, মেবি ভিটামিন চি এ অলপমান থাকিব পাৰে, বাট আদাৰৱাইজটো অনেগ্লিজিবল, তাতকৈ বেছিটো লাইক চুগাৰে খাই আছে, চ' কি হ'ব ইন দ্য লং ৰান, কোনোবাই বহুত দিন এইটোৱে কৰি আছে উইদাউট প্ৰটিন, উইদাউট ফেটছ, ফেটছ ফেটছো নাই, তো ফেট চলিউবল ভিটামিনছবিলাকো আমি নাপালোঁ, ভিটামিন এটো নাপালোঁৱে আমি তেতিয়া, তো তেনেকুৱা হ'লে কি হ'ব, লং টাৰ্মত প্ৰটিন ডিফিচিয়েঞ্চি হ'ব, প্ৰটিন ডিফিচিয়েঞ্চি হৈ পেলাই আপোনাৰ মাছল ব্ৰেকডাউন হ'ব, তাৰপিছত কি হয় ৱাটাৰ ৰিটেনশ্যন হোৱা ষ্টাৰ্ট হৈ যায়, কাৰণ প্ৰটিনেহে আমাৰ কিবাটো মেইনটেইন কৰি ৰাখিছে, তাৰপিছতে আমাৰ কি হয় হীৰাবিলাকে লিক কৰা ষ্টাৰ্ট কৰি দিব, ফুলি যায়, আগতে কি কয় বোলে প্ৰটিন মাল নিউট্ৰিশ্যন বহুত কমন আছিলে আগতে, ফেমিন চেমিন যেতিয়া ইয়াতে হৈ আছিলে ইণ্ডিয়াত তেতিয়া, তেতিয়া মানে কি হয়

0: নাপায় পেলাই একদম ফুলি যোৱাও থাকে, একদম খিনাই যোৱাও থাকে। আপোনাৰ পুৰণা ফটো বিলাক চাব যত যত, এতিয়াও কিছুমান আফ্ৰিকান কান্ট্ৰিজৰ ফটো দেখো একদম হাই প্ৰটিন, ভেৰি সিভিয়াৰ প্ৰটিন
1: মেলনিউট্ৰিচন,
0: একদম ডেফিচিয়েণ্ট, প্লাছ চল্ট, চল্ট যদি বহুত বেছি খাই আছে, আপুনি বিপিৰ কথা ক'লে, টেষ্টৰ কাৰণে সেই জুচটোত চল্ট এসোপা এসোপা মিলাই ল'লে, আৰু চল্টটো এনেকুৱা বস্তু মানে এডিক্টিভ, চল্ট এণ্ড চুগাৰ বোথ, আপুনি আজি এক চামুচত আপোনাৰ বহুত মিঠা লাগিছে, কালি আপোনাৰ এক চামুচত মিঠা নালাগে, আমাৰ দুই চামুচ লাগিব কালি আপোনাক, সেনেকুৱা বাঢ়ি গ'ল। নিমখো একে, নিমখ আজি আপুনি নিদিলেও টেষ্ট পাইছে, কালি অলপমান দিছে পৰহি আৰু বাঢ়ি যাব, পিছত চামুচে চামুচে দিবলগীয়া হ'ব, তেনেকুৱা। তো চল্ট ইনটেক যেতিয়া বেছি হৈ যায় প্ৰেছাৰটো বাঢ়ি গ'ল, আপোনাৰ চুগাৰ ইনটেক বেছি হৈ গ'ল, তো বডিয়ে সেইটো ৰেজিষ্টেঞ্চ, ইনচুলিন ৰেজিষ্টেঞ্চ হ'ল। ইনচুলিন ৰেজিষ্টেঞ্চটো কি হ'ল মানে কেলৰি কাউণ্ট, চুগাৰ কণ্টেণ্ট ইমান বেছি হৈ গ'ল কি ইনচুলিনটো এডেকুৱেটলি কাম কৰিব পৰা নাই, সেইটো যোনটো আমি কৈছিলোঁ গ্লুক'জ টক্সিচিটি বুলি কৈছিলোঁ, তেনেকুৱা। তো এইবিলাক চব মিলালে আপোনাৰ বিপিও বাঢ়িব, চল্ট ইনটেকটো বেছি হৈ গ'লে। আৰু এটা আপুনি কৈছিলে বিপি ফল হৈ যায় নেকি, যদি নেখায়ে, ৱাটাৰ ইনটেক নাই, ইলেক্ট্ৰলাইট ইনটেক নাই, চল্টটো আমি কমপ্লিট বন্ধ কৰিব নকওঁ, আমি ল' চল্ট ইনটেক কৰিব কওঁ, কাৰণ ছডিয়াম কমিলেও আকৌ প্ৰব্লেমটো ষ্টাৰ্ট।
1: এতিয়া ৰিচেণ্টলি ৰমাদান পাৰ হৈ গ'ল, তে আমাৰ হস্পিটেলত মই নিজে মানে উইটনেছ কৰিছোঁ যে এনেকৈ এমাহ নাখালে, আগৰ দিনত কি আছিলে ফাষ্টিংটো, আগৰ দিনত পৰিৱেশবোৰ বেলেগ আছিলে, এতিয়াতো চব অফিচ যায়, এতিয়া ঘৰৰ সকলোৱে কাম কৰে নহয় জানো, ওলাই যায়, আগৰ দিনত ঘৰত আছিলে, এতিয়া আমাৰ জলবায়ুটোও বেলেগ হৈ গ'ল। এতিয়া কি হৈছে ৰিচেণ্টলি এমাহ যেতিয়া ফাষ্টিঙত আছে কিছুমান, যেতিয়া ডায়েবেটিক পেচেণ্ট, এমাহ ভালকৈ গ'ল তেওঁলোকৰ, কিন্তু জাষ্ট আফটাৰ ৰমাদান তেওঁলোক আহিছে, তেওঁলোকৰ গোটেই ইলেক্ট্ৰলাইট ইম্বেলেঞ্চ, গোটেই তেওঁলোকৰ শৰীৰটো একদম দুৰ্বল হৈ আহিছে, তেওঁ কোৱাৰ নিচিনাকৈ এডিমা হৈ আহিছে, মানে ৰিটেনশ্যন অফ ৱাটাৰ হৈছে, সেই তেনেকুৱা ধৰণৰ কথা, মানে তেনেকুৱা হ'ব পাৰে। মানে
2: আপোনাৰ ইয়াৰ পৰা যিটো বুজিলো, ধৰক এটা বেলেঞ্চ ডায়েটৰ প্ৰয়োজন, সেইটো আপুনি সময় চুলতানা কি বুলি ক'ব, কেনেকুৱা ধৰণৰ বেলেঞ্চ? ধৰক ব্ৰেকফাষ্টৰ কথা মই কৈছিলোঁ, এইখিনি কথা কৈ থৰোতে কৈ দিলে, মই ষ্টুডিঅ'ৰ ঘৰিয়ে ইংগিত দিয়া আৰম্ভ কৰিছে, বেছি সময় আৰু হাতত নাই, ধৰক ব্ৰেকফাষ্ট, বহুতে ব্ৰেকফাষ্টটো স্কিপ কৰি দিয়ে, ধৰক মই ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিব লাগিব, ৰাতি মই নাখালো, আকৌ ব্ৰেকফাষ্ট সময় নহয়, 16 ঘণ্টা নহয়গে, ব্ৰেকফাষ্ট স্কিপ কৰিলোঁ,
1: উপদেশ দিব লাগিব যে ব্ৰেকফাষ্ট স্কিপ কৰিলে গোটেই ব্ৰেইনৰ গোটেই বস্তুখিনিয়ে বেলেগ হৈ যায়, গতিকে ব্ৰেকফাষ্ট ইজ দ্য মেইন মিল, মানে সেইটো বহুত হেলদি হ'ব লাগে। ব্ৰেকফাষ্টত চিৰিয়েল মানে শস্য জাতীয়, প্ৰটিন জাতীয়, ফ্ৰুটছ এণ্ড ভেজিটেবল মানে ভিটামিনছ এণ্ড মিনাৰেলছ, লগত পানী, গাখীৰ, সেই সকলোখিনি থাকিব লাগে ব্ৰেকফাষ্টত, গোটেইখিনি বস্তু থাকিব লাগে। আমি ৰুটি চব্জি খাওঁ, তাৰ লগত কণী এটা খালোঁ, গাখীৰ এগিলাচ খালোঁ, ফ্ৰুট অলপমান খালোঁ, বা ৰুটি চব্জি নাখাওঁ, আমি জলপান খালোঁ, জলপানত আমি দৈ দি খালোঁ, সেইটো প্ৰিবায়'টিক প্ৰ'বায়'টিক দুটাই আহি গ'ল, তাত ফ্ৰুটছ থাকিলে, ভেজিটেবল থাকিলে, তেনেকুৱা ধৰণৰ গোটেইখিনি থাকিব লাগিব। লাঞ্চটো এইটো নিজে ডিপেণ্ড কৰে, কাৰণ এতিয়া অফিচত যাওঁতে এইটো মানে আমি ৱাকিং লাঞ্চ কৰিব পাৰোঁ, ৰুটি ভাজি খাব পাৰোঁ, ছেণ্ডউইচ খাব পাৰোঁ, জলপান খাব পাৰোঁ, হোৱাটেভাৰ, কিন্তু আৰু ৰাতিলৈ আমি অলপ আৰ্লি ডিনাৰ কৰি, ধৰক কাৰ্বহাইড্ৰেটটো কমাই অলপ প্ৰটিন ভেজিটেবল এনেকুৱা ধৰণত ৰাখিব পাৰোঁ, আৰু নৰ্মেলি আমি সদায় ভালকৈ খাব লাগে
0: ডিনাৰ। ইয়াতে মই এটা কথা কৈ দিওঁ, ডিনাৰটো অলপ লাইট ৰাখিলে ভাল,
1: সেইটোৱে কৈছোঁ,
0: বিকজ আমি শুই যাওঁ, ডিনাৰটো সেইটো খোৱাৰ পিছততো আমি শুলো, আমাৰ মেটাবলিজমটো মানে কি হয় আপোনাৰ শ্ল' ডাউন হ'ল, ৰেষ্ট ল'লে, হ'ল বডিটোৱে ৰেষ্ট ল'লে, ডাইজেশ্যনটো অলপমান শ্ল' ডাউন হ'ল, চ' আমি যিমান পাৰোঁ আৰ্লি ডিনাৰ কৰি পেলাই লগে লগে শুব যাব নালাগে। এইটো এটা ৰিফ্লাক্সটো, আজিকালি বেমাৰ যিহেতু আমি কথা কৈছোঁ, ৰিফ্লাক্সটো ভেৰি কমন, এচিড ৰিফ্লাক্স, হেভি ডায়েট খায়, বহুত হেভি ডায়েট ৰাতি খায়, কাৰণ আমি দিনটো ঘৰত নাথাকোঁ, ৰাতি আহি পেলাই গোটেই ফেমিলিয়ে লগ খাই পেলাই যিমান হেভি ডায়েট আছে এভৰিথিং,
1: সেইটো কৰিব
0: নালাগে, আৰু চবে আজিকালি চবে দেৰিকে ঘৰত আহি পায়,
1: চ' দেৰিকে
0: লাইফষ্টাইল, সেইকাৰণে লাইফষ্টাইল ডিজিজ বাঢ়িছে এতিয়া, চ' আমি ৰাতি একদম হেভি ডায়েট খাই ললোঁ, তাৰপিছত লগে লগে যিহেতু দেৰি হৈছে শুব গুচি গ'লোঁ, শুব গুচি গ'লোঁ, তাৰপিছত কি হ'ল এইটো, কাৰণ আমাৰতো ডাইজেশ্যনটো শ্ল' হৈ গ'ল শুব যোৱাৰ লগে লগে, তাৰপিছত আমাৰ এচিডটো যোনটো আছেই ষ্টমাকত ডাইজেষ্ট কৰিবলৈ, ষ্টমাকেটো ষ্টমাক লাইনিঙে এচিড প্ৰডিউচ কৰিবই, তো এইটো ৰিফ্লাক্স হৈ থাকিব পাৰে। তাৰপিছত নেক্সট মৰ্ণিং যে বহুতে কয় টেঙা টেঙা বমি হৈ আছে, জ্বলি আছে, বুকুখন জ্বলি আছে, so these are very common, hekarne early dinner plus light juntu easily digestible
1: horu pray ta mane khadya abhyas tu horu pray obhibhaboke shikabo lage horu pray mane tat

0: বাহিৰা বস্তু নিদি কেনেকৈ তেওঁলোকক ঘৰতে বনাই সহজলভ্যভাৱে পোৱা ফ্ৰুটছ ভেজিটেবলৰ পৰা আৰম্ভ কৰি ঘৰতে বনোৱা স্নেক্স কেনেকৈ দিব পাৰে, সৰুৰ পৰাই খাদ্য অভ্যাসটো গঢ় দিব লাগে। তাৰ লগে লগে ব্যায়াম, য়োগা, এইখিনি বহুত ইম্পৰ্টেণ্ট, পানী খোৱাটো বহুত ইম্পৰ্টেণ্ট, সেইখিনি শিকাব লাগে। আৰু এই কথাটো এনেকুৱা নহয় যে বেলেঞ্চ ডায়েট খাব লাগিব, বেলেঞ্চ ডায়েট খাব লাগিব। এটা যদি বাচ্চা সৰুৰ পৰাই যদি বেলেঞ্চ ডায়েটটো নিশিকে বা নাজানে, তেওঁলোকে মেদবহুলতাটো পাই গ'ল, পাই যোৱাৰ পিছত তেওঁলোকক বেলেঞ্চ ডায়েট দি লাভ নাই, তেতিয়া তেওঁলোকক অকণমান আমি কিবা কিবি ফেট ৰেষ্ট্ৰিকশ্যন কিবা অন্য ৰেষ্ট্ৰিকশ্যনবিলাক
1: দিব
0: নালাগে। সেইকাৰণে খাদ্য অভ্যাসটো সৰুৰ পৰাই খুব ভাল কৰিব লাগে।

0: শিকে বা নাজানে, তেওঁলোকে মেদবহুলতাটো পাই গ'ল, পাই যোৱাৰ পিছত তেওঁলোকক বেলেঞ্চ ডায়েট দি লাভ নাই, তেতিয়া তেওঁলোকক অকণমান আমি কিবা কিবি ফেট ৰেষ্ট্ৰিকশ্যন কিবা অন্য ৰেষ্ট্ৰিকশ্যন লাগিব
1: দিবলগীয়া
0: হ'ব নালাগে, সেইকাৰণে খাদ্য অভ্যাসটো সৰুৰ পৰাই খুব ভাল কৰিব লাগে। আৰু এটা কথা মই ইয়াতে আপোনালোকে যিহেতু আমাক আজি মাতি আনিছে, মই মোৰ ফালৰ পৰা মানে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ব খুজিছোঁ, এই ফেচবুক লাইভত অহা বা ফেচবুকত অহা ডায়েটিচিয়ান বা ডক্টৰ আজিকালি যিয়ে নহওক, এইখিনি যাতে মানে প্ৰপাৰ কোৱালিফিকেশ্যনটো যদি নাথাকে, কোনোবাই যদি তেনেকুৱাকে কৈ পেলাই যদি ৰাইজক যদি ভুল ৰাইজক মানে অনুৰোধ কৰিছো যাতে যাতে খুব চাই লয়, তেওঁলোকৰ কিছুমান বেলেগ প্ৰফেচনৰ মানুহে বেলেগ কথা কয়, বেলেগ কথাৰ মানুহে বেলেগ, সেইটো যাতে নহয়, নিজৰ প্ৰফেচনটোত সেইখিনি আয়ত্ত কৰি যাতে কয় তেতিয়া মানে দহৰ কাৰণে তেতিয়া সুবিধা হয়।
2: আমাৰ কেইবাগৰাকী শ্ৰোতাৰ আছে বাৰ্তা ল'ব পাৰে, তাৰ মাজত ল'ব খুজিছে, এগৰাকী সুধিছে হিমগ্ল'বিন কম থাকিলে কি কি খাদ্য খাব লাগে, তেনেকুৱা কি খাদ্য আছে নেকি
0: আছে হয়
2: আপুনি কেনেকুৱা সাজেষ্ট কৰিব?
0: মানে হিমগ্ল'বিনৰ কথা, আইৰণ ৰিচ খাব লাগিব প্ৰথম কথা আছে, তেওঁ সেউজীয়া শাক খাব লাগিব, তাৰ লগত ধৰক কাচকল খালে, কলডিল খালে, আমাৰ খজুৰ খুব ভাল বস্তু, গুড় খুব ভাল বস্তু, আৰু জলপান পালে সেউজীয়া শাক কিনি খাব লাগিব,
2: ধ্ৰুৱজ্যোতি কলিতাৰ সুন্দৰ বাৰ্তা এটা লিখিছে, তেখেতে লিখিছে কেঁচাই পকাই শুকাই আৰু ৰান্ধি খাব পৰা ঔষধি গুণসম্পন্ন অনেকবিধ পুষ্টিকৰ সুস্বাদ্য শাক পাচলি ফল মূল অসমত আছে, কিন্তু আমাৰ সজাগতা আৰু সুপৰিকল্পনাৰ অভাৱত এতিয়া সৰু বৰ নগৰৰ লগতে ভিতৰুৱা গাঁওবোৰতো অনেক ধৰণৰ কিছুমান পেকেট খাদ্য, যিটো আমি কথা পাতিছিলোঁ, আৰু পনীয় উভয়নদী হৈ পৰিছে, যিবোৰ বেছিভাগেই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, বিষয়টো লৈ সজাগতা গঢ়াৰ প্ৰয়োজন হৈছে বুলি তেখেতে লিখিছে। আৰু এটা কথা মই থৰতে সুধিব গৈছোঁ, সময় নাই আমাৰ একদম চমুকৈ, ভাৰতৰ বিখ্যাত এগৰাকী হৃদৰোগ বিশেষজ্ঞ দেৱী চেট্টী, তেখেতৰ কথা কয় যে আমাৰ পূৰ্বপুৰুষে যি ধৰণৰ খাদ্য খাইছিলে সেই ধৰণৰ খাদ্য আমি গ্ৰহণ কৰিব লাগে,
1: সেইটো তেওঁ কৈছে কি, মই যেনেকে কৈছিলো আগৰ দিনৰ মানুহে কি আছিলে, আমি পেকেজ ফুড নাছিলেই আগতে, আমি আছিলে বাৰীত যি আছে তেনেকে খাইছিলো, গাঁৱত আছিলে কি কিবা যি গাঁৱত পাইছিলে সেইটোৱে খাইছিলো, ছিজনেল এণ্ড লোকেল, সেই পূৰ্বপুৰুষৰ কথাটো কৈছে যে ছিজনেল আৰু লোকেল, আমি এতিয়া যে চিয়া সিড যে খাব লাগিব, এভোকেডোৱে খাব লাগিব, সেইটো নহয়,
0: সহজে পাব
2: ইয়াতে
0: আমাৰ যোনে
2: পাৰে, আৰু সময় যদি বতৰৰ ফল, বতৰৰ শাক পাচলি,
1: কাৰণ আমি যদি আনচিজনেল বস্তুবিলাক খাওঁ, সেইবিলাক আপোনাৰ মেডিচিন দি পেলাই কিবা দি পেলাই গ্ৰ' কৰিছে, তাত কিবা পেষ্টিচাইডছ মাৰিছে, তো আমি যদি লোকেল ফুড যোনটো ওচৰ পাজৰ গাঁৱৰ মানুহে খেতি কৰিছে,
0: আজিকালি
1: নতুন এটা ওলাইছে এভোকেডো বোলে ভাল নহয় বোলে,
2: ছ'চিয়েল মিডিয়া চাই বা ইনফ্লুয়েঞ্চাৰ বাইদেউ কথা কৈছে, ডক্টৰ টেৰণ পিয়ে কৈছে যে ইনফ্লুয়েঞ্চাৰৰ কথা শুনি জধে মধে আমি যাতে এনেকুৱা ধৰণৰ কাম নকৰোঁ, এইটো ৰিকুৱেষ্ট কৰা বুলি কৈছে। গতিকে আদৰ্শতা এটা সুন্দৰ আলোচনা, সময় আমাৰ সীমিত হৈছে, সামৰিব লাগিব যদিও দীঘলীয়া আলোচনা, দুয়োগৰাকীক অশেষ ধন্যবাদ জনাইছোঁ পুৱাৰ ব্যস্ততাপূৰ্ণ এই সময় আপোনাৰ আহিছে, হাস্পাতালৰ কাম এৰি আমাৰ ইয়াত সময় দিছে, পোনে পোনে এতিয়া হাস্পাতাললৈ যাব, অশেষ ধন্যবাদ আপোনালোক, নিশ্চয় আমাৰ শ্ৰোতা কামত আহিছে এই কথাখিনিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে ডিম্পুল বুঢ়াগোহাঁই, এই অনুষ্ঠান পোনপটীয়াকৈ তেখেতে লাইভ কৰিছে আমাৰ ছ'চিয়েল মিডিয়া পেজত, আৰু এই পুৱাৰ সময় যিহেতু জুবিন গাৰ্গৰ আন এটি সুৰীয়া গীত পুৱাৰ হাঁহিত জেতুকাপাতৰ দৰে ছবিৰ সুন্দৰ গীতেৰে এই অনুষ্ঠান সামৰিব খুজিছোঁ। আৰু শ্ৰোতা আপোনালোকে সুস্থ হৈ থাকক আৰু বেলেঞ্চ ডায়েট, লগতে লোকেল, ডাক্তৰ টেৰণ পিয়ে বৰ সুন্দৰকৈ কৈছে লোকেল আৰু ছিজনেল এই দুটা বস্তুৰ গুৰুত্ব দিলে নিশ্চয় সকলো পাব, আৰু এখেতে কৈছে সন্তুলিত আহাৰ চেমে চুলতানা, অশেষ ধন্যবাদ, আৰু এই দুটা বক্তব্যৰে আমি এই অনুষ্ঠান সামৰিছোঁ, শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

প্ৰভাতী তৰংগ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আগবঢ়ালে সীমান্ত বাৰ্মাই। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰয়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: अब प्रस्तुत है इसी रचना में सरगम के आलाप और तान।
1: ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংখনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।

বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম বিধানসভা নিৰ্বাচনৰ মুঠ 126টা সমষ্টিত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকাখন আজি কিছু সময়ৰ পূৰ্বে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। আজি গোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ তালিকাখন দাখিল কৰে। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ বিজেপিয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে অকলে মুঠ 82খন আসন লাভ কৰিছে। আনহাতে এন ডি এ মিত্ৰজোঁটৰ সহযোগী অগপ আৰু বি পি এফে 10খনকৈ আসন লাভ কৰিছে। ইপিনে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই ৰাজ্যপালক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ তালিকা অৰ্পণ কৰাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি ৰাজ্যপালৰ ওচৰলৈ গৈ আজি দিনৰ 11:30 বজাত পদত্যাগ কৰিব। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইনীক সহ পৰ্যবেক্ষক হিচাপে নিযুক্ত কৰিছে। শপত গ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে বিধানসভা সচিবালয়ে অহা 18 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। 16শ অসম বিধানসভা গঠনৰ বাবে 3দিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ৰাজ্যপালে অস্থায়ী অধ্যক্ষ এগৰাকীক শপত বাক্য পাঠ কৰোৱাব আৰু সেই অধ্যক্ষগৰাকীয়ে বিধানসভাত আন বিধায়ক বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কালি সমষ্টিটোত বিজেপিৰ সপক্ষে সৰ্বাধিক ভোটদান কৰা 3টা বুথৰ ভোটাৰক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে খুমটাইৰ জনপ্ৰতিনিধিজনে প্ৰতিটো নিৰ্বাচনৰ ফলাফলৰ পাছত সৰ্বাধিক ভোটদান কৰা বুথৰ ৰাইজক সাক্ষাৎ কৰাটো পৰম্পৰা হিচাপে পালন কৰি আহিছে। এইবাৰৰ নিৰ্বাচনত 92%তকৈ অধিক ভোটদান হোৱা ৰংদৈ পঞ্চায়তৰ 162 নম্বৰ বুথ, 91% ভোটদান হোৱা পূব মৰঙী পঞ্চায়তৰ 228 নম্বৰ বুথ আৰু 88%ৰো অধিক ভোটদান হোৱা মৰঙী পঞ্চায়তৰ 149 নম্বৰ বুথৰ ৰাইজক সাক্ষাৎ কৰি তেওঁ ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে বাসিন্দাসকলৰ অভাৱ অভিযোগৰ বুজ লৈ সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে। মাজুলীৰ নৱনিৰ্বাচিত বিধায়ক ভুৱন গামে কালি নামনি মাজুলীৰ চামগুৰি, চেৰেপাইখোৱা, মিছামৰা, পেকামনি আৰু কংকুৰমুখ অঞ্চলত অব্যাহত থকা খহনীয়াৰ পৰিস্থিতি পৰিদৰ্শন কৰি যুদ্ধকালীন তৎপৰতাৰে প্ৰতিৰোধমূলক কাম কাজ আৰম্ভ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত মাজুলী জিলা প্ৰশাসন, জলসম্পদ আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিষয়াসকলো উপস্থিত থাকে। নাগালেণ্ড চৰকাৰে ৰাজ্যখনৰ যুৱক যুৱতীসকলৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে 100দিনীয়া আয়ুষ্মান ছাত্ৰ আৱৰণ নামেৰে বিশেষ অভিযান মুকলি কৰিছে। এই অভিযানৰ অধীনত ৰাজ্যখনৰ বচা বচা শিক্ষানুষ্ঠানসমূহত পঞ্জীয়ন আৰু আয়ুষ্মান কাৰ্ড প্ৰস্তুত শিবিৰ অনুষ্ঠিত কৰি ইয়াৰ জৰিয়তে যোগ্য ছাত্ৰ ছাত্ৰীসকলক আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী স্বাস্থ্য বীমা যোজনাৰ অধীনত নামভৰ্তি কৰোৱা হ'ব। উল্লেখযোগ্য যে অহা আগষ্টলৈকে চলিবলগীয়া এই অভিযান নাগালেণ্ডৰ জিলা প্ৰশাসন আৰু নাগালেণ্ড স্বাস্থ্য সুৰক্ষা ছচাইটিৰ সহযোগত ৰূপায়ণ কৰি থকা হৈছে। ধেমাজি জিলাৰ জোনাইৰ পবা বনাঞ্চলৰ কাষৰীয়া এলেকাত বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলোৱাৰ ফলত কৃষকসকল সমস্যাৰ সন্মুখীন হৈছে। অসম অৰুণাচল সীমান্তৱৰ্তী জোনাই ৰাজচক্ৰৰ পুৰণা জেলমত বনৰীয়া হাতীয়ে ধান, মাকৈ, বাঁহ গছ আদিৰ লগতে বিভিন্ন শস্যৰ খেতি নষ্ট কৰাৰ ফলত কৃষকসকলৰ ক্ষতি হৈছে। ভুক্তভোগী কৃষকসকলে হাতীৰ জাকটোৰ পৰা খেতিপথাৰৰ সুৰক্ষা দিয়াৰ বাবে কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে। অসমৰ কৃষ্টি হালৈ, ফাগুনজ্যোতি আৰু আয়ুশ্ৰীনাথে চলিত আইতা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ছোৱালীৰ 14 বছৰ অনুৰ্ধ এক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ সচলত থকা অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনৰ কালি হোৱা কোৱাৰ্টাৰ ফাইনেলত ফাগুনজ্যোতিয়ে পশ্চিমবংগৰ কৃষ্ণা হৰলালকাক, আয়ুশ্ৰীয়ে ভাৰ্গৱী সিনহাক আৰু কৃষ্টিয়ে শীৰ্ষ বাছনিৰ মৃগাক্ষী চাংমাইক পৰাস্ত কৰে। অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত ল'ৰা আৰু ছোৱালীৰ 14 তথা 16 বছৰ অনুৰ্ধ একক আৰু ডাবল শাখাৰ খেল অনুষ্ঠিত হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।

মিডিয়াম অফাৰ 411.5 মিটাৰ 730 কিলো হাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো বাৰে ৰহণীয়ে গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হিপ হিপ হুৰেৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে সাদৰ আদৰণি জনাইছো।
2: হিপ হিপ হুৰেৰ অন্য এটি খণ্ডৰ বাণীবন্ধনৰ বাবে আমি আহি উপস্থিত হৈছোহি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাকৰিত। ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি সমবেত গীতেৰে অনুষ্ঠানটিৰ আৰম্ভণি কৰিবলৈ ওলাইছো।

0: প্ৰিয় শ্ৰোতা, প্ৰথমে জানোচোন আহক, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয়ৰ পৰা মহাবিদ্যালয়খনৰ বিষয়ে দুআষাৰমান।
1: কলেজখনত মই যদিও তিনিদিন চাৰিদিন মানে হৈছে মই প্ৰিন্সিপাল হিচাপে আহিছোঁ, বাট আমাৰ কলেজৰ ল'ৰা ছোৱালী যিটো প্ৰতিভা, সেইটো তাৰমানে যে তাহাঁতে অভিযান্ত্ৰিক মহাবিদ্যালয় ইমান টেকন'লজিকেল বস্তু পঢ়িব আহি তাহাঁতৰ ভিতৰত যে ইমানখিনি আৰ্ট, ইমানখিনি ইহঁতৰ মানে কি ক'ম, দেৰ টেলেণ্ট যিটো আছে সেইটো মানে অভাৱনীয়। এণ্ড সেইটো প্ৰমাণ পালোঁ মই সেই ভাওনাৰ দিনা কি আমাৰ ল'ৰা ছোৱালী কিমানলৈকে লৈ যাব পাৰে, কম্পিট কৰিব পাৰিব বহুত ভাল ভাল ভাওনাৰ, বহুত ভাল আৰ্টিষ্টিক মানুহৰ লগতো আমাৰ ষ্টুডেণ্টছবিলাকে একদম এট পাৰ কৰিব পাৰিব। দে আৰ চ' গুড, ইমানেই ভাল, ইমানেই ভাল। নট অনলি দেট, আমাৰ চবফালে আমাৰ বহুত ক্লাবছ আছে, জেম ক্লাব, বিহু ক্লাব, মানে তেওঁলোকৰ যেতিয়া আমি পাৰফৰ্মেঞ্চবিলাক চাওঁ আমি মানে মুগ্ধ হৈ যাওঁ, মানে এনেকুৱা পাৰফৰ্ম আমাৰ ষ্টুডেণ্টছবিলাকে কৰে। পঢ়া শুনাটো পুৰা বজাই ৰাখে, চব চোকা ল'ৰা ছোৱালীয়ে ইয়াতে আহে, ইহঁতৰ প্ৰতিভা আছে, সেইটো মানে বহুত মানে প্ৰশংসা কৰিব লগা।
2: সঁচাকৈ খুব ভাল লাগিলে, সকলোৱে অনুৰোধ কৰিছে আপোনাক এটি গীত গাবলৈ, গতিকে আমি শুনিব বিচাৰিম, কিবা অকণমান।
1: মই ৰবীন্দ্ৰ সংগীত এটা অলপ গুণগুণাই দিছোঁ।

0: খুব ভাল লাগিলে, বহুত বহুত ধন্যবাদ।
1: আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ শিপিপুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ, তোমাৰ পৰিচয়টি জনাবা।
2: ধন্যবাদ আকাশবাণী গুৱাহাটী, মই ধৃতিষ্মান কাশ্যপ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ছাত্ৰ।
1: জি, আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
2: মই মোৰ প্ৰিয় যুগল জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰ।

0: খুব ভাল লাগিল, খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলা, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: ধন্যবাদ।
2: আমি আন এগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছোঁ, তোমাক স্বাগতম আমাৰ অনুষ্ঠানলৈ। আমাৰ পৰিচয়টো জনাবা আৰু কি কৰিবা তুমি আজি?
1: নমস্কাৰ, মোৰ নাম ধনঞ্জয় দাস, মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ অষ্টম ষাণ্মাসিকৰ ছাত্ৰ আৰু মই আজি স্বৰচিত কবিতাটি আবৃত্তি কৰিবলৈ ওলাইছোঁ।

0: কবিতাটির শিরোনাম বজাৰ। সময়ৰ বজাৰত জুই লাগিছে, দপদপাই জ্বলিছে শুকান নিৰহ ক্ষণ। সময়ৰ অভাৱ বুলি অজুহাতত দৌৰা মানুহবোৰে মনাবোৰ ভৰাইছে, বিক্ৰীৰ বাবে গোটাই থোৱা সময়বোৰ জ্বলি জ্বলি শেষ হৈ গৈছে। সময়ৰ অভাৱত অগ্নি নিৰ্বাপক অনুপস্থিত, জুই আৰু ধোঁৱাৰ খেলাৰ মাজত মানুহবোৰ ক'ৰবাত হেৰাই গৈছে। কাৰোবাৰ সাঁচতীয়া সময় জ্বলিছে, কাৰোবাৰ শেষ সময়খিনি জ্বলিছে, ক'ৰবাত কাৰোবাৰ অজুহাতবোৰ জ্বলিছে। জুইবোৰ বিয়পি পৰিছে চৌপাশে ডাঙৰ ডাঙৰ অট্টালিকাৰ বুকুলৈও। অট্টালিকাৰ মানুহবোৰে ভাবিছিল জুয়ে সিহঁতক কেতিয়াও ঢুকি নাপায়। সময়ৰ জুই পাছে বৰ নিষ্ঠুৰ নিৰ্মম, লেলিহান শিখাৰ মাজত অট্টালিকাৰ জীৱন, পথ পথৰ ভিক্ষাৰীটোৰ অট্টহাস্য। সেই হাঁহিত নুমুৱাই গৈছিল জুইবোৰ। সময়ৰ বজাৰখন এতিয়াও বহে, যোগান কমিলে হেনো চাহিদা বাঢ়ে, বস্তুৰ দামে আকাশ চুৱে। সময়ক কিনিবলৈ এতিয়া সকলোৱে ভয় কৰে, বৰ বেছি 1 কেজি সময়ৰ দাম। তাতকৈ কিছু সময় ধাৰলৈ লোৱাই ভাল, মৃত্যুৰ পৰা জীৱনৰ বাবে। ধন্যবাদ।
1: খুব ভাল লাগিলে। কেতিয়াৰ পৰা লিখা আৰম্ভণি কৰিছা?
0: মই স্কুলত থকাৰ পৰাই লিখিছোঁ, ক্লাছ 5 মানৰ পৰা মই লিখোঁ, মানে স্কুলৰ মেগাজিন হওক, ৱাল মেগাজিন হওক, তেনেকৈ আৰু।
1: খুব ভাল লাগিলে, লিখি গৈ থাকা।
2: আকাশবাণী গুৱাহাটীৰ হিপিফৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ, তোমাৰ পৰিচয় দি জনাবা।
3: মোৰ নাম প্ৰজ্ঞাশ্ৰী বৰুৱা, মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এজনী ছাত্ৰী। মই 1st ইয়াৰত 2nd ছেমিবাৰ, আৰু মই আজি জুবিন দাৰ এটি গীত পৰিৱেশন কৰিব ওলাইছোঁ।
4: শুনে ৰে হো জোৱা বজা, জহি খহি যায়, কোনে আহি সাজিবহি।

0: আকাশবাণী
1: গুৱাহাটীৰ শিবিৰৰ অনুষ্ঠানটিলৈ তোমাক স্বাগতম। তোমাৰ পৰিচয়টো জনাবা আৰু কি কৰিবা?
2: নমস্কাৰ, মই ৰিব্ৰী মলয়া বুঢ়াগোহাঁই। মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ ষষ্ঠ মানমাসিকৰ এগৰাকী ছাত্ৰী। মই আজি এটা কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ আৰু কবিতাটি হৈছে ভাং ভাং ভাং। ভাং ভাং ভাং ভাং লোহাৰ শিকলি ভাং, চিং চিং চিং চিং দাখৰ বান্ধোন চিং, খোল খোল খোল খোল কাৰৰ ফাটক।

0: 누아롤 땅. 훈, 호와 훈, 훈, 구히세런 업비컨. 묵도 아가케우레, 딥도 롱아 니산. 럭테레 런치도 후루스 우더이만. 훈 무쿠틸 후루저라판. 하루와 호주와 헤로 모스토르 키산. 묵디만, 묵디만, 묵디만. 다녀와요.
1: খুব ভাল লাগিলে। কবিতাৰ লগত কেতিয়াৰ পৰা জড়িত?
0: কবিতাৰ লগত মই বহুত সৰুৰ পৰাই জড়িত। মোৰ মা কলেজত কৰে, মাৰ লগত সৰুতে কলেজত যাওঁ, মাৰ কলিগছবোৰে এইবোৰ সাহিত্যৰ লগত জড়িত, তেওঁলোকৰ পৰাই সৰুৰ পৰা শিকি অহা বুলি ক'ব পাৰি আৰু।
1: কবিতাৰ উপৰিও কি কৰি ভাল লাগে?
0: মই কবিতাৰ উপৰিও আজৰি ওপৰত মই নিজেও কবিতা লিখোঁ আৰু লগতে মই অভিনয় কৰি ভাল পাওঁ আৰু বাহিৰা কিতাপসমূহ পঢ়ি ভাল লাগে।
1: তোমাৰ এই যাত্ৰা অব্যাহত থাকক, বহুত বহুত ধন্যবাদ।
2: তোমাৰ পৰিচয়টি জনাবা।
3: মোৰ নাম শ্ৰী অৰ্ণৱ অনুভৱ বৰা, মই সামৰিক অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰ আৰু বৰ্তমান চতুৰ্থ সান্মহিক ছাত্ৰ হয়।
2: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
3: মই জুবিন দাৰে প্ৰীতিৰ সুবাসে গীতটো গাবৰ চেষ্টা কৰিম।

0: ধন্যবাদ,
1: খুব ভাল লাগিলে।
2: তোমাৰ পৰিচয়টো জনাবা আৰু তুমি কি কৰিবা?
3: নমস্কাৰ, মোৰ নাম প্ৰজ্ঞানদত্ত কলিতা, মই ষষ্ঠ সান্মাহিকৰ এগৰাকী ছাত্ৰ আৰু এতিয়া এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। জুবিনদাৰ ৰিলিজ নহ'ল গানটো, কিন্তু দাদাই কোৱা মতে ৰেডিঅ'ত বহুতেই গাইছিলে সেই গীতটো। গীতটো মোৰ বহুত প্ৰিয় হয়, গতিকে তাৰে দুই লাইনমান গাবলৈ চেষ্টা কৰিম, কিয় ফুল ফ্ৰান্তি হ'লে ক্ষমা কৰে। হে তিন হয় দুতিন হয় আছে বহু কথা,

0: তেনেকুৱা
1: খুব ভাল লাগিলে। গানৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছে?
0: নাই, কেতিয়াও তেনেকৈ কৰা হোৱা নাই। আচলতে সৰুতে যেতিয়া মা দেউতা অফিচত বা স্কুললৈ ওলাই যায়, তেতিয়া দেউতা এটাই সৰু ৰেডিঅ' এটাত পেন ড্ৰাইভ সোমাব পৰা এটা ব্যৱস্থা কৰি দিছিলে। তাত সেই পেন ড্ৰাইভ এটাত 800 জুবিনদাৰে গান আছিলে আৰু 2 পুৰণি হিন্দী গান তেনেকুৱা সোমাই থোৱা আছিলে। তো মা দেউতাহঁত ওলাই যোৱাৰ পিছত সেই টেপ ৰেকৰ্ডাৰটোতে মানে ডাঙৰ ডাঙৰকৈ গান বজাওঁ। প্ৰথমতে গানবোৰ নাজানো যদিও গানবোৰ শুনিয়ে মানে শুনোতে শুনোতে তেনেকৈ গালোঁ। তেনেকৈ গানৰ প্ৰতি এটা এৰাব নোৱাৰা আকৰ্ষণ এটা আহিলে আৰু লাহে লাহে গানৰ লগতে বাকী কিছুমান ক্ষেত্ৰতো মানে সাংস্কৃতিক দিশত যেনেকৈ নাটক হওক বা মাজে মাজে কেতিয়াবা কবিতা বুলি নহয় এনেই আৰু মনৰ ভাৱ প্ৰকাশ কৰিবলৈ 2 লিখোঁ তেনেকুৱা, গতিকে সেই তেনেকৈ সাংস্কৃতিক দিশত সোমাই গ'লোঁ।
1: তেনেকৈ আগবাঢ়ি গৈ থাকা, সংগীত এৰি নিদিবা কেতিয়াও, তুমি গাই থাকিবা।
2: আমি আন এগৰাকী অধ্যক্ষাৰ ওচৰলৈ আহিব বিচাৰিছোঁ।
3: প্ৰথমতে মই আকাশবাণী গুৱাহাটী আৰু আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ কলেজলৈ আহি এনেকুৱা আউটৰিচ প্ৰগ্ৰেম এটা কৰাৰ বাবে। আৰু যিহেতু মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সাহিত্য সমাজৰ টিচাৰ ইনচাৰ্জ, গতিকে মই মেইনলি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কথাই কওঁ। তেওঁলোক সাংস্কৃতিকভাৱে খুবেই আগবঢ়া আৰু প্ৰতিভাশালী, আৰু আচলতে তেওঁলোকৰ আমাৰ ক্লাবত কেইবাটাও তাৰমানে কলেজত ক্লাব আছে। তেওঁলোকৰ এডমিশ্যনৰ সময়তে তেওঁলোকে ৰুচি অভিযায়ী বা তেওঁলোকৰ প্ৰতিভা অনুযায়ী একোটা ক্লাবৰ মেম্বাৰশ্বিপ লয়। যেনেকৈ সাহিত্য সমাজ মুখা ক্লাব আছে, যিটো নাট্য আৰু চলচ্চিত্ৰ গোষ্ঠী, তাৰপিছত জেম ক্লাব সংগীতৰ বাবে, আৰু সৌভিক বুলি এটা ক্লাব আছে যোনে জনহিতকৰ কাম কৰে, সৃষ্টি যিটো চিত্ৰকলা সম্পৰ্কীয়, তেনেকুৱা মুঠতে 24 ক্লাবৰ তেওঁলোকৰ মেম্বাৰ হয়। আৰু এই ক্লাবসমূহে পতা বিভিন্ন অনুষ্ঠানৰ মাজেদি তেওঁলোকৰ প্ৰতিভা বিকশিত হয়। আৰু সাংস্কৃতিক দিশৰ পৰা চাবলৈ গ'লে আমাৰ বছৰেকীয়া উৎসৱ পাইৰকাইনেছিছ পতা হয়, মহাবিদ্যালয় সপ্তাহ পতা হয়, তাত বিভিন্ন ধৰণৰ সংগীতৰ অনুষ্ঠান, আবৃত্তি, নাটক আদি পতা হয়। তাৰোপৰি প্ৰথমবাৰৰ বাবে এইবছৰ তেওঁলোকে 2 নতুন প্ৰতিযোগিতাও সংযোজন কৰিছে, যেনেকৈ লোকবাদ্যৰ দলীয় প্ৰতিযোগিতা আৰু দিহানাম প্ৰতিযোগিতা। এইবাৰৰ পৰা সেই 2টাও আৰম্ভ কৰা হৈছে। আৰু আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি নৃসিংহ যাত্ৰা ভাওনা পৰিৱেশন কৰে। প্ৰথমবাৰ অসম ইঞ্জিনিয়াৰিং কলেজত পৰিৱেশিত হৈছে আৰু অতি উচ্চমানৰ পৰিৱেশন হৈছিল আৰু সৰ্বত্ৰে প্ৰশংসিতও হৈছে। আৰু তেওঁলোকৰ পৰিকল্পনা আছে অহা বছৰ জীৱন্ত ৰাস কৰাৰ। আশা কৰিছোঁ সেয়াও তেওঁলোকে সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰিব। আৰু যিহেতু তেওঁলোক অতি প্ৰতিভাশালী, মই তেওঁলোকৰ টিচাৰ ইনচাৰ্জ হিচাপে এইটোৱেই ক'ব পাৰোঁ, সঁচাকৈ অতি প্ৰতিভাশালী সকলো দিশতে আছে। আৰু যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ অসমীয়া সংস্কৃতি ধৰি ৰখাৰ এই চেষ্টা কৰিছে, সঁচাকৈ প্ৰশংসনীয়। সেয়াই কৰোঁ, তেওঁলোকে আৰু আগবাঢ়ি যাওক এইটোৱে আশা কৰোঁ। আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়তো জনমানসত আৰু সুন্দৰভাৱে প্ৰতিষ্ঠা কৰক, তাকে আশা কৰিছোঁ।
1: খুব ভাল লাগিল বাইদেউ আপোনাৰ পৰা জানিব পাৰি, আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ ইমান প্ৰতিভাৰ উমান পাইছোঁ আমি, গতিকে খুবেই ভাল লাগিলে, ধন্যবাদ।
4: ইমান পৰে শ্ৰোতাসকলে, বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে।

0: अब्बास अराक्ची ने आज पेचिंग में वार्ता की। ये वार्ता ईरान पर होर्मुज जल डमरू मध्य को अंतर्राष्ट्रीय जहाजों के लिए खोलने और संघर्ष विराम समाप्त करने के लिए अमेरिका के साथ समझौता करने के बढ़ते दबाव के बीच हुई। चीन की मीडिया के अनुसार दोनों विदेश मंत्रियों ने होर्मुज जल डमरू मध्य की नाकाबंदी हटाने से संबंधित मुद्दों पर चर्चा की। इस बीच अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप ने होर्मुज जल डमरू मध्य में फंसे जहाजों की सुरक्षित निकासी के लिए प्रोजेक्ट फ्रीडम अभियान कुछ समय के लिए स्थगित करने की घोषणा की है। श्री ट्रंप ने कहा कि ईरान के साथ हाल के सैन्य घटनाक्रमों और राजनयिक वार्ताओं से हुई प्रगति के कारण यह निर्णय लिया गया है। घरेलू शेयर बाजार के संवेदी सूचकांक में आज शुरुआती कारोबार में मामूली बढ़त दर्ज की गई। अंतिम समाचार मिलने तक सेंसेक्स 105 अंक बढ़कर 77,123 पर, जबकि निफ्टी 65 अंक की वृद्धि के साथ 24,098 पर था। आईपीएल क्रिकेट में आज सनराइजर्स हैदराबाद का मुकाबला पंजाब किंग्स से होगा। हैदराबाद में ये मैच शाम 7:30 बजे से खेला जाएगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एआ आकाशवाणी गुवाहाटी। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ তালিকা ৰাজ্যপালক দাখিল, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ অৰ্পণ, আমবাৰীত অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠক আৰু দুগৰাকী ভাৰতীয় সাংবাদিকলৈ সন্মানীয় পুলিৎজাৰ বঁটা। 2026 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ মুঠ 126টা সমষ্টি জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকাখন আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। গোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ তালিকাখন দাখিল কৰে। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত বিজেপিয়ে অকলেই মুঠ 82খন আসন লাভ কৰিছে। আনহাতে NDA মিত্ৰজোঁটৰ সহযোগী অগপ আৰু BPFয়ে 10খনকৈ আসন লাভ কৰিছে। ইফালে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই ৰাজ্যপালক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ তালিকা অৰ্পণ কৰাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি ৰাজ্যপালৰ ওচৰলৈ গৈ আজি দিনৰ 11:30 বজাত পদত্যাগ পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ডঃ ৰণুজ পেগু আৰু বিধায়ক মানৱ ডেকা উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে ডঃ শৰ্মাক নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত কাৰ্যকাল চলাই যাবলৈ পৰামৰ্শ দিয়ে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনিক সহপৰ্যবেক্ষক হিচাপে নিযুক্ত কৰিছে। শপত গ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে বিধানসভা সচিবালয়ে অহা 18 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। 16 অসম বিধানসভা গঠনৰ বাবে 3দিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যপালে অস্থায়ী অধ্যক্ষ এগৰাকীক শপত বাক্য পাঠ কৰোৱাব আৰু এই অধ্যক্ষগৰাকীয়ে বিধানসভাত আন বিধায়ক বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। অসম গণ পৰিষদ দলৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি আমবাৰী কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হৈছে। এই বৈঠকত বিধানসভা নিৰ্বাচনত দলটোৰ প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত 10গৰাকী প্ৰাৰ্থীৰ লগতে দলৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে। বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনোৱা হৈছে। এই সন্দৰ্ভত দলৰ সভাপতি অতুল বৰাই এইদৰে কয়।
2: আমি অত্যন্ত আনন্দিত যে যোৱাবাৰতকৈ এখন আসন এইবাৰ বৃদ্ধি পালে আৰু তাৰ ভিতৰত কেইবাগৰাকীও প্ৰথমবাৰৰ কাৰণে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। আমি আগতেই কৈছিলো যে নতুন মুখ এইবাৰ দেখা পাব আৰু ডাবল ডিজিট হ'ব, সেইটোৱে সম্ভৱ হ'ল। আজি আমাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব, তাতে আমি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। নিশ্চিতভাৱে দায়িত্ব বৃদ্ধি পাইছে। যেনেধৰণৰ জনাদেশ অসমৰ জনসাধাৰণে দিলে, অসমৰ ৰাজনৈতিক ইতিহাসত সোণালী আখৰেৰে এইটো চিৰদিনৰ কাৰণে লিপিবদ্ধ হ'ব।
1: কাছাৰ জিলাত মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত এজন আৰক্ষী জোৱান গুলীবিদ্ধ হৈছে। জিলাখনৰ জিৰিঘাট থানা এলেকাৰ দীঘলাঙত যোৱা নিশা এই ঘটনা সংঘটিত হয়। গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে দীঘলাঙত তালাচী অভিযান চলাই থকাৰ সময়তে মাদক দ্ৰব্য সৰবৰাহকাৰীয়ে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত CDSP কামাণ্ডো বাহিনীৰ মেজৰ শ্বৰীফ হুছেইন কাজী আহত হয়। সম্প্ৰতি তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে। পলাতক সৰবৰাহকাৰীকেইজনক

0: আটক কৰাৰ বাবে অভিযান অব্যাহত ৰখা হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।
1: এটা এণ্টি ড্ৰাগছ অপাৰেশ্যনত গৈছিল আমাৰ চি ডি এছ পি লক্ষীপুৰ, আৰু সেই অপাৰেশ্যনত যাওঁতে জয়পুৰ থানাৰ আণ্ডাৰত জয়পুৰ আৰু জিৰিঘাটৰ বৰ্ডাৰত এটা হেৰি এনকাউণ্টাৰ সংঘটিত হয় আৰু আমাৰ এজন জোৱান গুলী লাগিছে, আৰু আমি ইতিমধ্যে অপাৰেশ্যন লঞ্চ কৰিছো এণ্টি ড্ৰাগছ পাৰ্টিৰ ওপৰত, আৰু আমি বিহিত অৱস্থা লৈছো, আৰু আমাৰ যিজন মানুহ আহত হৈছিল তেখেতক আমি মেডিকেল কলেজত ভৰ্তি কৰিছো। এতিয়া এইটো দুৰ্বৃত্তই মাৰিছে, এইটো আমি এতিয়া তদন্ততে গম পোৱা যাব। নাই, আমাৰ টীম গৈছিলে, সম্পূৰ্ণ এটা টীম আছিলে, চি ডি এছ পি আছিল লগত নিজে, আৰু লগত
0: চাইবাৰ অপৰাধ আৰু ডিজিটেল নিৰীক্ষণ বিষয়ত কৰা প্ৰতিবেদনমূলক সাংবাদিকতাৰ বাবে ভাৰতীয় সাংবাদিক আনন্দ আৰ কে আৰু সুপৰ্ণা শৰ্মালৈ সন্মানীয় পুলিৎজাৰ বঁটা আগবঢ়োৱা হৈছে। দুয়োগৰাকী সাংবাদিকে চিত্ৰ প্ৰতিবেদন আৰু ধাৰাভাষ্য শিতানত এই বঁটা লাভ কৰিছে। এই শাখাত ব্লুমবাৰ্গৰ সাংবাদিক নাটালী অবিকো পিয়াৰ্চনেও বঁটা লাভ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চললৈ 2025-26 পৰ্যটন বৰ্ষত চলিত বছৰৰ মাৰ্চলৈ অভিলেখ সংখ্যক 468,147 গৰাকী পৰ্যটকৰ আগমন হয়। ইয়াৰে 30,474 গৰাকী বিদেশী আৰু 437,673 গৰাকী দেশীয় পৰ্যটক। 2024-25 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 17,693 গৰাকী বিদেশী পৰ্যটকসহ 406,564 গৰাকী পৰ্যটকৰ আগমন হৈছিল। কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ডঃ সোণালী ঘোষে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিযোগে এই কথা জানিব পৰা গৈছে। চলিত পৰ্যটন বৰ্ষৰ পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলো পৰিসংখ্যা অতিক্ৰম কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে 2025-26 পৰ্যটন বৰ্ষৰ মাৰ্চত সামৰণি পৰাৰ পাছত যোৱা মাহতো পৰ্যটকৰ আগমন অব্যাহত থকাৰ বাবে এপ্ৰিলত 49,322 গৰাকী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰে। উল্লেখযোগ্য যে 2023 চনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংচুকে উদ্যানখন ভ্ৰমণ কৰিছিল। একেদৰে 2024 চনৰ 9 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্ৰমণ কৰিছিল। 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পোৱাৰ পাছত কাজিৰঙা ভ্ৰমণ কৰা শ্ৰীমোদী হৈছে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। তদুপৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত 2025 চনৰ 24 ফেব্ৰুৱাৰীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন দেশৰ 60 গৰাকী প্ৰতিনিধিয়ে কাজিৰঙা ভ্ৰমণ কৰিছে। বিগত 10 বছৰত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা 4 গুণলৈ বৃদ্ধি পোৱাৰ লগতে বিদেশী পৰ্যটকৰ সংখ্যা প্ৰায় দুগুণ হৈছে বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি পাণবাৰী বনাঞ্চলত পক্ষী নিৰীক্ষণ ব্যৱস্থা, কহৰাত আৰম্ভ কৰা চাইক্লিং, বিশ্বনাথৰ পাণপুৰ বনাঞ্চলত আৰম্ভ কৰা জীপ ছাফাৰী আৰু নৌকা বিহাৰৰ সুবিধা আদিয়ে কাজিৰঙালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাত বিশেষ ভূমিকা লৈছে বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। ধেমাজি জিলাৰ জোনাইৰ পৰা বনাঞ্চলৰ কাষৰীয়া এলেকাত বনৰীয়া হাতীৰজাকে উপদ্ৰৱ চলোৱাৰ ফলত কৃষকসকল সমস্যাৰ সন্মুখীন হৈছে। অসম অৰুণাচল সীমান্তৱৰ্তী জোনাই ৰাজহচক্ৰৰ পুৰণা জেলামত বনৰীয়া হাতীয়ে ধান, মাকৈ, বাঁহ গছ আদিৰ লগতে বিভিন্ন শস্যৰ খেতি নষ্ট কৰাৰ ফলত কৃষকসকলৰ ক্ষতি হৈছে। ভুক্তভোগী কৃষকসকলে হাতীৰ জাকটোৰ পৰা খেতিপথাৰৰ সুৰক্ষা দিয়াৰ বাবে কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে। অসম বিধানসভা নিৰ্বাচনত 2,67,191 গৰাকী ভোটদাতাই নোটাত ভোটদান কৰে। মুঠ ভোটদানৰ ভিতৰত এই হাৰ 1.23%। বৰপেটা সমষ্টিত সৰ্বাধিক 5,195 নোটাত ভোটদান হয় বুলি নিৰ্বাচন আয়োগৰ সূত্ৰত প্ৰকাশ পাইছে। একেদৰে ডুমডুমাত 4,864 আৰু ডিব্ৰুগড়ত 4,284 নোটাত ভোটদান হয়। গোৱালপাৰা পশ্চিম সমষ্টিত সৰ্বনিম্ন 913 নোটাত ভোটদান হয়। উল্লেখযোগ্য যে নিৰ্বাচন অনুষ্ঠিত 126 সমষ্টিৰ আটাইকেইটাতে নোটা ভোটদান হৈছে বুলি আয়োগৰ সূত্ৰত প্ৰকাশ পাইছে। ইপিনে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা 90 সমষ্টিৰ মুঠ ভোটৰ ভিতৰত 81,92,787 ভোট লাভ কৰে। কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰা 99 সমষ্টিৰ মুঠ ভোটৰ ভিতৰত 64,64,216 ভোট লাভ কৰে। বিজেপিৰ মিত্ৰ দল অগপয় 26 সমষ্টিত প্ৰাৰ্থিত্ব দিছিল আৰু 14,2,832 ভোট লাভ কৰিবলৈ সমৰ্থ হয়। 11 আসনত প্ৰাৰ্থিত্ব দিয়া BPFএ 807,546 ভোট লাভ কৰে। UPPL দলে 4,96,304 ভোট লাভ কৰিবলৈ সমৰ্থ হয়। অসমৰ কৃষ্টি হালৈ, ফাগুনজ্যোতি আৰু আয়ুশ্ৰী নাথে চলিত আইতা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ছোৱালীৰ 14 বছৰ অনুৰ্ধৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ সচলত থকা অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনৰ কালি হোৱা কোৱাৰ্টাৰ ফাইনেলত ফাগুনজ্যোতিয়ে পশ্চিমবংগৰ কৃষ্ণা হৰলালকাক, আয়ুশ্ৰীয়ে ভাৰ্গৱী সিনহাক আৰু কৃষ্টিয়ে শীৰ্ষ বাছনিৰ মৃগাক্ষী চাংমাইক পৰাস্ত কৰে। অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ল'ৰা আৰু ছোৱালীৰ

14 তথা 16 বছৰ অনুৰ্ধৰ একক আৰু ডাবলছ শাখাৰ খেল অনুষ্ঠিত হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ কৈ দিছো। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ তালিকা ৰাজ্যপালক দাখিল। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ অৰ্পণ। আমবাৰীত অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠক আৰু দুগৰাকী ভাৰতীয় সাংবাদিকলৈ সন্মানীয় পুলিৎজাৰ বঁটা। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কল্পতৰু। শ্ৰোতাৰ অনুৰোধৰ চিঠিকেইখনমান হাতত লৈ আৰম্ভ কৰিবলৈ লৈছো আজিৰ কল্পতৰু। প্ৰথমে এই চিঠিখন লৈছো। আমালৈ লিখিছে শিৱসাগৰ জাজি খাটোৱাল গাঁৱৰ প্ৰণৱ কুমাৰ দত্তই। আপুনি শুনিব বিচাৰিছে মৰমী ছবিখনৰ পৰা দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ দ্বৈতকণ্ঠত এই গীতটি।

গ্ৰন্থত মৰমী ছবিৰ এটি গীত। এইবাৰ এই চিঠিখন হাতত লৈছো। আমালৈ লিখি পঠিয়াইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰশ্মিৰেখা, হিয়া আৰু জিমনীয়ে। আপোনালোকে শুনিব বিচাৰিছে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত। আহক আপোনালোকৰ পচন্দৰ গীতটি শুনো।

জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰৰ কণ্ঠত আৰাধনা ছবিৰ এটি গীত। অনুৰোধকাৰী শ্ৰোতাসকলৰ নাম নিশ্চয় জনাম, কিন্তু তাৰ আগতে শুনো আহক গীতটি।

আৰাধনা ছবিখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ গীতটি শুনিলে। গীতটিৰ বাবে অনুৰোধ আছিল আজাৰা গধূলি বজাৰৰ ভগৱান আৰু গীতাঞ্জলিৰ। শ্ৰোতাসকল, এইবাৰ হাতত তুলি লৈছো আজিৰ অনুষ্ঠানৰ শেষৰখন চিঠি। আমালৈ লিখি পঠিয়াইছে ছিপাঝাৰ দক্ষিণ চুবুৰীৰ পৰা উদয় ভাস্কৰ নাথ আৰু তেওঁলোকৰ মা দেউতাই।

চিপাঝাৰ দক্ষিণ চুবুৰীৰ উদয় ভাস্কৰ নাথ আৰু তেওঁৰ মা দেউতাৰ অনুৰোধত শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানৰ শেষত শুনিলে দীপালী বৰঠাকুৰৰ কণ্ঠত এটি গীত। শ্ৰোতাসকল, আজিলৈ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো। আপুনিও যদি আপোনাৰ পচন্দৰ গীতটি শুনিব বিচাৰে তেনেহলে আমালৈ লিখক এই ঠিকনাত কল্পতৰু মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী গুৱাহাটী, গুৱাহাটী 78103। আপোনাৰ অনুৰোধৰ পত্ৰলৈ অপেক্ষাৰে বাট চাই ৰলো। আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বুলনী।

0: আইডিয়াৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছো। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আমি কথা পাতিবলৈ লৈছো সৌন্দৰ্য চৰ্চাত বিভিন্ন ধৰণৰ ফেচিয়েল এই বিষয়ে। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে সৌন্দৰ্য বিশেষজ্ঞ পাপৰি দাস। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: বাইদেউ, অকল মহিলাসকলেই নহয়, আমাৰ উভয়ে আমি সদায় ধুনীয়া হৈ থাকিব বিচাৰোঁ, ছাল চুলি এনেধৰণৰ বিভিন্ন যত্ন আমি ল'ব বিচাৰোঁ। সৌন্দৰ্য চৰ্চাত ফেচিয়েল এই দিশটোৰো এক গুৰুত্ব আছে বুলি আমি ভাবোঁ। আজি আপোনাৰ পৰা আমি এই বিষয়ে শুনিম।
1: ফেচিয়েল বুলি ক'লে আমাৰ বৰ্তমান সৌন্দৰ্যৰ জগতখনত ফেচিয়েলৰ এটা বহুত মানে ডাঙৰ প্ৰভাৱ আছে। সৌন্দৰ্যৰ জগতখনত আমি মানে প্ৰত্যেকগৰাকী ব্যক্তিয়ে বৰ্তমান সৌন্দৰ্য নিজৰ বৃদ্ধি কৰিব বিচাৰে আৰু নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰে। গতিকে তাত ফেচিয়েলে এটা বহুত ডাঙৰ ৰোল প্লে কৰে। ফেচিয়েলে যেনে আমি 25 বছৰ বয়সৰ পৰা আমি ফেচিয়েল এটা ষ্টাৰ্ট কৰিব পাৰোঁ। ফেচিয়েল কৰিলে বিভিন্ন ধৰণৰ উপকাৰিতা আছে। যেনে ফেচিয়েলে আমাৰ ছালৰ গোটেইখিনি সামৰি লয়, যেনে উজ্জ্বল হয় ছালখন। ফেচিয়েল এটা ধুনীয়া, আমি যদি এটা ভাল ফেচিয়েল কৰোঁ তেতিয়াহ'লে ছালখন উজ্জ্বল হয়, ৰিজুভিনেট হয়, ডেড চেলছবোৰ আমাৰ ৰিমুভ হৈ যায়, ডেড মৰা ছাল যাক কওঁ আমি, মৰা ছালবোৰ নোহোৱা হৈ যায়, ছালখন ছফ্ট স্মুথ হয়, তাৰপিছত হাইড্ৰেট হয়। মানে আমি যিবিলাক প্ৰডাক্ট ইউজ কৰোঁ সেইবোৰ দি স্কিনখনক হাইড্ৰেট কৰা হয়। যদি ৰিংকলছ ফাইন লাইনছ থাকে, সেইবোৰ আজিকালি খুব ডাঙৰ প্ৰব্লেম হৈছে ৰিংকলছ, যিহেতু ৰ'দত বহুত সময় থাকিব লাগে, সেইকাৰণে এই যে বয়সৰ চাপটো অলপ সোনকালে পৰে। আৰু আমি এইবিলাক কম্পিউটাৰ মোবাইল কৰ্মব্যস্ততাৰ মাজতো আমি নিজৰ কেয়াৰ ল'ব নোৱাৰোঁ, তো ৰিংকলছ ফাইন লাইনছ ছানবাৰ্ণ সেইবোৰ প্ৰব্লেম আহি পৰে। আৰু বহুতো মহিলাৰ পিগমেণ্টেশ্যনৰ প্ৰব্লেমো আহে। তো সেই গোটেইখিনি বস্তু আমি চাই চিতি সামৰি আমি ফেচিয়েল কৰোঁ। গতিকে ফেচিয়েলৰ আমাৰ বৰ্তমান সৌন্দৰ্য জগতখনত এটা বহুত ডাঙৰ ৰোল আছে।
0: মানে প্ৰত্যেকগৰাকী মহিলাই ফেচিয়েল কৰিব লাগে।
1: হয়
0: হয়, এটা প্ৰশ্ন বাইদেউ আপোনালৈ, যে আমি জানো যে আমি ফেচিয়েল কৰিব লাগে, আপুনি ইতিমধ্যে ক'লেই কি কি কাৰণত কৰিব লাগে আৰু ইয়াৰ উপকাৰিতা, মানে কেনেকুৱা ধৰণৰ ফল আমি পাওঁ আমাৰ ছালখনত। এতিয়া বাইদেউ আপুনি যদি এফালৰ পৰা কৈ যায়, আমি কিমান বছৰ বয়সৰ পৰা ফেচিয়েল ষ্টাৰ্ট কৰিব পাৰোঁ আৰু কিমানলৈকে, মানে এইখিনি যদি আমাক কৈ দিয়ে প্ৰথমতে।
1: আমি ফেচিয়েলটো 25 বছৰ বয়সৰ পিছৰ পৰা আমি কৰিব পাৰোঁ, কিন্তু তাৰ আগতে যিবিলাক টিনেজাৰ ল'ৰা ছোৱালী তেওঁলোকে ক্লিনজিং কৰিব পাৰে, ফেচ ক্লিন আপ কৰিব পাৰে। পাৰ্লাৰ এখনত গ'লে ফেচ ক্লিন আপ, য'ত আমি ক্লিনজিং কৰোঁ, স্ক্ৰাবিং কৰোঁ, মৰা ছালবিলাক আঁতৰাই দিওঁ। মানে কিহৰ কাৰণে, সেই এজটোত পিম্পলছ একনি বহুত হয়, ডেড চেলছ বহুত থাকে ল'ৰা ছোৱালীবোৰৰ, তো সেইটোৰ কাৰণে আমি তেতিয়া ফেচ ক্লিন আপটো কৰিব পাৰোঁ, ক্লিনজিং কৰি

0: বুস্ট কৰিব, আৰু আমাৰ এক্সেছ মানে চিৰাম আমি ইউজ কৰোঁ, সেই চিৰামখিনিয়ে কি কৰে, স্কিনৰ ভিতৰ লেয়াৰলৈকে গৈ স্কিনটো মইষ্ট কৰি দিয়ে, হাইড্ৰেট কৰে। সেইটো কাৰণে ড্ৰাই স্কিনত খুব হাইড্ৰেশ্যনৰ প্ৰয়োজন হয়, আৰু সেইকাৰণে সেই চিৰামেৰে আমি চিৰামটো আমি স্কিনত পেনেট্ৰেট কৰি পেলাই হাইড্ৰাট মেচিনৰ সহায়ত স্কিনটো আমি হাইড্ৰেট কৰোঁ।
1: গতিকে মানে উজ্জ্বল হৈ উঠে,
0: স্কিনটো উজ্জ্বল হ'ব। হাইড্ৰাফেচিয়েলৰ বহুত বেনিফিটছ আছে, ৰিংকলছ ফাইন লাইনছবোৰ যাব, পিগমেণ্টেশ্যন থাকিলে সেইবোৰ যাব, আৰু বিশেষকৈ হাইড্ৰাফেচিয়েলৰ জৰিয়তে আমি স্কিনটো হাইড্ৰেট কৰোঁ। যিবিলাক আমি চিৰাম ইউজ কৰোঁ মানে একৰ্ডিং টু স্কিন টাইপ, সেই তেনেকৈ ইউজ কৰি আমি স্কিনটো আমি হাইড্ৰেট কৰোঁ।
1: আৰু এটা মনলৈ আহিছে যে আপুনি বহুতখিনি ক'লে হাইড্ৰাফেচিয়েল বা ফ্ৰুট ফেচিয়েলৰ দ্বাৰা যিবিলাক ফেচিয়েল কৰা হয় সেইবিলাক কেনেকুৱা বাইদেউ, সেইবিলাক মানে পাৰ্লাৰত আপোনালোকে সঁচাকৈ তেনেকৈ ফলৰ হেয়াৰে কৰে নে কিবা কেমিকেল ব্যৱহাৰ কৰে?
0: ফ্ৰুট ফেচিয়েলত আমি ফ্ৰুটছেই ইউজ কৰোঁ, যেনে পেপেইন যুক্ত ফ্ৰুটছ, অমিতা বা ভিটামিন চি যুক্ত ফ্ৰুটছ। ফ্ৰুট ফেচিয়েলত বেছিকেলি পেপেইন যুক্ত আৰু ভিটামিন চি, এই দুটা মানে প্ৰডাক্ট মানে ফ্ৰুটছ ইউজ কৰা হয়, যেনে মৌচুমী, তিয়ঁহ, কল, এনেকৈ আমি ইউজ কৰোঁ, অমিতা। যেতিয়া ধৰা পিগমেণ্টেশ্যন আছে বহুত, তেতিয়াহ'লে আমি অমিতা ইউজ কৰিম। অমিতাই কি কৰিব, অমিতাত পেপেইন বুলি এবিধ এনজাইম থাকে, সেইবোৰে আমাৰ স্কিনৰ ডেড চেলছবোৰ, মৰা ছালবিলাক ৰিমুভ কৰি দিয়ে। সেইকাৰণে অমিতা আমি ফ্ৰুট ফেচিয়েলত ব্যৱহাৰ কৰোঁ। তাৰপিছত মৌচুমী, যদি কাৰোবাৰ অইলি স্কিন হয় তেতিয়া আমি মৌচুমীৰ ৰসটো ইউজ কৰোঁ। মৌচুমীৰ ৰসে কি হয়, স্কিনৰ যিমান বেক্টেৰিয়া থাকে অইলি স্কিনৰ, সেইবোৰ ৰিমুভ কৰি দিয়ে আৰু স্কিনটো টোন কৰে। আৰু বহুত বেছি ড্ৰাই স্কিন হ'লে আমি কল ইউজ কৰোঁ, কাৰণ কলত ময়শ্চাৰাইজিং প্ৰপাৰ্টিজ গুণ থাকে, তো কলে স্কিনটো ময়শ্চাৰাইজ কৰে, ড্ৰাইনেছটো কাটি দিয়ে, স্কিনটো ময়শ্চাৰাইজ কৰে, স্কিনটো হাইড্ৰেট কৰে, স্কিনটো উজ্জ্বল হয়, খুব বেছি উজ্জ্বল হয়। আৰু তিয়ঁহটোৱে হ'ল আমাৰ স্কিনটো মানে টোন কৰে, টাইট কৰে, পোৰ্চবিলাক টাইট কৰে, যিবিলাক আমাৰ পোৰ্চ অ'পেন হৈ থাকে, যাৰ কাৰণে অইলি হয় স্কিনটো, পিম্পলছ, একনি হয়। তো এই কুকুম্বাৰ মানে তিয়ঁহৰ ৰসটো ইউজ কৰিলে সেই পোৰ্চবিলাক ক্ল'জ হৈ যায়। তো সেইটো কাৰণে ফ্ৰুট ফেচিয়েল, আৰু আমি যদি মেচিনৰ সহায়ত কৰোঁ মানে বেসিক্যালি এইটো গেলভেনিক ফেচিয়াল যিটো ট্ৰিটমেণ্ট বুলি কওঁ আমি, আমি যিবিলাক আমাৰ তাত কৰোঁ গেলভেনিক ফেচিয়াল ট্ৰিটমেণ্ট, সেইটোৰ সহায়ত যদি কৰোঁ, গেলভেনিকৰ যিটো ইলেক্ট্ৰড থাকে, আমি এখন হাতত এডাল ৰড ধৰিব দিওঁ আৰু মানে স্কিনত সেই প্ৰডাক্টখিনি লগাই, ছাপোজ অমিতা, কাৰোবাৰ পিগমেণ্টেশ্যনৰ প্ৰব্লেম আছে, আমি পকা অমিতা লগাই পেলাই গজ ক্লথ এখনৰ ওপৰত লগাই পেলাই আমি যেতিয়া মেচিনটো আপৱাৰ্ড ষ্ট্ৰ'ক আমি কৰোঁ, গোটেই স্কিনত সেই ৰসটো, এনজাইমখিনি স্কিনৰ ভিতৰত ডিপাৰ লেয়াৰলৈকে সোমোৱাই যাব, সোমোৱাই দিওঁ আমি মেচিনৰ সহায়ত, ইলেক্ট্ৰডৰ সহায়ত। তো স্কিনটো মানে এইটো ফ্ৰুট ফেচিয়েলটোৱে হ'ল নেচাৰেল গ্ল' আনে আমাৰ স্কিনখনত, কোনো কেমিকেল নাই, চব আমাৰ নেচাৰেল হয়, অৰ্গেনিক ফ্ৰুটছ দি কৰোঁ, গতিকে স্কিনটো ইনষ্টেণ্ট আৰু মানে স্কিনটো বহুত নেচাৰেলি গ্ল' আনে। মই নিজেই পৰহি কৰিছোঁ, মই মানে এইটো ফ্ৰুট ফেচিয়েলটো বেচিকেলি এইটো গেলভেনিক যিটো ট্ৰিটমেণ্ট ফ্ৰুট ফেচিয়েলত কৰা হয়, সেইটোৱে স্কিনখন ইনষ্টেণ্ট গ্ল' আনে, নেচাৰেল গ্ল' কোনো ধৰণৰ ছাইড এফেক্ট নাই। গতিকে মইতো কওঁ ছামাৰত, গৰমৰ দিনত ফ্ৰুট ফেচিয়েলটো বহুত ভাল, আৰু উইণ্টাৰতো কৰিব পাৰে, যিহেতু ফ্ৰুটছৰ হয়, কলটোৱে ময়শ্চাৰাইজ কৰিব, সেই কলৰ লগত অলপ মৌ মিক্স কৰিব পাৰে, যিহেতু ডিপাৰ লেয়াৰলৈকে আমি পেনেট্ৰেট কৰি দিওঁ প্ৰডাক্টখিনি, গতিকে গৰমৰ দিন ঠাণ্ডাৰ দিন বুলি কথা নাই, মুঠতে এই ফেচিয়েলটো ফ্ৰুট ফেচিয়েল যিটো আমি গেলভেনিক মেচিনৰ সহায়ত কৰোঁ খুবেই ভাল।
1: আৰু সেইটোৰ চাগে কোনো বয়সৰ কথা নাই,
0: কোনো বয়সৰ কথা নাই,
1: আপুনি যিটো কৈছে 25 বছৰ বয়সৰ পৰা ওপৰলৈকে,
0: ওপৰলৈকে কৰিব পাৰে, কাৰণ অৰ্গেনিক ফ্ৰুটছ আমি ইউজ কৰোঁ, কৰিব পাৰি,
1: হয় তেনেকৈ ব্যৱহাৰ কৰে। আৰু এটা কথা মনলৈ আহিছে, আমি যেতিয়া এগৰাকী কাৰোবাৰ লগত কথা পাতোঁ, কেতিয়াবা লগ হয় যে ইমান ধুনীয়া হৈছে তোমাৰ স্কিনটো, ইমান উজ্জ্বল হৈছে, ইমান দেখিবলৈ ধুনীয়া হৈছে, তেওঁ ক'লে যে মই এইটো ফেচিয়েল কৰাইছোঁ, তুমি কৰাই ল'বা, তেতিয়া সেইটো বোধগম্য হয়নে বাইদেউ?
0: একদম নহয়, মইতো চব শ্ব'তে মই কওঁ একদমেই নহয়, মানে চবৰে স্কিন বেলেগ, তোমাৰ বেলেগ, মোৰ বেলেগ, আৰু কোনোবা এনেকুৱা আহে আমাৰ তাত মানে ক্লায়েণ্ট যে বেষ্ট ফ্ৰেণ্ডজনীয়ে কৰিছে মোকো কৰাই দিয়ক,
1: সেইটো
0: বা মোকে কৰিছে ভণ্টিয়ে কৰিছে মোকো কৰাই দিয়ক, তেনেকুৱা নহয়, সদায় স্কিনটো মেইন, চবৰে স্কিন টাইপ বেলেগ বেলেগ হয়, স্কিন টেক্সচাৰ, স্কিন টোন, স্কিন টাইপ সবরে বেলেগ।

0: বেলেগ হয়। গতিকে আমি স্কিন টাইপটো চাই পেলাই এনালাইচিছ কৰি তাৰপিছতহে আমি ফেচিয়েলটো কৰিব লাগে। কাৰো কথা শুনি কোনোবাই কৈছে ছাজেষ্ট কৰিছে তেনেকৈ নহয়, সদায় নিজৰ যাৰ হতুৱাই কৰে সেই এক্সপাৰ্টগৰাকীৰ লগত ভালকৈ কথা পাতি তাৰপিছতহে কনচাল্ট কৰি তাৰপিছতহে যিকোনো এটা ট্ৰিটমেণ্ট ল'ব লাগে। কিবা প্ৰব্লেম আছে, কাৰোবাৰ পিম্পলছৰ প্ৰব্লেম হ'ব পাৰে, কাৰোবাৰ পিগমেণ্টেশ্যনৰ প্ৰব্লেম থাকে। এতিয়া পিম্পলছৰ প্ৰব্লেমখিনি যদি আমি পিগমেণ্টেশ্যন থকা স্কিনত কৰোঁ তেতিয়াতো উল্টা ৰিয়েক্ট হ'ব।
1: হয় হয়। আৰু আমি ফ্ৰুট ফেচিয়েলৰ কথা শুনিলোঁ, বৰ্তমান বাইদেউ কি আহিছে, মানে বৰ্তমান আপোনালোকে যিহেতু এইটো কামৰ লগত জড়িত, মানে সৌন্দৰ্য চৰ্চাত আপোনালোকে জড়িত হৈ আছে, কেনেকুৱা ধৰণৰ আৰু নতুন নতুন আহিছে ফেচিয়েলৰ?
0: ফেচিয়েলৰ নতুনটো বৰ্তমান এইটো হাইড্ৰা ফেচিয়েল। হাইড্ৰা ফেচিয়েলটো মই ক'লোৱে, বহুত বৰ্তমান ট্ৰেণ্ডত আছে। কোৰিয়ান ফেচিয়েল আছে যিটো ৰিচেণ্টলি আহিছে, কোৰিয়ান ফেচিয়েলটো খুবেই ভাল হয়। আমি তাত ৰাইচ ৱাটাৰ, ৰাইচ চিৰাম এইবিলাক ইউজ কৰোঁ। তাতে মিনিমাম 8-10 ষ্টেপ থাকে, যিয়ে মানে স্কিনটো ইনষ্টেণ্ট গ্ল' দিয়ে। আৰু কোৰিয়ান ফেচিয়েলে কি হয়, লং লাষ্টিং গ্ল' দিয়ে, মানে ইনষ্টেণ্ট গ্ল' আৰু লং লাষ্টিং বহুদিনলৈকে থাকে কোৰিয়ান ফেচিয়েলটোৱে। কোৰিয়ান ফেচিয়েলটো বৰ্তমান বহুত ট্ৰেণ্ডত আছে আৰু বহুত ধুনীয়াকৈ চলি আছে।
1: পাইছে
0: কাৰণ ইনষ্টেণ্ট গ্ল' দিয়ে। কিন্তু এটা কথা ঠিক যে আমাৰ ইণ্ডিয়ান স্কিন ট'ন আৰু কোৰিয়াৰ স্কিন ট'ন আমাৰ লগততো নিমিলে, কিন্তু একেবাৰে যে গ্লাছ স্কিনে হ'ব তেনেকুৱাও নহয়, অলপ টাইম লাগিব। বাট ইনষ্টেণ্ট গ্ল' দিব, আৰু যদি সেই যিখিনি আমি ফলো কৰিব কওঁ ৰুটিনখন তেনেকৈ যদি কৰে অভিয়াছলি ভাল ৰিজাল্ট পায়। আৰু কোৰিয়ান ফেচিয়েলৰ বহুত ভাল ৰিজাল্ট আছে, মানে পাৰ্মানেণ্ট ক্লায়েণ্ট আমাৰ বহুত আছে কোৰিয়ান ফেচিয়েল। বহুত অলপ এক্সপেঞ্চিভ হয়, বাট কোৰিয়ান ফেচিয়েলটোৱে ইনষ্টেণ্ট গ্ল' দিয়ে, গ্লাছ লুক এটা দিয়ে।
1: ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি আমাৰ ছালখনৰ কেনেধৰণে যত্ন ল'ব লাগে এই বিষয়ে অকণমান যদি কৈ দিয়ে আপুনি আমাৰ শ্ৰোতা।
0: ফাৰ্ষ্ট শুই উঠি আমি ফেচ ক্লিনজিং কৰিব লাগে। ক্লিনজিংটো আৰু নিজৰ স্কিন টাইপ ৱাইজ চইচ কৰিব লাগে। স্কিন ক্লিনজিং কৰাৰ পিছত আমি সপ্তাহত এবাৰ আমি স্ক্ৰাবিং কৰিব পাৰোঁ, কাৰণ ডেড চেলছবিলাক আমাৰ ৰিমুভ কৰিব লাগে
1: সপ্তাহত এবাৰ।
0: কাৰণ আমি বাহিৰত ওলাই যাওঁ, ধূলি বালি লাগে স্কিনটো বহুত পোৰ্চবিলাকত। মই অলপ আগতে ক'লোঁ, ধূলি বালি লাগি পেলাই ক্ল'জ হৈ যায়, পোৰ্চবিলাক বন্ধ হৈ যায় আমাৰ নোম ছিদ্ৰবিলাক। তো সেইটো কাৰণে সপ্তাহত এবাৰ স্ক্ৰাব কৰিব লাগে। তাৰপিছত ৰাতিপুৱা ক্লিনজিংটো কৰাৰ পিছত ময়শ্চাৰাইজাৰ কৰিব লাগে, লগাব লাগে ওলাই অহাৰ আগে আগে। সেইটো স্কিন টাইপ ৱাইজ আমি জেল বেজ ময়শ্চাৰাইজাৰ ইউজ কৰিব পাৰোঁ, যিহেতু এতিয়া গৰম দিন আহিছে, গৰম পৰিছে। তো জেল বেজ ময়শ্চাৰাইজাৰৰ বহুত ডাঙৰ ৰ'ল আছে আমাৰ স্কিনত। যিকোনো স্কিন টাইপ হওক আমি ময়শ্চাৰাইজাৰ এপ্লাই কৰিবই লাগে। ময়শ্চাৰাইজাৰে কি কৰে, ময়শ্চাৰাইজাৰ হ'ল মৃদু লোচন এটা। ময়শ্চাৰাইজাৰে কি কৰে, আমাৰ স্কিনখনক প্ৰটেকশ্যন লেয়াৰ এটা আনি দিয়ে স্কিনখনক। সেইকাৰণে ময়শ্চাৰাইজাৰ মাষ্ট বি, আমি ময়শ্চাৰাইজাৰ নলগোৱাকৈ ওলাবই নালাগে। ময়শ্চাৰাইজাৰে স্কিনখন মইষ্ট কৰে, যিহেতু বাহিৰত আমি সদায় ওলাই আহোঁ, স্কিনখন ড্ৰাই হৈ যায় যিমানে অইলি নহওক কিয়। বাহিৰত ওলালে ৰ'দ বতাহ বৰষুণবিলাক ধূলি বালি লাগি স্কিনখন ড্ৰাই হৈ যোৱাৰ চান্স থাকে। সেইকাৰণে ময়শ্চাৰাইজাৰটো আমি লগাবই লাগে। ময়শ্চাৰাইজাৰ লগোৱাৰ পিছত আমি ছানস্ক্ৰীন ইউজ কৰিব লাগে, SPF 50। ডাইৰেক্ট ছানস্ক্ৰীন ইউজ কৰিব নালাগে। বহুতে ময়শ্চাৰাইজাৰ এপ্লাই নকৰে, ছানস্ক্ৰীন এপ্লাই কৰে, তেনেকৈ নহয়। ময়শ্চাৰাইজাৰ এপ্লাই কৰি ছানস্ক্ৰীন লগাই পেলাই মানে ডট ডটকৈ গোটেই ফেচত লগাই ধুনীয়াকৈ ৰাউণ্ড ৰাউণ্ড চাৰ্কুলিং কৰি পেলাই মাছাজ কৰি লগাই তাৰপিছত 15-20 মিনিট পিছতহে ৰ'দত ওলাব লাগে, লগে লগে নহয়। তাৰপিছত ছানস্ক্ৰীনটো লগালে আজিকালি ছানস্ক্ৰীনত প্ৰাইমাৰো থাকে, সেইটো প্ৰাইমাৰযুক্ত ছানস্ক্ৰীন ইউজ কৰিলে বেছি ভাল। আমি সদায় যেতিয়া বাহিৰত ওলাই আহোঁ, আমি বহুতে আমি কামৰ তাগিদাত আমি মেকআপো ল'ব লাগে, হয়নে? পাতল মেকআপ এটা আমি কৰিব লাগেই, আৰু যিহেতু মেকআপটোৱে আমাৰ কনফিডেঞ্চো বুষ্ট কৰে। গতিকে আমাৰ নিজৰ মানে কৰ্মসংস্থাপন আমাৰ, তো সেই কৰ্মস্থলীলৈ যাওঁতে আমি চবৰে কিছুমানৰ ধৰা মিডিয়া লাইনৰ মানুহবিলাক বা বিউটিচিয়ান হওক বা মেকআপ আৰ্টিষ্ট হওক, অলপ হ'লেও তেওঁলোকে মেকআপ কৰিয়ে ওলায়। গতিকে এই ছানস্ক্ৰীনটোত আজিকালি প্ৰাইমাৰ থাকে যিয়ে পোৰ্চবিলাক অলৰেডি ক্ল'জ কৰি দিয়ে। সেইকাৰণে যদি ছিলিকন বেছ প্ৰাইমাৰ ইউজ কৰে, ছানস্ক্ৰীন ইউজ কৰে, মানে তাত সেই ছানস্ক্ৰীনটোত প্ৰাইমাৰো থাকিব, ছিলিকন থাকিব, যিয়ে আমাৰ পোৰ্চবিলাক ক্ল'জ কৰি দিয়ে। তাৰ ওপৰত আমি যি আমি ৰেগুলাৰ ফাউণ্ডেশ্যন লগাওঁ, কোনোবাই

0: কম্পেক্ট লগাই যেনেকৈ কৰে আৰু কৰি তেনেকৈ ওলাই যাব পাৰে। কিন্তু তাৰ পিছত আহি আকৌ ফেচ ক্লিন কৰিব লাগে। ফেচ ক্লিন কৰি তাৰপিছত একৰ্ডিং টু স্কিন টাইপ আমি ফেচ চিৰাম ইউজ কৰিব পাৰোঁ। যিহেতু এতিয়া ফেচ চিৰাম লাষ্ট 10 ইয়াৰ্ছৰ পৰা বহুত ট্ৰেণ্ডিঙত আছে। চিৰাম খুব ভাল হয়, স্কিনখনক কি কৰে, আমাক পানীৰ যোগান ধৰে,
1: মইষ্ট কৰে।
0: এতিয়া কেনেকৈ মানে, চাপ'জ ড্ৰাই স্কিন, তো হাইলুৰনিক চিৰাম ইউজ কৰিব পাৰে, বা 20 বছৰৰ কোনোবা ছোৱালীয়ে ইউজ কৰিব বিচাৰে তেতিয়া নিয়াচিনামাইড চিৰাম ইউজ কৰিব পাৰে, ছিলেক্ট কৰিব পাৰে। ভিটামিন চি চিৰাম ইউজ কৰিব পাৰে। কাৰোবাৰ যদি পিগমেণ্টেশ্যন আছে, স্কিনত ডাৰ্ক স্পট আছে, তো সেই চিৰামে কি কৰে, স্কিনৰ যিমান প্ৰব্লেম আছে প্ৰব্লেমছবিলাকো নোহোৱা কৰে আৰু স্কিনখন হাইড্ৰেট কৰে। গতিকে চিৰামটো মাষ্ট বি, চিৰাম ইউজ আমি মানে শোৱাৰ আগতে কৰিব লাগে। আৰু কিছুমানেতো নাইট ক্ৰীম লগায়, নাইট ক্ৰীমো লগাব পাৰে, কিন্তু চিৰামটো লগাবই লাগে।
1: আৰু বাইদেউ এনেকুৱা আছেনে যে আমি ছালখনৰ ওপৰৰ ফালে আমি যিখিনি কৰিলো খোৱাৰ ক্ষেত্ৰত অকণমান ক'ব নেকি?
0: হয়, আমি যিমানেই ওপৰত আমি যিমান ব্ৰেণ্ডেড আমি প্ৰডাক্ট ইউজ নকৰোঁ কিয়, আমি যদি ভালকৈ খোৱা লোৱা ভালকৈ নকৰোঁ, ডায়েট আমি মেইনটেইন নকৰোঁ, ফ'ল' নকৰোঁ, তেতিয়াহ'লেও আমাৰ স্কিনখন, আমি যিমানেই ওপৰৰ পৰা ব্ৰেণ্ডেড প্ৰডাক্ট ইউজ নকৰোঁ কিয়, বা স্কিনৰ লগত মেটচ হোৱা প্ৰডাক্ট ইউজ নকৰোঁ কিয়, আমাৰ স্কিনৰ প্ৰব্লেম হ'বই। গতিকে ভিটামিন চি যুক্ত খাদ্য, ই যুক্ত খাদ্য, বা ভিটামিন এ, এইবিলাক খাদ্য আমি আমাৰ ডায়েটত সদায় আমি এড কৰিব লাগে আৰু সদায় খাব লাগে। আৰু পানী ডেইলি 8-10 গিলাচ পানী, আৰু স্কিনখন সদায় মইষ্ট কৰিবৰ কাৰণে ডাবৰ পানী খালে কিছুমানে কি কৰে, কিছুমানে কয় বাইদেউ পানী খাবই টান পাওঁ, এই ভাতৰ লগত যি এগিলাচ পানী খাওঁ। কালি এজনীয়ে মোক কৈ আছিলে যে মেম মই একেবাৰে পানী খাব নোৱাৰোঁ, ভাতৰ লগত যিকণ পানী খাওঁ সেইকণে আৰু মই নোৱাৰোঁ পানী খাব। তো তেওঁলোকক মই ছাজেষ্ট কৰিব বিচাৰোঁ, যদি তেনেকৈ নোৱাৰে তেতিয়াহ'লে ইলেক্ট্ৰল মিক্স কৰি থওক, বা ডাবৰ পানী খাওক, নেমু জুচ বনাই লওক, নেমু চৰবত বনাই লওক, তেনেকৈ খাওক, মুঠতে যেনেকৈ নহওক পানী খাওক।
1: পানীটোৱে গোটেইখিনি আমাৰ চুলি ছাল
0: গোটেইখিনি উজ্জ্বল কৰি ৰাখিব আৰু হাইড্ৰেট কৰিব স্কিনটো।
1: হয় বাইদেউ, আৰু আমি ফেচিয়েলৰে কথা পাতি আছো। আমি জানো এতিয়া যিহেতু উৎসৱ পাৰ্বণৰ সময়, বিয়াৰ সময়, আৰু নতুন কইনা এগৰাকীৰ কথাই কৈছোঁ, তেওঁ বহুখিনি মানে প্ৰস্তুতি চলায়। এতিয়া ফেচিয়েলৰ ক্ষেত্ৰত কেনেকুৱা বাইদেউ, কেনেকুৱা ধৰণৰ ফেচিয়েল, মানে বিয়াৰ কিমান দিন আগত ফেচিয়েলটো কৰাব লাগে তেতিয়া মানে বেছি ছালখন উজ্জ্বল হয়, মানে কেনেকুৱা?
0: যোনে ধৰা ৰেগুলাৰ কৰি থাকে আগৰ পৰা তেওঁলোকেতো কৰিয়ে থাকিব, আৰু যোনে ফেচিয়েল একেবাৰে নাই কৰা, নতুন ষ্টাৰ্ট কৰিব, তেতিয়াহ'লে বিয়াৰ ডেটৰ মানে বিয়াৰ তাৰিখৰ 2 মাহ আগৰ পৰা স্কিনখন পেম্পাৰ কৰা, কেয়াৰ লোৱা ষ্টাৰ্ট কৰিব পাৰে। বিয়াৰ 2 মাহ আগৰ পৰা ফেচিয়েল, বডি পলিচিং, এইবোৰ যি যি আছে 2 মাহ আগৰ পৰা কৰিব লাগে। বা ঘৰতে কিছুমান ট্ৰিটমেণ্ট কৰে, ঘৰত যেনে হোম ৰিমেডিবিলাক আমি কওঁ, ঘৰুৱাভাৱে যিখিনি কৰে, হয়, আমি বিয়াৰ আগতে যিহেতু মেকআপ, মই মেকআপৰ কথাও যিহেতু সুধিছা মই কওঁ, তো মেকআপ আমি ইউজ কৰোঁ, বা মেকআপ আমি ব্ৰাইডেল মেকআপ আৰ্টিষ্ট এগৰাকী যাব, গতিকে ছালখন হাইড্ৰেট হ'ব লাগে, পানী খাই থাকিব লাগে। আৰু আমি ঘৰুৱাভাৱে যদি কৰা যায় তেতিয়াহ'লে বেচন, নেমু ৰস 2 টোপাল, মৌ আৰু এল'ভেৰা জেল, গোলাপ জল, গোটেইখিনি মিক্স কৰি এটা পেষ্ট বনাই 10 মিনিট ৰাখি তাৰপিছত লাহে লাহে ৰাউণ্ড চাৰ্কুলিং কৰি যদি আমি ৱাশ্ব কৰি দিওঁ, ধুই দিওঁ, তেতিয়াহ'লে যিখিনি মৰা ছাল থাকিব, বেচনে সেই মৰা ছালখিনি উঠোৱা কাম কৰে, তো সেই মৰা ছালখিনি উঠি যাব আৰু স্কিনখন হাইড্ৰেট হ'ব। কাৰণ বিয়াৰ আগতে স্কিনখন হাইড্ৰেট হ'ব লাগে। আৰু ফেচিয়েলটোতো মাষ্ট বি, 2 মাহ আগৰ পৰা এটা ভাল ফেচিয়েল ল'বই লাগে, ব্ৰাইডেল ফেচিয়েলবিলাক আজিকালি থাকে।
1: আৰু এটা ফেচিয়েল আছিলে বাইদেউ, সেইটো মানে খুব শুনা গৈছিল, এতিয়াও চাগে আছে, সেইটো হৈছে গোল্ড ফেচিয়েল।
0: গোল্ড ফেচিয়েল
1: হয়, কওকচোন অলপ।
0: হয়, গোল্ড ফেচিয়েলটো কৰিলেও ইনষ্টেণ্ট গ্ল' আহে। গোল্ড ফেচিয়েলটোতো মানে আগৰ পৰা চুলি আহিছে, গোল্ড ফেচিয়েলটোৰ তেনেকুৱা একো নাই, গোল্ড ফেচিয়েল চলি আহিছে। গোল্ড ফেচিয়েল আমি বিয়াৰ আগতো কৰোঁ, বা বেছি ড্ৰাই স্কিনতো আমি কৰোঁ। গোল্ড ফেচিয়েল কৰিলে লগে লগে উজ্জ্বল হয় স্কিনখন, স্পটবিলাক থাকিলে, সেইবিলাক যিবিলাক পিগমেণ্টেশ্যন প্ৰব্লেম থাকে সেইবোৰ যায়, আৰু স্কিনখন গ্ল' উজ্জ্বল হোৱাৰ লগতে আমাৰ যিবিলাক নোমবিলাক আছে সেইবোৰো লাইট হৈ যায়, যিহেতু তাতে ব্লিচিং প্ৰপাৰ্টিজ থাকে, তো গুণ থাকে। সেইকাৰণে গোল্ড ফেচিয়েলটো খুবেই ভাল, বিয়াৰ আগতে গোল্ড ফেচিয়েলটো কৰিব পাৰে। আৰু এটা গোল্ড ফেচিয়েলত এটা চিমাৰি এটা

0: এফেক্ট আহে ন, গ্ল' কৰি থাকে, গোল্ডেন গোল্ডেন, তো সেইটো বহুত ভাল।
1: এতিয়া আমি গম পালোঁ যে ফেচিয়েল কি, ফেচিয়েল কেনেকৈ কৰিব লাগে, কেনেকুৱা ছালত কেনে ধৰণৰ ফেচিয়েল কৰিব লাগে। এতিয়া কিছুমান বাধা মানে বাধ্যবাধকতাও থাকে নহয় বাইদেউ আপোনালোকৰ, এইখিনিও যদি কৈ দিয়ে, ধৰক কেনেকুৱা তেওঁৰ যদি কিবা মানে ছালৰ যদি কিবা অসুবিধা আছে,
0: যদি ছালত কটা ছিঙা আছে তেতিয়াহ'লে ফেচিয়েল কৰিব নালাগে। আৰু অলপ আগতে যিটো মই গেলভেনিক ফেচিয়েলৰ কথা ক'লোঁ, সেইটো এতিয়া মই কোৱা বুলিয়ে যে কৰিব যাব তেনেকুৱা নহয়। গেলভেনিক ফেচিয়েল প্ৰেগনেণ্ট লেডি বা হাৰ্টত যদি পেচমেকাৰ থাকে তেনেকুৱা মানুহবোৰে কৰিব নালাগে। আৰু যদি হাৰ্টত পেচমেকাৰ নাথাকে, প্ৰেগনেণ্ট নহয়, তেতিয়াহ'লে কৰিব পাৰে, একদম মানে চকু মুদি কৰিব পাৰে, খুবেই ভাল হয়। যিবিলাক আমি মেচিন ইউজ কৰি ফেচিয়েল কৰোঁ সেইবিলাকত কিন্তু বাধ্যবাধকতা থাকে। পেচমেকাৰ থাকিলে, এপিলেপ্সি যিটো কয়, সেইবিলাক বেমাৰ থাকিলে, প্ৰেগনেণ্ট লেডি হ'লে তেতিয়া কৰিব নালাগে। আৰু গালত যদি কটা ছিঙা থাকে তেতিয়াও ফেচিয়েল মানে মেচিন ইউজ কৰিব নালাগে, স্ক্ৰাব কৰিব। যেতিয়া পিম্পলছবিলাক যদি ডাঙৰ ডাঙৰ হৈ পেলাই একে মানে ফাটি যাওঁ হৈ থাকে তেতিয়াও তাৰ ওপৰতো মাছাজ দিব নালাগে। বহুতে অইলি স্কিন হ'ল বুলিয়ে ফেচিয়েল কৰিব যায়, তেনেকুৱা নহয়। যদি বহুত বেছি পিম্পলছ থাকে তেতিয়া তাৰ ওপৰত কেতিয়াও মাছাজ ল'ব নালাগে, তেতিয়া হিটটো পাই পেলাই ফাটি যায়, ফাটি গৈ সেই পিম্পলছবিলাক আৰু বেলেগ বেলেগ ছাইডত হ'ব, মানে তাৰ বেক্টেৰিয়াবোৰ লাগি পেলাই বেলেগ ছাইডতো গুচি যাব।
1: সেয়েহে মানে কোনোবাই যদি ফেচিয়েল কৰিবলৈ যায় তেওঁ প্ৰথমতে এইকেইটা দিশত
0: গুৰুত্ব দিব লাগে।
1: হয় বাইদেউ, আৰু আজি অনুষ্ঠানৰ শেষত আপুনি আমাৰ আইডিসকলক কি কয়?
0: শেষত মই এয়ে ক'ব বিচাৰিছোঁ, যিহেতু মই প্ৰথমতেই কৈছোঁ আমাৰ বৰ্তমান কম্পিটিশ্যনৰ যুগ, কোন কিমান বেছি ধুনীয়া হৈ থাকিব পাৰে, কোন কিমান বেছি স্কিনখন ভালে ৰাখিব পাৰে, ল'ৰা ছোৱালী মই উভয়কে কৈছোঁ, যিহেতু যদিও আইদেউৰ বুলনী অনুষ্ঠানটো গোটেই চবেই এইটো বস্তু ফ'ল' কৰিব পাৰে যে আমি স্কিনখন ভালে ৰাখিবৰ কাৰণে আমি খোৱা লোৱাত মেইন কনচেনট্ৰেট কৰিব লাগিব। সদায় পানী খাব লাগিব, ভালকৈ স্কিনখন ফল মূল কিছুমান যেনেকৈ বিটৰ ৰস, গাজৰ, সেইবোৰ আমি খাব লাগে, আমলখি ডেইলি এটাকে খাব লাগে। আৰু আমি স্কিনখন ভালে ৰখাৰ কাৰণে মই আৰু এটা টিপছ দিওঁ, আমি ওমটো সদায় উচ্চাৰণ কৰিব লাগে স্কিনত। ওমটোৱে কি কৰে, আমাৰ মানসিক শান্তি আনি দিয়ে, আৰু যেতিয়া মনটো শান্তি হ'ব তেতিয়া মানে অট'মেটিক আমাৰ ছালখনো ভাল হ'ব। গতিকে সদায় ওমটো উচ্চাৰণ কৰা, মানে লাগিলে মোবাইলত লগাই লওক, ইউটিউবত ওমটো লগাই, ওম মিউজিকটো লগাই লওক, ওমটো সদায় কৰিব লাগে। স্কিনখন মানসিক শান্তি অহাৰ পিছত স্কিনখন এনেও ভাল হ'ব, আৰু নিজকে যিমান পাৰি টেনশ্যন ফ্ৰী কৰি ৰাখিব লাগে। মানে যিমান আমাৰ ব্যস্ততাৰ যুগ, কামৰ তাৰণাতে হওক বা ঘৰুৱা টেনশ্যনটো আছে, হ'লেও অলপ সময় নিজক দিব লাগে যাতে নিজক আমি কেয়াৰ ল'ব পাৰোঁ। সেইটোৰ কাৰণে সদায় ভাল ভাল প্ৰডাক্ট ইউজ কৰক, সদায় অভিজ্ঞ বিউটিচিয়ানৰ ওচৰত যাব লাগে, তেওঁৰ পৰা ভাল ট্ৰিটমেণ্ট এটা লওক, প্ৰতি মাহে নিজৰ কাৰণে এঘণ্টা এটা উলিয়াওক, মেডিটেশ্যন কৰক, ঘৰত কৰিব পৰা মেডিটেশ্যনটো কৰক, প্ৰাণায়াম, য়োগা, এক্সাৰচাইজ ৰেগুলাৰ ৰুটিনত এড কৰিব লাগে, আৰু সদায় অভিজ্ঞ বিউটিচিয়ান এগৰাকীৰ হতুৱাই মাহত এবাৰকৈ এঘণ্টা নিজক দিয়ক, ফেচিয়েল কৰক, মেনিকিউৰ পেডিকিউৰ কৰক, চাবচোন যেতিয়া আমি নিজে ধুনীয়া হৈ থাকোঁ, চাবাচোন হয়নে, কনফিডেন্স আহে, বেলেগৰ লগত কথা পাতিবও পাৰোঁ, কনফিডেন্সো আহে, মানসিক শান্তি আহে। মানসিক শান্তি থাকিলে চব স্কিন, ছাল, চুলি চব ধুনীয়া হৈ থাকিব। সকলো আইডিঅ'য়ে যাতে ধুনীয়াকৈ থাকে, উপকৃত হয়, মই তাৰে কামনা কৰিলোঁ।
2: আপুনি ইমান সময় উলিয়াই আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। ইমান পৰে শ্ৰোতাসকলে, সৌন্দৰ্য চৰ্চাত ফেচিয়েল এই বিষয়ে সৌন্দৰ্য বিশেষজ্ঞা পাপৰি দাসৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে ভাস্বতী কলিতাই। আইদেউসকল, আমাৰ আজিৰ বুলনি ইমানতে অন্ত পৰিল। নমস্কাৰ।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 1:00 হিন্দীত আৰু 1:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্রোতাসকলে আধুনিক গীত শুনি আছে বীণাপাণি বৰঠাকুৰৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা ৰুদ্ৰ বৰুৱাৰ।

0: বীণাপাণী বৰঠাকুৰৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে প্ৰবীণ লহকৰ আৰু ৰুদ্ৰ বৰুৱাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাইও?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক নৰপতি ডেকা আৰু সহশিল্পীসকলে গোৱা ওজাপালি।

0: নেতাই কৈছে হে বৈনি এটা কথা হল চান্দৈ কেখাইৰ হতুৱাই সেই মেৰত তোমাৰ
1: তোমাৰ আনকি সৰ্প হৈলিও এটা বিপ্ৰায় প্ৰৱেশ কৰিব নোৱাৰে।
0: তুমি তাড়াতাড়ি
1: কেখাইৰ ওচৰত লাগি জাগি যা
0: এই বুলি কোৱা
1: আপোনাৰ কোৱাৰ লগে লগে কি কৰিলা
0: গোসানী
1: শূন্য মনে ৰাজ অংশ ৰক্ষা সজাই ললা
0: কেখাইৰ ওচৰত যায়।

0: সংগীত পুণ্যৱতী চৰণে
1: ইমান পৰে শ্ৰোতাসকলে নৰপতি ডেকা আৰু সহশিল্পীসকলে গোৱা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো হৰে কৃষ্ণ তালুকদাৰৰ বাঁহীত লঘু সংগীতৰ সুৰ।

0: হৰে কৃষ্ণ তালুকদাৰৰ বাঁহীত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী।

0: বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নিৰ্বাচন আয়োগে অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত নতুন বিধানসভা গঠনৰ বাবে অধিসূচনা জাৰি কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসম, পশ্চিমবংগ আৰু পুডুচেৰীত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি দিছে। তামিলনাডু বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰা টি ভি কে ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিৰ্বাচন আয়োগে অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত নতুন বিধানসভা গঠনৰ বাবে অধিসূচনা জাৰি কৰিছে। সংশ্লিষ্ট ৰাজ্যকেইখনৰ ৰাজ্যপাল আৰু উপ ৰাজ্যপাললৈ এই অধিসূচনা জাৰি কৰা হৈছে। নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে, নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছত এইদৰে অধিসূচনা জাৰি কৰাটো অন্যতম সাংবিধানিক পদক্ষেপ। ইয়াৰ জৰিয়তে ৰাজ্যত বিধানসভা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হয় বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। আয়োগে কয় যে সকলো নীতি নিৰ্দেশনা পালন কৰি ৰাজ্যসমূহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে তথা সাংবিধানিক নীতি নিয়ম ৰক্ষা কৰি ৰূপায়ণ কৰা হৈছে বুলি আয়োগে প্ৰকাশ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি আজি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ৰাজ্যপালগৰাকীয়ে ডঃ শৰ্মাক নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই নিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ লগতে ৰাজ্যপালে অসম বিধানসভা ভংগ কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ডাঃ ৰণুজ পেগু আৰু মানৱ ডেকা উপস্থিত থাকে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালগৰাকীৰ সৈতে হোৱা সাক্ষাৎকালত বিগত 5 বছৰত শ্ৰী আচাৰ্যই ৰাজ্য চৰকাৰৰ কাম কাজৰ ক্ষেত্ৰত আগবঢ়োৱা সমৰ্থন আৰু মাৰ্গদৰ্শনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে বুলি উল্লেখ কৰে। অহা 11 মেৰ পূৰ্বে বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু ইয়াৰ পাছত মন্ত্ৰীসভাৰ শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মেৰ পিছত হ'ব। যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জে পি নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে এন ডি এৰ বৈঠক হ'ব। এন ডি এৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব।
0: ইয়াৰ আগেয়ে অসম বিধানসভা নিৰ্বাচনৰ মুঠ 126টা সমষ্টিত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকাখন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। গোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ তালিকাখন দাখিল কৰে। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত বিজেপিয়ে অকলেই মুঠ 82খন আসন লাভ কৰিছে। আনহাতে এন ডি এ মিত্ৰজোঁটৰ সহযোগী অগপ আৰু বি পি এফে 10খনকৈ আসন লাভ কৰিছে। শপত গ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতেই বিধানসভা সচিবালয়ে অহা 18 মেৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে। 16 অসম বিধানসভা গঠনৰ বাবে তিনিদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যপালে অস্থায়ী অধ্যক্ষ এগৰাকীক শপত বাক্য পাঠ কৰোৱাব আৰু সেই অধ্যক্ষগৰাকীয়েই বিধানসভাত আন বিধায়ক বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসম, পশ্চিমবংগ আৰু পুডুচেৰীত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি দিছে। অসমত মন্ত্ৰী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চাইনীক সহপৰ্যবেক্ষক হিচাপে নিযুক্ত কৰিছে। পশ্চিমবংগত গৃহমন্ত্ৰী অমিত শ্বাহক কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন শৰণ মাঝীক সহপৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে পুডুচেৰীত কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু পুডুচেৰী বিজেপি তত্বাৱধায়ক নিৰ্মল কুমাৰ সুৰানাক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামক আজি ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আদৰণি জনায়। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, অশ্বিনী বৈষ্ণৱ আৰু ডঃ জিতেন্দ্ৰ সিং উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভিয়েটনাম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, জ্যেষ্ঠ বিষয়াৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ লগতে এটা শক্তিশালী ব্যৱসায়িক প্ৰতিনিধিৰ দলো আহিছে। যোৱা মাহত ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত টো লামৰ এয়া হৈছে প্ৰথমটো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে কালি ৰাষ্ট্ৰপতিগৰাকীয়ে বিহাৰৰ বৌদ্ধগয়া ভ্ৰমণ কৰি বাহ বৌদ্ধি মন্দিৰত প্ৰাৰ্থনা কৰে। ভিয়েটনামী মঠতো তেওঁ বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ আজি ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকীৰ মাজত হোৱা বৈঠকৰ অন্তত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ আৰু বিনিময় কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া টো লামৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত এখন বৈঠকত মিলিত হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো তেওঁ সাক্ষাৎ কৰিব। শ্ৰীলামে আজি ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ উদ্যোগত অনুষ্ঠিত 56 সংখ্যক ছাপ্ৰ হাউচ বক্তৃতাও প্ৰদান কৰিব। তামিলনাডু বিধানসভাত একক সংখ্যাগরিষ্ঠ দল হিসাবে আত্মপ্রকাশ করা টিভিকে রাজ্যখনত নতুন সরকার গঠন করার সম্ভাবনা আছে। দলটোই আজি প্রকাশ করে যে তেওঁলোকৰ নেতা জোসেফ বিজয়ে রাজ্যপাল বিশ্বনাথ আর্লেকারক সাক্ষাৎ করে রাজ্যখনত নতুন সরকার গঠনের বাবে দাবি উত্থাপন করব। উল্লেখযোগ্য যে তামিলনাডু বিধানসভাত সংখ্যাগরিষ্ঠতা লাভ করবলে দলটোক আৰু 10 জনৰ অধিক বিধায়কৰ সমর্থনের প্রয়োজন। মধ্যপ্রদেশ, রাজস্থান, উত্তরপ্রদেশ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ 19খন জিলা সামৰি ৰেল প্ৰকল্পৰ মন্ত্ৰীসভাৰ অনুমোদনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৰণি জনায়। সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীয়ে ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছে যে এই প্ৰকল্পসমূহে সংযোগ বৃদ্ধি আৰু কাৰ্যকৰী দক্ষতা উন্নত কৰাৰ লগতে দেশৰ আন্তঃগাঁথনি আৰু অৰ্থনৈতিক বিকাশত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই প্ৰকল্পসমূহে দেশৰ গুৰুত্বপূৰ্ণ পৰ্যটন স্থানসমূহলৈ যোগাযোগ ব্যৱস্থাৰ অধিক উন্নতি সাধন কৰিব। শ্ৰীমোদীয়ে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা 33ৰ পৰা 37লৈ বৃদ্ধি কৰা কেবিনেটৰ সিদ্ধান্তকো শলাগ লয়। এই সিদ্ধান্তৰ দ্বাৰা দেশৰ ন্যায়িক আন্তঃগাঁথনি শক্তিশালী কৰিব আৰু জনসাধাৰণৰ বাবে ক্ষীপ্ৰ ন্যায় প্ৰদানত নিশ্চিত কৰিব। পঞ্জাৱত কালি সন্ধিয়া জলন্ধৰৰ সীমান্ত সুৰক্ষা বাহিনীৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ মূল দ্বাৰৰ সমীপত সংঘটিত বিস্ফোৰণে অঞ্চলটোত আতংক আৰু উদ্বেগ সৃষ্টি কৰিছে। এটা অনলাইন সামগ্ৰী ডেলিভাৰী কোম্পানীত কৰ্মৰত ডেলিভাৰী বয় এজনে BSFৰ কৰ্মীক সামগ্ৰী দিবলৈ অহাৰ সময়তে এই ঘটনা সংঘটিত হয়। ডেলিভাৰী বয়জনে স্কুটীখন লৈ উভতাৰ সময়তে বিস্ফোৰণ ঘটে আৰু বিস্ফোৰণৰ ফলত স্কুটীখনৰ লগতে ওচৰৰ কিছু খুঁটাও ক্ষতিগ্ৰস্ত হয়। ডেলিভাৰী বয়জন সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পাছতে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তন্ন তন্নকৈ পৰীক্ষা কৰে। তদন্তৰ তদাৰকী বিষয়া আৰক্ষী আয়ুক্ত ধনপ্ৰীত কৌৰে কয় যে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে আৰু ডেলিভাৰী বয়জনেও আৰক্ষীক সহযোগিতা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। নিৰ্বাচন আয়োগে অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত নতুন বিধানসভা গঠনৰ বাবে অধিসূচনা জাৰি কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসম, পশ্চিমবংগ আৰু পুডুচেৰীত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি দিছে। তামিলনাডু বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰা টিভিকে ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: Frequent headaches, allergies, joint pain.

0: Recurrent cold? Looking for a natural way to restore your health? Discover the benefits of homeopathy at Regional Research Institute for Homeopathy, Guwahati. With personalized treatment, gentle medicines, and a holistic approach, we care for acute and chronic conditions for all age groups. For affordable healthcare solutions without side effects, visit RRIH Bhetapara, Guwahati.
1: হ্যালো, এতিয়া দেখুন তো নিজের স্বাস্থ্যক লো একেবারে চিন্তামুক্ত।
2: চিন্তা কিয় করি, মই একেবারে সঠিক ঠাই বিচারি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনো আহক লোহিত চন্দ্ৰ মেধিৰ কণ্ঠত দুটি লোকগীত।

ইমানপৰে শ্ৰোতাসকলে লোহিত চন্দ্ৰ মেধিৰ কণ্ঠত দুটি লোকগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহাৰ সমাচাৰ শুনিবলৈ পাব।

0: Well, dear listeners, that was Bring Me Your Cup by UB40. I hope you loved the songs that I queued for you today. And for today, just I want to bid you goodbye, but with a promise to meet you again very, very soon. Till then, please take care, and please take care of your health. Eat water, drink tea, whatever it takes, exercise. Just make sure that you lead a healthy life. Till then, I, Shruti, sign off for you.
1: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এতিয়া শুনক বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী। বিয়লি তিনি বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ মুঠ 126টা সমষ্টিত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকাখন আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

0: গোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126 জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ তালিকাখন দাখিল কৰে। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটো শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত বিজেপিয়ে অকলেই মুঠ 82খন আসন লাভ কৰিছে। আনহাতে এন ডি এ মিত্ৰজোঁটৰ সহযোগী অগপ আৰু বি পি এফে 10খনকৈ আসন লাভ কৰিছে। ইফালে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই ৰাজ্যপালক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ তালিকা অৰ্পণ কৰাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি ৰাজ্যপালৰ ওচৰলৈ গৈ আজি দিনৰ 11:30 বজাত পদত্যাগ পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ডাঃ অনুজ পেগু আৰু মানৱ ডেকা উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে ডঃ শৰ্মাক নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত কাৰ্যকাল চলাই যাবলৈ পৰামৰ্শ দিয়ে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চাইনীক সহপৰ্যবেক্ষক হিচাপে নিযুক্ত কৰিছে। শপত গ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতেই বিধানসভা সচিবালয়ে অহা 18 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। 16 অসম বিধানসভা গঠনৰ বাবে 3দিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যপালে অস্থায়ী অধ্যক্ষ এগৰাকী শপত বাক্য পাঠ কৰোৱাব আৰু সেই অধ্যক্ষগৰাকীয়ে বিধানসভাত আন বিধায়ক আৰু বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। অসম গণ পৰিষদ দলৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি আমবাৰীৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয়। এই বৈঠকত বিধানসভা নিৰ্বাচনত দলটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত 10গৰাকী প্ৰাৰ্থীৰ লগতে দলৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে। বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনোৱা হয়। বৈঠকৰ অন্তত দলটোৰ পৰ্যবেক্ষক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অতুল বৰাক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: আজি অসম গণ পৰিষদৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে অতুল বৰাক অসম গণ পৰিষদৰ বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত কৰে আৰু কেশৱ মহন্ত ডাঙৰীয়াক বিধায়িনী দলৰ উপসভাপতি হিচাপে আজি সৰ্বসন্মতিক্ৰমে নিযুক্তি দিয়ে। ডক্টৰ তপন দাস অসম গণ পৰিষদৰ বিধায়িনী দলৰ সচিব হ'ব আৰু ধৰ্মেশ্বৰ ৰয় অসম গণ পৰিষদৰ বিধায়িনী দলৰ মুখ্য সচেতক হিচাপে আজি নিৰ্বাচিত হয়।
0: কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা 9 মে'ত ডিফু আৰু বোকাজানত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। সেই অনুসৰি ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত অনুষ্ঠিত হ'বলগা লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহান জনায়। কাছাৰ জিলাত মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত এজন আৰক্ষী জোৱান গুলীবিদ্ধ হৈছে। জিলাখনৰ জিৰিঘাট থানা এলেকাৰ দীঘলাঙত যোৱা নিশা এই ঘটনা সংঘটিত হয়। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে দীঘলাঙত তালাচী অভিযান চলাই থকাৰ সময়তেই মাদক দ্ৰব্য সৰবৰাহকাৰীয়ে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত CDSP কামাণ্ডো বাহিনীৰ মেজৰ শ্বৰীফ হুছেইন কাজী আহত হয়। সম্প্ৰতি তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে। ধেমাজি জিলাৰ জোনাই পবা বনাঞ্চলৰ কাষৰীয় এলেকাত বনৰীয়া হাতীৰজাকে উপদ্ৰৱ চলোৱাৰ ফলত কৃষকসকল সমস্যাৰ সন্মুখীন হৈছে। অসম অৰুণাচল সীমান্তৱৰ্তী জোনাই ৰাজহচক্ৰৰ পুৰণা জেলামত বনৰীয়া হাতীয়ে ধান মাকৈ বাঁহগছ আদিৰ লগতে বিভিন্ন শস্যৰ খেতি নষ্ট কৰাৰ ফলত কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে। ভুক্তভোগী কৃষকসকলে হাতীৰ জাকটোৰ পৰা খেতিপথাৰৰ সুৰক্ষা দিয়াৰ বাবে কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা

0: প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক খগেন মহন্তৰ কণ্ঠৰ এটি গীত।

খগেন মহন্ত আৰু অৰ্চদা মহন্তৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম বিধানসভা নিৰ্বাচন সফলতাৰে সম্পন্ন হোৱাৰ পাছত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ তালিকা ৰাজ্যপালক অৰ্পণ কৰে। বিধানসভা নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল কৰে। আমবাৰীৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত অতুল বৰাক দলপতি হিচাপে নিৰ্বাচন কৰা হৈছে। ভাৰত আৰু ভূটানৰ মাজত শৈক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে কালি তেজপুৰ মহাবিদ্যালয়ত সপ্তাহ

আজোৰা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ শিক্ষক শৈক্ষিক বিনিময় কাৰ্যসূচী আৰম্ভ হৈছে। চাইবাৰ অপৰাধ আৰু ডিজিটেল নিৰীক্ষণ বিষয়ত কৰা প্ৰতিবেদনমূলক সাংবাদিকতাৰ বাবে ভাৰতীয় সাংবাদিক আনন্দ আৰ কে আৰু সুপৰ্ণা শৰ্মালৈ সন্মানীয় পুলিজাৰ বঁটা আগবঢ়োৱা হৈছে। নিৰ্বাচন আয়োগে অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত নতুন বিধানসভা গঠনৰ বাবে অধিসূচনা জাৰি কৰিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসম, পশ্চিমবংগ আৰু পুডুচেৰীৰ দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি দিছে। তামিলনাডু বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা দল হিচাপে আত্মপ্ৰকাশ কৰা টি ভি কে ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি পঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এই অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শিখামণি দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা, ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই প্ৰণীতা দাস। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপালক অৰ্পণ, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল, অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠকত অতুল বৰাক দলপতি হিচাপে বাছনি, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি। অসম বিধানসভা নিৰ্বাচন সফলভাৱে সম্পন্ন হোৱাৰ পাছত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। শ্ৰীগোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126 জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ তালিকাখন দাখিল কৰে। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত বিজেপিয়ে অকলে মুঠ 82খন আসন লাভ কৰিছে। আনহাতে এন ডি এ মিত্ৰজোঁটৰ সহযোগী অগপ আৰু বি পি এফে 10খনকৈ আসন লাভ কৰিছে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি আজি ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ লগে লগে চলিত পঞ্চদশ বিধানসভা

0: আনুষ্ঠানিকভাৱে ভংগ হয়। নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাক তত্বাৱধায়ক চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ৰাজ্যপালগৰাকীয়ে পৰামৰ্শ দিয়ে। পদত্যাগ পত্ৰ দাখিল কৰি ড০ শৰ্মাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: নিৰ্বাচনৰ ফলাফল ভাৰতৰ নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচনী আয়োগে তেওঁলোকৰ অধিসূচনা ফলাফলৰ সৈতে তাক অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছে। গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰো আৰু সমান্তৰালভাৱে চলিত অসম বিধানসভা খনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ দুয়োটা পৰামৰ্শ, আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুয়োটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে।
0: উল্লেখযোগ্য যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিক সহ পৰ্যবেক্ষক হিচাপে নিযুক্ত কৰিছে। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে বিধানসভা সচিবালয়ে অহা 18 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। 16 অসম বিধানসভা গঠনৰ বাবে তিনিদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যপালে অস্থায়ী অধ্যক্ষ এগৰাকীক শপত বাক্য পাঠ কৰোৱাব আৰু সেই অধ্যক্ষগৰাকীয়ে বিধানসভাত আন বিধায়ক বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। অসম গণ পৰিষদ দলৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি আমবাৰীৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয়। অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীকে ধৰি বিধানসভা নিৰ্বাচনত জয়ী হোৱা 10 গৰাকী প্ৰাৰ্থীৰ উপৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনোৱা হয়। কেইবাঘণ্টাজুৰি চলা আলোচনাৰ অন্তত দলটোৰ পৰ্যবেক্ষক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অতুল বৰাক বিধায়িনী দলৰ নেতা আৰু কাৰ্যকৰী সভাপতি হিচাপে থকা কেশৱ মহন্ত উপদলপতি হিচাপে বাছনি কৰে। একেদৰে দলৰ সাধাৰণ সম্পাদক তথা ডিমৰীয়া সমষ্টিৰ পৰা নৱনিৰ্বাচিত বিধায়ক ড০ তপন দাসক দলৰ সচিব আৰু বজালীৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক মুখ্য সচেতকৰ দায়িত্ব অৰ্পণ কৰা হয়। বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলে তেওঁলোকৰ সমষ্টিসমূহৰ উন্নয়নৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ সংকল্প লয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই বৈঠকত অংশ লৈ মিত্ৰ দলটোৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জনায়। তেওঁ লগতে দলৰ নেতাসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীতো অংশ লয়। ভাৰত আৰু ভূটানৰ মাজত শৈক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে কালি তেজপুৰ মহাবিদ্যালয়ত সপ্তাহজোৰা আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক বিনিময় কাৰ্যসূচী আৰম্ভ হৈছে। মহাবিদ্যালয়খনৰ ভূগোল বিভাগৰ উদ্যোগত আয়োজিত এই সপ্তাহজোৰা কাৰ্যসূচীত ৰয়েল ইউনিভাৰ্চিটি অব ভূটানৰ 15 জনীয়া এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ হাজৰিকাই এই কাৰ্যসূচী শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত ডঃ হাজৰিকাই কয় যে দুয়োখন শিক্ষানুষ্ঠানৰ এই শৈক্ষিক আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক উপকৃত কৰাৰ লগতে দেশ দুখনৰ মানৱ সম্পদ গঢ়াত উল্লেখনীয় বৰঙণি আগবঢ়াব। উল্লেখযোগ্য যে সপ্তাহজোৰা হ'বলগীয়া এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে দুয়োখন প্ৰতিষ্ঠানৰ ভূগোল বিভাগৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত শৈক্ষিক সম্পৰ্ক, পাঠদান পদ্ধতিৰ নৱীকৰণ, ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু সাংস্কৃতিক সহযোগিতা উন্নত কৰা। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কাইলৈ নতুন শ্ৰম সংহিতাৰ অধীনত 40 বছৰ ঊৰ্ধৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰজুৰি বাৰ্ষিক স্বাস্থ্য পৰীক্ষা পদক্ষেপ মুকলি কৰিব। নতুন দিল্লীৰ বাছাইদাপুৰত থকা কৰ্মচাৰী ৰাজ্যিক বীমা নিগম অৰ্থাৎ ESIC চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। দেশৰ অন্যান্য ৰাজ্যৰ 11খন ESIC চিকিৎসালয়তো এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। শ্ৰমমন্ত্ৰী, সাংসদ তথা সংশ্লিষ্ট ৰাজ্যসমূহৰ বিধায়ক তথা অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত তথা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত আজি কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সাঁচিপাত সম্পৰ্কীয় এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।

হয়। কৰ্মশালাত উপস্থিত থকা লোকসকলক সাঁচিপাত সম্পৰ্কে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰা হয়। এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ধনজিত তালুকদাৰে সাঁচিপাতৰ পুথি সংৰক্ষণ, অধ্যয়ন তথা ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই পুথিসমূহৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ খান্দুলি খেলপথাৰত সীমান্তকেন্দ্ৰিক বিষয় সন্দৰ্ভত আজি জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ অনুষ্ঠিত হয়। দুয়োখন সীমান্তবাসী জিলাৰ জিলায়ুক্ত আৰু আৰক্ষী অধীক্ষক পৰ্যায়ৰ এই আলোচনাচক্ৰত সীমান্তৱৰ্তী খান্দুলি, তাপাত, লাংকেৰৈ অঞ্চলত শান্তি সম্প্ৰীতি অটুট ৰাখিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত সীমান্তৱৰ্তী জিলাকেইখন ছাত্ৰ সংগঠনৰ লগতে সীমান্ত উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। অহা 9 মে'ত দিগজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জিলাসমূহৰ আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হয়। সেই অনুসৰি ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰাৰ সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহান জনায়। লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা লোক আদালতত অনুষ্ঠিত হ'ব। বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰৰ লগত জড়িতসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। সদ্যসমাপ্ত 2026ৰ অসম বিধানসভা নিৰ্বাচনত আশানুৰূপ ফল লাভ কৰাত বিফল হোৱাৰ পাছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰাৰ বাবে অহা 9 মে'ত গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ সভাৰ আহ্বান কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে এই বিষয়ে অৱগত কৰি কয় যে পৰ্যালোচনা সভাখনত দলৰ বিজয়ী প্ৰাৰ্থীসকলৰ লগতে বিভিন্ন সমষ্টিত দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা অন্য প্ৰাৰ্থীসকলকো উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। লোকসভাৰ বিৰোধী দলৰ উপদলপতি গগৈয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত নিজৰ তথা দলৰ পৰাজয় স্বীকাৰ কৰি তৃতীয়বাৰৰ বাবে শাসনলৈ প্ৰত্যাৱৰ্তন কৰা বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটক শুভেচ্ছা দিয়াৰ লগতে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহান জনায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপালক অৰ্পণ, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল, অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠকত অতুল বৰাক দলপতি হিচাপে বাছনি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পঞ্জাব কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী মহাবাহু। সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ গয়া মহিলাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত আগবঢ়াইছো নলবাৰী জিলাৰ ভদ্ৰা অঞ্চলৰ এগৰাকী স্বাৱলম্বী মহিলাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে সহস্ৰাব্দী দত্তই।
1: আমাৰ সৈতে আছে লতিকা তালুকদাৰ বাইদেউ, ভদ্ৰা অঞ্চলৰ এগৰাকী উদ্যমী মহিলা। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: মোৰ নাম লতিকা তালুকদাৰ। মই তাৰমানে মোৰ গোট আছে ৰাধাকানু মহিলা আত্মসহায়ক গোট, আৰু আমি আদা হালধিৰ খেতি কৰিছিলোঁ, সৰিয়হৰ খেতি কৰিছিলোঁ, তাৰপিছত কাপোৰ বৈ বিক্ৰী কৰিছোঁ। আৰু মই মোৰ ঘৰুৱাভাৱে মই ঊলৰ কাম কৰোঁ, চুৱেটাৰ বওঁ, মাফলা বওঁ, পচৰা উৰা কাপোৰ, তাৰপিছত শালত কাপোৰ বওঁ, মই পিন্ধি থকা কাপোৰ মোৰ নিজে বোৱা। তাই এনেকৈ মই বহুখিনি কাম কৰিছোঁ। ইফালে আমাৰ পুখুৰী আছে আৰু আমাৰ খেতি আছে, চব খেতি আছে, খেতিত লাগোঁ মাজে মাজে।
1: আপোনালোকৰ গোটটোৰ নাম ৰাধাকানু মহিলা আত্মসহায়ক গোট, কোন অঞ্চলত আছে?
2: ভদ্ৰা। ভদ্ৰা
1: নলবাৰী জিলাৰ?
2: নলবাৰী জিলাৰ ভদ্ৰা।
1: কিমানগৰাকী মহিলা একেলগে?
2: আমাৰ দহগৰাকী আছে।
1: দহগৰাকী মহিলা আপোনালোকে একেলগে গোট এটা চলাই আছে, কিমান বছৰৰ পৰা কৰি আছে?
2: আমাৰ গোটটো আমাৰ হেৰিৰ পৰাই চলাই আছে, 2000 চনৰ পৰা।
1: যথেষ্ট সময় হৈছে। গতিকে আপোনালোকে বৰ্তমান কি পৰ্যায়ত আছে?
2: এতিয়া আমাৰ

0: তোমাৰ চলি আছে আৰু আমি হেৰি দিছোঁ, আমাৰ গোটৰ ফালৰে ঋণ দিছোঁ আৰু এনেকৈ আমি সুদটো পাওঁ, এনেকৈ চলি আছোঁ।
1: চৰকাৰৰ পৰা আপোনালোকে ঋণ লৈছেনে বেংকৰ পৰা?
0: এতিয়া বৰ্তমান লোৱা নাই, এতিয়া লোৱা নাই, আগতে লৈছিলোঁ, অলপ ঋণ পৰিশোধ হৈছে, এতিয়া কিন্তু আমি ঋণ লোৱা নাই। আৰু লোৱাৰ কাৰণে আমাৰ সিমান এটা অসুবিধা নাই আৰু, আমি ট্ৰেক্টৰৰ পইচা পাই থাকোঁ না, এনেকৈ চলি আছোঁ। পূজাত আমি বেছি হ'লে পইচাটো ভগাওঁ, গাঁৱে প্ৰতি 5,000 এনেকৈ, 7,000 এনেকৈ ভাগত পৰে, এনেকৈ বিতৰণ কৰোঁ।
1: আপোনালোকৰ ফালৰ পৰা ঋণ দিয়া হয়?
0: অঁ, আমাৰ ফালৰ পৰা আমি ঋণ দিওঁ আমাৰ গোটৰ ভিতৰতে।
1: আৰু আপোনালোকে যি ঋণ লৈছিলে বেংকৰ পৰা, সেইখিনিৰে আপোনালোক কেনেদৰে লাভান্বিত হ'ল, কি কি কাম কৰিলে?
0: আমি তেতিয়া বহুত কাম কৰিছোঁ, তাৰমানে আমি চাৰা চাম্বিলে হাঁহ পুহিছিলোঁ আৰু ছাগলী পুহিছিলোঁ, গৰু এনেকৈ পুহি পেলাই আমি তাৰে হেৰি দি সুতটো দি পেলাই বেংকত আমাৰ ঋণটো পৰিশোধ কৰিছোঁ। বহুত কাম কৰিছোঁ আমি গোটৰ ফালৰ পৰা, খেতিও বহুত কৰিছোঁ, কিন্তু আমাৰ এতিয়া ঋণ নাই, হেৰি আমি এতিয়া ঋণ দিব পৰা হৈছোঁ।
1: কেনেধৰণৰ খেতি কৰে আৰু কি কি খেতি কৰে?
0: আমাৰ ঘৰুৱাভাৱে আমি চব খেতি কৰোঁ, আদা হালধি আলু, তাৰে পিছত শাক পাচলি, এতিয়া আমাৰ তিয়ঁহ জিকা এলা আছে, লিচু লাগিছে আমাৰ গছত।
1: বজাৰখন পায়নে আপোনালোকে? বজাৰখন ক'ত পায় আপোনালোকে, ক'লেই নিয়ে?
0: আমি বজাৰ অমেপুৰত পাওঁ, কিন্তু আমাৰ ঘৰৰ পৰাই নিয়ে, আমি এনেকৈ বিক্ৰী কৰিব আৰু নাই, মানুহ দিওঁ আৰু নাই, বিক্ৰী কৰিলে আমাৰ ঘৰৰ পৰাই নিয়ে।
1: তেতিয়াহ'লে যিসকল ক্ষুদ্ৰ বেপাৰী আছে তেখেতসকলে আপোনালোকৰ ঘৰৰ পৰা আহি বস্তু সংগ্ৰহ কৰি লৈ যায়হি, নহয় জানো? আৰু আপোনালোকে এই যে খেতি কৰিছে বা আচাৰ বনোৱাৰ কথা আপুনি কৈছিল, সেই বিষয়ত আপোনালোকে প্ৰশিক্ষণো গ্ৰহণ কৰিছিল নেকি?
0: কৈছোঁ, আমি গোটৰ ফালৰ পৰা আমি তাৰমানে হেৰি জাম জেলি বনাওঁ, আচাৰ বনাওঁ, তাৰপিছত বিলাহীৰ হেৰি বনাওঁ, চচ বনাই যি সেই বনাওঁ, আমি শিকিছোঁ আৰু আমি ঘৰত বনাওঁ, আছে আমাৰ বিলাহীৰ খেতি, আৰু এই ঘৰতে আমি হেৰিৰ আমৰা জলপে আমৰা তাৰপিছত বগৰী আমি ঘৰতে আচাৰ বনাওঁ, শিক্ষামতে বনাইছোঁ। আৰু যিনকে শিকিছিল আমি এগ্ৰিকালচাৰৰ ফালৰ পৰা তাৰমানে প্ৰশিক্ষণ লৈছিলোঁ।
1: ক'ত লৈছিলে?
0: আমি নলবাৰীত, আৰু আৰু সৰিয়হ তুলিতো লৈছিলোঁ আমি প্ৰশিক্ষণ, তাৰপিছত আমাক শিকিছিল আৰু হেৰি এই যি মূলাৰ সুঠি কৰা, মূলাৰ বতৰটো গুচি গ'লেতো মূলা নাপায়, আমি সুঠি কৰি থৈ দিছোঁ, বান্ধাকবিৰ সুঠি, তাৰমানে বান্ধাকবিটোতো গেলিতো বছৰ নাপায়, 6 মাহে পায়, আমি বান্ধাকবিৰ সুঠিও বনাই থৈ দিছোঁ।
1: সুঠি কৰাৰ কথা ক'লে যে এইটো কেনেকৈ কৰে বুলি কৈছে?
0: তাৰমানে হেৰি সেইটো ধুই মেলি পাতকেইটা উলিয়াই ধুই মেলি সৰু সৰুকৈ কুটি ৰ'দত দিব লাগে, ৰ'দত দি যিটো হেৰি হয় তাৰমানে শুকাৱে, ৰসটো নহওৱে, তেতিয়া আমি বৈয়ামত ভৰাই থৈ দিছোঁ।
1: আৰু এতিয়া আপোনালোকৰ গোটটো 2000 চনৰ পৰা আজি প্ৰায়
0: 2002 আমাৰ হেৰি হৈছে বেংকত হেৰি হৈছে, তাৰমানে আমি 2000ৰ পৰা আৰম্ভ কৰিছোঁ, 2 আমাৰ সেই বেংকত হেৰি হৈছে, হ'লে আমাৰ এতিয়া ব্লক বেংক এলাখনৰ লগত আছে জড়িত, তাৰমানে নিজে নিজে চব কৰিব পৰা হ'লোঁ না, এতিয়া আমাক ট্ৰেইনিং নালাগে। আমাৰ এটা ময়ূৰী বাইদেউ নামৰ হেৰি আছিল অফিচাৰ, আহিলে আমাৰ গাঁৱত গাঁৱত শিকিছিল, তাৰমানে আহি আমি সেনেকৈ গাঁৱত শিকিছোঁ, শিকি পেলাই আমাৰ মহিলাখিনি ইমানেই তাৰমানে হেৰি হৈছে, এতিয়া মানে নিজে নিজে কৰিব পাৰে, আৰু আমাক এতিয়া প্ৰশিক্ষণ নালাগে।
1: আপোনালোকে এতিয়া চাগে প্ৰশিক্ষণ দিবহে পাৰিব?
0: অঁ পাৰিম।
1: আচাৰ প্ৰস্তুত কৰাৰ কথা যে কৈছিল, আপোনালোকৰ লাভ যথেষ্ট হৈছিল চাগে?
0: অঁ লাভ হৈছিল।
1: কিমান আপোনালোকে উৎপাদন কৰিছিল আৰু বৰ্তমানে আপোনালোকে কৰি আছে?
0: অঁ কৰি আছোঁ, তাৰমানে এটা বতৰৰ ফল বতৰত খাই নহয়, সেইমতে আমি লিচুৰ বতৰত কি হেৰি জলপেৰ বতৰত জলপেৰ আচাৰ কৰি থলোঁ, এতিয়া আমৰ বতৰ হৈছে আমৰ আচাৰ কৰিম, এনেহান তাৰমানে যেতিয়া যিটো আহে সেইটো বছৰ দিন খাব পৰাকৈ আমি কৰোঁ আৰু দিওঁ মানুহ
1: বছৰলৈ বুলি। আপোনালোকে একেভাৱে কৰি থয় বতৰৰ ফলসমূহ কেনেদৰে সংৰক্ষণ কৰে?
0: কিছুমানে ভিনেগাৰ দিয়ে আমাক, কিন্তু ট্ৰেইনিঙতো আমাক ভিনেগাৰ দিয়াৰ কাৰণে আমাক কোৱা নাই, আমি নাদাওঁ, তাৰমানে বস্তুটো কি কৰোঁ, জলপেটো আমি নিমখত দি থলোঁ, নিমখৰ পৰা যেতিয়া সিজিব আমি এনেকৈ চাওঁ আৰু হাতেদি, যেতিয়া সিজি যাব তেতিয়া আমি ৰ'দত দিওঁ, তাৰে যিটো পানীটো নহ'ব তেতিয়া আমি তেলত দিওঁ, তেলত সেই মছলা অলপমান দিওঁ, জ্বালা চালাং কৰি দি পেলাই সেই ৰ'দত দিওঁ আৰু পুনৰ দি বৈয়ামত ভৰাই থওঁ, সেইমতে আমি আচাৰ কৰিছোঁ, খাই আছোঁ এতিয়া।
1: আৰু ঊলৰ কাম কৰাৰ কথা কৈছিল, সেই বিষয়ে অলপ কওকচোন।
0: মই ঊলৰ কাম কৰোঁ, ঊলৰ কাম কৰি ভালো পাওঁ, আৰু আমাৰ এখেতে তাৰমানে মই অহাৰ পিছত আৰু ঊলৰ চুৱেটাৰ কিনা নাই, মাফলা কিনা নাই, সেনেকৈ কৰি মই বোৱা চুৱেটাৰে পিন্ধে, এতিয়াও পিন্ধে।
1: সেয়া আপুনি ব্যক্তিগতভাৱে কৰে নে গোটৰ সহায়তো কৰে?
0: নাই, মই গোটৰ সহায়ত নকৰোঁ, কিন্তু মই শিকাই দিছোঁ বহুতক ডিজাইন বা কেনেকৈ বুব লাগে, কিন্তু মই প্ৰশিক্ষণ হিচাপত যি পইচা লৈ মই সেনেকৈ কৰা নাই, মই এনেই শিকাই দিছোঁ। আৰু মোৰো উৰা কাপোৰ আছে ঊলৰ বোৱা শালাই দি, তাৰে পিছত শালতো মই হেৰি চাৰ্টৰ পিচ, তাৰপিছত লেপৰ কাপোৰ, লেপৰ ৱাৰ, এই চফাৰ হেৰি কভাৰ এলাখান মই হাতে দি গৈছোঁ শালত।
1: হয়, যথেষ্ট ভাল কথা আপুনি

0: নিজেও কৰি আছে আৰু আপোনাৰ অঞ্চলৰ আন মহিলাসকলকো আপুনি সেই বিষয়ে শিকাই আপুনি কাম কৰিবলৈ উৎসাহ যোগাই আছে, সেয়া যথেষ্ট নিশ্চয় প্ৰশংসনীয় পদক্ষেপ। তাৰ বাহিৰে আপুনি আৰু কি কৰে?
1: আৰু বেলেগ মই আৰু হেৰি নকৰোঁ, ৰন্ধা বঢ়া কৰোঁ ঘৰত, আৰু মই আলহী আহিলে ভাল পাওঁ।
0: শালৰ কথা কৈছিলে আপুনি, নিজে তাঁতশাল, আপুনি কাপোৰ বয়, গামোচা বয়, কিমান পৰ্যায়ত আপোনাৰ উৎপাদন কেনেকুৱা ধৰণৰ হয়? আৰু
1: ঘৰত যিমানখিনি গামোচা লাগে তাৰমানে কিনিব নালাগে, আৰু যি চাদৰ মেখেলা লাগে মই কিনিব নালাগে। ঊলৰ চাৰ্টৰ পিচ মই বুই পেলাই দিছোঁ মই বহুতক, কিন্তু হেৰি মই সেই কৰা নাই, নিজে বুইছোঁ। বুই পেলাই আমাৰ ঘৰৰো এখেতো পিন্ধে, বাবাও পিন্ধে।
0: আপুনি তাঁতশালৰ

0: যিমানখিনি গামোচা লাগে তাৰমানে কিনবে নালাগে, আৰু যি চাদৰ মেখেলা লাগে মই কিনবে নালাগে। ঊলৰ চাৰ্টৰ পিচ মই বুই পেলাই দিছোঁ মই বহুতক, কিন্তু হেৰি মই সেই কৰা নাই, নিজে বুইছোঁ। বুই পেলাই আমাৰ ঘৰৰো এখেতো পিন্ধে, বাবাও পিন্ধে।
1: আপুনি তাঁতশালৰ জৰিয়তে যিখিনি কাপোৰ উৎপাদন হয়, বস্ত্ৰ উৎপাদন হয়, সেইখিনি আপুনি এতিয়াও হয়তো বজাৰলৈ আপুনি নিয়া নাই, ভৱিষ্যতে নিয়াৰ কথা ভাবিছেনে?
0: নাই, ঘৰতে মোৰ কাম হেৰিখিনি কৰোঁ, কিন্তু এই কোনোবা কাৰণে কলিংকৈ দিওঁ এনেহান কৰি। আগতে বিক্ৰী কৰিছিলোঁ অলপ চলপ, এতিয়া মই বিক্ৰী নকৰোঁ, এতিয়া ঘৰতে হেৰি কৰোঁ, ঘৰতে যেখিনি লাগে ঘৰৰ কামে কৰোঁ।
1: পুখুৰী আছে আপোনালোকৰ?
0: পুখুৰী আছে, মাছ আছে, তাৰে পিছত আৰু ছাগল ছাগল আছে, ছাগলী হেৰি হাঁহ আছে, আৰু গৰু আছে। বাকীখিনি আমাৰ কিনিব নালাগে বস্তু, হাঁহে কণী দিয়ে, আৰু এনেই উমেন দি পেলাই হাঁহ হৈছিল বিক্ৰী কৰিছোঁ, আৰু এটা হাঁহ ৰাখিছোঁ, তাৰপিছত ছাগলীৰো তিনিটা তিনিটা পোৱালি হয়।
1: হাঁহ বিক্ৰী কৰে আপুনি, সেইটো ক্ষেত্ৰত আপুনি লাভান্বিত হৈছে?
0: লাভান্বিত হৈছোঁ মই, আগতেও বহুত বিক্ৰী কৰিছিলোঁ, আৰু এতিয়াও অলপতে আৰু হাঁহ বিক্ৰী কৰিলোঁ। আৰু মোৰ হেৰি ল'ৰা ছোৱালী তিনিটা, সিহঁতো পঢ়ি পেলাই হেৰি কৰিছে আৰু আগবাঢ়ি গৈছে, মাষ্টাৰ ডিগ্ৰী কৰিছে তিনিও।
1: আপুনি আৰু আত্মসহায়ক গোটৰ জৰিয়তে বৰ্তমান আপোনালোকৰ নিজৰ যিটো গোট, সেই গোটটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰু এতিয়া কি কৰাৰ পৰিকল্পনা আছে?
0: এতিয়া আমি পৰিকল্পনা কৰিছোঁ, মানে আমি আলোচনা কৰিছোঁ যে আমি নিজা নিজাকে কিবা ছাগলী হওক, হাঁহ হওক বা গৰু হওক, যোনে যি কৰে সেনেকৈ আমি ইনকাম কৰিম বুলি কৈছোঁ।
1: নিশ্চয় খুব ভাল হ'ব। আৰু আপোনালোকে ট্ৰেক্টৰখনেৰে আপোনালোকে ব্যৱহাৰ কৰিছেনে?
0: ঘৰতে আমি তাৰমানে আমাৰ এতিয়া কিবা আমাৰ পুত্তা লাগিলে আমি ট্ৰেক্টৰখনে দি আনো, আমি তাৰমানে আমাৰ গোটৰে আমি একজন ট্ৰেক্টৰ চলাব পাৰা হেৰিক আমি হেৰিটো দিছোঁ, দি সেইমতে ট্ৰেক্টৰখন চলে আমাক হেৰিটো দে ইনকামটো দে।
1: তাৰমানে আপোনালোক নিজেও তাৰ লাভটো পাইছে আৰু অন্য ব্যক্তিকো আপোনালোকে তাৰ জৰিয়তে জীৱিকা উপাৰ্জনৰ সুবিধা দিছে, নহয় জানো?
0: বনাও পাইছে আৰু পঢ়ি পেলাই। আমি আৰু আমাক কৈছোঁ যে আমাৰ এখিনি দিলে হ'ল মহিলাকেইটা, আমিতো আৰু চলাব নোৱাৰোঁ, এতিয়া আৰু আমি চলাম আৰু ক'ত, তাৰপিছত তানাই গাত লৈছে বোলাও হ'ব, এনেকৈ চলি আছোঁ।
1: আৰু আন যিসকল মহিলা গাঁৱে ভূঞে আছে, যিসকল আত্মসহায়ক গোটত হয়তো জড়িত হোৱা নাই বা নতুনকৈ আত্মসহায়ক গোটত অন্তৰ্ভুক্ত হৈছে, সকল মহিলাৰ প্ৰতি আপুনি কিবা ক'ব নেকি?
0: তানেও আমাৰ দৰে স্বাৱলম্বী হওক আৰু গোট কৰি পেলাই, যিহেতু চৰকাৰে বহুখিনি সুবিধাই দিছে, সেই সুবিধাটো ল'ব জানিলে আগবাঢ়ি যাব আৰু আমাৰ দৰে। আজিকালি নিজা নিজা চবৰে হেৰি থাকে, কিন্তু মই কৈছোঁ যিকে হেৰি কৰিলে, আমি সৰিয়হৰ খেতি কৰিছিলোঁ, আমাক এগ্ৰিকালচাৰৰ পৰা আমাক মাতিছে, মাতি আমি 4-5 বিঘামান মাটিত আমি খেতি কৰি হেৰি কৰিছিলোঁ, কৰিলে আমাক বিধানটো দিছিল আৰু সাত দিছিল, দিলে বাকীখিনি আমাৰ হাতৰ খৰচে দি, কিন্তু আমি বহুত লাভৱান হৈছিলোঁ।
1: সেই সৰিয়হৰ পৰা আপোনালোকে তেল উৎপাদন কৰিছিল?
0: তেল উৎপাদন কৰিছোঁ, তাৰপিছত আৰু এই যি বতা খায় পচলা, পচলাত যি দেই আমি খাইছোঁ, হেৰি আমি হেৰি আঘুনি জহা, কেতেকী বৰা আমি ধানৰ খেতি কৰিছিলোঁ, কলি তাৰমানে ইমান বন্নি চাউল যিটো ইমানে তাৰমানে ভাল, এতিমান দিলে মানে ইমান ডাঙৰ পিঠা হৈ যায়। কিন্তু আমাৰ যিটো খেতি কৰে সেইটোত বহুত গুড়া লাগে, দাঁত হৈ যায় পিঠাখান, সেইটো গুড়াটো ভাল, জহা জহা নাই লাগে আৰু খাই পেলাই ভাল লাগে, তাৰেও আমি খেতি কৰিছিলোঁ, বহুত লাভৱান হৈছোঁ।
1: কিবা আপোনালোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি, যি খেতি কৰাতে হওক বা ছাগলী কুকুৰা হাঁহ আপোনালোকে পুহি আছে, তেখেতৰ আপোনালোকে কিবা প্ৰত্যাহ্বান বা সমস্যাৰ সন্মুখীন হৈছে?
0: সমস্যা নাই, কিন্তু এতিয়া আমাৰ বহুত হেৰি হ'লে আমাৰ নিজৰে চৰ হেৰি হয়, কিন্তু আমি কিন্তু হেৰি হোৱা নাই, ঠিকেই আছে।
1: ঠিক আছে, তেনেহ'লে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, আৰু মহিলাসকলেও আপোনাৰ কথাখিনি শুনি উৎসাহিত হ'ব বুলি আমি আশা কৰিছোঁ।
2: ইমান পৰে শ্ৰোতাসকলে নলবাৰী জিলাৰ ভদ্ৰা অঞ্চলৰ স্বাৱলম্বী মহিলা লতিকা তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে সহস্ৰাব্দী দত্তই। অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি প্ৰচাৰ কৰা হ'ল। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ধনদা পাঠকৰ কণ্ঠত লোকগীত।

0: ধনদা পাঠকৰ কণ্ঠত লোকগীতটি শুনিলে আজিলৈ আমাৰ সময় হৈ আহিল। গয়া মহিলাৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। আজিৰ অনুষ্ঠানৰ প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী সহস্ৰাব্দী দত্ত।
1: গয়া মহিলাৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

প্ৰথমে এয়া আজিৰ পৰৱৰ্তী অনুষ্ঠানসূচী সম্পৰ্কে। আজি নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত নিজৰা ৰাজকুমাৰীৰ গল্প আৰু কৌশিক বাচ্চাছৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে অসমীয়া বিষয়ৰ পাঠ গীত আৰু ছবি যুগুতাই আগবঢ়াব অপৰ্ণা শৰ্মাই। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত নাৰিকল বাগানৰ প্ৰস্তুতিৰ সবিশেষ, এই সন্দৰ্ভত ডঃ হিমাদ্ৰী শেখৰ দত্তৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ মেলোডি পাটগিৰিৰ, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচিত বৃন্দগান। 7:00 বজাত নিয়োগ বাতৰি আৰু 7:05 বজাত তফজ্জুল আলী ৰচিত বৃন্দগান শুনিবলৈ পাব। নিশা 8:02 বজাৰ ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন, উদয়ভানুৰ চৰিত্ৰৰ তৃতীয় খণ্ড, মামণি ৰৈচম গোস্বামীৰ একে নামৰ উপন্যাসৰ আধাৰত অনাতাঁৰ নাট্যৰূপ আৰু প্ৰযোজনা ব্ৰজেন পৰাৰ। 7:20 বজাত অনুষ্ঠান আকৌ শুনোৱা হওক। 7:35 বজাত পূবালীৰ সুৰত মুনমুন দাস আৰু সংগীসকলৰ কণ্ঠৰ তিৱা গীত। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 9:00 বজাত

চিত্ৰ গীত, 7:45 আধুনিক গীত, আজিৰ শিল্পী বীণাপাণি বৰঠাকুৰ, 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ছৈয়দ আব্দুল মালিক আৰু জ্ঞানদা কাকতিৰ বিষয়ে শুনিবলৈ পাব। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এয়া আছিল আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। এইবাৰ জানো আহক কাইলৈ প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে।

কাইলৈ নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত লগ পাব চৰ্মৰোগ বিশেষজ্ঞ ডক্টৰ বৰ্ণালী দত্ত। তেখেতৰ সৈতে কথোপকথনত ভাগ ল'ব সীমান্ত বাৰ্মাই। দুপৰীয়া 12:30 বজাত গুৱাহাটীৰ ভেটাপাৰাৰ ৰঙিলী মহিলা সমিতিৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ সুৰে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত বাণীবদ্ধ কৰা এই অনুষ্ঠানটিৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। নিশা 8:02 বজাত নতুন দিগন্ত অনুষ্ঠানত ভাৰতীয় কৃষি, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰযুক্তিগত বিকাশ এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ শশাংক শেখৰ বৰকাকতি আৰু সম্ৰাট বৰাই। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা 7:00 বজাত আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: পুৱা 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত সৈয়দ আব্দুল মালিক আৰু জ্ঞানদা কাকতিৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 7:30 বজাৰ গীতিমালিকাত মিতালী দে, ৰূপম ভূঞা, সংগীতা কাকতি, আৰিফুল হক আৰু লোপামুদ্ৰা নিয়োগৰ কণ্ঠৰ গীত শুনিবলৈ পাব। 9:20 বজাত ফোন ইন কল্পতৰু, 10:00 বজাত মাটিৰ গান। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী
2: বিদ্যাৰ্থীৰ অনুষ্ঠান।

মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ এটি কবিতা, গীত আৰু ছবি আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই দিছে অপৰ্ণা শৰ্মাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইলৈ মৰম জনাই আজি আমি আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত তৃতীয়টো পাঠ, দুৰ্গেশ্বৰ শৰ্মাদেৱে ৰচনা কৰা গীত আৰু ছবি কবিতাটো। তোমালোক আটায়ে কবিতাটো নিশ্চয় পঢ়িছা। শৰ্মাদেৱে ৰচনা কৰা এই কবিতাটো এটা খুব সুন্দৰ আৰু মনোগ্ৰাহী কবিতা। তোমালোকে বাৰু জানানে যে কবিতা এটা ডাঙৰকৈ পঢ়িলে ইয়াৰ অৰ্থবোৰ বুজিবলৈ সুবিধা হয়। পঢ়ন মানে ৰিডিং, আৰু পঢ়ন হৈছে কবিতাটো বুজি পোৱাৰ এটা শক্তিশালী মাধ্যম। এতিয়া মই গীত আৰু ছবি কবিতাটো ডাঙৰকৈ পঢ়ি শুনাম, আৰু তোমালোকেও মোৰ লগে লগে পঢ়ি যাবা দেই। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইছে বুজে, কোনেও সেইটি ছবি

ভাল নেদেখিব যাৰ মূল আটাইয়ে নবুজে। যিটি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায়, সিহে পায় নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। যিমান নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব, যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে। মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ, নাই মৃত্যু অজৰ অমৰ, য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। তোমালোকে আটায়ে মোৰ লগত কবিতাটো পঢ়িছানে বাৰু? এতিয়া আহাচোন আমি গীত আৰু ছবি কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ বিষয়ে কিছু কথা জানি লওঁ। তোমালোক যিহেতু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, সেয়েহে কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ বিষয়ে কিছু কথা জনাটো অতি আৱশ্যক। তেখেতৰ জন্মস্থান, জন্মচন, তেখেতে লিখা কিতাপবোৰৰ নাম আদি বহু লাগতিয়াল কথা জনাটো অতি প্ৰয়োজনীয়। কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ জন্ম 1882 চনত যোৰহাটৰ পটীয়া গাঁৱত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল কমলেশ্বৰ শৰ্মা। কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে যোৰহাটৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পাছ কৰি কোচবিহাৰ কলেজত পঢ়িছিল। 1906 চনত আইনৰ পৰীক্ষা পাছ কৰি তেখেতে ওকালতি আৰম্ভ কৰে। পিছলৈ তেওঁ ESC ৰূপে কামত যোগদান কৰি বিভিন্ন উচ্চ পদত অধিষ্ঠিত হৈ কামৰ পৰা অৱসৰ লয়। 1961 চনত গুৱাহাটীত তেখেতৰ মৃত্যু হৈছিল। দুৰ্গেশ্বৰ শৰ্মাদেৱ একেধাৰে কবি আৰু নাট্যকাৰ আছিল। তোমালোকে বাৰু নাট্যকাৰ মানে কি জানানে? নাট্যকাৰ হ'ল যিজনে নাটক ৰচনা কৰে। তেখেতে কেইবাখনো নাটক ৰচনা কৰিছিল। তেখেতে ৰচনা কৰা নাটককেইখনৰ নাম মই কৈ দিছোঁ, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। নাটককেইখন হ'ল পাৰ্থ পৰাজয়, চন্দ্ৰাৱলী, পদ্মাৱতী, বালিবধ ইত্যাদি। ইয়াৰোপৰি দুৰ্গেশ্বৰ শৰ্মাদেৱে অঞ্জলি আৰু নিবেদন নামৰ দুখন কবিতা পুথি ৰচনা কৰিছিল। তোমালোক আটায়ে কবিগৰাকীৰ বিষয়ে যি বুজি পালা বা মনত থাকিল তোমালোকৰ, সেয়া তোমালোকে এখন বহীত লিখি থবা। কেতিয়াবা কবি পৰিচয়ৰ পৰা কিছুমান সৰু সৰু প্ৰশ্ন আহিলে তোমালোকৰ উত্তৰ কৰাত সহজ হ'ব। এতিয়া আহাচোন গীত আৰু ছবি কবিতাটোৰ প্ৰথম দফাত কবিয়ে কি ক'ব বিচাৰিছে আমি আলোচনা কৰি লওঁ। কোনেও সেইটি গীত ভাল নুবুলিব যিটি গীত বুজাইছে বুজে। গীত আমি সকলোৱে ভাল পাওঁ, নহয়নে বাৰু? গীতনো কি? গীত হৈছে কিছুমান অৰ্থপূৰ্ণ শব্দক সুৰ লয়েৰে বান্ধি সজাই তোলা সাংগীতিক ব্যৱস্থা। ভাল গীত আৰু ছবিক সকলোৱে আদৰ কৰে। ভাল গীতে আমাৰ প্ৰাণ টানি ধৰে। সকলো দুখ পাহৰি আমি এক আনন্দ অনুভৱ কৰোঁ, কাৰণ সংসাৰ মৰুভূমিত গান সৰু বৰ। কিন্তু এই গীতবোৰ যেতিয়া বুজাইহে বুজে, সকলো মানুহে বুজি নাপায় বা মানুহক আনন্দ দিব নোৱাৰে। তেনেকুৱা গীত কোনেও ভাল বুলি নকয়। ইয়াতে আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটোৰ কথা ক'ব পাৰোঁ। সকলোৱে বুজি পাইছিল বা সকলোৰে অন্তৰ চুই গৈছিল, সেইটো এটা মানুহৰ মুখে মুখে চলি থকা জনপ্ৰিয় গীত।

ঠিক সেইদৰে কোনেও সেইটি ছবি ভাল নেদেখিব যাৰ মূল আটাইয়ে নুবুজে। ইয়াত কবিয়ে মূল শব্দটোৰ অৰ্থ প্ৰধান বা ঘাই কাৰণ বুলি বুজাইছে। এখন ভাল ছবি যাৰ মূল অৰ্থ আমি বুজিবলৈ চেষ্টা কৰোঁ, হয়নে নহয়, কোৱাচোন বাৰু। কিন্তু ছবিখনৰ মূল বা প্ৰধান কথা যদি আমি নুবুজোঁ, তেতিয়াহ'লে সেই ছবিখন আমাৰ ভাল নালাগে বা আমি ভাল নেদেখোঁ। কাৰণ আমি জানো যে ভাল ছবি এখনেও কথা পাতে, ছবিখন দেখিয়ে আমি তাৰ অৰ্থ বুজি পাওঁ। ইয়াত শিল্পীৰ পাৰদৰ্শিতা ফুটি উঠে, কাৰণ চিত্ৰপটত ৰেখাৰ অংকন নাইবা ৰঙৰ সহায়ত শিল্পীৰ মনৰ ভাৱ ফুটাই তোলাকে ছবি বোলে। যদিহে আমি ছবিৰ মূলটো বুজি নাপাওঁ, তেতিয়াহ'লে সেই ছবিখন আমি কেতিয়াও ভাল নেদেখিম। এতিয়া আমি পিছৰ দফাটোলৈ আহোঁ, তোমালোকেও পঢ়ি যোৱাচোন। যিটি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায়। যিটি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায়। ইয়াত দুৰ্গেশ্বৰ শৰ্মাদেৱে উলাহ শব্দটোৰ অৰ্থ আনন্দ বুজাইছে। ভাল গীত আৰু ছবিক সকলোৱে আদৰ কৰে। ভাল গীতে আমাৰ প্ৰাণ টানি ধৰে আৰু ভাল ছবি এখনে আমাৰ আত্মা তৃপ্ত কৰে। যেনেকৈ লিঅ'নাৰ্ড ডা ভিঞ্চিৰ বিখ্যাত ছবি মনালিছাৰ হাঁহিৰ কথা তোমালোকে জানা নহয়, ই আজিও মানুহৰ মন আপ্লুত কৰে, আনন্দৰ জোৱাৰ আনে। ইয়াতেই শিল্পীৰ সাৰ্থকতা। ঠিক তেনেদৰে গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ গীতটোৱে আমাক উৎসাহ যোগায়, আনন্দ দিয়ে।

যেতিয়াই আমি সকলোৱে একে আনন্দ অনুভৱ কৰোঁ, সেই আনন্দই গোটেই জগতৰো আনন্দ বঢ়ায়। তোমালোকে বুজি পাইছা নিশ্চয়। তেনেহলে আহা আমি পিছৰ শাৰীটো আলোচনা কৰোঁ। সিহে পায় নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। ইয়াত আলাস শব্দটোৱে আকাশ বা শূন্য বুজাইছে। যিবোৰ গীত শুনি বা ছবি চাই আমি সকলোৱে একে আনন্দ অনুভৱ কৰোঁ। আমি সকলোৱে লাভ কৰা নিজ নিজ আনন্দই যেন গোটেই জগতখনক আনন্দ দিয়ে, উলাহ যোগায়। ভাল গীত আৰু ভাল ছবিয়ে আমাৰ শূন্য ঠাইত বহি আমাৰ মনত আনন্দৰ বন্যা নমায়। যিমান নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব। তোমালোক আটায়ে ভাল গীত শুনি আনন্দ নোপোৱা জানো? নিশ্চয় পোৱা, কাৰণ ভাল লগা গীত নুবুজা হলেও তাৰ সুৰ আৰু লয়ে হৃদয় উপচাই পেলায়, মন তৃপ্ত কৰে। আমি তাল বা ৰাগৰ বিষয়ে নাজানিলেও

গীতৰ যদি শব্দ সংযোজন ভাল আৰু সঠিক হয় তেতিয়া সেই শব্দৰ গাঁথনিয়ে সংগীতৰ ৰূপ লয় আৰু আমাৰ হৃদয়ত ঠাই পায় আৰু হৃদয় জোৰায়। যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। ভাল বেয়া আমি চকুৰে দেখি ক'ব পাৰোঁ। আমি সকলোৱেতো ছবিৰ কলাত্মক দিশ নাজানো বা বুজি নাপাওঁ, কিন্তু ভাল ছবি এখন চকুত পৰিলে আমি মনত লগাই লওঁ আৰু ভাল ছবিখনৰ বিষয়ে এটা সম্যক ধাৰণা কৰি ল'ব পাৰোঁ। আমি চিত্ৰকৰ নহয়, কিন্তু ভাল ছবি এখন দেখিলে আমাৰ চকু আমাৰ মন তৃপ্ত হৈ পৰে আৰু সেয়া আমাৰ মনৰ ভিতৰত থাকি যায়। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ এটি কবিতা, গীত আৰু ছবি আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই পাঠ যুগুতাই দিলে অপৰ্ণা শৰ্মাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপালক অৰ্পণ। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল। অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠকত অতুল বৰাক দলপতি হিচাপে বাছনি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি। অসম বিধানসভা নিৰ্বাচন সফলভাৱে সম্পন্ন হোৱাৰ পাছত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। শ্ৰীগোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126 জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ তালিকাখন দাখিল কৰে। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত বিজেপিয়ে অকলেই মুঠ 82খন আসন লাভ কৰিছে। আনহাতে এন ডি এ মিত্ৰজোঁটৰ সহযোগী অগপ আৰু বি পি এফে 10খনকৈ আসন লাভ কৰিছে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি আজি ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ লগে লগে চলিত 25খন বিধানসভা আনুষ্ঠানিকভাৱে ভংগ হয়। নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাক তত্বাৱধায়ক চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ৰাজ্যপালগৰাকীয়ে পৰামৰ্শ দিয়ে। পদত্যাগ পত্ৰ দাখিল কৰি ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
2: নিৰ্বাচনৰ ফলাফল ভাৰতৰ নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচনী আয়োগে তেওঁলোকৰ অধিসূচনা ফলাফলৰ সৈতে তাক অসমৰ মহামহিম ৰাজ্যপাল

0: ডাঙৰিয়াৰ হাতত অৰ্পণ কৰিছে। গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰো আৰু সমান্তৰালভাৱে চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ দুয়োটা পৰামৰ্শ, আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুয়োটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে।
1: উল্লেখযোগ্য যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমত দলটোৰ বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনিক সহ পৰ্যবেক্ষক হিচাপে নিযুক্তি কৰিছে। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে বিধানসভা সচিবালয়ে অহা 18 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। 16 অসম বিধানসভা গঠনৰ বাবে তিনিদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যপালে অস্থায়ী অধ্যক্ষ এগৰাকীক শপত বাক্য পাঠ কৰোৱাব আৰু সেই অধ্যক্ষগৰাকীয়ে বিধানসভাত আন বিধায়ক বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। অসম গণ পৰিষদ দলৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি আমবাৰীৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয়। অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীকে ধৰি বিধানসভা নিৰ্বাচনত জয়ী হোৱা 10 গৰাকী প্ৰাৰ্থীৰ উপৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনোৱা হয়। কেইবাঘণ্টা ধৰি চলা আলোচনাৰ অন্তত অতুল বৰাক বিধায়িনী দলৰ নেতা আৰু কাৰ্যকৰী সভাপতি হিচাপে তথা কেশৱ মহন্তক উপদলপতি হিচাপে বাছনি কৰে। একেদৰে দলৰ সাধাৰণ সম্পাদক তথা ডিমৰুৱা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসক দলৰ সচিব আৰু বজালীৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক মুখ্য সচেতকৰ দায়িত্ব অৰ্পণ কৰা হয়। দলটোৰ পৰ্যবেক্ষক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সদস্যসকলক শুভেচ্ছা জনায়।
2: আজি অসম গণ পৰিষদৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে অতুল বৰাক অসম গণ পৰিষদৰ বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত কৰে আৰু কেশৱ মহন্ত ডাঙৰীয়াক বিধায়িনী দলৰ উপসভাপতি হিচাপে আজি সৰ্বসন্মতিক্ৰমে নিযুক্তি দিয়ে। ডঃ তপন দাস অসম গণ পৰিষদৰ বিধায়িনী দলৰ সচিব হ'ব আৰু ধৰ্মেশ্বৰ ৰয় অসম গণ পৰিষদৰ বিধায়িনী দলৰ মুখ্য সচেতক হিচাপে আজি নিৰ্বাচিত হয়।
1: বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলে তেওঁলোকৰ সমষ্টিসমূহৰ উন্নয়নৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি যোৱাৰ সংকল্প লয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই বৈঠকত অংশ লৈ মিত্ৰ দলটোৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জনায়। তেওঁ লগতে দলৰ নেতাসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীতো অংশ লয়। পশ্চিমবংগত নতুন বিজেপি চৰকাৰে অহা 9 মে'ত শপত গ্ৰহণ কৰিব। ৰাজ্যখনত বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কয় যে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অহা শনিবাৰে দিনৰ 10 বজাত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপি শাসিত ৰাজ্যসমূহৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। অহা 9 মে'ত দেশজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জিলাসমূহৰ আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। সেই অনুসৰি ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত অনুষ্ঠিত হ'বলগা লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহান জনায়। লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা লোক আদালত অনুষ্ঠিত হ'ব। বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰৰ লগত জড়িতসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ভাৰতীয় সেনাবাহিনীয়ে অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ লুপন ষ্টেডিয়ামত অহা 10 মে'ৰ পৰা 13 মে'লৈ পৰ্টাৰ নিযুক্তি শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যখনৰ পশ্চিম কামেং জিলাত থকা বৈশাখী সেনাবাহিনীৰ শিবিৰৰ উদ্যোগত আয়োজন কৰা এই নিযুক্তি শিবিৰত 179 দিনৰ বাবে মুঠ 600 গৰাকী পৰ্টাৰ নিয়োগ কৰা হ'ব। ভাৰত, নেপাল আৰু ভূটানৰ প্ৰাৰ্থীৰ বাবে এই শিবিৰ মুকলি থাকিব। ইয়াৰ বাবে 18 বছৰৰ পৰা 39 বছৰৰ ভিতৰৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। শাৰীৰিকভাৱে সুস্থ তথা যিকোনো ধৰণৰ সংক্ৰামক ৰোগৰ পৰা মুক্ত পুৰুষ প্ৰাৰ্থীসকলেহে এই শিবিৰত অংশ

0: পাৰিব। আগ্ৰহীসকলে প্ৰয়োজনীয় নথিপত্ৰ জমা দিব লাগিব। শোণিতপুৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া অনুসৰি আগ্ৰহী প্ৰাৰ্থীসকলে 9877858301, 7986023240 আৰু 9711682289 নম্বৰত ফোন কৰি সবিশেষ জানিব পাৰিব। ভাৰত আৰু ভূটানৰ মাজত শৈক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে কালি তেজপুৰ মহাবিদ্যালয়ত সপ্তাহজোৰা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ শৈক্ষিক বিনিময় কাৰ্যসূচী আৰম্ভ হৈছে। মহাবিদ্যালয়খনৰ ভূগোল বিভাগৰ উদ্যোগত আয়োজিত এই সপ্তাহজোৰা কাৰ্যসূচীত ৰয়েল ইউনিভাৰ্চিটি অব ভূটানৰ 15 জনীয়া এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ হাজৰিকাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত ডঃ হাজৰিকাই কয় যে দুয়োখন শিক্ষানুষ্ঠানৰ এই শৈক্ষিক আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক উপকৃত কৰাৰ লগতে দেশ দুখনৰ মানৱ সম্পদ গঢ়াত উল্লেখযোগ্য বৰঙণি আগবঢ়াব। উল্লেখযোগ্য যে সপ্তাহজুৰি হ'বলগীয়া এই কাৰ্যসূচীত মূল লক্ষ্য হৈছে দুয়োখন প্ৰতিষ্ঠানৰ ভূগোল বিভাগৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজৰ শৈক্ষিক সম্পৰ্ক, পাঠদান পদ্ধতিৰ নৱীকৰণ, ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু সাংস্কৃতিক সহযোগিতা উন্নত কৰা। পশ্চিম কাৰ্বিআংলঙৰ অসম মেঘালয় সীমান্তৰ খান্দুলি খেলপথাৰত সীমান্ত কেন্দ্ৰিক বিষয় সন্দৰ্ভত আজি জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। দুয়োখন সীমান্তবাসী জিলাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক পৰ্যায়ৰ এই আলোচনা চক্ৰত সীমান্তটি খান্দুলি তাপাত লাংকেৰৈ অঞ্চলত শান্তি সম্প্ৰীতি অটুট ৰাখিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত সীমান্তৱৰ্তী জিলাকেইখনৰ ছাত্ৰ সংগঠনৰ লগতে সীমান্ত উন্নয়ন সমিতিৰ বিষয়ববীয়াও উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপালক অৰ্পণ। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল। অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠকত অতুল বৰাক দলপতি হিচাপে বাছনি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কৃষি জগত।
2: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত। আজিৰ কৃষি জগত অনুষ্ঠানৰ আলোচনাৰ বিষয় হৈছে নাৰিকল বাগানৰ প্ৰস্তুতিৰ সবিশেষ। এই বিষয়ে ক'বলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো উদ্যান শস্য আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয় নলবাৰীস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ সহযোগী অধ্যাপক ডঃ হিমাদ্ৰী শেখৰ দত্তক। আপোনাক অনুষ্ঠানলৈ আদৰিছো।
3: ধন্যবাদ, নমস্কাৰ।
2: আজিৰ আমাৰ আলোচনাৰ বিষয়ে আপুনি গম পালে নাৰিকলৰ বাগানৰ প্ৰস্তুতিৰ সবিশেষ। আলোচনাৰ আৰম্ভণিতে আপোনাক সুধিব বিচাৰিছো অসমত নাৰিকল খেতিৰ গুৰুত্বৰ ওপৰত আপুনি কি ক'ব বিচাৰিব?
3: হয়, খুব পোনপ্ৰথমে আপুনি খুব সুন্দৰ প্ৰশ্ন এটি কৰিছে। অসমত নাৰিকল খেতিৰ গুৰুত্ব খুবেই আছে, কাৰণ নাৰিকল আমাৰ অসমীয়া জীৱনৰ আপুনি সামাজিক কওক, ধাৰ্মিক কওক, বা যিটো আমাৰ পৰিৱেশ তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমি যিকোনো এটা অনুষ্ঠান এটা কৰিবলৈ গ'লে আমাক নাৰিকল লাগিব,
2: মাংগলিক অনুষ্ঠানত
3: লাগিবই। তো সেইটো এটা আছে। লগতে আহিলে যে আমাৰ অসমৰ মাটি আৰু জলবায়ু নাৰিকলৰ বাবে খুবেই উপযোগী। তাৰপিছত যদি আমি চাওঁ যে বজাৰখন, আমাৰ ঘৰুৱা বজাৰৰ চাহিদা আছে, আপুনি বজাৰলৈ যদি যায় দেখিব যে নাৰিকলৰ মূল্য কিমান বজাৰত। তাৰ লগে লগে আহি গ'ল যে আমি তাৰ পৰা বিভিন্ন ধৰণৰ মূল্য সংযোজন কৰি বিভিন্ন ধৰণৰ সামগ্ৰী আমি বনাব পাৰোঁ। আপুনি খাদ্য সামগ্ৰী কওক বা তাৰ পৰা নাৰিকলৰ যিটো খোলাৰ পৰা আপুনি বিভিন্ন ধৰণৰ হেণ্ডিক্ৰাফ্টৰ বস্তু বনাব পাৰে। সেইখিনিৰ লগে লগে অহাৰ লগে লগে আপোনাৰ কি হয়, আমাৰ যি স্বনিয়োজন বা নিবনুৱা যিটো সমস্যা তাত এণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপমেণ্ট কৰাৰ এটা স্থল আছে। তাৰ লগে লগে যিহেতু এতিয়া চৰকাৰে এক্ট ইষ্ট পলিচি কথা কোৱা হৈছে, এক্ট ইষ্ট পলিচি কৰাৰ লগে লগে আমাৰ বিভিন্ন দেশৰ লগত আমাৰ এটা বাণিজ্যিক সম্বন্ধ এটা হ'ব। সেই সম্বন্ধ হোৱাৰ লগে লগে কিন্তু আমাৰ নাৰিকলৰ উৎপাদন কৰি কিন্তু তাৰ পৰা ৰপ্তানি কৰাৰ আমাৰ যথেষ্ট

0: সম্ভাৱনা আছে। তো মই দেখিছোঁ যে নাৰিকলৰ খেতিৰ দ্বাৰা কিন্তু আমাৰ অসমৰ অৰ্থনৈতিক বা সামাজিক জীৱনত আগবঢ়াই নিয়াৰ যথেষ্ট স্থল আছে।
1: হয়, আপুনি বাণিজ্যিক ক্ষেত্ৰখনৰ কথা ক'লে, এই বাণিজ্যিক ক্ষেত্ৰত নাৰিকলৰ খেতি আৰম্ভ কৰাৰ আগতে কি কি কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগে?
0: আমি যেতিয়া বাণিজ্যিকভাৱে যেতিয়া নাৰিকলৰ খেতি কৰিবলৈ আগবাঢ়িম, বিভিন্ন ধৰণৰ মৌলিক কথাত আহিব। পোনপ্ৰথমে আহিব কিন্তু আমাৰ মাটি, আমি মাটি চিনাক্তকৰণটো মেইন। মাটি বুলি ক'বলৈ গ'লে প্ৰথম হ'ল যে আপোনাৰ বালিয়া পলসুৱা মাটি হ'ব লাগিব, ৰ'দ ঘাই হ'ব লাগিব, আৰু বাৰিষা যাতে সহজে পানী ওলাই যায় তেনেকুৱা ধৰণৰ হ'ব লাগিব। আৰু তাৰ লগে লগে কিন্তু মাটিত যথেষ্ট পৰিমাণৰ জীৱ থাকিব লাগিব। মাটি নিৰ্বাচন কৰাৰ পিছত আহিব আমি কি ধৰণৰ সঁচ লগাম, সেই জাত নিৰ্বাচন আহিব। জাত নিৰ্বাচন কৰাৰ লগে লগে আহি যাব যে আমি ৰোপণ সামগ্ৰী, কাৰণ ৰোপণ সামগ্ৰী খুব গুৰুত্বপূৰ্ণ, আমি কেনেকুৱা ধৰণৰ ৰোপণ সামগ্ৰী ব্যৱহাৰ কৰিম, তাৰ লগে লগে আমি বৈজ্ঞানিকভাৱে কেনেকৈ আমি ৰোপণ কৰিম, তাৰ লগে লগে বিভিন্ন ধৰণৰ যত্ন ল'ব লাগিব। কাৰণ দেখা যায় যে আমি ৰোৱাৰ 5 বছৰৰ পৰা আপোনাৰ ফল লগা আৰম্ভ হৈ যায়। তো আমি সেই বস্তুখিনি আৰম্ভণিৰ পৰা আমি সেইকাৰণে যথেষ্ট যত্ন ল'ব লাগিব, মাটি নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বৈজ্ঞানিকভাৱে আমি যাতে কৃষিকৰ্ম যাতে কৰি যাব পাৰোঁ।
1: হয়, আৰু এই ক্ষেত্ৰত নাৰিকলৰ জাতৰ ওপৰতো নিৰ্ভৰ কৰে নিশ্চয়। অসমৰ বাবে নাৰিকলৰ কি কি উপযুক্ত জাত আছে বাৰু?
0: নাৰিকলৰ জাত বুলি ক'লে হ'ল, এটা হ'ল আপোনাৰ চাপৰ জাত, এটা হ'ল আপোনাৰ ওখ জাত, এটা হ'ল আমাৰ হাইব্ৰিড বা যিটো বৰ্ণশংকৰ জাত বুলি কোৱা হয়। চাপৰ জাত বুলি কোৱাৰ লগে চাপৰ জাতৰ কিন্তু আপোনাৰ জীৱনকালটো চুটি হয়, আপুনি ৰোপণ কৰাৰ 3-4 বছৰৰ পৰা ফলটো লগা আৰম্ভ কৰে। কিন্তু ওখ জাতটো আপোনাৰ ওখ হয়, তাৰ জীৱনকালটো বেছি হয়, আৰু তাৰ লগতে আমাৰ যিটো হাইব্ৰিড বা বৰ্ণশংকৰ জাত আছে। কিন্তু দেখা যায় যে যিবিলাক ওখ জাত, সেই ওখ জাতবিলাকৰ আপোনাৰ জাৰ্মিনেশ্যন বা অংকুৰণ বা গজালি সোনকালে মেলে, আৰু ওখ জাতবিলাক আপুনি নাৰিকলটো পুলি প্ৰস্তুত কৰাৰ আগে আগে আপুনি 2-3 মাহলৈ ৰাখিব পাৰে। কিন্তু যিবিলাক চাপৰ জাত, সেই চাপৰ জাত কিন্তু আপুনি নাৰিকলটো সংগ্ৰহ কৰা কিন্তু এমাহৰ ভিতৰতে আপুনি নাৰিকলৰ পুলিটো আপুনি প্ৰস্তুত কৰিব লাগিব। সেইকাৰণে দেখা যায় যদি চাপৰ জাত হয়, তাত কল্পজ্যোতি বুলি আছে, যদি আপুনি ওখ জাত আমি লগাব বিচাৰোঁ, ওখ জাত বুলি কৰাৰ লগে লগে আপোনাৰ কামৰূপা আছে, আৰু হাইব্ৰিডত আপোনাৰ কেৰাশংকৰ বুলি জাত এটা আছে। কিন্তু দেখা যায় যে আমাৰ অসমৰ কাৰণে, যিহেতু আমাৰ প্ৰথম কথাটো হ'ল যে গজালিটো আমাৰ সোনকালে লাগে, সেই গজালি লোকৰ কাৰণে আমাৰ ক্ষেত্ৰত ওখ জাতবিলাকে বেছি ভাল। কিন্তু তাৰ লগে লগে আমি চাপৰ জাতো লগাব পাৰোঁ, খালি চাপৰ জাত হ'লে তাৰ যিটো জীৱনকাল, সেই জীৱনকালটো অলপমান
1: কম হয়। আৰু ওখ জাতৰ বিষয়ে আপুনি যিটো ক'লে, তাৰ পুলি ৰোৱাৰ কিমান বছৰৰ পিছত ফল লাগে?
0: ওখ জাতৰ আপোনাৰ প্ৰায় 6-7 বছৰমান লাগি যায়, কিন্তু চাপৰ জাতৰ আপোনাৰ সোনকালে 3-4 বছৰ
1: লাগে, কিন্তু সময়সীমা কম,
0: সময়সীমাটো তাৰ জীৱনকালটো কম হয়।
1: আৰু ভাল মানৰ নাৰিকলৰ ৰোপণ কৰিবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন হয়?
0: হয়, অসমীয়াত কথা এষাৰ আছে, মাক ভালে জীয়েক জাতি, অৰ্থাৎ মাতৃগছজোপা যদি ভাল হয়, তেতিয়াহ'লে আমি মানে যিটো পুলি তাৰ পৰা প্ৰস্তুত কৰিম, তাৰ পৰা আমি ভৱিষ্যতে ভাল উৎপাদনতা আশা কৰিব পাৰোঁ। সেইটো চাবলৈ গ'লে আমি মাতৃগছজোপা ন্যূনতম আপোনাৰ প্ৰায় 80-100টা নাৰিকল প্ৰতিজোপা গছে প্ৰতি বছৰ দিব লাগিব। তাৰ লগে লগে তাৰ বছৰ কিন্তু প্ৰায় 25-40 বছৰ হ'ব লাগিব, আৰু তাত 30-40টা আপোনাৰ পাত থাকিব লাগিব। আমি যেতিয়া মাতৃগছ চিনাক্তকৰণ কৰিম, খালি আমি মন কৰিব লাগিব যে যিবিলাক গছত আপোনাৰ অপৰিণত ফলবিলাক সৰি যায় বা শুকান নাৰিকল উৎপাদন হয়, তেনেকুৱা ধৰণৰ মাতৃগছ কিন্তু আমি ল'ব নালাগিব। কাৰণ তেনেকুৱা ধৰণৰ মাতৃগছ ল'লে আমি কিন্তু ভৱিষ্যতে উৎপাদন ভাল আমি নাপাম। আৰু সাধাৰণতে নাৰিকল যিটো আমি ল'ম পুলি প্ৰস্তুত কৰাৰ কাৰণে, তাৰ কিন্তু ওজন আপোনাৰ 0.5 কেজিতকৈ ওপৰৰ হ'ব লাগিব। আৰু যেতিয়া আমি নাৰিকল যেতিয়া পুলি আমি প্ৰস্তুত কৰিম বা নাৰিকলটো সংগ্ৰহ কৰিম, সাধাৰণতে নৱেম্বৰৰ পৰা ধৰক ফেব্ৰুৱাৰীৰ ভিতৰত সংগ্ৰহ কৰিব লাগে। দুই ধৰণে আমি নাৰিকলৰ পুলিটো প্ৰস্তুত কৰিব পাৰোঁ, নাৰিকলটো সংগ্ৰহ কৰাৰ পিছত থিয়কিও পাৰোঁ, পথালিকিও পাৰোঁ। যদি আমি নাৰ্চাৰীত কৰোঁ বা বেলেগ এটা ঠাইলৈ পঠাবলগীয়া হয়, তেতিয়া আমি থিয়কে কৰিম, কাৰণ থিয়কে কৰিলে আপোনাৰ ট্ৰেন্সপৰ্টেশ্যনত সুবিধা হ'ব। কিন্তু অন্যথা আমি কিন্তু সাধাৰণতে আমাৰ পথালিকে কিন্তু নাৰিকলটো মাটিত বা পলি আজিকালি পলিবেগত কৰে, পলিবেগত পলিথিন বেগত কৰিলে কি সুবিধা হয়, আপোনাৰ বিভিন্ন ঠাইলৈ পঠাবলৈ ইফাল ইফালে নিবলৈ সুবিধা হ'ব। আৰু যেতিয়া আমি পিছলৈ গাঁত খান্দি পেলাই আমি যেতিয়া পুলিটো ৰুম, আমি তেতিয়া আৰু গোটেই যিটো শিপাৰ সৈতে যিটো মাটিৰ যিটো থাকিব গোটেই পুলিটো আমি ৰোপণ কৰিব পাৰিম,
1: সুবিধা হয় তেতিয়া। আৰু আপুনি ক'লে যে নাৰিকলৰ পুলি ৰোপণৰ বাবে কেনেকুৱা ধৰণৰ মাটিৰ প্ৰয়োজন
0: হয়,
1: তাৰ লগতে কোন সময়ত ৰোপণ কৰিলে বেছি ভাল, আৰু মানে তাৰ পৰা উৎপাদন পাবলৈ বৈজ্ঞানিক পদ্ধতি নিশ্চয় আছে?
0: নিশ্চয় আছে। আপুনি এতিয়া কৈছে যে ৰোৱাৰ সময়, সাধাৰণতে যদি ওখ মাটি হয় আমি মাৰ্চ এপ্ৰিলত ৰোপণ কৰিলে ভাল হয়, আৰু যদি দ মাটি হয় আমি ছেপ্টেম্বৰ অক্টোবৰ মাহত আমি ৰোপণ কৰিম। আমি যেতিয়াই সাধাৰণতে আমি প্ৰায় এবছৰীয়া এঘাৰ মাহৰ পৰা এবছৰীয়া পুলি আমি সদায় ৰোপণ কৰিব লাগে। মই আগতে কৈ গ'লো।

0: আমি যেতিয়া ৰোপণ কৰিম আমি দুটা শাৰীৰ মাজত বা এটা পুলি প্ৰান্তু পুলিৰ মাজত আমি প্ৰায় 25 ফুট বা 7.5 মিটাৰৰ আমি ব্যৱধানত আমি ৰোপণ কৰিব লাগে। ৰোপণ কৰাৰ আগতে আমি গাঁত খান্দি ল'ম, সেই গাঁত প্ৰায় আপোনাৰ ৰোপণ কৰাৰ 2-3 মাহমান আগতে আমি সেই গাঁতটো খান্দি ল'ম। সেই গাঁত খান্দোতে আমি গাঁতটো 3 ফুট জোখৰে আমি সেই গাঁতটো আমি প্ৰথমে খান্দি ল'ব লাগিব। খান্দি লোৱাৰ পিছত তাত আমি শুকান গোবৰ দিব লাগিব, 3-4 পাচিমান শুকান গোবৰ দিম। তাৰ লগে লগে প্ৰায় 200 গ্ৰামমান আমি মালাথান পাউডাৰ দি পেলাই তাৰে 2/3 অংশ আমি পূৰাই ল'ব লাগিব। পূৰাই লোৱাৰ পিছত আমি নাৰিকলৰ পুলিটো সোঁ মাজত ৰোপণ কৰিব লাগিব। ৰোপণ কৰোঁতে আমি চাব লাগিব যাতে অলপ যাতে গুৰিটো যাতে ধেনুভেৰীয়া হয়, যাতে কোনো কাৰণতে যাতে পানী জমা নহয়, আমি সেই বস্তুখিনিৰ প্ৰতি নজৰ ৰাখিব লাগিব।
1: আৰু উৎপাদন বৃদ্ধি কৰিবলৈ কেনেকুৱা ধৰণৰ সাৰ প্ৰয়োগ কৰিব লাগে?
0: সাধাৰণতে দেখা যায় যে আমাৰ কৃষকসকলে নাৰিকল গছত সাৰ কম প্ৰয়োগ কৰে, কাৰণ যদি আমি নাৰিকল গছজোপাক যদি খাদ্য নিদিওঁ সি আমি কেতিয়াও উৎপাদন পাবলৈ সক্ষম নহ'ম। সাধাৰণতে সাৰ বুলি কোৱাৰ লগে লগে যিটো আমি অনুমোদিত সাৰ দিম সেইটো আচলতে বয়স ভেদে বেলেগ বেলেগ হ'ব। ধৰি লওক আপোনাৰ এবছৰীয়া যদি পুলি হয়, এবছৰীয়া পুলি হ'লে আপোনাৰ 5 কেজি শুকান গোবৰ, 300 গ্ৰাম ইউৰিয়া, 500 গ্ৰাম ছুপাৰ, 350 গ্ৰাম পটাছ আৰু 25 গ্ৰাম বৰাক্স, এইখিনি হ'ব আপোনাৰ এবছৰীয়া পুলিৰ কাৰণে। যদি 5 বছৰীয়া পুলি হয় আপোনাৰ 15 কেজি শুকান গোবৰ লাগিব, আপোনাৰ 1.5 কেজি ইউৰিয়া লাগিব, 2.5 কেজি ছুপাৰ লাগিব, 1 কেজি 750 গ্ৰাম পটাছ লাগিব আৰু লগতে আপোনাৰ 25 গ্ৰাম বৰাক্স লাগিব। এই সাৰখিনি আমি দুভাগ কৰি এভাগ আমি মাৰ্চ এপ্ৰিলত দিম আৰু এভাগ আমি ছেপ্টেম্বৰ অক্টোবৰত দিম। খালি মন কৰিব যেতিয়া আমি সাৰখিনি প্ৰয়োগ কৰিম, এবছৰীয়া পুলি হ'লে গুৰিৰ পৰা প্ৰায় আপোনাৰ 1.5 ফুট আঁতৰত আৰু 5 বছৰীয়া পুলি হ'লে গুৰিৰ পৰা প্ৰায় 4.5 ফুট আঁতৰত আমি পাতলীয়া নলা কৰিম। নলা কৰিলে তাত আমি শুকান গোবৰৰ সৈতে আমি তাত প্ৰয়োগ কৰিম। খালি মনত ৰাখিব লাগিব যাতে কোনো কাৰণত তাতে শিপা কটা নাযায়, সেইখিনি সদায় আমি নজৰ দিব লাগিব। আৰু সাৰ প্ৰস্তুত সাৰ যেতিয়া আমি প্ৰয়োগ কৰিম, প্ৰয়োগ কৰাৰ সময়ত কিন্তু মাটিত যথেষ্ট পৰিমাণে আপোনাৰ জীৱটো থাকিব লাগিব।
1: হয়, মই এটা কথা সুধিব বিচাৰি আছোঁ, বাণিজ্যিক ভিত্তিত নহয়, ধৰক ঘৰত কাৰোবাৰ নাৰিকল গছ আছে, আমি সৰুতে দেখিছোঁ ঘৰতেই যিখিনি পেলনীয়া আৱৰ্জনা থাকে বা শাক পাচলি তেনেকুৱা ধৰণৰ সাৰ হিচাপে দিয়া হয় বা চাউল ধোৱা পানী দিয়া হয়, সেইখিনি কিমান দূৰলৈ মানে প্ৰযোজ্য?
0: সেইখিনি আপুনি
1: বাণিজ্যিক ভিত্তিত নহ'ব,
0: আপুনি ঘৰুৱাভাৱে দিব পাৰিব। আপুনি যিখিনি আমাৰ ঘৰুৱা যিখিনি থাকি যায়, ধৰক আপোনাৰ শাক, আপোনাৰ যি ধৰক বাকলি বা ধৰক বন্ধাকবি পাত আছে তেনেকুৱা, খালি সেইখিনি অকণমান আপুনি পচাই পেলাই দিব লাগিব। তাৰ লগে লগে যিহেতু আপুনি কৈছে আমাৰ ধৰক নাৰিকলৰ বাকলি, নাৰিকলৰ বাকলিবিলাক সদায় নাৰিকল গছৰ গুৰিত দিব লাগিব। কিয় হৈ যায়? দুটা, এটা হ'ল প্ৰথম সি জীপ ৰাখি ৰখাত সহায় কৰে, আৰু দ্বিতীয়তে পিছলৈ যেতিয়া পচি যাব, পচি যোৱাৰ লগে লগে কিন্তু নাৰিকল গছত সেই নাৰিকলৰ বাকলিৰ পৰা কিন্তু পটাছ সাৰটো পাব। তো তেনেকুৱা ধৰণৰ আমি আপুনি যিটো ধৰণে কৈছে যত্ন ল'ব পাৰে। খালি মনত ৰাখিব কেতিয়াও যাতে কেঁচা গোবৰ যাতে নাৰিকল গছৰ গুৰিত কেতিয়াও নিদিয়ে,
1: কেঁচা গোবৰ দিব নালাগে।
0: কাৰণ কি হয় যে কেঁচা গোবৰ দিলে কেঁচা গোবৰ আপোনাৰ গোবৰুৱা পোক এটা থাকে, সেই গোবৰুৱা পোকটোৱে গৈ পেলাই আপোনাৰ নাৰিকলক খুৰাংজৰ পৰা আপোনাৰ ফল লাগে ধৰ, তাত গৈ পেলাই সিহঁতে কুটি কুটি খায়। সেইকাৰণে সাধাৰণতে দেখা যায় যে আমাৰ বহুত মানুহে গোহালিৰ পৰা কেঁচা গোবৰখিনি আনি পেলাই নাৰিকল গছৰ গুৰিত পেলাই দিয়ে, সেইটো কাম কিন্তু কেতিয়াও কৰিব নালাগে।
1: হয়, আৰু নাৰিকলৰ এটা প্ৰধান সমস্যা হ'ল অপক ফুল সৰা, তাৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে?
0: আচলতে যিটো আপুনি ফুল সৰা কথা কৈছে, অপক অৱস্থা যিটো ফল সৰে, সেইটো আচলতে বিভিন্ন ধৰণৰ বিভিন্ন কাৰণে হ'ব পাৰে। এটা হ'ল যদি আপোনাৰ পৰাগ সংযোগ যদি ভালদৰে নহয়, সাধাৰণতে দেখা যায় যে আমাৰ যিবিলাক বাৰী ভিত্তি, আমাৰ গাঁওবিলাকত দেখা যায় যে বাৰী ভিত্তিত খেতি কৰা হয়, বাৰী এখনত ধৰক আপোনাৰ দুজোপা নাৰিকল গছ থাকিলে, লগত ধৰক আম গছ থাকিলে, লিচু থাকিলে, মধুৰিআম থাকিলে, যেতিয়া গছৰ সংখ্যা কমি যায় তেতিয়া কিন্তু পৰাগ সংযোজন হোৱাত অলপ অসুবিধা হয়। সেইকাৰণে পৰাপক্ষত ওচৰতে যদি আমি 10-15 জোপামান গছ, নাৰিকল গছ থাকে, তেতিয়া কিন্তু এই সমস্যাটো নিবাৰণ হয়। তাৰ লগে লগে মাটিত যদি সাৰৰ অভাৱ হয়, সাধাৰণতে আমি কিন্তু মাটি পৰীক্ষা নকৰোঁ, সদায় আমি মাটি পৰীক্ষাটো কৰি চাব লাগিব কোনটো সাৰৰ অভাৱ ভুগিছে। সাৰৰ অভাৱ হ'লেও কিন্তু এই সমস্যাটো দেখা দিয়ে। লগতে আপোনাৰ কিন্তু মাটি বা জলবায়ু যদি প্ৰতিকূল হয়, তাৰ লগে লগে পানীত যদি মাটিত যদি আপোনাৰ পানীৰ অভাৱ হয়, তেতিয়া কিন্তু এই সমস্যাই দেখাই দিয়ে। সেইকাৰণে আমি একেলগে প্ৰায় 10-15 জোপামান নাৰিকল ওচৰ ওচৰিকৈ লগাব লাগে। তাৰ লগে লগে পোক পতংগ নিয়ন্ত্ৰণ সেইখিনি আহিব, তাৰপিছত মাটি পৰীক্ষা, আৰু মই আগতে কৈ গৈছোঁ যে আমি নাৰিকলৰ বাকলি গুৰিত দিব লাগে বা আমি অনুমোদিত সাৰ প্ৰয়োগ কৰিব লাগে, পানী প্ৰয়োগ কৰিব লাগে। আৰু কেতিয়াবা হয় যে আপোনাৰ হৰ্মনৰ ইম্বেলেঞ্চৰ কাৰণে হয়, যদি হৰ্মনৰ ইম্বেলেঞ্চৰ কাৰণে হয় সৰা সমস্যাটো আহে, তেতিয়াহ'লে আমি প্লেনফিক্স বুলি আপোনাৰ এটি দৰৱ আছে, সেই দৰৱটো আমি 1 চামুচ বা 5 ml 5 লিটাৰ পানীত মিক্স

0: কৰি পেলাই আমি প্ৰয়োগ কৰিব লাগে।
1: হয়,
0: তো এইখিনি কৰিলেই অপৰিপক্ক যিটো ফল হৰা আপুনি কথা কৈছে সেইখিনি আপোনাৰ বহু পৰিমাণে নিবাৰণ কৰিব পৰা যাব।
1: আৰু কোনো এজন ব্যক্তি যদি ধৰক নাৰিকলৰ বাগিচা এখন প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে, তেওঁ কি ধৰণে তাৰ যত্ন ল'ব লাগে আৰু কমেও কিমান মাটিত বাগিচা এখন কৰিব পাৰি বা কিমান গছ কিমান পুলি ৰুব পাৰি?
0: চাওক, এতিয়া দক্ষিণ ভাৰতৰ কেৰেলাত ধৰক তেওঁলোকৰ অলপ যিটো মানে মাটিৰ পেটাৰ্ণটো অকণ বেলেগ ধৰণৰ। তো আমাৰ সাধাৰণতে কৃষকসকলে বহুত বহুত মাটি নাথাকে আৰু আমাৰ যেতিয়া আমি যে আমাৰ চবৰে এখন বাৰী থাকে, সেই বাৰীতে আমাৰ নাৰিকলৰ গছ তেনেকুৱা ধৰণৰ লগোৱা হয়। কিন্তু বাগান হিচাপত কৰিব গ'লে মই কৈছোঁ যে আপোনাৰ দুজোপা গছৰ মাজত আপোনাৰ 7.5 মিটাৰ ব্যৱধান এটা লাগে, যিহেতু আমাৰ মাটি কম কৃষকসকলৰ। তো সেই ঘৰৰ বাৰীখনতে চব খেতি তেওঁলোকে কৰে। মই ভাবোঁ যে নাৰিকল গছৰ লগে লগে অন্তৰ্বৰ্তী হৈছে, কাৰণ নাৰিকল গছ লগোৱাৰ লগে লগে আপোনাৰ প্ৰথম 4-5 বছৰলৈ আপুনি কোনো ধৰণৰ উৎপাদন নহয়। সেই সময়খিনি আমি কিছুমান অন্তৰ্বৰ্তী শস্য আমি লগাব পাৰোঁ। আমি তাৰ মাজত আপোনাৰ হালধি লগাব পাৰোঁ, তাৰ মাজত আমি আপোনাৰ নেমু গছ লগাব পাৰোঁ। তেনেকুৱা ধৰণৰ অন্তৰ্বৰ্তী শস্য যদি লগাওঁ, আৰম্ভণি 3-4 বছৰ বা 5 বছৰলৈকে আমাৰ এটা ইনকাম আহি থাকিব। কাৰণ যদি কৃষকৰ যদি ইনকাম আহি নাথাকে, তেওঁ 5 বছৰলৈ ধৰক অসুবিধা হ'ব, আৰ্থিকভাৱে তেওঁৰ অসুবিধা হ'ব। সেইকাৰণে তেওঁলোকে অন্তৰ্বৰ্তী শস্য কিছুমান লগাব লাগে। মই হালধিৰ কথা ক'লোঁ, আপোনাৰ আদা কথা ক'লোঁ, বা নেমু, কাৰণ নেমুৰ এতিয়া বজাৰ দাম আছে। তো তেনেকুৱা ধৰণৰ শস্য আমি কৰিব পাৰোঁ। তাৰ লগে লগে কিন্তু আমি এটা বস্তু চাব লাগিব যে জলসিঞ্চনৰ ব্যৱস্থাখিনি আমি দিব লাগিব। কিন্তু জলসিঞ্চনটো লাগিবই। আৰু এটা হ'ল আপোনাৰ বনবাদ, বন চনবিলাক আমি সদায় নিয়ন্ত্ৰণ কৰিব লাগে। কাৰণ আমি যদি বন চনবিলাক নিয়ন্ত্ৰণ নকৰোঁ, বিভিন্ন ধৰণৰ কিন্তু বেমাৰ আজাৰ কিছুমান আহে। আৰু যেতিয়া আমি কিছুমান পোক নিয়ন্ত্ৰণ কৰিবলৈ দৰৱ কিছুমান স্প্ৰে কৰোঁ, সেই পোকবিলাকে গৈ পেলাই কিন্তু সেই বন চনবিলাকৰ মাজত লুকাই থাকে। সেইকাৰণে আমি সেই বনবাদবিলাক নিয়ন্ত্ৰণ কৰিব লাগে। তাৰ লগে লগে আপোনাৰ সেউজ সাৰৰ ব্যৱহাৰ সাধাৰণতে আমাৰ কৃষকে নকৰে। কিন্তু মাটিৰ যিটো উৰ্বৰতা শক্তি বঢ়াবলৈ হ'লে আপোনাৰ সেউজ সাৰ, ধৰক আপোনাৰ ধইঞ্চা বুলি আছে, ধইঞ্চা ব্যৱহাৰ কৰিব পাৰে, বা গ্লাইচিডিয়া বুলি এবিধ আছে সেউজ সাৰ, সেই সেউজ সাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া বৰ্তমান কিন্তু আমাৰ খুব জৈৱিক কৃষিৰ কথা চলি আছে। তো জৈৱিক কৃষি বুলি কোৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ আপোনাৰ বায়'ফাৰ্টিলাইজাৰ আছে, আপোনাৰ এজ'টোবেক্টাৰ বুলি আছে, আপোনাৰ ফছফেট চলিউবিলাইজিং বেক্টেৰিয়া বুলি আছে, সেই তেনেকুৱা ধৰণৰ এজ'টোবেক্টাৰ বা ফছফেট চলিউবিলাইজিং বেক্টেৰিয়াৰ নিচিনা আমি বায়'ফাৰ্টিলাইজাৰ আমি 100 গ্ৰাম প্ৰত্যেকজোপা গছত আমি প্ৰয়োগ কৰিব পাৰোঁ। আৰু তাৰ লগে লগে কথা, আজিকালি প্ৰাকৃতিক কৃষি আহি গৈছে, তাত আপোনাৰ নিমাস্ত্ৰ বুলি আছে, নিম গছৰ পৰা আমি কিছুমান দ্ৰব্য প্ৰস্তুত কৰি পেলাই আমি পোক পতংগ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ ব্যৱস্থা আমি ল'ব পাৰোঁ, কাৰণ অৰ্গেনিক ব্ৰেণ্ডিং এটা লাহে লাহে আহি আছে। কিন্তু
1: হয়, আপুনি সাৰৰ কথা ক'লে, আৰু এজোপা নাৰিকল গছৰ কাৰণে পানীৰ কিমান প্ৰয়োজন হয়?
0: আচলতে সেইটো হয় আপোনাৰ ঠাইখিনিৰ ওপৰত নিৰ্ভৰ কৰে, যাতে মাটিত যাতে যথেষ্ট পৰিমাণে জীৱ থাকে। বিশেষকৈ যেতিয়া আমাৰ খৰাং বা ড্ৰাই ছিজনটো আহে, সেই ড্ৰাই ছিজনত কিন্তু আমি প্ৰায় উইকলি ইণ্টাৰভেলত আমি পানীটো দিব লাগিব। খালি এটা চাব লাগিব যে মাটিত যাতে যথেষ্ট পৰিমাণে জীৱটো থাকে, কাৰণ জীৱ যদি নাথাকে, মই আগতে কৈছোঁ যে আপোনাৰ যদি জীৱ নাথাকে, এই ঔপৈনত ফল সৰাহে সমস্যা, তেনেকুৱা ধৰণৰ সমস্যাবিলাকে দেখা দিয়ে। তো আপোনাৰ সেই মাটিৰ ওপৰত নিৰ্ভৰ কৰে আচলতে।
1: আৰু এটা খুব ডাঙৰ সমস্যা হ'ল কীট পতংগৰ।
0: হয় হয়,
1: বিভিন্ন খেতি বাতিত আমি দেখোঁ কীট পতংগৰ সমস্যাটো। নাৰিকলতো নিশ্চয় আছে সেইটো সমস্যা?
0: নাৰিকলতো আছে।
1: কেনেকুৱা ধৰণৰ কীট পতংগ?
0: মই আপোনাৰ লগতে কৈ গৈছোঁ যে গোবৰুৱা পোকটোৰ কথা কৈছোঁ, আপোনাৰ আমাৰ গঁড়ৰ খৰগটোৰ নিচিনা। সেই পোকটো সাধাৰণতে কি হৈ যায়, সি আচলতে যিটো নাৰিকলৰ খোৰাং য'ত আপোনাৰ ফলটো লাগে তাত গৈ গুটি গুটি খাইগৈ। আৰু বিশেষকৈ যদি আমি ওচৰৰ যদি গোবৰৰ দম থাকে, তাৰ উপদ্ৰৱটো বেছি হয়। আৰু সেই গোবৰুৱা পোকটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি গছৰ যিটো খোৰা শুকান পাত চাতবিলাক চফা কৰি পেলাই তাত 0.5 কেজি মালাথিয়ন পাউডাৰ আৰু 0.5 কেজি বালি আমি মিক্স কৰি পেলাই আমি তাত চফা কৰা ঠাইখিনিত আমি সদায় প্ৰয়োগ কৰিব লাগে। এইখিনি হ'ল পোকলৈ আহিলোঁ। আৰু লগতে বহুত পোক আছে, কিন্তু এই গোবৰুৱা পোকটোৱে বৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। তাৰ লগে লগে আপোনাৰ বেমাৰ কিছুমান আছে। এটা হ'ল আপোনাৰ থুৰি পাত পচা বেমাৰ এটা আছে, সেই পাত পচা বেমাৰ এটা আছে। আৰু কিছু ঠাইত দেখা যায় যে আপোনাৰ গা গছৰ পৰা কিছুমান আপোনাৰ ৰস কিছুমান ওলায়, ভেঁকুৰৰ কাৰণে হয়। তো আমি সেইটোৰ কাৰণে আপোনাৰ যিটো থুৰি পাত পচা বেমাৰ বুলি কৈছোঁ, তাৰ কাৰণে আমি বেভিষ্টিন 2 গ্ৰাম প্ৰতি লিটাৰ পানীত মিক্স কৰি পেলাই আমি মানে প্ৰয়োগ কৰিব লাগিব। তাৰ লগে লগে এই যে গা গছৰ পৰা যে ৰস ওলায় আপোনাৰ, সেইটো কাৰণে সেই ৰস ওলোৱা জেগাখিনি খুব কুতুৰি কুতুৰি চফা কৰি পেলাই তাত আমি আলকাট্ৰাৰ প্ৰলেপ এটা আমি প্ৰয়োগ কৰিব পাৰোঁ। তাৰ লগে লগে আৰু এটা আছে আপোনাৰ মুকুট বন্ধন বুলি কয়, আমাৰ এইটো আনুষংগিক ব্যতিক্ৰম হয়। তাত কি হয়, পাতবিলাক আপোনাৰ মিতুৰা মিতুৰি হয়, চুটি হয় আৰু পাতখিলা আপোনাৰ ভালভাৱে ওলাই নাহে। এইটো সাধাৰণতে কিন্তু বৰণৰ অভাৱৰ কাৰণে হয়। বৰণৰ যেতিয়া অভাৱ হয় তেতিয়া হয়। সেইকাৰণে আমি যেতিয়া আমি ৰাসায়নিক অনুমোদিত যিখিনি আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিম, প্ৰয়োগ কৰাৰ লগে লগে কিন্তু আমি 25 গ্ৰাম বৰাক্সতে প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে এই

0: কাৰণৰ মুকুট বন্ধনৰ যিটো সমস্যা সেই সমস্যাটোৱে দেখা নিদিয়ে।
1: আৰু নাৰিকলৰ খেতিৰ কিছুমান প্ৰত্যাহ্বান নিশ্চয় আছে, সেই বিষয়ে কওকচোন।
0: আমাৰ অসমৰ ক্ষেত্ৰত দেখা যায় যে আমাৰ কোনো ধৰণৰ বাণিজ্যিক উৎপাদন ব্লক নাই, কমাৰ্চিয়েল ব্লক যিটো কয়। আমাৰ তেনেকুৱা ধৰণৰ মোক আগতে কৈছোঁ যে আমাৰ এতিয়াও কিন্তু বাৰী ভিত্তিক খেতি হৈ আছে নাৰিকলৰ, তো আমাৰ কোনো ধৰণৰ বাণিজ্যিক ব্লক নাই। আৰু আমাৰ ক্লাষ্টাৰ এপ্ৰ'চ নাই যে আমাৰ কোনো এখন আমি ক'ব নোৱাৰোঁ যে এইখন আপোনাৰ নাৰিকলৰ গাঁও, বা ক্লাষ্টাৰ এপ্ৰ'চ যিটো ক্লাষ্টাৰ ভিলেজ বুলি কোৱা হয় তেনেকুৱা এপ্ৰ'চটো নাই। তাৰ লগে লগে আমাৰ কৃষকসকলক দেখা গৈছে তেওঁলোকে কিন্তু বিজ্ঞানসন্মতভাৱে কৃষি নকৰে। প্ৰথম কথাটো যে দূৰত্ব, তেওঁলোকে 7.5 মিটাৰ যিটো দূৰত্ব ৰাখিব লাগে তেওঁলোকে সেই দূৰত্বটো নাৰাখে। তাৰ লগে লগে তেওঁলোকে যিটো অনুমোদিত সাৰ, ইউৰিয়াই কওক, ছুপাৰে কওক, পটাছে কওক, বা যিখিনি বৰাক্স, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ তেওঁলোকে প্ৰয়োগ নকৰে। আৰু নাৰিকল ভিত্তিক খেতি কৰে তেওঁলোকে কিয় নকৰে, ধৰক নাৰিকল গছজোপাক তেওঁলোকে গা গছ হিচাপে ব্যৱহাৰ কৰি পাণ জালুকৰ খেতি কৰিব পাৰে বা পাণৰ খেতি কৰিব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান কাৰ্য তেওঁলোকে ল'ব পাৰে। তাৰ লগে লগে তেওঁলোকে কিন্তু পোক বা ৰোগৰ যিখিনি নিয়ন্ত্ৰণ ব্যৱস্থা, সেই ব্যৱস্থাখিনি তেওঁলোকে হাতত নলয়। আৰু তাৰ লগে লগে আহিলে আপোনাৰ খাদ্য সংশোধন, যিটো ভেলু এডিশ্যন মই কৈছোঁ, তাৰ বিভিন্ন ধৰণৰ আপোনাৰ যেনেকৈ নাৰিকলৰ খোলাটোৰ পৰা হেণ্ডিক্ৰাফ্টৰ বস্তু বনাব পাৰে, বা কেঁচুসাৰ বনাব পাৰে, বা আপোনাৰ যিটো নাৰিকলৰ যিটো বাকলি, বাকলিৰ পৰা যিটো আমাৰ কোকোপিট, সেই কোকোপিট বা বিভিন্ন ধৰণৰ আপোনাৰ যি ফুট মেচুট মেট, তেনেকুৱা ধৰণৰ কিছুমান বস্তু বনাব পৰা বা স্বনিয়োজন কৰাৰ ব্যৱস্থা কিছুমান আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে উন্নত মানদণ্ডৰ ৰোপণ সামগ্ৰী, সেই ৰোপণ সামগ্ৰীখিনি আমাৰ কৃষকসকলে ব্যৱহাৰ কৰিব লাগিব। আৰু সেই ৰোপণ সামগ্ৰীখিনি তেওঁলোকে কিন্তু কোনো স্বীকৃতিপ্ৰাপ্ত নাৰ্চাৰী নহ'লে গৱেষণা প্ৰতিষ্ঠানৰ পৰা কিন্তু তেওঁলোকে সংগ্ৰহ কৰি পেলাই ৰোপণ কৰিব লাগিব। আৰু দেখা যায় যে কিছু বহুত পুৰণি বাগান আছে, সেই পুৰণি বাগানখিনি কোনো ধৰণৰ যত্ন লোৱা দেখা নাযায়, সেইখিনি তেওঁলোকে পুনৰোপণ কৰিব লাগে। আৰু যিখিনি যত্ন ল'বলগীয়া হয়, আপুনি পোক বা নিয়ন্ত্ৰণ বা ৰোগ নিয়ন্ত্ৰণ বা আমাৰ যিখিনি ধৰক যিখিনি খাদ্যৰ প্ৰয়োজন সাৰে কওক, সেইখিনি তেওঁলোকে প্ৰয়োগ কৰিব লাগিব।
1: হয়, আমি আৰম্ভণিতে কথা পাতিছিলোঁ যে আমাৰ অসমীয়া জনজীৱনত নাৰিকলৰ এক বিশেষ ভূমিকা আছে, আৰু নাৰিকল প্ৰতি খোজতে আমাক লাগে। কিন্তু কেতিয়াবা বজাৰত নাৰিকল নোহোৱা হৈ যায়, বজাৰত কিনিবলৈ গ'লে নাৰিকল নোহোৱা হৈ যায়। তাৰ বাবে নাৰিকলৰ খেতিৰ প্ৰসাৰৰ খুব প্ৰয়োজন আছে, নহয় জানো? কি ক'ব এই বিষয়ে?
0: মই এইখিনি এনেধৰণে ভাবোঁ যে আমাৰ আমি দুটা ভাৱে চাব লাগিব। প্ৰথম হ'ল যে এৰিয়া এক্সপানশ্যন, অৰ্থাৎ আমি নতুন ঠাইলৈ যাব পাৰোঁ নেকি, কাৰণ সাধাৰণতে দেখা যায় আমাৰ শোণিতপুৰ, গোলাঘাট বা এইপিনে বাক্সা, নলবাৰী এনেকুৱা ঠাইডৰ হৈ আছে, আমি নতুন নতুন এৰিয়ালৈ আমি যাব পাৰোঁ নেকি, প্ৰথম সেইটো চাব লাগিব। আৰু দ্বিতীয়টো হ'ল যে আমাৰ যিখিনি বৰ্তমান এক্সিষ্টিং প্লেণ্টেশ্যন আছে বা যিখিনি বাগান আছে বৰ্তমান, সেই বাৰীবিলাক আছে, সেই তাত আমি কেনেকুৱা ধৰণৰ আমি উন্নত বা বিজ্ঞানসন্মত পদ্ধতিৰে আমি আগবাঢ়িব পাৰোঁ। তাৰ লগে লগে এটা হ'ল, মই আগতে কৈছোঁ, অৰ্গেনিক ব্ৰেণ্ডিং। সেই অৰ্গেনিক ব্ৰেণ্ডিংটো কাৰণ নৰ্থ, আমি উত্তৰ পূৰ্বাঞ্চলখন সাধাৰণতে জৈৱিক ঠাই বুলি বিখ্যাত, বা তাৰ এটা গোটেই বিশ্ব আমাৰ পিনে চায়, তো আমি অৰ্গেনিক ব্ৰেণ্ডিংটো আমি কৰিব পাৰোঁ নেকি। তাৰ লগে লগে মই আগতে কৈ গৈছোঁ যে মূল্য সংযোজনৰ প্ৰতি আমি কিন্তু যাবই লাগিব, বিভিন্ন ধৰণৰ সামগ্ৰী তাৰ পৰা আমি প্ৰস্তুত কৰিব লাগিব। তাৰ লগে লগে আমি নাৰিকলৰ ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, যিখিনি FPO বুলি কয় বা কৃষক সংস্থা, আমি গঠন কৰিব পাৰোঁ নেকি। তাৰ লগে লগে গুড এগ্ৰিকালচাৰেল প্ৰেক্টিচেছ, ধৰক আমি কেনেকুৱা ধৰণৰ ৰোপণ সামগ্ৰী আমি প্ৰস্তুত কৰি উলিয়াব লাগিব, তাৰ কাৰণে আমি কেনেধৰণৰ পদক্ষেপ ল'ব লাগিব, বা আমি কিছুমান নাৰ্চাৰী, একৃডিটেড নাৰ্চাৰী, সেই নাৰ্চাৰীখিনিৰ লগত আমি লগ লাগি পেলাই কেনেকৈ আগবাঢ়িব লাগিব। কাৰণ নাৰিকলৰ খেতিৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ চৰকাৰী কওক, কেন্দ্ৰীয় চৰকাৰ কওক, ৰাজ্য চৰকাৰে কওক, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানে কিন্তু কাম কৰি আছে। আমাৰ কৃষকসকলে কিন্তু তেওঁলোকৰ ওচৰত আগবাঢ়ি আহিব লাগিব। আগবাঢ়ি আহি পেলাই ধৰি লওক আপোনাক, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত বিভিন্ন ধৰণৰ আমাৰ ধৰক বিভিন্ন জিলাত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে, সেই কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ ওচৰলৈ আহি তেওঁলোকে নাৰিকলৰ খেতিৰ ওপৰত প্ৰশিক্ষণ ল'ব পাৰিব, বা কিবা কাৰণৰ ধৰণৰ যদি সমস্যা আছে সেই সমস্যাখিনিৰ ওপৰতো তেওঁলোকে আলোচনা কৰিব পাৰিব। তাৰ লগে লগে আমাৰ কাহিকুচিত আপোনাৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰ এটি আছে, তাৰ লগতো তেওঁলোকে যোগাযোগ কৰিব পাৰিব। তাৰপিছত চেণ্ট্ৰেল প্লানটেশ্যন ক্ৰপ ৰিচাৰ্চ ইনষ্টিটিউট কাহিকুচিতে আছে, ধৰক তেনে, বা ককনা ডেভেলপমেণ্ট বৰ্ডৰ কথা মই কৈ, এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ ওচৰলৈ তেওঁলোকে যদি আগবাঢ়ি আহে, অহাৰ লগে লগে প্ৰশিক্ষণ ল'ব লাগিব, বা আমাৰ ভেলু এডিশ্যনত আমি কেনেকৈ যাব লাগিব, কাৰণ আমি এক্সপৰ্ট বা ৰপ্তানিৰ দিশত যেতিয়া যাম, আমি সেই ৰপ্তানি কৰিবলগীয়া দেশখনে কেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ড প্ৰট'কল মেইনটেইন কৰিছে, আমি সেই বস্তুখিনি কিন্তু বিষয়ে কিন্তু জানিব লাগিব। এতিয়া সেই বস্তুখিনি জানিহে কিন্তু বা সেইখিনি ওপৰত প্ৰশিক্ষণ লৈ পেলাই আমাৰ কৃষকসকল আগবাঢ়ি যাব লাগিব।
1: আপুনি কৃষি বিশ্ববিদ্যালয়ে এই ক্ষেত্ৰত কি ভূমিকা লৈছে বা ল'ব পাৰে সেই বিষয়ে ক'লে, কোনোবা লোক যদি নাৰিকলৰ বাগান

0: প্ৰস্তুত কৰি ব্যৱসায় ভিত্তিত আগবাঢ়িব বিচাৰে, কি ধৰণে আগবাঢ়িব পাৰে আৰু তাৰ পৰা কিমান লাভ হ'ব পাৰে সেই বিষয়ে অকণমান কৈ দিয়ক শেষত।
1: মই শেষত এইখিনিয়ে ক'ব বিচাৰোঁ যে তেওঁলোকে কোনো ব্যক্তিয়ে যদি নাৰিকলৰ খেতি কৰিবলৈ তেওঁলোকে বিচাৰে, প্ৰথম কথাটো হ'ল যে তেওঁলোকে প্ৰশিক্ষণটো ল'বই লাগিব, কাৰণ বৈজ্ঞানিকসন্মতভাৱে যদি নকৰে তেওঁলোকে কেতিয়াও আৰ্থিকভাৱে লাভালাভ নহ'ব। আৰু দ্বিতীয়তে হ'ল যে ধৈৰ্য লাগিব, কাৰণ আপোনাৰ নাৰিকলৰ পুলি ৰোৱাৰ 3-4 বছৰলৈ আমি উৎপাদন নাপাওঁ, সেই উৎপাদন নোপোৱা সময়খিনি তেওঁলোকে তাৰ মাজৰ যিখিনি ঠাই থাকিব, খালী থাকিব, সেই ঠাইখিনি তেওঁলোকে অন্তৰ্বৰ্তী শস্য লগাব লাগিব। মই আগতে কৈছোঁ হালধিয়ে কওক, নেমুৱে কওক।

0: লাভা লাভ নহ'ব। আৰু দ্বিতীয়তে হ'ল যে ধৈৰ্য লাগিব, কাৰণ আপোনাৰ নাৰিকলৰ পুলি ৰোৱাৰ 3-4 বছৰলৈ আমি উৎপাদন নাপাওঁ। সেই উৎপাদন নোপোৱা সময়খিনি তেওঁলোকে তাৰ মাজৰ যিখিনি ঠাই থাকিব, খালী থাকিব, সেই ঠাইখিনি তেওঁলোকে অন্তৰ্বৰ্তী শস্য লগাব লাগিব। মই আগতে কৈছোঁ হালধিয়ে কওক, নেমুৱে কওক, বজাৰৰ চাহিদা চাই পেলাই তেওঁলোকে আগবাঢ়িব লাগিব। আৰু সময়ে সময়ে তেওঁলোকে যিখিনি যত্ন ল'ব লাগিব নাৰিকল গছৰ, সেই যত্নখিনি তেওঁলোকে ল'ব লাগিব। আৰু তাৰ লগে লগে তেওঁলোকে কিন্তু তেওঁলোকৰ জিলাত থকা যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰ আছে, সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত তেওঁলোকে জড়িত হৈ থাকিব লাগিব। আৰু তাৰ লগে লগে আপোনাৰ যিখিনি কেন্দ্ৰীয় বা ৰাজ্যিক প্ৰতিষ্ঠানবিলাক আছে, ধৰক আপোনাৰ ককনা ডেভেলপমেণ্ট বোৰ্ড আছে, বা আমাৰ কাহিকুচি উদ্যান শস্য গৱেষণা কেন্দ্ৰ আছে, বা আমাৰ যোৰহাটৰ যিটো মূল চৌহদত আমাৰ কৃষি বিশ্ববিদ্যালয় আছে তাত, তো তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ লগত তেওঁলোকে জড়িত হৈ পেলাই আগবাঢ়িব লাগিব। খালী মনত ৰাখিব যে বছৰে বছৰে আপুনি মাটিৰ যিটো ছইল হেল্থ বা মাটি টেষ্টিংটো কৰিব লাগিব, কাৰণ সেই মাটি টেষ্টিংটো যদি কৰা নহয় তেতিয়াহ'লে খুব অসুবিধাত পৰা যায়। সাধাৰণতে দেখা যায় যদি আমলিক মাটি হয়, আমলিক মাটি হোৱাৰ লগে লগে সেইটো আপোনাৰ চূণ দি পেলাই মাটিখিনি ঠিক কৰিব লাগিব। তো সেইটো কাৰণে প্ৰশিক্ষণ লাগিব, একাগ্ৰতা লাগিব, ধৈৰ্য লাগিব, আৰু এটা সুন্দৰ পৰিকল্পনা লাগিব। সেই পৰিকল্পনাৰ সৈতে তেওঁলোকে আগবাঢ়ি গ'লে মই ভাবোঁ যে তেওঁলোকে যথেষ্টভাৱে নাৰিকলৰ খেতি কৰি আৰ্থিকভাৱে লাভালাভ হ'ব। আৰু তাৰ লগে লগে আমাৰ মহিলাসকলে কিন্তু বিভিন্ন ধৰণৰ খাদ্য সংযোজন সামগ্ৰী যেতিয়া বনাব নাৰিকলৰ পৰা, আপোনাৰ নাৰিকলৰ বেকাৰী প্ৰডাক্টে কওক বা নাৰিকলৰ পৰা আপোনাৰ ভিনেগাৰ হয়, ককনাট মিল্ক হয়, তো তেনেকুৱা ধৰণৰ সামগ্ৰীখিনি যেতিয়া বনাব তেতিয়া কিন্তু আমাৰ কৃষকসকলৰ লগতে যুৱক যুৱতীসকল আৰ্থিকভাৱে লাভালাভ হ'ব।
1: হয়, খুব গুৰুত্বপূৰ্ণ বিষয় আজি আলোচনা হ'ল, আৰু আপুনি যিখিনি পৰামৰ্শ দিলে বা যিখিনি কথা ক'লে সেইখিনিৰ পৰা আমাৰ শ্ৰোতাসকল উপকৃত হ'ব বুলি আমি আশা কৰিলোঁ, তেওঁলোকেও আগবাঢ়ি আহিব বুলি আমি ভাবিছোঁ। আপোনাক অশেষ ধন্যবাদ আজি আহি আপুনি এইখিনি কথা ক'লে, আৰু আগলৈ কেতিয়াবা আপোনাক ষ্টুডিঅ'ত বিচাৰিম। ধন্যবাদ।
0: ধন্যবাদ।
2: নাৰিকল খেতিৰ প্ৰস্তুতিৰ সবিশেষ শ্ৰোতাসকলে ইমান পৰে এই বিষয়ত এটি কথোপকথন শুনিলে। ইয়াত ডক্টৰ হিমাদ্ৰী শেখৰ দত্তৰ সৈতে কথা পাতিলে মেলোডী পাটগিৰিয়ে।

এবাৰ শুনক এটি চমু কথিকা, গাহৰি পোৱালিৰ ল'বলগীয়া যতন। গাহৰি পালন অসম তথা উত্তৰ পূৰ্বাঞ্চলত অতীজৰে পৰা বহুলভাৱে প্ৰচলিত হৈ আহিছে। এজনী গাহৰিয়ে এবাৰত 8-10টালৈ পোৱালি জন্ম দিয়ে। অন্য জীৱ জন্তুৰ তুলনাত গাহৰিৰ বাঢ়ন ক্ষমতা বেছি আৰু গাহৰি পালকজনে অতি কম সময়ত বেছিকৈ লাভৱান হয়। জন্মৰ পৰা চালুকীয়া অৱস্থালৈ আমি গাহৰি পোৱালিৰ বিশেষ যত্ন ল'ব লাগে। এই সময়ছোৱাত ভালকৈ যতন ল'লে পোৱালিৰ মৃত্যুৰ সংখ্যা কম কৰিব পাৰি, লগতে নিৰোগী হৈ থাকিলে পোৱালিৰ স্বাস্থ্যৰ উন্নতি হয়। পোৱালি দিয়াৰ সময়ত ল'বলগা যতন। পোৱালি জন্ম দিয়াৰ 7-8 দিনমান আগেয়ে গাভিনী গাহৰিজনী এটা আছুতীয়া কোঠাত ৰাখিব লাগে। কোঠাটো বীজাণুনাশক দ্ৰব্যৰে পৰিষ্কাৰ কৰি মজিয়াত শুকান ধানখেৰ পাৰি দিব লাগে। পোৱালি দিয়াৰ সময়ত পালকজন ওচৰতে থাকিব লাগে। পোৱালি জন্ম দিয়াৰ পাছত গৰ্ভৰ পৰা ওলোৱা জলখন গাহৰিজনীৰ পৰা আঁতৰ কৰিব লাগে আৰু মাটিত পুতি পেলাব লাগে। পোৱালি জন্ম দিয়াৰ দিনা মাকজনীক পৰিষ্কাৰ পানী খুৱাব লাগে তথা অতি কম পৰিমাণৰ দানা দিব লাগে। পোৱালি জন্ম দিয়াৰ পাছত পালকজনে পোৱালিবোৰক গাখীৰ খোৱাত সহায় কৰি দিব লাগে। গাহৰিজনীক আৱশ্যকীয় 2.25 কিলোগ্ৰাম দানাৰ লগত প্ৰতিটো পোৱালিৰ বাবে অতিৰিক্ত 200 গ্ৰাম দানা প্ৰতিদিনে খুৱাব লাগে। সদ্যজাত পোৱালিৰ যতন। পোৱালিৰ জন্মৰ লগে লগে পালকজনে পোৱালিৰ গা, কাণ আদিত লাগি থকা বিজলুৱা পদাৰ্থবোৰ শুকান পৰিষ্কাৰ কাপোৰেৰে ভালকৈ চাফা কৰি দিব লাগে। পোৱালিবোৰক মাকৰ গাখীৰ খাবলৈ সহায় কৰি দিয়া উচিত। পোৱালিৰ নাড়ীডাল নাভিৰ পৰা 2.5 চেণ্টিমিটাৰ দূৰত্বত পৰিষ্কাৰ কেঁচিৰে কাটি আয়োডিন লগাই বীজাণুমুক্ত কৰিব লাগে। পোৱালিবোৰক ঠাণ্ডাৰ দিনত উপযুক্ত পোহৰ আৰু গৰমৰ ব্যৱস্থা কৰি দিব লাগে। জন্মৰ 4-5 ঘণ্টাৰ ভিতৰত পোৱালিৰ বেজী দাঁত কাটিব লাগে আৰু আয়োডিন লগাই দিব লাগে। বেজী দাঁত নাকাটিলে মাকৰ গাখীৰ দিয়া বাটত আঘাত পাব পাৰে। লগতে পোৱালিবোৰৰ মাজত কাজিয়া হলে ৰক্তক্ষৰণ হোৱা দেখা যায়। বন্ধ কোঠালিত ৰখা গাহৰি পোৱালিক জন্মৰ 4 দিন আৰু 14 দিনত আইৰণ বেজী দিব লাগে। পোৱালিবোৰক জন্মৰ 25 দিন বয়সত পেলুৰ দৰৱ খুৱাব লাগে। পোৱালিবোৰক জন্মৰ 1 মাহ বয়সত

0: স্বাইন ফিভাৰ আৰু এফ এম ডি টীকা দিব লাগে। জন্মৰ দুমাহ বয়সত বুষ্টাৰ ড'জ আৰু প্ৰতি ছয় মাহৰ অন্তৰালত গাহৰিবোৰক টীকা দিব লাগে। প্ৰজননৰ বাবে ভাল মতা পোৱালি নিৰ্বাচন কৰি অতিৰিক্ত মতা পোৱালিবোৰ খাহী কৰিব লাগে। জন্মৰ দহ দিনৰ পৰাই খাহী কৰিব পাৰি। কম বয়সত খাহী কৰিলে কষ্ট কম হয়, ৰক্তক্ষৰণ কম হয়, ঔষধৰ খৰচ কম হয় তথা কটা ঘাঁহখিনি সোনকালে শুকাই যায়। পোৱালিৰ জন্মৰ দুই তিনি সপ্তাহৰ পৰা 20% প্ৰটিনযুক্ত খাদ্য যোগান ধৰিব লাগে। মাকৰ পৰা পোৱালি 42 দিন বয়সত পৃথক কৰা হয়। এই ক্ষেত্ৰত মাকজনী পোৱালিকেইটাৰ পৰা আঁতৰ কৰি নিব লাগে। পোৱালিবোৰ এসপ্তাহমান একেলগে ৰাখিব লাগে। মাকৰ পৰা পৃথক কৰা সময়ত পোৱালিবোৰক চিনাক্তকৰণৰ বাবে কাণফুলি বা কাণৰ টেগ পিন্ধাব লাগে। কাণফুলিত প্ৰতিটো পোৱালিৰ নিজৰ নম্বৰ লিখা থকা উচিত। ইয়াৰ দ্বাৰা পোৱালিটোৰ মাক বাপেক, জন্মৰ তাৰিখ আদি লাগতিয়াল তথ্যবোৰ অতি সহজতে গম পাব পাৰি।
1: কৃষি জগত শুনিলে

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85 লাখতকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো অম্বিকা কিৰি ৰায়চৌধুৰী ৰচিত এটি বৃন্দগান।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ তালিকা ৰাজ্যপালক অৰ্পণ। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল। নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বিদায়ী মন্ত্ৰীসভাক তত্বাৱধায়ক চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ৰাজ্যপালৰ পৰামৰ্শ। অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠকত অতুল বৰাক দলপতি হিচাপে বাছনি। মহানগৰৰ মেইন হলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম চৰকাৰক নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভা নিৰ্বাচন সফলভাৱে সম্পন্ন হোৱাৰ পাছত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। শ্ৰীগোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126 জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ তালিকাখন দাখিল কৰে। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। স্বাভাৱিকতে ৰাজ্যপালৰ এই আমন্ত্ৰণ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত বিজেপিয়ে অকলেই মুঠ 82খন আসন লাভ কৰিছে। আনহাতে NDA মিত্ৰজোঁটৰ সহযোগী অগপ আৰু BPFএ 10খনকৈ আসন লাভ কৰিছে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি আজি ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ লগে লগে চলিত পঞ্চদশ বিধানসভা আনুষ্ঠানিকভাৱে ভংগ হয়। নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বিদায়ী মন্ত্ৰীসভাক তত্বাৱধায়ক চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ৰাজ্যপালগৰাকীয়ে পৰামৰ্শ দিয়ে। পদত্যাগ পত্ৰ দাখিল কৰি ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: নিৰ্বাচনৰ ফলাফল ভাৰতৰ নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচনী আয়োগে তেওঁলোকৰ অধিসূচনা ফলাফলৰ সৈতে তাক অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছে। গণতান্ত্ৰিক

0: সাংবিধানিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰো আৰু সমান্তৰালভাৱে চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ দুয়োটা পৰামৰ্শ, আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুয়োটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে।
1: ডঃ শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িনী দলৰ বৈঠকৰ সিদ্ধান্ত গ্ৰহণৰ অন্তত অহা 11 মেৰ পাছতে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি পৰ্যবেক্ষক মন্ত্ৰী জে পি নাড্ডা আৰু সহ পৰ্যবেক্ষক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনীৰ উপস্থিতিত অসমত বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব বুলি জানিবলৈ দিয়ে।
0: নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মেৰ পিছত হ'ব। যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জে পি নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং ছাইনী ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব, তাৰ ঠিক লগে লগে এন ডি এৰ বৈঠক হ'ব। এন ডি এৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব।
1: ইপিনে নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণক লৈ প্ৰস্তুতি চলি থকাৰ মাজতে বিধানসভা সচিবালয়ে অহা 18 মেৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। 16 অসম বিধানসভা গঠনৰ বাবে 3 দিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনত সকলো নৱনিৰ্বাচিত বিধায়ক বিধায়িকাই শপত ল'ব। ইয়াৰ পূৰ্বে ৰাজ্যপালে অস্থায়ী অধ্যক্ষ এগৰাকীক শপত বাক্য পাঠ কৰোৱাব আৰু সেই অধ্যক্ষগৰাকীয়ে বিধানসভাত আন বিধায়ক বিধায়িকাসকলক শপত বাক্য পাঠ কৰোৱাব। অসম গণ পৰিষদ দলৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি আমবাৰীৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয়। অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰীকে ধৰি বিধানসভা নিৰ্বাচনত জয়ী হোৱা 10 গৰাকী প্ৰাৰ্থীৰ উপৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলক সম্বৰ্ধনা জনোৱা হয়। কেইবাঘণ্টা ধৰি চলা আলোচনাৰ অন্তত অতুল বৰাক বিধায়িনী দলৰ নেতা আৰু কাৰ্যকৰী সভাপতি হিচাপে তথা কেশৱ মহন্তক উপদলপতি হিচাপে বাছনি কৰে। একেদৰে দলৰ সাধাৰণ সম্পাদক তথা ডিমৰীয়া সমষ্টিৰ পৰা নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসক দলৰ সচিব আৰু বজালীৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক মুখ্য সচেতকৰ দায়িত্ব অৰ্পণ কৰা হয়। দলটোৰ পৰ্যবেক্ষক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সদস্যসকলক শুভেচ্ছা জনায়। বৈঠকত নৱনিৰ্বাচিত বিধায়কসকলে তেওঁলোকৰ সমষ্টিসমূহৰ উন্নয়নৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি যোৱাৰ সংকল্প লয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই বৈঠকত অংশ লৈ মিত্ৰ দলটোৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জনায়। তেওঁ লগতে দলৰ নেতাসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীতো অংশ লয়। পশ্চিমবংগত নতুন বিজেপি চৰকাৰে অহা 9 মেত শপত গ্ৰহণ কৰিব। ৰাজ্যখনত বিজেপিৰ সভাপতি শ্ৰমিক ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এইদৰে সদৰি কৰি কয় যে ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অহা শনিবাৰে দিনৰ 10 বজাত শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপি শাসিত ৰাজ্যসমূহৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।
2: গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰৰ মেইনহলসমূহ শীঘ্ৰেই বন্ধ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ চমৰীয়াই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ বিচাৰপীঠে আজি এই নিৰ্দেশ দিয়ে। পূৰ্বে নলাত পৰি শিশুৰ মৃত্যু হোৱা ঘটনাৰ বিষয়ে উল্লেখ কৰি বিচাৰপীঠখনে মেনহোলসমূহ শীঘ্ৰেই বন্ধ কৰা অথবা ঢাকন দিয়াৰ সন্দৰ্ভত পৰৱৰ্তী শুনানিকালত প্ৰতিবেদন দাখিল কৰিবলৈ অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে 19 এপ্ৰিলত প্ৰবল বৰষুণত গুৱাহাটী মহানগৰীৰ মালিগাঁও অঞ্চলত নলাত পৰি এগৰাকী মহিলাৰ মৃত্যু হৈছিল। এই ঘটনাৰ পাছতে মহানগৰীৰ বান সমস্যাক লৈ অধিবক্তা সন্দীপ চমৰীয়াই উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। 12 মে'ত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে

0: সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: আজি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে দৃষ্টিগোচৰ দিছে আৰু তেখেতসকলে বিশেষকৈ গুৰুত্ব আৰোপ কৰিছে যে মেইন হল বিলাক যিখিনি খোলা আছে সেই অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু তাৰ গোটেই তথ্যখিনি মাননীয় আদালতত দাখিল কৰিব লাগে। এই গোটেইখিনি বিষয়ৰ ওপৰত আকৌ শুনানি অহা মঙলবাৰে 12 তাৰিখে মাননীয় উচ্চ ন্যায়ালয়ে দিন ধাৰ্য কৰিছে আৰু সেইদিনে বিশেষকৈ এটা নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰক যিখিনি গুৱাহাটীৰ এই মেইন হলৰ যিটো সমস্যাটো আছে সেই সমস্যাৰ ওপৰত তেখেতসকলে বিতং তথ্য সহকাৰে গোটেইখিনি কি কাম কৰিলে কিমান কি তাৰ গোটেইখিনি বিষয়টো ধৰি লওক কৰিব লগাখিনি আছে সেই তথ্যখিনি তেখেতে দাখিল কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে।
0: কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কাইলৈ নতুন শ্ৰম সংহিতাৰ অধীনত 40 বছৰ ঊৰ্ধৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰজুৰি বাৰ্ষিক স্বাস্থ্য পৰীক্ষা পদক্ষেপ মুকলি কৰিব। নতুন দিল্লীৰ বাছাইদপুৰত থকা কৰ্মচাৰীৰ ৰাজ্যিক বীমা নিগম অৰ্থাৎ ESIC চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। দেশৰ অন্যান্য ৰাজ্যৰ 11খন ESIC চিকিৎসালয়তো এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। শ্ৰমমন্ত্ৰী, সাংসদ তথা সংশ্লিষ্ট ৰাজ্যসমূহৰ বিধায়ক তথা অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব। চৰকাৰে দেশত ঘৰুৱা ৰন্ধন গেছৰ বিতৰণ স্বাভাৱিক হৈ আছে আৰু কোনো বিতৰকৰ ওচৰত ৰন্ধন গেছৰ অভাৱ হোৱা নাই বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এখন সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে পশ্চিম এছিয়াৰ সংকটৰ মাজতে চৰকাৰে 100% ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান আৰু 70% ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান সুনিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেওঁ কয় যে অনলাইনযোগে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিং কালি পৰ্যন্ত 99% বৃদ্ধি হৈছে আৰু যোৱা দুদিনত প্ৰায় 87,28,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ গ্ৰাহকক যোগান ধৰা হৈছে। প্ৰাকৃতিক গেছ সন্দৰ্ভত যুটীয়া সচিবগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমানলৈকে প্ৰায় 6,31,000 নতুন PNG সংযোগ প্ৰদান কৰা হৈছে আৰু অতিৰিক্ত 2,67,000 PNG সংযোজকৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে। তেওঁ লগতে যোৱা দুটা দিনত প্ৰায় 1,20,005 কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰ বিক্ৰী হোৱা বুলি জানিবলৈ দিয়ে। ভাৰত আৰু ভূটানৰ মাজত শৈক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে কালি তেজপুৰ মহাবিদ্যালয়ত সপ্তাহজোৰা আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক বিনিময় কাৰ্যসূচী আৰম্ভ হৈছে। মহাবিদ্যালয়খনৰ ভূগোল বিভাগৰ উদ্যোগত আয়োজিত এই সপ্তাহজোৰা কাৰ্যসূচীত ৰয়েল ইউনিভাৰ্চিটি অব ভূটানৰ 15-জনীয়া এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ হাজৰিকাই এই কাৰ্যসূচী শুভাৰম্ভ কৰে। ভাষণ প্ৰসংগত ডঃ হাজৰিকাই কয় যে দুয়োখন শিক্ষানুষ্ঠানৰ এই শৈক্ষিক আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক উপকৃত কৰাৰ লগতে দেশ দুখনৰ মানৱ সম্পদ গঢ়াত উল্লেখনীয় বৰঙণি আগবঢ়াব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত তথা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত আজি কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সাঁচিপাত সম্পৰ্কীয় এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত উপস্থিত থকা লোকসকলক সাঁচিপাত সম্পৰ্কে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰা হয়। এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ধনজিৎ তালুকদাৰে সাঁচিপাতৰ পুথি সংৰক্ষণ অধ্যয়ন তথা ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই পুথিসমূহৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক আৰু কেৰিয়াৰ বিকাশৰ লক্ষ্যৰে ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰজেক্ট প্ৰস্তুতিৰ অধীনত অসম লোকসেৱা আয়োগৰ পাঠ্যক্ৰমৰ বিনামূলীয়া পাঠদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ 400তকৈও অধিক শিক্ষাৰ্থীয়ে 15-দিনীয়া এই বিশেষ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিছে। ৰাজ্যখনৰ অসামৰিক সেৱাৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীসকলক সঠিক দিশ নিৰ্দেশনা আৰু গুণগত প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সশস্ত্ৰ সীমাবল ৰঙিয়াৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ উপ মহাপৰিদৰ্শক মনোজ কুমাৰে আজি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰি সীমান্তৰ সামগ্ৰিক সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। শ্ৰীকুমাৰে পুৱাৰ ভাগত দৰঙা সীমান্ত চকীত গছপুলি ৰোপণ কৰে। তেওঁ লগতে অঞ্চলটোৰ সামৰিক কৌশল তথা কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে সীমান্ত চকীৰ বিষয়াৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত উপ মহাপৰিদৰ্শকগৰাকীয়ে সৈনিক সন্মিলনত অংশগ্ৰহণ কৰি জোৱানসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। বিষয়াগৰাকীয়ে BTC অঞ্চল পৰিদৰ্শন কৰি শুল্ক সঞ্চালক আৰু অন্যান্য বিভাগীয় বিষয়াৰ সৈতে সীমান্ত ব্যৱস্থাপনা আৰু সমন্বয়ৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয়। অহা 9 মে'ত দেশজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জিলাসমূহৰ আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। সেই অনুসৰি ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত অনুষ্ঠিত হ'ব লগা লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত লোক আদালত অনুষ্ঠিত হ'ব। বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰৰ লগত জড়িতসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকে।

0: থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে।
1: ভাৰতীয় সেনাবাহিনীয়ে অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ লুপন ষ্টেডিয়ামত অহা 10 মেৰ পৰা 13 মেলৈ পৰ্টাৰ নিযুক্তি শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যখনৰ পশ্চিম কামেং জিলাত থকা বৈশাখী সেনাবাহিনীৰ শিবিৰৰ উদ্যোগত আয়োজন কৰা এই নিযুক্তি শিবিৰত 179 দিনৰ বাবে মুঠ 600 গৰাকী পৰ্টাৰ নিয়োগ কৰা হ'ব। ভাৰত, নেপাল আৰু ভূটানৰ প্ৰাৰ্থীৰ বাবে এই শিবিৰ মুকলি থাকিব। ইয়াৰ বাবে 18 বছৰৰ পৰা 39 বছৰৰ ভিতৰৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। শাৰীৰিকভাৱে সুস্থ তথা যিকোনো ধৰণৰ সংক্ৰামক ৰোগৰ পৰা মুক্ত পুৰুষ প্ৰাৰ্থীসকলেহে এই শিবিৰত অংশ ল'ব পাৰিব। আগ্ৰহীসকলে প্ৰয়োজনীয় নথি পত্ৰ জমা দিব লাগিব। শোণিতপুৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া অনুসৰি আগ্ৰহী প্ৰাৰ্থীসকলে 9877858301 7986023240 আৰু 7911682289 নম্বৰত ফোন কৰি সবিশেষ জানিব পাৰিব। ধুবুৰী জিলাৰ ফকীৰগঞ্জ আৰক্ষীয়ে অভিযান চলাই 3 জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। ধৃত সৰবৰাহকাৰীকেইজন হৈছে ধাপানপাৰাৰ গাঁৱৰ ইকবাল হুছেইন, গাজীপুৰ ৰহমান আৰু আশ্ৰাফুল ইছলাম। গোপন সূত্ৰৰ ভিত্তিত ইকবাল হুছেইনৰ ঘৰত আৰক্ষীয়ে যোৱা নিশা অভিযান চলায়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী 3 জনৰ পৰা প্ৰায় 14 কিলোগ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ তালিকা ৰাজ্যপালক অৰ্পণ। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক পদত্যাগ পত্ৰ দাখিল। নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বিদায়ী মন্ত্ৰীসভাক তত্বাৱধায়ক চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ৰাজ্যপালৰ পৰামৰ্শ। অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠকত অতুল বৰাক দলপতি হিচাপে বাছনি। মহানগৰৰ মেনহলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম চৰকাৰক নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটোৱে এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌবিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।

প্ৰিয় শ্ৰোতা, কাইলৈ নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত লগ পাব চৰ্মৰোগ বিশেষজ্ঞ ডক্টৰ বৰ্ণালী দত্তক। তেখেতৰ সৈতে কথোপকথনত ভাগ ল'ব সীমান্ত বাৰ্মাই। চৰ্মৰোগ বিশেষজ্ঞগৰাকীৰ সৈতে আপুনিও কথা পাতিবলৈ অনুষ্ঠান চলি থকা সময়ত ডাইল কৰিব পাৰে আমাৰ ফোন নম্বৰ। আমাৰ ফোন নম্বৰ কেতি হৈছে 03612661876 আৰু 03612662325।

বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত।

0: তফজ্জুল আলী রচিত বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ভিয়েটনামে আজি বিভিন্ন খণ্ডত বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ভিয়েটনামৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ফান ৱান ইয়াঙৰ সৈতে এখন বৈঠকত মিলিত হয়। পশ্চিমবংগত অহা 9 মে'ত ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া এটা অনুষ্ঠানত নৱগঠিত বিজেপি চৰকাৰে শপত গ্ৰহণ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এখন চুক্তিয়ে ইৰাণ যুদ্ধ আৰু অৱৰোধৰ সমাপ্তি ঘটাব পাৰে বুলি প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত কিছু সময় পাছতে পাঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু ভিয়েটনামে আজি ডিজিটেল প্ৰযুক্তি, ৰাজহুৱা খণ্ডৰ হিচাপ পৰীক্ষা, ডিজিটেল ধনাদায় ব্যৱস্থা, সংস্কৃতি আৰু পৰ্যটনকে ধৰি বিভিন্ন খণ্ডত বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামৰ মাজত আজি নতুন দিল্লীত হোৱা আলোচনাৰ পাছতে এই চুক্তিসমূহ স্বাক্ষৰিত হয়। এই আলোচনাকালত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় সমস্যাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা প্ৰেছ বিজ্ঞপ্তিত কয় যে ভিয়েটনামৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ এমাহৰ ভিতৰত টো লামে নিজৰ প্ৰথমটো আনুষ্ঠানিক ভ্ৰমণত ভাৰতলৈ অহাটোৱে ভাৰত ভিয়েটনামৰ সম্পৰ্কক তেওঁ অগ্ৰাধিকাৰ দিয়াটোকে সূচায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ঐতিহ্য ৰক্ষাৰ হেতু ভাৰতে ভিয়েটনামৰ প্ৰাচীন চম্পা সভ্যতাৰ মাইচান আৰু হানটাও মন্দিৰ পুনৰ উদ্ধাৰ কৰিছে। শ্ৰীমোদীয়ে কয় যে চম্পা সভ্যতাৰ লিপি ডিজিটীয় কৰাৰ লগতে এই মূল্যৱান ঐতিহ্য ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিব। তেওঁ কয় যে ভাৰত আৰু ভিয়েটনামৰ মাজত অংশীদাৰিত্বৰ ঐতিহ্যৰ বিকাশ উভয়ে গুৰুত্ব লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা বছৰ বৌদ্ধ ধৰ্মৰ ধবংসাৱশেষ ভাৰতৰ পৰা ভিয়েটনামলৈ লৈ যোৱাৰ সময়ত দেশখনৰ 1,50,00,000ৰো অধিক অৰ্থাৎ প্ৰায় 15% লোকে ইয়াৰ দৰ্শন কৰিছিল। তেওঁ কয় যে চিকিৎসা খণ্ডত হোৱা বুজাবুজিৰ চুক্তিত দেশখনত ভাৰতীয় ঔষধৰ উপলভ্যতা বৃদ্ধি কৰিব। শ্ৰীমোদীয়ে কয় যে ভাৰতৰ কৃষি, মীনপালন আৰু কৃষিজাত সামগ্ৰী ভিয়েটনামলৈ

রপ্তানি করাটো সুচল হব। উভয় দেশৰ মাজত বিত্তীয় যোগাযোগ বৃদ্ধিৰ বাবে আজি উভয় পক্ষই কেন্দ্ৰীয় বেংকৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ ইউ পি আই আৰু ভিয়েটনামৰ ক্ষীপ্ৰ ধনাদায়ৰ ব্যৱস্থা শীঘ্ৰে সংযোজন ঘটোৱা হ'ব। ভিয়েটনামক ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভিজন অচিনৰ প্ৰধান স্তম্ভ বুলিও তেওঁ উল্লেখ কৰে। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত উভয় দেশে উমৈহতীয়া দৃষ্টিভংগী পোষণ কৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা শক্তিশালীকৰণে ভাৰত আৰু ভিয়েটনামে আইনৰ শাসন, শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে। ভিয়েটনামৰ সহযোগিতাৰে ভাৰতে আছিয়ানৰ সৈতে ইয়াৰ সম্পৰ্ক অধিক সম্প্ৰসাৰিত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণাৰে সন্ত্ৰাসবাদী বিৰোধী যুঁজখনত ভাৰতীয় জনগণৰ সৈতে থিয় হোৱা বাবে ভাৰত ভিয়েটনামৰ ওচৰত সদায় কৃতজ্ঞ বুলি শ্ৰীমোদীয়ে কয়। ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামে কয় যে ভাৰতৰ সৈতে 50 বছৰীয়া সম্পৰ্কৰ লগতে 10 বছৰীয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ ফলাফলত দেশখনে গুৰুত্ব প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ভিয়েটনামৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ফান ৱান য়াঙৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ভাৰতে ভিয়েটনামৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক সদায় গুৰুত্ব দি আহিছে। তেওঁ কয় যে দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত ভাৰত আৰু ভিয়েটনামৰ মাজত প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া পৰিঘটনাসমূহে দেশ দুখনৰ মাজৰ সম্পৰ্কত ইতিবাচক গতিশীলতা প্ৰতিফলিত কৰিছে। শ্ৰীসিঙে কয় যে এই কৌশলগত অংশীদাৰিত্ব অধিক দৃঢ় কৰি তোলাৰ বাবে তেওঁ আশাবাদী। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামৰ এই ভ্ৰমণে ভাৰত আৰু ভিয়েটনামৰ মাজত শক্তিশালী কৌশলগত অংশীদাৰিত্ব আৰু চিৰস্থায়ী বন্ধুত্ব প্ৰতিফলিত কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা আনুষ্ঠানিক অভ্যৰ্থনা অনুষ্ঠানত ভিয়েটনামৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত ক্ৰমবৰ্ধমান সম্পৰ্কক আলোকপাত কৰিছে। পশ্চিমবংগত অহা 9 মে'ত ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া এটা অনুষ্ঠানত নৱগঠিত বিজেপি চৰকাৰে শপত গ্ৰহণ কৰিব। ৰাজ্যিক বিজেপিৰ সভাপতি সমীত ভট্টাচাৰ্যই সাংবাদিকৰ আগত কয় যে পুৱা 10 বজাত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। দলটোৰ সূত্ৰই প্ৰকাশ কৰা মতে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি শাসিত বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে। ইপিনে কলকাতাত আজি তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে দলটোৰ বিজয়ী প্ৰাৰ্থীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। শ্ৰীমতী বেনাৰ্জীয়ে কালিঘাটৰ বাসগৃহত আয়োজন কৰা এই বৈঠকত দলটোৰ 80গৰাকী বিজয়ী প্ৰাৰ্থীৰ ভিতৰত 69গৰাকী উপস্থিত থাকে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এখন চুক্তিয়ে ইৰাণ যুদ্ধ আৰু অৱৰোধৰ সমাপ্তি ঘটাব পাৰে বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে যদি ইৰাণ সন্মত নহয় তেন্তে বোমাবৰ্ষণ তীব্ৰতৰ হ'ব পাৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীট্ৰাম্পে কয় যে যদি ইৰাণে চৰ্তসমূহ মানি লয় তেন্তে অপাৰেচন এপিক ফিউৰী সমাপ্ত হ'ব পাৰে। তেওঁ কয় যে আমেৰিকাৰ এই অৱৰোধ আঁতৰিলে ইৰাণকে ধৰি সকলোবোৰ বাবে হৰমুজ প্ৰণালী মুকলি হ'ব। এই চুক্তিত মান্তি নহলে বোমাবৰ্ষণ পুনৰ আৰম্ভ হ'ব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য বিধানসভাৰ নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে। এই পদত্যাগে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বিদায়ী মন্ত্ৰী পৰিষদক অন্তৱৰ্তীকালীন চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি যাবলৈ ৰাজ্যপালে নিৰ্দেশ দিয়ে। তামিলনাডুত টি ভি কে নেতা চি জোছেফ বিজয়ে ৰাজ্যপাল বিশ্বনাথ আলকাৰক সাক্ষাৎ কৰি ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে দাবী জনায়। দলটোৰ জ্যেষ্ঠ নেতা কে এন সেনগোট্টায়ন, এম আনন্দ, নিৰ্মল কুমাৰ, অৰ্জুন ৰাজ আদিয়ে 51 বছৰীয়া নেতাগৰাকীক সংগ দিয়ে। ইপিনে কংগ্ৰেছ নেতা গিৰিশ সদাংকৰ আৰু আন আন নেতাসকলে টি ভি কে মুৰববীগৰাকীক সাক্ষাৎ কৰি 5গৰাকী বিধায়কৰ সমৰ্থনত প্ৰস্তাৱ দিয়ে। আনহাতে ভি চি কেৰ মুৰববী থোল থিৰুৱালাবানে কয় যে তেওঁৰ দলে মৰ্চাত অংশগ্ৰহণৰ বাবে টি ভি কে দলে জনোৱা আমন্ত্ৰণৰ বিষয়টোত সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ৰাজ্যপালে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা দল টি ভি কেক
সরকার গঠনের দুই এদিনের ভিতরতে আমন্ত্রণ জানাব বলে সংবাদ মাধ্যমের আগত প্রকাশ করেছে।

0: 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ উশৃংখল কৰাৰ লগতে সময়মতে নিৰীক্ষণ আৰু স্বচ্ছতা বৃদ্ধিৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ তথ্য প্ৰযুক্তি মঞ্চ ECINET-এ মুখ্য ভূমিকা পালন কৰে। নিৰ্বাচন আয়োগে এটা বিবৃতিত কৈছে যে ECINET এপৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে আৰু বৰ্তমানলৈকে এই এপটো 10 কোটিতকৈও অধিক ডাউনলোড কৰা হৈছে। যোৱা 4 মে'ৰ ভোটগণনাৰ দিনা এই মঞ্চত 58 কোটি 30 লাখতকৈও অধিক লোকে এই এপ ব্যৱহাৰ কৰিছে। আয়োগৰ চাইবাৰ নিৰাপত্তা ব্যৱস্থাই ভোটগণনাৰ দিনা ফলাফল পৰ্টেলসহ প্ৰধান নিৰ্বাচনী ডিজিটীয় মঞ্চসমূহক লক্ষ্য কৰি দেশ বিদেশৰ পৰা অহা 88 লাখতকৈ অধিক ক্ষতিকাৰক আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হয়। নিৰ্বাচন আয়োগে লগতে কয় যে ভোটগণনা কেন্দ্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পোনপ্ৰথমবাৰৰ বাবে এটা QR কোডসহ ফটো পৰিচয় পত্ৰ ব্যৱস্থা ব্যৱহাৰ কৰা হয়। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কাইলৈ নতুন দিল্লীৰ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত 40 বছৰ আৰু তাৰ ঊৰ্ধৰ শ্ৰমিকৰ বাবে দেশজোৰা বাৰ্ষিক স্বাস্থ্য পৰীক্ষা অভিযান মুকলি কৰিব। এই অভিযানৰ অধীনত ৰাসায়নিক পদাৰ্থ, বিষাক্ত পদাৰ্থ আৰু গধুৰ যন্ত্ৰপাতি পৰিচালনা কৰা শ্ৰমিককে ধৰি বিপদজনক কাৰ্যত জড়িত শ্ৰমিকসকলৰ বয়স নিৰ্বিশেষে চিকিৎসা পৰীক্ষা বাধ্যতামূলক কৰা হ'ব। এই অভিযানে ভাৰতৰ কৰ্মশক্তিৰ বাবে ব্যাপক স্বাস্থ্যসেৱা সুবিধা সুনিশ্চিত কৰা, ব্যক্তিগত স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰা আৰু বিকশিত ভাৰত 2047ৰ দৃষ্টিভংগী আগুৱাই নিয়াৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত কিছু সময়ৰ পাছতে পঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি পাঞ্জাব কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। ভাৰত আৰু ভিয়েটনামে আজি বিভিন্ন খণ্ডত বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ভিয়েটনামৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ফান ৱান ইয়াঙৰ সৈতে এখন বৈঠকত মিলিত হয়। পশ্চিমবংগত অহা 9 মে'ত ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া এটা অনুষ্ঠানত নৱগঠিত বিজেপি চৰকাৰে শপত গ্ৰহণ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এখন চুক্তিয়ে ইৰাণ যুদ্ধ আৰু অৱৰোধৰ সমাপ্তি ঘটাব পাৰে বুলি প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত কিছু সময় পাছতে পঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: FMN-ৰ 101.6 MHz-ত, মিডিয়াম ৱেভৰ 411.5 MHz-ত আৰু 729 kHz-ত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছো অনুষ্ঠান আকৌ শুনোৱা হওক। প্ৰথমে এয়া তৰুণ শৰ্মা ৰচিত এটা গীতৰ শিল্পী অৰুণাভা ভূঞাৰ

ৰমেন চৌধুৰী প্ৰযোজিত গীতটি শুনিলে। আকৌ শুনোৱা হওক অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ কুইন দাস আৰু অসীম হাজৰিকাৰ কণ্ঠৰে এটি গীত। গীতৰ কথা মৃণাল কুমাৰ চৌধুৰীৰ, সংগীত অসীম হাজৰিকাৰ।

পীতাম্বৰ দাস প্ৰযোজিত গীতটি শুনিলে। আকৌ শুনোৱা হওক অনুষ্ঠানৰ শেষত, এইবাৰ শুনাইছো মনীষা হাজৰিকাৰ কণ্ঠৰে এটি গীত।

0: বাবুল দাস রচিত গীতটি শুনিলে, আৰু ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: জীবন আলীৰ যুগলবন্দী এই মাহৰ দম্পতি মঞ্জুস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। প্ৰচাৰ হ'ব দেওবাৰে নিশা 9:30 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰত টুটি কাৰ্বি গীতেৰে এয়া শিল্পী মুনমুন দাস।

0: পূবালীৰ সুৰত দুটিকাৰ বিগীতেৰে সেয়া আছিল শিল্পী মুনমুন দাস।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী বীণাপাণি বৰঠাকুৰ। শিল্পীৰ কণ্ঠত প্ৰথমে শুনক হীৰেণ গোহাঁই ৰচিত এটি গীত।

কিয় বাৰু এনেদৰে ফুল ফুলে বনে বনে কিনো আবেগতে সৰকি বুকুতে ঢৌ তোলে সমীৰণে। লক্ষ্যহীৰা দাস ৰচিত গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো ৰুদ্ৰ বৰুৱা ৰচিত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল বীণাপাণি বৰঠাকুৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ তালিকা আজি ৰাজ্যপালক অৰ্পণ কৰে। ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। ডঃ শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িনী দলৰ বৈঠকৰ সিদ্ধান্ত গ্ৰহণৰ অন্তত অহা 11 মেৰ পাছতহে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। পশ্চিমবংগত নতুন বিজেপি চৰকাৰে অহা 9 মেত শপত গ্ৰহণ কৰিব। অসম গণ পৰিষদৰ বিধায়িনী দলৰ বৈঠকত অতুল বৰাক দলপতি হিচাপে বাছনি কৰা হৈছে। মহানগৰৰ মেইন হলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে। অহা 9 মেত দেশজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কাইলৈ নতুন শ্ৰম সংহিতাৰ অধীনত 40 বছৰ ঊৰ্ধৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰজুৰি বাৰ্ষিক স্বাস্থ্য পৰীক্ষা পদক্ষেপ মুকলি কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত তথা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত আজি কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সাঁচিপাত সম্পৰ্কীয় এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ হায়দৰাবাদত অনুষ্ঠিত এখন খেলত আজি পঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 6 অভাৰত 1 উইকেট হেৰুৱাই 79 ৰাণ সংগ্ৰহ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: আজিৰ ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন উদয় ভানুৰ চৰিত্ৰ। ভাৰতীয় সাহিত্য জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মান তথা স্বীকৃতি জ্ঞানপীঠ বঁটা বিজয়িনী, আন্তঃৰাষ্ট্ৰীয় প্ৰিন্স ক্লজ পুৰস্কাৰ, ভাৰত নিৰ্মাণ পুৰস্কাৰ, ভাৰতীয় সাহিত্য একাডেমী পুৰস্কাৰকে প্ৰমুখ্য কৰি অলেখ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰেৰে বিৰল প্ৰতিভাৰ চানেকি দাঙি ধৰা প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস উদয় ভানুৰ চৰিত্ৰৰ আধাৰত

0: নাটখনিৰ নাট্যৰূপ দিছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰখ্যাত প্ৰযোজক পৰিচালক ব্ৰজেন বৰাই। নাটখনিৰ প্ৰতিটো খণ্ডৰে অনাতাঁৰ অভিযোজনা, পৰিচালনা তথা প্ৰযোজনা স্বপ্নীল ক্ৰিয়েচনৰ বেনাৰত ব্ৰজেন বৰাৰ। এয়া উদয়ভানুৰ চৰিত্ৰৰ তৃতীয় খণ্ড।
1: হৰেণ, কি গৈ আছিলো মই? অ'কে অ'কে, তই ভাবি থকাৰ আগতেই মোৰ মনত পৰি গ'ল। মানে মাজে মাজে এই বস্তুটো পৰি যোৱাৰ পাছত ব্ৰেইনটো অলপ স্পীডত চলেতো। বন্দিতে কয়, হা মনত ৰাখিবি দেই, বন্দিতে কয় এই অপ্সৰাবোৰ মাইকেল এঞ্জেলোৱে মানুহৰ মনত যীশুৰ প্ৰতি ঠিক সমবেদনা জনাবলৈ অঁকা নাছিল, বুজি পাইছেনে? এইটো সমবেদনাৰ কাৰণে কিন্তু অঁকা বস্তু নহয়, হা? ওপৰৰ অপ্সৰাসকলে, বুজিছেনে, খঙৰ ভমকত, মানে খং উঠি আহিলে একেবাৰে, এই কায়াথৰ মুকুট, জখলা, তেজমচা স্পঞ্জ দলিয়াই দলিয়াই পেলাবলৈ ধৰিলে। আৰু লগে লগে তেওঁলোকে কি কৈছিল জানো? বিচাৰ লাগে, বিচাৰ লাগে সিহঁতক। ভগৱানৰ এনে অৱস্থা কৰাৰ বাবে ক্ৰোধ, ক্ৰোধত ফাটি গৈছিল, উন্মাদ হৈ গৈছিল। বিচাৰ লাগে, ন্যায়ৰ বিচাৰ। আৰু এই একেবাৰে তলৰ সিংহাসনৰ পৰা উন্মেষিত যীশু, যীশু একেবাৰে সিংহাসনখনৰ তলত, হে, যীশুৰ যেন আবিৰ্ভাৱ ঘটিছে, তেনেকৈ সজোৱা হৈছিল। পাপী আত্মাৰ প্ৰতি তেওঁ কি মেলি দিছিলে? তেওঁ মেলি দিছিলে সোঁহাত, নহয় জানো? সেই সোঁহাতখন তাত ইমান সুন্দৰকৈ সজোৱা আছে, ইমান সুন্দৰকৈ অঁকা আছে, বাহ! দুহাত প্ৰসাৰিত যীশু, দলিয়াই পেলোৱা কায়াতৰ মুকুট, ভাঙি পেলোৱা সেই জখলা, ফালি পলোৱা তেজ মচা স্পঞ্জ। পালোহি, কি পালোহি?
2: ৰাই বাহাদুৰ অজয় ভানুৰ দিব বৰুৱাৰ সুবিশাল গেটখন, হে, চকুত পৰা নাই, দেখা নাই? চকুতটো চামনি পৰিলে নেকি, নে ৰাগি আজি বেছি হ'ল? হে, জলক টমক দেখিছ? এই ফেচাই যেনেকৈ দিনত জলক টমক দেখে।
1: শ্বট আপ, শ্বট আপ, মুখত জিয়াহে তাকে নকবি। এইখন হাত চাই ল, ৰং তুলিকা লৈ কেনভাছত সুন্দৰৰ পূজাৰী হৈ পৰোঁ। এইখন হাত, ঠিক তেনেকৈ এইখন হাতেৰে মুখেৰে লাগ বান্ধ নোহোৱা মানুহক, মানে লাগ বান্ধ নোহোৱাকৈ কথা কোৱা মানুহক ঘুচিয়াই চৰিয়াই নখৰ মুখৰ তেজেৰে চোলাৰ ৰং বদলাই দিয়াও বহুত বাৰ তই দেখিছ, দেখিছ নে নাই? এতিয়া মনে মনে আছ, হা? নকবি এনেকুৱা লাগবান নোহোৱা কথা মোক, মোক কথা কওঁতে চম্ভালি কবি। ছেল্ফ প্ৰেষ্টিজ থকা মানুহ মই, এইটো মোৰ ঘৰ নহয়, ইজ ক্লিয়াৰ টু ইউ? এইটো মোৰ ঘৰ নহয়, এইটো মোৰ দেউতাৰ তথা কথিত ৰায় বাহাদুৰ ঘনশ্যাম দেৱ বৰুৱাৰ ঘৰ।

চিৰিটো কিবা বহুত ওখ ওখ নিচিনা লগা হয় মাজে মাজে। আই আই ষ্টেডি ষ্টেডি, এই বেৰত ধৰি ধৰি এইকাৰণে উঠিছোঁ কাৰণ চিৰিটো মাজে মাজে ইমান ওখ লাগে, কুতুব মিনাৰৰ ভিতৰত থকা চিৰিৰ নিচিনা লাগে। নহবই বা কিয়, কাৰণ এইটো ঘৰ মোৰ দেউতা ৰায় বাহাদুৰ ঘনশ্যাম দেৱৰ।

0: এই দৰ্জাখন খোল দেই, মই আহি গলো। দৰ্জাখন খোল।
1: আইদেউ, এই উদয়দা আহিছে যেন পাইছো।
2: অ', তোক দেখোন কেতিয়াবাই শুবলৈ ক'লো, এতিয়ালৈ সাৰে আছ যে।
1: চিলমিলকে টোপনি আহিছিল, দুৱাৰত ওকৰতে সাৰ পালোঁ।
2: তই উঠিব নালাগে যা, ময়ে দুৱাৰখন খুলি দিওঁগৈ। কি বা মূৰ্তি ধৰি আহিছে?
1: চিন্তা নকৰিব আইদেউ, উদয়দা বৰ ভাল। এইখন ঘৰত মোৰ ইমান দিন হ'ল, আজিলৈকে তোক কোনোদিনে মোক দাবী ধমকি দি কথা কোৱা নাই। আপুনি শুৱক গৈ যাওক, ময়ে দাদাক চম্ভালিম।
2: হ'ব দে, ময়ে দাদাৰক ভাত মুঠি দিওঁ। কিয় জান, চকুৰ আগত সি ভাত খোৱা দেখিলে মনটো বৰ শান্তি লাগে। অ উদয়, ইমান দেৰি কৰিলি যে।
0: মা, একেখন ৰেকৰ্ডকে আৰু কিমান বজাই থাকিবি হা? জানোই দেখোন মই সদায় মাজৰাতিয়ে ঘৰলৈ আহোঁ।
2: কাপোৰ কানি সলাই মুখ হাত ধুই ডাইনিং টেবুললৈ আহিবি, মই ভাত পাৰোঁগৈ। মাছ আৰু এডোখৰ দিমনে?
0: লাগিলে মই নিজেই লৈ ল'ম, যেতিয়া খিটিং খাটাং কৰি নাথাকিবিচোন, তাবতে থাকিবলৈ দে।
2: হে ভগৱান, মই মনে কৰা নাছিলো তোৰ মূৰত দেখোন এইটো বেণ্ডেজ।
0: মূৰ ফাটিলে তোৰ ডক্টৰে বেণ্ডেজ লগাই?
2: খোলাকৈ কচোন, ক'ত দুখ পালি, কেনেকৈ দুখ পালি?
0: পুলিচৰ লাঠিৰ কোব মূৰত পৰিল।
2: কি দুখ কৰিছিলি তই?
0: চব পুলিচেই দোষী নিৰ্দোষী বিচাৰ কৰি চলাহেঁতেন তো দেশত বহুত ভাল কামেই হলহেঁতেন।
2: কিন্তু
0: চা, পুলিচৰ লগত ধস্তা ধস্তি আজিকালি সকলোৰে হয়। প্ৰফেচাৰৰ হয়, ইঞ্জিনিয়াৰৰ হয়, বুঢ়া ডেকা আনকি গাভৰু ছোৱালীহঁতৰো পুলিচৰ লগত ধস্তা ধস্তি হয়। য়েছ,

0: হয়। এই অসমত আজিকালি পুলিচৰ লগত ধস্তাধস্তি সকলোৰে হয়।
1: শুন, এটা কথা কওঁ শুন, সৌ সিদিনা মাথোন মইনা আমাক এৰি থৈ গৈছে, পুলিচৰ লগত গণ্ডগোল নকৰিবি, গুলিয়াই দিব, বাছ বিচাৰ নোহোৱাকৈ গুলিয়াই দিব। সিদিনা তই যাব খোজা নাছিলি, মই জোৰ কৰিয়েই তোক দাসৰ ছোৱালীজনী চাবলৈ পঠিয়াইছিলোঁ। মই যি ভয় কৰিছিলোঁ সেয়াই হ'ল, কোনোবাই আকৌ লগালে চাগৈ তই মদ খাৱ বুলি। শুনিছিলোঁ দাসৰ পুতেকহঁতেও মদ খায়, কিন্তু সিহঁতে পৰৰ পালেহে খায়, তোৰ দৰে ঘৰৰ পইচা খাস্তাং কৰি নেখায়। কি কৰোঁ, একেবাৰে অসহায় অসহায় লগা হৈছে। মই মৰাৰ পিছত তোক কোনে চাব হ'ল? মই না জীয়াই থাকিলোঁ, এতিয়া মানে তাই বিয়া হৈ গ'লহেঁতেন, তাই জীয়াই থাকিলে আজি তোৰ
0: ভাল নাপাওঁ, ভাল নাপাওঁ এই কন্দা কথাবোৰ, বন্ধ কৰ কন্দা কথাবোৰ, অসহ্য লাগে মোৰ, ভাত খোৱাটো শান্তি নাই, পানী অলপ দে, দে দে পানী অলপ দে।
1: তোৰ লগৰ দুটামান বন্ধুৱে আহি কৈ গ'ল তই হেনো মহম্মদ মুছাৰ মৰাহ বিচাৰি ঘূৰমুটিয়াই ফুৰিছ একেবাৰে দক্ষিণ কামৰূপলৈকে।
0: সি মোৰ বন্ধু আছিল,
1: বন্ধু আছিল সকলোৱে জানে, কিন্তু এতিয়া সকলোৱে সকলোকে সন্দেহ কৰে, হিন্দুৱে মুছলমানক সন্দেহ কৰে, মুছলমানে হিন্দুক কৰে। সেই মৰাহবোৰৰ ফটো তুলিবলৈ এৰ শুন, তোৰ মগজটোৱে একেবাৰে বেয়া হৈ যাব, মদ খাই খাই তই নাশ হৈ যাবি। যিমানেই সেই মৰাহবোৰৰ ফটো তুলিবি, ফটো আঁকিবি, সিমানেই তোৰ মদ খাব মন যাব।
2: আপুনি এতিয়াও সাৰি আছে?
3: মাক পুতেকৰ ইমান কথা বতৰা, ডাইনিং টেবুলৰ থাল বাতিৰ ইমান খিটিং খাটাং শব্দৰ পিছতো মই মৰ টোপনিত পৰি থাকিম বুলি তুমি আশা কৰিছিলা নেকি?
2: আপোনাক খং উঠিছে?
3: তুমি মোৰ নিচিনাকৈ বিশেষৰূপে বেমাৰত পৰি থকা হ'লে কেতিয়াবাই দুৰ্বাসা ঋষিত পৰিণত হ'লহেঁতেন।
2: উদয় ভানু,
3: তাৰ নাম উদয় নহয় অস্ত ৰাখিব লাগিছিল। বয়সে ভাটি দিয়া মদাহি এটাক তুমি বুজাই পোনাব নোৱাৰা, হি ইজ এন এলকহলিক। আই বিলিভ ডেট দ্য ফাণ্ডামেণ্টেল বেচিছ ফৰ এন ইণ্ডিভিজুৱেল টু বিকাম এন এলকহলিক ইজ এন ইমেচিয়'ৰ পাৰ্চনেলিটি। ঘৰলৈ দুভাগ ৰাতি ঘূৰি অহাৰ পিছত তাত প্ৰথম ৰাউণ্ড গ'ল, এতিয়া আৰম্ভ হ'ব দ্বিতীয় ৰাউণ্ড। বেডৰুমত সোমাই লৈ টোপনি নহালৈকে অকলে অকলে চিঞৰি চিঞৰি কবিতা আবৃত্তি কৰিব, ইংৰাজী কবিতা।
0: Turn back to thy transient kind. Aspire not to accompany death to his home. Ajif, thy breath could live where time must die. Only in him a limits man lives safe. Empowerment creatures, sorrowful form of time. Your transient loves bind not the eternal gods.
4: Oh, my. Hey,

0: পৰা গৰম। তাতে এই কেলধেপ কেলধেপ কৰি চলি থকা এই বুঢ়া ফেনখনৰ কেৰকেৰণি, ইফালে এই মাজ ৰাতিখন সেইজনৰ ইংৰাজী কবিতাৰ আবৃত্তি। মৰিবলৈ যোৱা মহ ভূতৰ ওপৰত দানা ওলাই নেকি, ভূতৰ ওপৰত দানা। এতিয়া মোৰ তেজেৰে মহাভোজ পতাৰ মচলা উলিয়াই দিম। থাপৰত পেটেকা কৰি পেলাম নহয়, এটা এটাকে, এটা নহয় দুটা নহয় তিনিটা, আৰু চাৰি পাঁচটা মহ। এইটোৱে দেখোন মোৰ তেজ খাই একেবাৰে নুটুকাটো হৈয়ে গ'ল। এনে ফানুচ গৰম, তাতে তহঁতৰ অটপালি ৰহ বাপেকে। এতিয়া বৰ বাপেৰক চিনি পাবি, এইখন কুৰ কোঠাৰ মাৰি লোহা যেন কৰা হাত, চহৰীয়া হাত নহয়। গুৰি পৰুৱাইও তহঁতক বিচাৰি নোপোৱাকৈ চাপৰত পিহি পেলাম বাপেকে। এটা গ'ল, এইবাৰ সত্যহত কেটাৰ পাল।
1: আই অ' মোৰ গোহাই, ক'ত মৰো মই? কি হৈছে আজি এই ঘৰখনত? ইমান ৰাতি ধুম ধুপাল হুলস্থুল, এফালে কবিতা আবৃত্তি, সিফালে আকৌ বলেনৰ ৰূপত হাত চাপৰিৰ শব্দ, ইফালে দেউতা ৰাতি নৌপোৱাতে উঠিব। অকলে আইদেউকনো ৰাতিপুৱাই লেডেনা উকটিবলৈ দিওঁ কেনেকৈ?

0: হেনু মোক
1: বলেন
0: আই নিবা এই তিতু হে লোহা খোৱা মাতুলি আইছে আজি হেনৰ এজাজন পাইছো ৰাতিপুৱাই পলিয়া পানী টানি লৈ সুৰাত মগন ৰাতিপুৱা হৈ আছে যেন পাইছো গৈ চাওঁচোন ওচৰলে কিবা হয় খেলাটো
1: বলেন
0: দাদা
1: দুৱাৰ খোলা আছে সোমাই আহিলেই হ'ল
0: অ দাদা আপুনি মোক মাতিছিল
1: মোৰ ৰুমটো মই ওলাই যোৱাৰ পিছত কোনে চাফা কৰে
0: মই
1: সেইটো মই জানো সেইটো কাৰণেই মই তোক মাতিছো এইখন কাৰ ফটো
0: আপোনাৰ সৰু ভণ্টী মইনা বাইদেউৰ ফটো
1: বলেন এই মোৰ গোটেই ৰুমটোতে মইনাৰ বাহিৰে বেলেগ আৰু কাৰোবাৰ ফটো দেখিছ নাই দেখা আৰু ভৱিষ্যতেও নেদেখ মোৰ জীৱনৰ সকলো মূল্যৱান বস্তুতকৈ এইখন ফটো মোৰ বাবে বেছি মূল্যৱান এই ফটোখন মই এডাল মালাৰে সজাইছিলো মইনাই বকুল ফুলৰ মালা খুব ভাল পাইছিল সৰুতে ফ্ৰকত কোচ ভৰি তাই বকুল ফুল আনিছিল বকুল ফুলৰ সুগন্ধৰে

0: আমার গোহায় ঘরটো মলমলাই তুলিছিল, হয় মলমলাই তুলিছিল। এই কারণে মই তাই ভাল পোৱা বকুলৰ মালারে তাই এই ফটোখন সজাই থৈছিল। কিন্তু আজি চাচোন, বকুলৰ মালা ফটোখনত নাই। তললৈ চা, সেয়া চিগি ফটোখনৰ তলত পৰি আছে।
1: দাদা, ভুলটো মোৰেই,
0: সেইকাৰণেই তোমাক তোক মাতিছো। কিন্তু এই ভুলটো কিয় কৰিলি?
1: দাদা, ইচ্ছা কৰি মই বকুল ফুলৰ মালাডাল চিঙা নাই। ফটোখনৰ ঠিক ওপৰতে সৌখিনি সেই যে মকৰাই জাল পাতিছে, সেই মকৰাৰ জাল গুচোৱাৰ দীঘল নালৰ ঝাৰুডালেৰে জালখিনি গুচাওঁতে নালডালৰ সেই তলৰ ফালটো লাগি মালাডাল চিঙি গ'ল।
0: এক্সিডেণ্টৰ বাবেতো কাকো জগৰীয়া কৰিব নোৱাৰো। বচোন বনে,
1: নাই হ'ব হ'ব দাদা,
0: নাই নহ'ব। ব, এইখন ঘৰৰ কাম কৰা ল'ৰা আৰু মই এইখন ঘৰৰ মালিকৰ ল'ৰা বুলি কোনোদিনেই ভবা নাই। ভাবিছো নেকি কেতিয়াবা? ক ক, কেতিয়াবা তেনে ব্যৱহাৰ কৰিছো মই তোৰ লগত? কিয় জানো কব নোৱাৰো, আজি ছিগি পৰা বকুলৰ মালাডাল দেখি মোৰ মইনাৰ কথা পাতিবলৈ বৰ মন গৈছে। মইনা, মোৰ সৰু ভনী, কি সুন্দৰকৈ হাৰমনিয়ামত তাই কণমানি আঙুলিকেইটা বোলাই বোলাই জ্যোতিপ্ৰসাদৰ গীতবোৰ গাইছিল।

0: নাইটিংগেলৰ কিতাপ পাৱ নেকি?
1: হৈছে হৈছে, মোৰ এমিল লাইফ ছিংগাৰ হোৱা নহয় নহয়।
0: আৰে মাই ডিয়াৰ ছিষ্টাৰ, প্ৰতিভা থাকিলেই বিকাশ হ'ব, বিকাশ হ'লেই মানুহে গ্ৰহণ কৰিব, মানুহে গ্ৰহণ কৰিলেই সেইটোকে জীৱনৰ জীৱিকা হিচাপে ল'ব পাৰিবি।
1: উদয়দা, মোৰ জীৱনৰ লক্ষ্য বেলেগ।
0: ডাক্তৰ, ইঞ্জিনিয়াৰ নে উকিল,
1: সেইবোৰ একো নহয়, শিক্ষয়িত্ৰী, এগৰাকী সু শিক্ষয়িত্ৰী।
2: বলেন, শৈশৱত বহুতেই নিজৰ জীৱনৰ বিভিন্ন লক্ষ্যৰ কথা কয়, কিন্তু বেছিভাগৰে হয় লক্ষ্য পৰিৱৰ্তন, নহয় লক্ষ্য ভ্ৰষ্ট। কিন্তু মইনাৰ ক্ষেত্ৰত তেনেকুৱা একোৱেই ঘটা নাছিল। এটা সময়ত সুখ্যাতিৰে এম এ ডিগ্ৰী লাভ কৰাৰ পিছত মইনাই নিজৰ লক্ষ্য স্থানক নিজেই আঁকোৱালি লৈছিল। শিক্ষয়িত্ৰীৰ চাকৰি বাধা অৱশ্যে নহাকৈ থকা নাছিল, বাধা আহিছিল আমাৰ নিজৰ ঘৰৰ নিজৰ মানুহৰ পৰাই।
3: ককাৰ পৰা নেকি?
2: নহয়, মোৰ বাইদেউ, মানে ডাঙৰ বাইদেউ অনিমাৰ পৰা।
4: এম এত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, চাকৰি কি বিচাৰি ল'লি? শিক্ষয়িত্ৰীৰ ইয়াকে কয় মূৰ্খ গছত লাগে। মইনা, এতিয়াও সময় আছে, তোৰ বয়স উকলি যোৱা নাই। আই এছ ডে, এ চি এছ ডে, বি ইন এ পজিশ্যন ৱেৰ পিপল উইল ৰেচপেক্ট ইউ, য'ত মানুহে তোক সন্মান কৰিব, সমীহ কৰিব।
1: অনিমা বা, মানুহৰ কৃত্ৰিম সন্মান আৰু সমীহ মোক নেলাগে। প্ৰথম কথাটো হ'ল, শিক্ষয়িত্ৰী হোৱাটো মোৰ জীৱনৰ আছিল এটা ডাঙৰ লক্ষ্য। দ্বিতীয় কথাটো হ'ল, শিক্ষয়িত্ৰীৰ চাকৰিটোৱে মোক দিছে এক মানসিক শান্তি, মানসিক সুখ, যিটো মই কৌতুকৰে কিনিব নোৱাৰোঁ। তৃতীয় কথাটো হ'ল, আমাৰ সমাজত এতিয়া সকলোতকৈ প্ৰয়োজনীয় বস্তুটোৱে হৈছে সুশিক্ষা, যিটোৱেহে এখন সমাজক প্ৰকৃত মানৱ সমাজৰ ওপৰত চিনাকি দিয়ে। গতিকে মই য'তেই আছোঁ ঠিকেই আছোঁ। তই মোৰ চাকৰিৰ কথা ভাবি মিছাতে মূৰ্খ হ'ব নালাগে।
4: ভাল হওক বুলি কথাটো ক'লো, মগজত যদি নুসুমাল মইতো ভনী হ'লেও তোক জোৰ কৰিব নোৱাৰো। কিন্তু এটা কথা মনত ৰাখিবি, আজিৰ ছচাইটিত তই কিমান জান, কিমান সততাৰে সমাজক সেৱা কৰিবলৈ বিচাৰিছ, সেইটো কোনেও মূল্য নিদিয়ে। কিন্তু তোৰ সমাজত পজিশ্যন কি, তোৰ গাড়ী কিমান লাখটকীয়া, ঘৰ কিমান কোটিটকীয়া, তোৰ টকা আৰু পজিশ্যনৰ গৰমে কিমান মানুহক উৎপাত কৰিবলৈ বাধ্য কৰে, সেইটোৰ ওপৰত ভিত্তি কৰিয়ে সমাজে তোক মূল্য দিব।
5: উদয়ভানু চৰিত্ৰৰ তৃতীয় খণ্ডটি শুনিলে। খণ্ডটিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ'ল পূৰ্বাণী গোস্বামী, ডাক্টৰ দীপালী দাস, সাই স্বপ্নীল, দীপাঞ্জল বৰুৱা, যোগেশ দাস, বিপ্লৱ বৰা, সুভিত বৰা, কল্যাণ চমুৱা, প্ৰবীণ ভট্ট, আবু নাছেৰ ইফতিকাৰ হুছেইন বৰা, বসন্ত হাতীমুৰীয়া আৰু ব্ৰজেন বৰা।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
7: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
8: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
7: কোন ঠাই অ?
8: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
7: তাত হেৰো কি কি সুবিধা পোৱা যায়?
8: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
9: তেন্তে মই এবাৰ যাব লাগিব।
8: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
10: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে আগবঢ়াইছো পুলক বেনাৰ্জীৰ কণ্ঠৰে টিকেট, গীতৰ কথা দিলীপ বৰাৰ।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ ৰশ্মিৰেখা চিনেমাখনৰ আনিটি গীত, শান্তনা বৰুৱাৰ কণ্ঠৰ গীতৰ কথা উপেন কাকতিৰ।

সেয়া আছিল ৰশ্মিৰেখা চিনেমাখনৰ দুটি গীত। শ্ৰোতাসকলে শুনিছে চিত্ৰগীত। এই অনুষ্ঠানত এইবাৰ আগবঢ়াইছো পুনাকণ চিনেমাখনৰ পৰা কেইটিমান গীত। প্ৰথমে শুনক সুমন কল্যাণপুৰৰ কণ্ঠৰ এটি গীত।

সুমন কল্যাণপুৰৰ কণ্ঠৰ পুনাকণ চিনেমাখনৰ গীতটি শুনিলে। অনুষ্ঠানত এবাৰ আগবঢ়াইছো পাৰঘাট চিনেমাৰ এটি গীত। গীতৰ কথা আনন্দীৰাম দাসৰ।

সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে শুনিছে চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। এই অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো শেৱালি দেৱী আৰু আই ভি বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতটি লোৱা হৈছে ৰুণুমি চিনেমাখনৰ পৰা।

0: চিত্ৰগীত অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, কাইলৈ নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত লগ পাব চৰ্মৰোগ বিশেষজ্ঞ ডক্টৰ বৰ্ণালী দত্তক। তেখেতৰ সৈতে কথোপকথনত ভাগ ল'ব হিমান্ত বাৰ্মাই। চৰ্মৰোগ বিশেষজ্ঞগৰাকীৰ সৈতে আপুনিও কথা পাতিবলৈ অনুষ্ঠান চলি থকা সময়ত ডায়েল কৰিব পাৰে আমাৰ ফোন নম্বৰকেইটি। ফোন নম্বৰকেইটি জনাই দিছো 03-61-266-1876 আৰু 03-61-266-2325। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম বিধানসভা নিৰ্বাচন সফলভাৱে সম্পন্ন হোৱাৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক নিয়ম ৰক্ষা কৰি আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত মুখ্যমন্ত্ৰী হিচাপে নিজৰ তথা মন্ত্ৰীসভাৰ সদস্যসকলৰ পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ লগে লগে চলিত 5ম বিধানসভা আনুষ্ঠানিকভাৱে ভংগ হয়। ৰাজ্যপালগৰাকীয়ে নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত বিদায়ী মন্ত্ৰীসভাক তত্বাৱধায়ক চৰকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ পৰামৰ্শ দিয়ে। পদত্যাগ পত্ৰ দাখিলৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িনী দলৰ বৈঠকৰ সিদ্ধান্ত গ্ৰহণৰ অন্তত অহা 11 মেৰ পাছতহে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিয়া পৰ্যবেক্ষক মন্ত্ৰী জে পি নাড্ডা আৰু সহ পৰ্যবেক্ষক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনীৰ উপস্থিতিত অসমত বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। শ্ৰীগোৱেলৰ নেতৃত্বত এটা দলে ৰাজ্যপালক সাক্ষাৎ কৰি 126জনীয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ তালিকাখন দাখিল কৰে। জনপ্ৰতিনিধিৰ এই তালিকা লাভৰ পাছতে ৰাজ্যপালে নতুন চৰকাৰ গঠন কৰাৰ বাবে সংখ্যাগৰিষ্ঠ দলটোক শপত গ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাব। গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰৰ মেনহোলসমূহ শীঘ্ৰে বন্ধ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ চমৰীয়াই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে আজি এই নিৰ্দেশ দিয়ে। পূৰ্বে নলাত পৰি শিশুৰ মৃত্যু হোৱা ঘটনাৰ বিষয়ে উল্লেখ কৰি বিচাৰপীঠখনে মেনহোলসমূহ শীঘ্ৰে বন্ধ কৰা অথবা ঢাকন দিয়াৰ সন্দৰ্ভত পৰৱৰ্তী শুনানিকালত প্ৰতিবেদন দাখিল কৰিবলৈ অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা 19 এপ্ৰিলত প্ৰবল বৰষুণত গুৱাহাটী মহানগৰীৰ মালিগাঁও অঞ্চলত নলাত পৰি এগৰাকী মহিলাৰ মৃত্যু হৈছিল। এই ঘটনাৰ পাছতে মহানগৰীৰ বান সমস্যাক লৈ অধিবক্তা সন্দীপ চমৰীয়াই উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। 12 মে'ত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
2: আজি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে দৃষ্টিগোচৰ দিছে আৰু তেখেতসকলে বিশেষকৈ গুৰুত্ব আৰোপ কৰিছে যে মেইন হল বিলাক যিখিনি খোলা আছে সেই অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু তাৰ গোটেই তথ্যখিনি মাননীয় আদালতত দাখিল কৰিব লাগে। এই গোটেইখিনি বিষয়ৰ ওপৰত আকৌ শুনানি অহা মঙলবাৰে 12 তাৰিখে মাননীয় উচ্চ ন্যায়ালয়ে দিন ধাৰ্য কৰিছে আৰু সিদিনে বিশেষকৈ এটা নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰক যিখিনি গুৱাহাটীৰ এই মেইন হলৰ যিটো সমস্যাটো আছে সেই সমস্যাৰ ওপৰত তেখেতসকলে বিতং তথ্য সহকাৰে গোটেইখিনি কি কাম কৰিলে কিমান কি তাৰ গোটেইখিনি বিষয়টো ধৰি লওক
1: কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কাইলৈ নতুন শ্ৰম সংহিতাৰ অধীনত 40 বছৰ ঊৰ্ধৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰজুৰি বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী মুকলি কৰিব। নতুন দিল্লীৰ বাছাইদাৰাপুৰত থকা কৰ্মচাৰী ৰাজ্যিক বীমা নিগম অৰ্থাৎ ESIC চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। দেশৰ অন্যান্য ৰাজ্যৰ 11খন ESIC চিকিৎসালয়তো এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। শ্ৰম মন্ত্ৰী, সাংসদ তথা সংশ্লিষ্ট ৰাজ্যসমূহৰ বিধায়ক তথা অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

0: কোকৰাঝাৰ জিলাৰ ৰামফলবিল টিলাপাৰাৰ বৰমামবুৰি দলঙৰ সমীপত আজি দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। মৃত যুৱক দুজন নৰাবাৰী গাঁৱৰ গমছাৰ্ড নাৰ্জাৰী আৰু অশোক নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে। স্থানীয় লোকে জনোৱা মতে যুৱক দুজনে কালি সন্ধিয়া এখন স্কুটিৰে কোকৰাঝাৰ চহৰৰ পৰা গৃহ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। ইয়াৰ পাছত আজি যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ হয়। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীত চলি থকা আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতাত অসম দলে 16 বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছোৱালীৰ কোৱাৰ্টাৰ ফাইনেলত মৃগাক্ষী চাংমাই, কৃষ্টি হালৈ, ফাগুনজ্যোতি আৰু নাইম হুছেইনে নিজ নিজ খেলত জয়লাভ কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ছোৱালীৰ 16 বছৰ অনুৰ্ধৰ ডাবলছত মৃগাক্ষী চাংমাই আৰু আৰিছা মাহিন চৌধুৰী যুটীয়ে ফাইনেলত প্ৰৱেশ কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক জয়ৰ বাবে 236 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 235 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে আমালৈ বাতৰি অহাৰ পৰলৈ 1 অভাৰত 2 উইকেট হেৰুৱাই 4 ৰাণ কৰি খেলি আছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05।
1: এফ এম এনৰ 101.6 মেগাহাৰ্জত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চোৰা।
2: সাহিত্যানুৰাগী সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ চোৰা মুকলি কৰিছো। আজিৰ চোৰা সজোৱা হৈছে নিজৰা ৰাজকুমাৰীৰ চুটিগল্প আৰু কৌশিক বাশ্যাসৰ কেইটিমান কবিতাৰে। চোৰাত পুনতে শুনাবলৈ লৈছো নিজৰা ৰাজকুমাৰীৰ চুটিগল্প ঘাগৰ পিন্ধা ঘৰ শালিকা। আহকচোন গল্পটিৰ ৰসাস্বাদন কৰোঁ।
3: টেষ্ট ড্ৰাইভ
4: বাহ!
3: বিলাসী গাড়ীখনৰ পৰা ৰাজকুমাৰীৰ দৰে নামি অহা মৌচুমীলৈ প্ৰচণ্ড ঈৰ্ষাৰে চাই সতীশে ক'লে। মৃদু হাঁহিৰে মৌচুমীয়ে মূৰ দুপিয়ালে। এই কোটিটকীয়া গাড়ীৰ কোম্পানীৰ কাষৰ বিল্ডিংটোতেই সতীশৰ অফিচ আৰু অফিচৰ পৰা কিছু দূৰৰ হেভেন হাইটত মৌচুমীৰ কাষৰ ফ্লেটটোৱেই সতীশৰ ফ্লেট। মৌচুমী কৰ্পৰেট ট্ৰেইনাৰ। এইমাত্ৰ টেষ্ট ড্ৰাইভ লোৱা বিলাসী গাড়ীখনৰ কোম্পানীৰ অফিচত তাই ট্ৰেইনিং দিয়ে। আন কিছুমান নামী কোম্পানী আৰু দুটামান ৰাষ্ট্ৰীয় বেংকৰো তাই ট্ৰেইনাৰ। সেইবুলি তাইৰ ইমান টকা হ'লনে? সতীশতে দেখোন এনেকুৱা এখন গাড়ী সপোনত চলাবলৈও সাহ কৰিব পৰা নাই। লাইফষ্টাইল দেখিলে বাৰু টকা পইচা থকা যেনেই লাগে, কিন্তু এইখন গাড়ী কিনিব পৰাকৈ কিজানি পৰিয়ালে সহায় কৰে। সতীশহঁতে তাইক অসমলৈ যোৱা দেখোন নেদেখি, পিছে কোনোবা অসমীয়া দুটামান মাজে মাজে তাইৰ ফ্লেটলৈ আহে, সেইবোৰেই চাগৈ গাড়ীখন লোৱাত তাইক সহায় কৰিব। বয়সতো হৈছে তাইৰ, বিয়াৰ দেখোন নাম গোন্ধেই নাই। অৱশ্যে কোনেনো এনেকুৱা চৰিত্ৰহীনাক বিয়া পাতিব? মৌচুমী সম্পৰ্কীয় এই কথাখিনি মনতে গুণাগথা কৰি উঠি সতীশৰ উঠেৰে এটা বিদ্ৰূপৰ হাঁহি বাগৰি গ'ল। মৌচুমীৰ ব্যক্তিগত জীৱনৰ বিষয়ে একো নজনাকৈ কেৱল মাত্ৰ অনুমানৰ ভিত্তিতে কথাখিনি যুগুতাই ঈৰ্ষাদগ্ধ সতীশে তৃপ্তি লোভিলে। পিছে সেই তৃপ্তিৰ স্বাদ সি অকলেই ল'বনে? নিশ্চয় নলয়। সেয়েহে সতীশে সেইদিনা গধূলিয়েই ছ'চাইটিৰ মিটিঙৰ পাছত অক্ষয়, দীপেশ, ৰাজীৱহঁতৰ আগত মৌচুমী সম্পৰ্কীয় তাৰ অনুমানখিনিত এক একদম সত্যৰ মোহৰ এটা মাৰি পেছ কৰিলে। আৰু ঠিক সেই সময়তে অৰ্থাৎ সতীশহঁতে মৌচুমীৰ চৰিত্ৰ সম্পৰ্কে সৰহ আলোচনাত মগ্ন হৈ থকা সময়তে মৌচুমীয়ে নিজৰ বহা কোঠাত লেপটপ খুলি বহিল, হাতত ফলৰ ৰসৰ এটা ডাঙৰ কেন। দিনত তাই কৰ্পৰেট ট্ৰেইনাৰ আৰু ৰাতি বিদেশী ক্লায়েণ্টৰ বাবে গ্ৰাফিক ডিজাইনাৰ। তাইৰ সাতজনীয়া টীমটোৰ বাবে ইণ্টাৰনেটেই অফিচ কোঠা সদৃশ। বাণিজ্যৰ

স্নাতকোত্তৰ হৈও খুব সুন্দৰকৈ তাই ডিজাইনিঙৰ কাম কৰিব পাৰে। এতিয়াতো এখন আগশাৰীৰ মহানগৰীৰ বাসিন্দা মৌচুমীৰ দক্ষতা আৰু কামৰ ক্ষেত্ৰ বহুত বিশাল। নাহৰ চুবুৰীৰ নিচিনা অঞ্চলত থাকোঁতে হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকাৰ পৰাই ফ্ৰীলান্স ডিজাইনিং আৰু ব্লগিং কৰি বিদেশী ক্লায়েণ্টৰ পৰা টকা উপাৰ্জন কৰা ছোৱালী আছিল তাই। ইণ্টাৰনেট তাইৰ বাবে আশীৰ্বাদ। সেই সময়ত তাইৰ সমনীয়াই নাম পৰ্যন্ত নুশুনা এনেকুৱা বহু অনলাইন প্লেটফৰ্মৰ সৈতে তাই জড়িত আছিল য'ত কাম কৰি উপাৰ্জন কৰিব পাৰি। বয়সৰ লগে লগে মৌচুমীয়ে নিজক অন্য ধৰণে গঢ়ি

উত্তপ্ত বালি আৰু পোহৰ প্ৰতিফলন কৰিব পৰা বালিচন্দাৰ দৰে। ফলৰ ৰস এঠুক ডিঙিত বাকিবলৈ কিছু ওপৰমুৱা হওঁতেই সমুখৰ বেৰখনলৈ চকু গ'ল তাইৰ। চুইং আৰ্ম ৱাল লাইটটোৰ তলত উজ্জ্বলি আছে কৃষ্ণগোসাঁই আৰু মাকদেউতাকৰ ফটো। এই ফটো দুখনে তাইৰ জেদ আৰু শক্তি বঢ়াই তোলে। মাকদেউতাকৰ মৃত্যুৰ পাছত কষ্ট কৰাৰ ক্ষমতা ক্ৰমশঃ তাই বঢ়াইহে আনিছে। দিন ৰাতি মাথো কাম আৰু কাম, চকু মগজু আৰু আঙুলি ৰবটৰ দৰে চলাই তাই মাথো পইচা খটে। ঢেৰ পইচা লাগে তাইক, হিমাংশুৱে আপত্তি নকৰে, কিন্তু তাইৰ স্বাস্থ্যক লৈ সি চিন্তিত হয়। অলপ শুই ল'বা নেকি মোক? আন এখন চহৰৰ পৰা শেষ নিশা প্ৰায়ে মৌচুমীৰ প্ৰিয়জন হিমাংশুৰ আকুল মাত ভাঁহি আহে। মৌচুমীৰ সমানেই কষ্ট কৰা তাকো ভাগৰুৱা দেখায়। মৌচুমীৰ অসম্ভৱ মৰম লাগি যায় তালৈ। সিহঁত দুয়োৰে সপোন একে, সেই সপোনৰ স্বাৰ্থতে দুয়ো দূৰে দূৰে থাকে, দিনটোৰ 17-18 ঘণ্টা কাম কৰে। দুয়ো খুব প্ৰতিভাশালী, দুয়ো পৰিশ্ৰমী আৰু দুয়োৰে বুকুত চপচপীয়া হৈ থকা কথাও একেখিনিয়ে। বেংকৰ অনলাইনৰ পেজত চকু ফুৰাই সন্তুষ্ট হয় তাই। ক্ৰমশঃ ভৰি আহিছে টকা, কেইবা ঠাইত দুয়োৱে টকা বিনিয়োগ কৰি থৈছে। আহল বহল হামচৈয়া পথাৰ এখনে দুয়োকে ৰৈ যাবলৈ নিদিয়ে, যিখন পথাৰৰ ঠিক সোঁমাজতে ৰঙে ৰসে ভৰা গাঁও এখন আছিল। নাম আছিল নাহৰ চুবুৰী। খৰালি ধান পকাৰ সময়ত মুগা সূতাৰ কাপোৰ এসাজত উজ্জ্বল সেউজীয়া বুটা হৈ জিলিকি থাকে নাহৰ চুবুৰী। পানী, পুখুৰী, পথাৰ, গছ লতিকাৰে গাঁওখন উঠি আহি মাজে মাজে মৌচুমীৰ বুকুতে সোমাই থাকেহি। তেতিয়া মৌচুমীৰ জাৰ লগা যেন লাগে আৰু জাৰ মালতীৰ দৰে গোন্ধায়। কিন্তু এই মুহূৰ্তত সেয়া জানো জাৰ মালতীৰ গোন্ধ, নিচেই কাষতে দেখোন চিগাৰেটৰহে গোন্ধ। দুচকুক অলপ জিৰণি দিবলৈ মাজৰাতিৰ পাছত লেপটপৰ পৰা মূৰ দাঙি বেলকনিত থিয় দিয়া মৌচুমী ভীষণভাৱে চক খাই উঠিল। কম পোহৰত নিজৰ বেলকনিৰ পৰা ততকৈ ছটিছে মৌচুমীলৈ চাই আছে। এইবিধ মানুহে বিনা কাৰণত অইন মানুহৰ হৃদয়ত থাপিত প্ৰশান্তিক ভাঙি থান বান কৰি দিব পাৰে, আৰু এই মুহূৰ্তত মৌচুমীয়ে কোনোপধ্যেই মনৰ শান্তি বিঘ্নিত হবলৈ দিব নোৱাৰে। মৌচুমীকো এতিয়া টকা লাগে। এই টকা তাই টেষ্ট ড্ৰাইভ লোৱা গাড়ীখন নাইবা মূল্যৱান ঘৰ এটা কিনিবলৈ নহয়, এখন পথাৰ আৰু এখন শ্মশান কিনিবলৈহে লাগে, যি শ্মশানত মেঘমালা ঠাকুৰ আৰু নৰেন সন্দিকৈ নামৰ মানুহ দুজনৰ হাড় জুৰি গজি আছে সোঁৱালো বন্তিহৰ অৰণ্য। বিলাসী গাড়ীৰ টেষ্ট ড্ৰাইভ লোৱাটো তাইৰ চখহে। সতীশৰ লুলুপ চাৱনীক বেলকনিতে ভেটা দি তাই শোৱা কোঠাৰ গাৰুত মূৰ থলেহি। বাহিৰৰ পৃথিৱীয়ে হানিব খুচিব নোৱাৰাকৈ পিন্ধা বৰ্মটো খুলি থৈ তাই চেনেহেৰে কুমলী গজালি মেলা বীজ এটি হল আৰু হিমাংশুলৈ মেছেজ লিখিলে। সকলো সাজু হলনে? সদায়ৰ দৰে দৌৰা দৌৰি নকৰিবা, এয়াৰপৰ্ট পাই কল কৰিলেই হ'ব, মই অলপ শুই লওঁ। শুৱা মোৰ মৌজনী, মোৰ এই যাত্ৰাই আমাৰ সপোনটোলৈ আমাক যে আৰু কেইখোজমান আগুৱাই দিব সেয়া নিশ্চিত হৈ থাকা, আৰু মোৰ ওপৰত বিশ্বাস ৰাখা। শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়া হিমাংশুৱে চাকৰিৰ পৰা অলপ দিনৰ ছুটী লৈছে আৰু মৌচুমী আৰু তাৰ জইণ্ট প্ৰজেক্ট এটাৰ কামত জাৰ্মানীলৈ ওলাইছে। আচলতে দুয়ো দুয়োৰে বাবে আশ্বাস। নাহৰ চুবুৰীতে জন্মা হলেও 10 কিলোমিটাৰ দূৰৰ হায়াৰ ছেকেণ্ডেৰীখনলৈ অহা যোৱা কৰোঁতেহে দুয়োৰে মাজত সম্পৰ্ক এটাই গঢ় লৈ উঠিছিল। মেধাৱী আৰু নিজৰ কেৰিয়াৰক লৈ অত্যন্ত সচেতন মৌচুমীৰ সকলো কথাই ভাল লাগি আহিছিল হিমাংশুৰ। বুকুত নাহৰ চুবুৰীৰ প্ৰতি অপাৰ ভালপোৱা লৈয়েই সময়ত মৌচুমীয়ে ভৰি থৈছিল কৰ্পৰেট জগতখনত। হিমাংশু অসমতেই থাকি গৈছিল, নাহৰ চুবুৰীত নহয়, আন এখন ঠাইত। মৌচুমীহঁত স্কুলত থকা দিনৰ পৰাই বখলা বখলকৈ
নাহৰ চুবুৰীৰ পথাৰ বিক্ৰী হৈ আহিছিল।

সহজতেই বিভিন্ন প্ৰলোভনত পৰি মাটি বিক্ৰী কৰি দিছিল বহিৰাগতক। হামচৈয়া পথাৰ বহিৰাগতৰ হাতত তুলি দি চহৰ নগৰৰ হোটেল, ৰেল ষ্টেচনৰ দোকানত, নাহৰ চুবুৰীৰ বহুতে কাম বিচাৰি লৈছিল। তেতিয়ালৈ মৌচুমী ভাৰতৰ পশ্চিম প্ৰান্তৰ শিক্ষানুষ্ঠানৰ বাণিজ্য শাখাৰ মেধাবী ছাত্ৰী। নাহৰ চুবুৰী আৰু নাহৰ চুবুৰী হৈ থকা নাছিল, সেই যে খৰালি মুগা সূতাৰ কাপোৰহেন পকা ধানৰ প্ৰকাণ্ড পথাৰৰ মাজত উজ্জ্বল সেউজীয়া বুটাহেন সজীৱ গাঁওখন নাহৰ চুবুৰী। তেতিয়াও নাহৰ চুবুৰী এৰিব নোখোজা কেইটামান কৃষক পৰিয়ালৰ এটা হৈ থাকি গৈছিল মৌচুমীৰ মাক দেউতাক। যি ভূমিত জন্ম, লালন পালন আৰু বিবাহ, সেই ভূমিতে মৃত্যু বিচাৰিছিল দুয়োৱে। তাতে মৌচুমীৰ দেউতাক হাড়ে হিমজুৱে কৃষক, খেতিয়কবোৰ এনেও দুভৰিত শিপা গজা চলমান গছ আৰু হাত ভৰি লগা শইচ। তদুপৰি মাকে উৰে জীৱন ভুনভুনাই থকা সোণালী অতীতৰ সোণগুণাৰে গোঁঠা কথাবোৰ, সেয়া জানো বুঢ়ী এটাৰ সাধু। মৌচুমীৰ মাকে কয়, মাধৱ মুৰাৰী ঠাকুৰৰ দুই ভাৰ্যাৰ পৰা তিনি পুত্ৰ জন্মিছিল। ৰজাৰ অনুগ্ৰহত এওঁলোকে উজনিত সত্ৰ পাতিছিল। পিছে বিষ্ণুৰামৰ কনিষ্ঠ পুত্ৰ অত্যন্ত জ্ঞানী কল্পনাৰায়ণ উজনিৰ পৰা নগাঁৱলৈ উঠি আহিল আৰু ৰায়দঙীয়াত সত্ৰ পাতিলে। এসময়ত ৰায়দঙীয়াৰ পৰা আঁতৰলৈ ৰজাই দিয়া কেইবাশ বিঘা মাটিত কল্পনাৰায়ণৰ সত্ৰ হল। সেই কল্পনাৰায়ণৰে পৰিণাতি মোৰ পিতা। পাছে দুখৰ কথা, ইংৰাজক মাটিদানৰ ফলি দেখুৱাব নোৱাৰিলে, ফলত সত্ৰৰ আধাতকৈ বেছি মাটি সত্ৰৰ হাতৰ পৰা গলগৈ। কল্পনাৰায়ণে নিজৰ দোষত মাটি হেৰুৱাইছিল। মই মোৰ মাটি এৰি নিদিওঁ, বুজিছ? নিজৰ মাটিতহে ঘৰ শালিকাই ঘাগৰ পিন্ধি নাছে, ইয়াতেই মৰিম। হাড় মঙহ পুৰা ছাইৰ পৰা পাকৰি গছ থেপৰ তিতা হৈ গজিম বাপপেকে। ৰঙিয়াল মাকজনীৰ তেজে ফুটু ফুটু দুগালত হাঁহিলে তোল পৰে। এইজনী মানুহৰ সুখৰ কাৰণে মৌচুমী আৰু তাইৰ দেউতাকে সকলো কৰিবলৈ ৰাজি। ৰাজি হল বুলিয়ে নিয়তিয়ে সকলো কৰিবলৈ অনুমতি দিবই বা কিয়? প্ৰায় সমগ্ৰ নাহৰ চুবুৰীক হস্তগত কৰাৰ পাছত অৱশিষ্ট কেইটামান পৰিয়ালক মাটি বেচিবলৈ প্ৰথমে হেঁচা আৰু পাছলৈ ভাবুকি দিবলৈ আৰম্ভ কৰিছিল। লাহে লাহে নাহৰ চুবুৰীৰ নিৰ্জনতা ক্ৰমশ অসহনীয় হৈ আহিছিল। মৌচুমীৰ পঢ়া শুনাত ব্যাঘাত হয় বুলি কথাবোৰ মাক দেউতাকে তাইক জনোৱা নাছিল। কেইবাবছৰ ধৰি উচ্চ ৰক্তচাপত ভুগি থকা মৌচুমীৰ মাকৰ হৃদৰোগ ধৰা পৰিছিল। গুণধানদৰা পকাৰ সময় আছিল সেয়া। ভাল চিকিৎসাৰ কাৰণে মাকক লৈ যাবলৈ মৌচুমী ঘৰলৈ আহিছিল আৰু পক ধৰা বীজ খাবলৈ অহা ভাতৰেজাক খেদাবলৈ হাত ডঙা ৰঙিয়াল মাকজনী হঠাৎ বুকুৰ বিষত মাটিত বাগৰি পৰিছিল। এক লহমাতে সকলো শেষ হৈ গৈছিল। মৌচুমীক শোক আৰু আশ্চৰ্যবোধৰ এখন সাগৰত ডুবাই মাকৰ তিলনিৰ দিনা গধূলিলৈ দেউতাকো মাকৰ কাষলৈ গুচি গৈছিল। দহা কৰ্মৰ পাছত উপায়হীন মৌচুমীয়ে সামান্য মূল্যৰ বিনিময়ত বাৰী পথাৰ বিক্ৰী কৰি দিলে। নিজৰ মাটিত মিলি যাব খোজা মানুহহাল একেটা চুবুৰীতে সৰুৰ পৰা ডেকা গাভৰু হৈ প্ৰেম কৰা মানুহহাল। মৌচুমীক জন্ম দি স্বয়ং লক্ষ্মী ঘটিলো বুলি গৌৰৱত ফুলি থকা মানুহহাল মেঘমালা ঠাকুৰ আৰু নৰেন সন্দিকৈ নাহৰ চুবুৰীৰ শ্মশানতে জ্বলি ছাই হৈ গল। শ্মশানখনক পিছলৈ কোনেও শ্মশান হিচাপে ব্যৱহাৰ নকৰা হল। আৰু এসময়ত অভিজাত চুবুৰী এটাৰ পৰা কিছু দূৰত সেইদৰা মাটি এনেই পৰি থাকিল। পিছে হাড় মজ্জালৈকে সলনি হৈও বুকুৰ এটা কোণক একে ৰূপতেই ৰাখিলে মাথো মৌচুমীয়ে। ঠিক মাক দেউতাকক খৰি দিয়া নাহৰ চুবুৰীৰ পুৰণা শ্মশানখনৰ দৰে মৌচুমীৰ বুকুৰ এই শ্মশানৰ অহৰহ ৰখীয়া হৈ থাকিল তাইৰ প্ৰিয়জন হিমাংশু। ভালপোৱা মানে জানো কেৱল অন্নৰে গঢ়া শৰীৰটোক ভালপোৱা? তুমি যদি প্ৰিয়জনৰ আত্মাৰ অন্ধকাৰকণত বেলি ফুল গজাব পৰা নাই,

0: তেনে সেয়া কিহৰ ভাল পোৱা? পৰিয়ালৰ হেঁচা বাঢ়ি অহা বয়সকো উপেক্ষা কৰি এজন সৎ বিষয়া হিমাংশু ৰৈ থাকিল মৌচুমীলৈ। মই ভাবোঁ লেণ্ড বেংকিঙৰ আইডিয়াটো বেষ্ট, মানে মাটিত বিনিয়োগ। মানে? কেইবছৰমান আগেয়ে লাওখোৱা অভয়াৰণ্যৰ বনকেহেৰু এজোপা চুই চুই মৌচুমীয়ে কোৱা কথাখিনি ভালকৈ বুজি ল'বলৈ চেষ্টা কৰিছিল হিমাংশুৱে। মনৰ ভিতৰৰ ঢৌবোৰ সাময়িকভাৱে হলেও মাৰ যাওক বুলি অসমলৈ অহা মৌচুমীক সি পিছদিনাই অৰণ্য ফুৰাবলৈ আনিছিল। পিছে মৌচুমীটো ফৰ্মুটিয়াই পাৰিব পৰা ফল নহয়। নাহৰ চুবুৰী মাটি বিক্ৰীৰ পাছত ভাৰতৰ পশ্চিমত থাকিবলৈ লোৱা মৌচুমী নিজেই নিজক গঢ়া প্ৰতিমা। নাহৰ চুবুৰী বা বহিৰাগতৰ মুঠিলৈ যোৱা অসমৰ আন কিছুমান ঠাইৰ কাৰণে কৰিব পৰা একো উপায় আমাৰ হাতত নাই। কোনোবাই নিজৰ মাটি বেচিব খুজিলে তাক বাধা দিয়াৰ অধিকাৰো আমাৰ নাই। কিন্তু হিমু, যদি পইচা থকা অসমীয়াই মাটি বেচিব খোজা অসমীয়াৰ মাটিখিনি কিনি থ'ব পাৰে, সেয়াটো অন্ততঃ ভাল কথা হ'ব নহয়? সেই মাটিত এগ্ৰিকালচাৰ, শিক্ষানুষ্ঠান, টুৰিজিমকে ধৰি বহু ব্যৱস্থাৰে টকা ঘটি থাকিব পাৰি, মৌচুমীয়ে প্ৰত্যয়েৰে কৈছিল। ইয়াৰ পাছত মৌচুমী আৰু নৰল, দিন ৰাতি একাকাৰ হ'ল, কাম আৰু কাম। কেইবছৰমানৰ ভিতৰতে তাইৰ পৰিশ্ৰমৰ মূল্যই গহীন কৰি তুলিলে বেংক বেলেঞ্চ। হিমাংশু অহৰহ কাষত আছিলেই। হ'ব, বাকীখিনিৰ কাৰণে বেংকৰ লোন লোৱা যাব, তাই নিজেই নিজক আশ্বাস দিয়ে। তয়াময়া যুঁজৰ সময়ছোৱাত জীৱনৰ ৰংবোৰ তাই খুব সযতনে নিৰীক্ষণ কৰে। সাহসী মানুহবোৰ ৰামধেনুতকৈ উজ্জ্বল, মায়া লগা। মায়া লগা মানুহেই আন মানুহে অসম্ভৱ শব্দটোৰ টেগ লগাই থোৱা কামবোৰ নিয়াৰিকৈ কৰি পেলাব পাৰে। মৌচুমীয়েও পাৰিলে। হেল্ল' মৌ, মই পালোহি, তুমি কেই বজাত পাবা? দেৰি হ'ব। ঠিক আছে, তেতিয়ালৈ মই খোৱাৰ ব্যৱস্থা কৰোঁ। এইমাত্ৰ জাৰ্মানীৰ পৰা আহি মৌচুমীৰ ফ্লেট পোৱা হিমাংশুৱে খৰ হাতেৰে কৰ্ণফ্লেক্সৰ গুড়া মিহলাই সি অমলেট কৰিলে। তিনি ঘণ্টাৰ পাছতে সি এয়াৰপোৰ্ট পাবগৈ লাগিব। নিজৰ চাকৰি, মৌচুমীৰ মাটি সংক্ৰান্তীয় কামৰ উকিল কাছাৰী আদিকে ধৰি অসমত অজস্ৰ কামে তালৈ হাকৈ মুখ মেলি ৰৈ আছে। অহা মাহত মৌচুমীও অসমলৈ যাব। নাহৰ চুবুৰীৰ শ্মশানৰ মাটিখিনি ইতিমধ্যেই তাই কিনি পেলাইছে। নাহৰ চুবুৰীৰ পৰা 25 কিলোমিটাৰ উত্তৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন বৃহৎ পথাৰহে তাই কিনি লোৱাৰ কাম আৰম্ভ হৈছে। সেই পথাৰত গজিবলগীয়া নতুন জাতৰ ধান গোমধানৰ সেউজ সোণোৱালী ৰঙত বুৰিবলৈ আৰম্ভ কৰিছেই তাই। সেই পথাৰৰ একোণত গৰু কুকুৰাৰ ফাৰ্মৰ কোৰহাল কাণত পৰিছেই তাইৰ। লগত থাকিব মহিলাৰ হাতৰ কামৰ এখন হোলচেল বজাৰ, আৰু তাই ইতিমধ্যেই গঢ়ি তোলা মেঘা ফাৰ্মা নামৰ ঔষধৰ কোম্পানীটোৰ অফিচ। ভৱিষ্যতে অসমত তাই আৰু মাটি কিনিব, উদ্যোগ বা কৃষিৰ বাবে ব্যৱহাৰ কৰিব। আৰু শ্মশানৰ মাটিখিনি তাত কি কৰিবা? কফি থোক গিলি ৰাজবীৰে তাইলৈ চালে। মৌচুমীৰ বন্ধু সফল ব্যৱসায়ী ৰাজবীৰৰ হোটেল ব্যৱসায় আছে। তাই ইতিমধ্যে ৰাজবীৰৰ ব্যৱসায়ত কাম কৰিও অভিজ্ঞতা গোটাই থৈছে। মৌচুমীয়ে ৰাজবীৰৰ প্ৰশ্নৰ উত্তৰ নিদি কোমলকৈ হাঁহিলে মাথোন। তাইক দৰকাৰী কাগজ পত্ৰ অলপ দিবলৈ অহা ৰাজবীৰক গেটলৈ আগবঢ়াই দিবলৈ গৈ মৌচুমী সতীশৰ সন্মুখীন হল। কি হল, পুৰণা গাড়ীখনকে চলাই থকা দেখিলো যে। টেষ্ট ড্ৰাইভ লোৱাখন নানিলা নেকি?
1: নাই নাই, নানিলো দিয়ক, চমুকৈ উত্তৰটো দি তাই ফ্লেটলৈ উভতিল।
0: নাহৰ চুবুৰী নহলেও দেখাত নাহৰ চুবুৰীৰ দৰে প্ৰায় একে পথাৰ এখনত তাই ৰুই থবলৈ ওলাইছে কৃষক দেউতাকৰ দুভৰিৰ চাপ, মাকৰ ভাতৌ খেদোৱা হুৰ হুৰ মাত, আৰু নিজৰ বাবে অন্তহীন পৰীক্ষা নিৰীক্ষা। মনোবল বঢ়াবলৈ তাই নিজেই নিজক ক'লে। একে সময়তে বিল্ডিংটোৰ তলত সতীশে মহা আনন্দেৰে টকালি পাৰি ৰাজীৱক চকু টিপিয়াই ফুচফুচাই ক'লে, গাড়ীখন ল'ব নোৱাৰিলে নহয় সেইজনীয়ে। আজি ফ্লেটৰ পৰা দুপৰীয়া এটাক আৰু এতিয়া আন এটাক

0: ওলাই যোৱা দেখিলোঁ। এটাইও সহায় নকৰে। গাড়ী লয় ক'ৰ পৰা? গুহাৰ জীৱনৰ পৰা আজিলৈকে নিজক নষ্ট হৈ যোৱাৰ পৰা বচাই ৰখাটোৱেই মানৱ জাতিৰ বাবে চেলেঞ্জ। নাহৰ চুবুৰীৰ পুৰণি শ্মশানভূমিৰ কাঁচি ঘাঁহৰ দলিচাত বহি মৌচুমীয়ে ৰাজবীৰক দিয়া উত্তৰটো হিমাংশুক দিলে, ইয়াত অইন একো নকৰোঁ, মায়ে ভালপোৱা গছবোৰ ৰুম বুজিছা। হিমাংশুৱে হাঁহি থকা তাইলৈ চেনেহেৰে চালে। কাইলৈ এইজনীকে তাৰ মাকহঁতে জোৰোণ দিবলৈ আহিব। মৌচুমীৰ হাঁহিটো ঘাঁহনি দৰালৈকে বিয়পি পৰিল। গছ আৰু কাঁচিঘাঁহ হৈ গজি থকা মাক দেউতাকহালে জীয়েকৰ হাঁহিটোক পৰম সুখেৰে বুকুত সামৰি ললে। আপোনজনৰ সুখত সুখী হৈ নিজৰে অভ্যন্তৰত মৌচুমীয়ে এহালি ঘৰশালিকা এৰি দিলে। ঘাগৰ পিন্ধা ঘৰশালিকাহালে নাচোন জুৰিলে, ৰুণঝুন ৰুণঝুন।
1: ঘাগৰ পিন্ধা ঘৰশালিকা নিজৰা ৰাজকুমাৰীৰ চুটিগল্পটি শুনিলে। গল্পটি পাঠ কৰিলে মেলোডি পাটগিৰিয়ে। চৰাত এবাৰ শুনো আহক কৌশিক বাশ্যসৰ এমুঠি কবিতা।
2: আমাৰ আকাশ এধানমান, তোমাৰ আকাশ বিশাল, দৌকাও শেহতীয়া। তোমাৰ বিশালতাৰ এচুকত মোৰ অৱস্থান, গা লুকুৱাবলৈও এখুদমান মেঘ, তাতেই শেষ হয় উচবিচনি। কম বুলি ভবাটো শেষ নহয়, ৰাতিবোৰ দীঘল, সেয়ে অন্য মনস্কতাৰে পাৰ কৰোঁ। যেতিয়া সাৰ পাওঁ তুমি উৰণ আৰম্ভ কৰি চাই, ভালেই, এই অপেক্ষাৰো নাম আছে। তাত আছে কিছু সততা আৰু আছে বিষাদৰ ৰেখ। ইও আনন্দৰেই বেডশ্বীট সলোৱাৰ দৰে সলাওঁ নিজক, আৰু প্ৰাকৃতিক হৈ পৰোঁ হয়তোবা অতি প্ৰাকৃতিক। যেনেকৈ গেৰেজত সযতনে থাকে গাড়ী, কিন্তু সেয়া তাৰ স্থান নহয়। মোৰ গেৰেজৰ আপুৰো নাই। তুমি যেতিয়া উৰা, যেতিয়া তুমি জিৰণি লোৱা, আৰু তেতিয়াও যেতিয়া তুমি সঁচাকৈয়ে উৰা, এই সহজলভ্যতাৰো নাম আছে শ্ৰদ্ধাভাজন প্ৰিয়ভাজন ৰাইজ। তুমি নথকাৰ অপেক্ষাতহে আছা, থকাখিনি এই হাতৰ মুঠিৰে সৰকি গ'লে তোমাৰ সান্নিধ্য মানে মোৰ শূন্যতাৰ মৃত্যু, আৰু মোৰ শূন্যতাৰ মৃত্যু মানে তোমাৰ সৰলতাৰ উপলাভ। বাঁহী এটা সুৰ শুনা, কোনো পৰিশ্ৰাৱণ নোহোৱাকৈ ৰাতিটো যাতে বৈ আহে। বুকুখন মোৰ তল ওপৰ কৰ, গানবোৰত অসম্ভৱ কিছুমান কাজ কৰ। বাঁহী অসাৰতা সৃষ্টিও যেন এক সৃষ্টি, সেই সৃষ্টিৰ বিশালতাটো যে বিমুগ্ধ হ'ব পাৰি সুনিশ্চিত কৰ। এক মুহূৰ্তৰ কাৰণে নিজকে পাহৰি পেলাব কৰি দে, মচি পেলাচিলত কোলাহলখিনি সমান কৰ। প্ৰতিক্ৰিয়াবোৰ উৰুৱাই নে, পাহৰি পেলাব পাৰি যেন অনুভূতিবোৰ। বাঁহী নাও এখন হ, অপেক্ষা কৰি ভাগৰ লাগিছে, সমস্ত জঞ্জাল অসুখ সহিতে উটুৱাই নে। বিশালতাৰ মন্ত্ৰমুগ্ধ ছায়াৰ পৰা উদ্ভাসিত হওক সম্ভাৱনাৰ আলোক সঞ্চাৰী কুসুম। তই সুৰ এটাই হ, দাৰি কমা নথকা, দিন ৰাতিৰ তফাত নথকা, শুকুলা কিন্তু প্ৰত্যয়শীল, ভাবুক অথচ বজ্ৰ কঠোৰ, প্ৰতীয়মান নিয়া, সঁচাটো ক। মিউজিয়াম আকাশত তেতিয়া ক্ৰুচবিদ্ধ এটা কুকুৰ, দুৰ্ঘটনাত তাৰ নাড়ীভৰো বাহিৰ, কিন্তু মেঘবোৰ ইমান নিৰলস, এনে উন্নাসিকতায়ো ঈৰ্ষান্বিত কৰে। আৰু যেতিয়া এটা নিৰৰ্থক যাত্ৰা কৰি থাকোঁ, বিৰবিৰা

চবেই কোৱাৰ দৰে লক্ষ্যত উপনীত হোৱাতকৈ যাত্ৰাৰ মাদকতা বেছি। বাৰু এই মাদকতাৰ জানো কিবা লাভ আছে? তথাপি মন যায়, মন যায় সময়ৰ পেট খোলাৰ, মন যায় বিচাৰি খুচৰি উলিয়াই চোৱাৰ। ভাল লগা ক্ষণবোৰ সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি, কিন্তু যদি হৈয়েই গ'ল অস্ত্ৰোপচাৰ, যেনেকৈ সেই কুকুৰটোৰ এই যাত্ৰাৰ। ফুলৰ কলিবোৰ গণি জানো কিবা লাভ আছে? নতুবা দলিয়াই গানৰ কলিবোৰ মনৰ পুখুৰীত, বা উপস্থিত হলোৱেই বা গৈ শূন্যতাত। পিছফালে হেলনীয়া ৰোদে যাক, মগজুৰ পৰা কোনোবাই খান্দিয়েই আছে অহৰহ স্মৃতিবোৰ। তাৰ মাজত কিছুমান ভালো আছে, সেইবোৰ কোনোবাই লৈ গ'ল চাগৈ উলিয়াই। মগজু খণ্ডাৰ ইমান অত্যাচাৰ, সমস্ত খনন বিপণৰে এটা মিউজিয়াম, আৰু সেই নেকি মেঘবোৰো উদাস। নিৰ্ঝৰিণী, তুমি কুলুকুলু সুৰে বৈ থকা নদী, মানুহৰ বুকুলৈ সোমাই অহা কল্লোলিনী, আমি যাওঁ মেঘৰ ছাতিৰ তলৰ এখুদ ঘৰবোৰ দূৰৈৰ পৰা চাওঁ, আৰু জিঘাংশু হৈ উঠো চিনাকি মই তোক কতেই বা এৰি থৈ আহোঁ। বহুতো ভাব আহে আৰু যায়, এই যে খোলাৰ ভিতৰত সোমাই থকাৰ অভ্যাস গঢ়ি তুলিলো অতদিনে, ওলাই আহিব খোজে। তুমি সহজ সৰল নিৰ্বিকাৰ, তুমি ছায়াছা বাবেই চাবলৈ গৈছিলো গোপন ময়ক, আছেনে বাৰু ঠিকেই? দৌৰি ফুৰিছেনে জঁপিয়াই কুৰলিয়াই? কংক্ৰিটৰ বনৰীয়াই আমনি কৰা এই উৎফুল্ল হতাশ শান্ত আমন জীৱন চিনাকি কিন্তু অচিনাকি। অহা যোৱা মুখেৰে নমতা, ভাজ আৰু ভাজ বৰষুণ ৰ'দৰ মিতি ডালি এডাল সাপ, ভিতৰলৈ বৈ অহা বতাহ এজাক কথা খালী কৰি দিয়ে। কিহে চুই যায়, যুদ্ধ নেকি নে বিষাদ, বিৰোধ যি প্ৰেম আৰম্ভণিৰ পূৰ্বেই শেষ হৈ যায়, ভয় সাহসৰ সংগমথলী। হেৰাই থাকিব পাৰি, পোহৰ নামি আহে ফাঁকে ফাঁকে, হুমুনিয়াহ একোটা আঠা লাগি ধৰে, দূৰৰ পৰা ডাঙৰ ওচৰৰ পৰা সৰু আঁতৰি যায় লুকায়, মেঘ হৈ দৈত্য, হাহাকাৰ কাহিনী পৰাজিতৰ হাঁহি, মেৰিয়াই ধৰে যাবলৈ নিদিয়ে। উঠিলে নামে, নামিলে উঠে, বিষণ্ণতা ভূষণ হৈ জিলিকি, কি নাম আছিল নিৰ্ঝৰিণী? আহে যায় বৈ থাকে নিৰবধি ৰবি ঠাকুৰৰ নদী, ভয়ৰ বিৰুদ্ধে অমুখ বাণী সন্ত্ৰাস পদলেহনকাৰী, শান্ত কিন্তু চঞ্চল উন্মুক্ত গোপন, কিমান কাষেদি অথচ দূৰে দূৰে বুকু দুফাল কৰি, কিছু অভিমান আৰু ইটিকিং উষ্মা শ্লেষ বিদ্ৰোহ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি, অলৰ অমলিন সম্প্ৰসাৰণ কামী, শেষৰ কবিতা নহয় এটা নতুন কবিতাৰ আৰম্ভণি। প্ৰস্তৰ, মই বৰ নিৰ্লিপ্ত আজিকালি, গড়ৰ চামৰা, অলস আৰু অবস, নিজকে অসাধাৰণ ভাবিছিলো অলপ দিনৰ কাৰণে, ভিতৰত বকবকাই জ্বলি উঠা জুইকুৰা আৰু নাই, শিশুবোৰ মোৰ আগেদি বৰ সাধাৰণ হৈ পাৰ হৈ যায়, ছালৰ নোম এডালো নলৰে, সিহঁতৰ আবাহত হৈ হাল্লা হৈ বাজি থাকে বিশালকাই দানৱৰ ঘণ্টা, ইমানৰ পাছতো ভিতৰত কিহবাই ডাকা যেন পাওঁ দেখোন, কেতিয়াবা সেই নৈৰ ধাৰ চুবলৈ শিশুহঁতেও হাত মেলি দিয়ে, সৰিয়হ গেছৰ খেতি পাৰ হৈ হাবাথুৰি খাই আহে, সমাজিকত বাৰুদৰে দাঁত মাজি মাজি মুখ বিকটাই হাঁহে, চৰাইবোৰে মাতি থাকে যাব নোৱাৰো, ডাঁৱৰৰ ফাঁকে ফাঁকে ৰজ্জাকে মাতি থাকে যাব নোৱাৰো, ৰাস্তাটোৰ সিপাৰৰ মানুহৰ

0: মুখবোৰে মাতি থাকে যাব নোৱাৰো, খিলখিল শিশুহঁতে মাতি থাকে যাব নোৱাৰো যাব নোৱাৰো। মই নিস্তেজ, মই অপ্ৰাণ, মই অলৰ প্ৰস্তৰ।
1: কৌশিক বাশ্যসৰ কেইটিমান কবিতা শুনিলে। কবিতাকেইটি পাঠ কৰিলে ৰত্ন দাসে। সাহিত্যচৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা। আজিৰ এই অনুষ্ঠানত শুনক ছৈয়দ আব্দুল মালিক আৰু জ্ঞানদা কাকতিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কিয়ৎ অংশ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
3: আকাশবাণী গুৱাহাটী অভিলেখাগাৰৰ পৰা।

0: শৈশৱৰ পৰাই নিজৰ ঘৰত লাভ কৰা সাংস্কৃতিক পৰিৱেশে এই শিল্পীগৰাকীৰ মন আকৃষ্ট কৰিছিল গীত অভিনয় আদিৰ প্ৰতি। নৃত্যৰ প্ৰতি আছিল তেখেতৰ বিশেষ ধাউতি।
1: একেবাৰে সৰু কালি ল'ৰালি কালৰ পৰা মানে মোৰ এটা স্পৃহা এটা আছিলে বা এটা ধাউতি আছিল খুব এই গান বাজনাৰ প্ৰতি। কাৰণ ঘৰখনত আমাৰ ঘৰখনত ধৰক দেউতাই এক্টিং কৰিছিলে, তাৰপিছত মোৰ বাইদেউয়ে ভাল গান গাইছিলে, চেতাৰ বজাইছিলে।
2: কি নাম তেখেতৰ?
1: তেখেতৰ নাম মানৱদা দাস। তেখেত এতিয়া ৰিটায়াৰ, তেওঁ স্কুল টিচাৰ আছিলে। তাৰপিছতে মোৰ খুৰাদেউ যিসকল আছিলে তেওঁলোককো প্ৰায়ে দেখিছিলোঁ হাৰমনিয়ামখনলৈ গান গোৱা।
2: ঘৰত আপুনি পৰিৱেশ এটা পাইছিলোঁ?
1: পাইছিলোঁ। আৰু তাৰ মাজৰ পৰা কিয় ক'ব নোৱাৰোঁ, মোৰ সৰুৰ পৰা কিবা এটা দেউতাক ষ্টেজত দেখি পেলাই বোধ কৰোঁ। অকণমানি বয়সতে ধৰক মই মাৰ লগত দেউতাৰ কৰা থিয়েটাৰবোৰ চাবলৈ যাওঁ। থিয়েটাৰৰ পৰা এটা খুব এটা হাবি আছে যে এদিন ময়ো হয়তো এনেকৈ ৰং চং হৈ ষ্টেজত উঠিব পাৰিম, এক্টিং কৰিব পাৰিম। সেই ভাৱটো দেউতাৰ পৰা মই পাইছিলোঁ বেছি। আৰু প্ৰথম যিটো মই আপোনাৰ ধৰক ঠিক অভিনয় বুলি নহয়, প্ৰথম ষ্টেজত যেতিয়া নামো সেইটো আছিলে হেৰি এটা কবিতা আবৃত্তি, হেৰি আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম। সেইটো কৰি পেলাই মই প্ৰথম পুৰস্কাৰ পাওঁ এছ চি ৰয় প্ৰিন্সিপাল কটন কলেজৰ পৰা, এটা স্পেচিয়েল প্ৰাইজ পাইছিলোঁ।
2: সেইটো প্ৰতিযোগিতা গুৱাহাটীত হৈছিল নেকি?
1: নহয় নহয়, শ্বিলঙতে। তেতিয়া গুৱাহাটীৰ কোনো প্ৰশ্নই নাছিলে, কাৰণ মানে সেইখনে ৰাজধানী আছিল, গতিকে প্ৰাধান্যটো গোটেইবোৰ তাতেই, আৰু আমি অসমীয়া ৰাইজক তাতে বেছিভাগ লগ পাইছিলোঁ। এতিয়া যেতিয়া প্ৰায় মেঘালয় গভৰ্ণমেণ্ট হৈ গ'ল তেতিয়াৰ পৰাহে অসমীয়া ৰাইজ গোটেইখন নামি আহিল গুৱাহাটীলৈ।
2: আপুনি প্ৰথমতে সংগীতৰ চৰ্চা আৰম্ভ কৰিছিল নে নাই? আপুনি মঞ্চাভিনয় আৰম্ভ কৰিছিল?
1: প্ৰথমতে মই নাচিছিলোঁ,
2: এটাও কৰা নাই মই সোধাৰ ভিতৰত।
0: গীত নৃত্য অভিনয় এই আটাইকেইটা দিশৰ সৈতে জড়িত হৈ পৰা এই শিল্পীগৰাকী হ'ল জ্ঞানদা কাকতি।
2: নাচ আপুনি কি নাচ নাচিছিল?
1: নাচিছিলোঁ মানে কি সৰুতে যি দেখোঁ আৰু, কাৰণ কোনোবাই ক'ৰবাত কিবা নাচিছে তাকে সেইফালে অনুকৰণ কৰোঁ ধৰক। ক'ৰবাত হয়তো হয়তো যাত্ৰা হৈছে। মই মানে খুব মানে দুষ্ট আছিলোঁ ক'বলৈ গ'লে। তা আমাৰ ঘৰত এগৰাকী খাচী লেডিয়ে কাম কৰিছিলে, তাইক লগত লৈ লৈ পেলাই অ'ত ক'ৰবাত থিয়েটাৰ হৈছে, ক'ত ক'ৰবাত যাত্ৰা হৈছে, মানে মানে তাতে সোমাই সোমাই মানে
2: চাই। স্মাৰ্ট বুলি কয় তেতিয়া এইটো দুষ্ট বুলি কৈছিল বোধহয়।
1: দুষ্ট মানে মই মানে মাৰ

0: খাইছিলোঁ তো খুব স্মাৰ্ট নহয় আৰু, দুষ্ট হোৱাৰ কাৰণে মাৰ খাইছিলোঁ স্মাৰ্ট। আজিকালি মানুহে স্মাৰ্ট হ'লে ভাল পায়, তেতিয়া ভাল নাপাইছিলে। তেতিয়া কেনেকে মানে মেকুৰীটোৰ নিচিনাকৈ ঘৰৰ ভিতৰত সোমাই থাকোঁ সেইটো বেছি বিচাৰিছিলে।
1: বিদেশী নাচ নেকি?
0: বিদেশী নহয়, আমাৰ হেৰি সত্ৰীয় নাচ। আৰু মানে ময়ে প্ৰথম অসমীয়া ছোৱালী তাত, এ প্ৰাণ গোপাল জীৱেশ্বৰ গোঁহাই পৰিৱেশন কৰা এটি মানে নৃত্য তাত মই নাচিছিলো। আৰু তাত মই খুব নাম কৰোঁ। আৰু তেতিয়াৰ পৰা মোক সকলো ৰাইজে তাত, যিখিনি ডাঙৰ ডাঙৰ অফিচাৰ আছিলে, তেওঁলোকে সদায় মোক দেখিলে কৃষ্ণ কৃষ্ণ বুলি মাতিছিলে, কাৰণ মই কৃষ্ণ হৈ নাচিছিলোঁ। আৰু আৰু সেইটো ক্লাবতে মই বাঁহীও বজাইছিলোঁ।
1: আপুনি বাঁহীও বজাইছিল?
0: হয়,
1: সেইকাৰণে কৃষ্ণ বুলি মাতোঁতো আপোনাৰ আচৰিত হোৱা নাই কথা। কিমান বয়সলৈকে নাচ আপুনি অব্যাহত?
0: কলেজলৈকে নাচিছোঁ, কলেজলৈকে নাচিছোঁ। কাৰণে তাৰ পাছতে আপোনাৰ সুতি বেউলা, লক্ষিণদাৰ এইবোৰ কৰোঁতে, সেই থিয়েটাৰ কৰিছিলোঁ স্কুলত থাকোঁতে। ধৰক প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনত আমাৰ ফাংচন হয় তাত। তাৰপিছতে ধৰক সৰু ইংলিছ নাটক হৈছিলে স্লিপিং বিউটি, তাত কৰিছিলোঁ যুৱৰাজ হৈ পেলাই। তাৰপাছতে তেনেকৈ ধৰক এখন দুখনকৈ মই সৰু সৰু নাটক বহুত কৰিছিলোঁ, যিবোৰ ধৰক মই মানে এতিয়া যেতিয়া মনে মনে বহোঁ, অকলে অকলে ভাবোঁ, বৰ সপোন সপোন লাগে যে সঁচাকৈ মই কৰিছিলোঁ নে আন কোনোবাহে কৰিছিলে।
2: শৈশৱতে জ্ঞানদা কাকতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা নৃত্য শিকাৰ সুযোগ লাভ কৰিছিল।
0: প্ৰথমতে মই সত্ৰীয়া নাচে শিকিছোঁ, তাৰপাছতে মোৰ এই নাচ দেখি পেলাই আপোনাৰ কলাগুৰু বিষ্ণুপ্ৰসাদে, তেখেতে এদিন আহিলে, আহি পেলাই ক'লে যে তুমি খুব ভাল শিল্পী হ'বা। তেখেতে খুব প্ৰশংসা কৰিলে, কৰি পেলাই মোৰ দেউতাক ক'লে যে তাইৰ নাচৰ প্ৰতি ইমান হাবিয়াস, যেতিয়া ময়ে শিকাম। তাৰপিছত দেউতাই ক'লে ঠিক আছে। তাৰপিছতে মই ভাবিছিলোঁ যে যেতিয়া মই মেট্ৰিক দিওঁ তেতিয়া এটা ছাবজেক্ট ল'ম, ডান্সৰ ছাবজেক্ট এটা তেতিয়াৰ দিনত আছিলে, এটা শুনিছিলোঁ। তাৰপিছতে তেখেতে আহি পেলাই প্ৰায়ে মোক সন্ধিয়া সময়ত নাচ শিকাইছিলে, এনেকৈ ছবিবোৰ আঁকি আঁকি দিয়ে, সেইমতে তেখেতে মুদ্ৰাবোৰ বুজাই বুজাই দিয়ে, আৰু মই আহৰণ কৰিছিলোঁ তাৰ পৰা। কিন্তু এনেতে মোৰ দুৰ্ভাগ্যবশতঃ মোৰ মাক কোনোবা আহি ক'লে যে এনেকৈ ডাঙৰ ছোৱালীক তুমি নাচ শিকিবলৈ দিয়াটো ভাল নহয়, কাৰণ এনেকৈ নাচ শিকিলে তাইৰ বিয়া বাৰু নহ'ব। কাৰণ তেতিয়াৰ দিনত আছিলে কি, বিয়াৰ প্ৰাধান্যটো বেছি দিছিলে মাক দেউতাকে, গতিকে তাতেই মোৰ সেই নাচটো ষ্টপ হৈ গ'ল। তাৰপিছত পিছে মই নিজে নিজে বলিয়াই বোলক বা জীয়াই বোলক, ক'ৰবাত কিবা হ'লে মই অকলে অকলে নাচি থাকোঁ। কোনোবাই কিবা কওক বা নকওক, বা মা দেউতাই কিবা এটা মোক খঙেই কৰক বাবা মাৰকে, মই তাৰ কাৰণে একো হেৰি কৰা নাছিলোঁ। অৱশ্যে তাৰ কাৰণে মই বহুত মাৰ খাইছোঁ। তাৰপাছত আপোনাৰ বিয়াৰ পাছত মই কলেজত নাচিছোঁ, ছ'চিয়েল ফাংচনত নাচিছোঁ, সেয়ে মোৰ লাষ্ট ডান্স বিয়াৰ পাছত। আৰু তাৰপাছত আৰু নচা নাই। তাৰপাছত মই হেৰিলৈ গুচি আহোঁ, আপোনাৰ এক্টিঙলৈ গুচি আহোঁ, ৰেডিঅ'ত কাম কৰোঁ। ৰেডিঅ'ত বহুত অভিনয় কৰিলোঁ, বহুত গান গালোঁ, বহুত কবিতা পঢ়িলোঁ।
2: সংগীত চৰ্চা কৰাৰ ক্ষেত্ৰত পিতৃৰ পৰা তেখেতে পাইছিল বিশেষ উদগনি। তেখেতে আকাশবাণীলৈ আহিছিল কণ্ঠশিল্পী হোৱাৰ উদ্দেশ্যে, কিন্তু কণ্ঠ পৰীক্ষা দিবলৈ আহোঁতে তেখেতে সুযোগ পাইছিল ঘোষক হোৱাৰ।
0: সদায় দেউতাৰ এটা নিয়ম আছিল যে যে যে গান গায় মানে গধূলিৰ পৰা হাৰমনিয়ামখন লৈ বহাটো তেখেতে বৰ ভাল পাইছিলে, যিয়ে হওক নহয়, চাৰে গামাই হওক বা যিয়ে হওক নহওক। সেইকাৰণে গতিকে তেতিয়াৰ দিনত আছিলে কি, বঙালী গান, গতিকে বেছিভাগ বঙালী গান গাইছিলোঁ। মোৰ অল ইণ্ডিয়া ৰেডিঅ'ত যেতিয়া অডিশ্যন দিওঁ মই, তেতিয়া মোৰ এটা চিন্তা হৈছিল যে মই এতিয়া কি গান গাম। তেতিয়া আছিলে আপোনাৰ পৰিমল চৌধুৰী, তেখেতে হেৰি মিউজিক ডিৰেক্টৰ আছিলে। তাৰপিছতে মই যেতিয়া আহোঁ তেওঁৰ তালৈ, প্ৰথম এনেকৈ অডিশ্যন দিব খুজিছোঁ বুলি কওঁতে, তেখেতে মোক সুধিলে কি গান গাবা, মই বোলে এনেকৈ বঙালী গান, বোলে নাই বঙালী গান নহ'ব, তুমি অসমীয়া গান গাব লাগিব। তেতিয়া মই অসমীয়া গান একদম নাজানো, তেতিয়া মই সেইকাৰণে আপোনাৰ ভজনৰে সৈতে অডিশ্যন দিছিলোঁ, আৰু বোধ কৰোঁ দুটা এটা লাইন অসমীয়া গাইছিলোঁ। আৰু তেতিয়াই তেওঁলোকে মোৰ ভইচটো দেখি মোক পাছদিনাখনলৈ মাতিলে যে ইউ কাম ফৰ এনাউন্সাৰ পোষ্টৰ কাৰণে, তুমি আহিবা, কাইলৈ তোমাৰ আমি ভইচটো ল'ম।
1: আপুনি কিমান দিন কৰিলে চাকৰি আকাশবাণীত?
0: চাকৰি ভালেমান দিন কৰিছোঁ, ভালেমান দিন কৰিছোঁ। অৱশ্যে কামটো মই মোৰ নিজৰ দোষতে এৰিছিলোঁ, কাৰণ এদিন মই মাইকৰ ওচৰত হাঁহি দিছিলোঁ এনাউন্সমেণ্ট কৰি থাকোঁতে, কিবা এটা মানে সিফালৰ পৰা কোনোবাই মোক জোকাই আছিলে, থাকোঁতে মোৰ হাঁহি উঠি গ'ল, মই হাঁহি দিলোঁ,
1: হাঁহিটো স্পষ্টভাৱে ওলাই গ'ল।
0: তাৰপাছত তেওঁলোকে মিটিঙত মোক, মই এতিয়া কিন্তু তেওঁলোকৰ নাম নক'লোঁ আৰু, যে তাহাঁতে মোক হুমুৱাইছে বুলি, গতিকে মই চুপচাপ কৰিবলৈ গ'লো, মোৰেই দোষ, গতিকে মই কামটো এৰিবলগীয়া হ'ল। তাৰপিছত আকৌ মাতিছিলে, তাৰপিছত মই বোলো নাই আকৌ কেতিয়াবা কিবা এটা হ'ব, গতিকে মই

0: ভাল নেকি আৰু
1: পাৰঘাট ছবিত কৰা অভিনয়ৰ যোগেদি অসমীয়া ছবি জগতত প্ৰৱেশ কৰা জ্ঞানদা কাকতিয়ে ওপৰ মহলা, ৰঙা পুলিচ, সৰাপাত, পিয়লি ফুকন আদি ছবিত কৰা অভিনয়ৰ স্মৃতি দৰ্শকৰ মনত এতিয়াও সজীৱ হৈ আছে। তেখেতে কেইবাখনো বাংলা ভাষাৰ ছবিতো অভিনয় কৰিছিল। জ্ঞানদা কাকতিয়ে নিজে গীত গোৱাৰ উপৰিও তেখেতে গীতৰ সুৰ কৰিছিল। তেনে এটি গীত হ'ল পদ্ম বৰকটকী ৰচিত লুইতৰ পাৰৰে কহুৱা বনতে। এই গীতটিত তেখেতৰ সৈতে কণ্ঠদান কৰা শিল্পীগৰাকী আছিল জ্যোতিৰ্ময় কাকতি।

0: সাহিত্য অকাডেমি বঁটাপ্ৰাপক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী, শিক্ষাবিদ ছৈয়দ আব্দুল মালিক। অসমত আকাশবাণী কেন্দ্ৰ স্থাপন হোৱাৰ সময়ৰে পৰা তেখেত জড়িত হৈ পৰিছিল আকাশবাণীৰ এগৰাকী বিষয়া হিচাপে। আৰম্ভণিৰ কালচোৱাত যথেষ্ট অসুবিধা থকা সত্ত্বেও নিষ্ঠাৰে ৰাইজৰ সেৱাত ব্ৰতী হোৱাসকলৰ অন্যতম আছিল ছৈয়দ আব্দুল মালিক।
1: তেতিয়া অসমত আমাৰ অনাতাঁৰ কেন্দ্ৰ নতুনকৈ প্ৰতিষ্ঠিত হৈছে আৰু মই তাত এজন প্ৰগ্ৰাম এছিষ্টেণ্ট হিচাপে যোগদান কৰিবলৈ পোৱাটো সঁচাকৈ সেই সময়ত এটা সৌভাগ্যৰ কথা আছিল বুলি মই ভাবোঁ। অৱশ্যে যেতিয়া এজন প্ৰগ্ৰাম এছিষ্টেণ্ট হিচাপে তাত যোগদান কৰিলোঁ, কৰাৰ পিছত দেখিলোঁ যে আমাৰ সন্মুখত নানা সমস্যা। প্ৰধান কথা যে অসমত সেই সময়ত ৰেডিঅ'ৰ লগত বা ৰেডিঅ'ৰ কাৰ্যাৱলীৰ লগত সম্পৰ্ক থকা লোকৰ সংখ্যা অতি সীমাবদ্ধ, প্ৰায় নাছিল বুলিলেও হয়। দুই চাৰি গায়ক গায়িকা আছিল, দুই চাৰি হয়তো কলিকতাত কেতিয়াবা ব্ৰডকাষ্ট কৰা মানুহ আছিল, তাৰ বাহিৰে বাকীসকল সকলো নতুন মানুহ আছিল। আৰু আমি যিবিলাক হয়তো বিষয়ববীয়া আছিলোঁ, আমিও আছিলোঁ নতুন, সকলো কথা নাজানো। ইপিনে সেই সময়ত ঠিক ব্ৰিটিছৰ দিনৰ পৰা আহৰণ কৰা যি ব্যুৰক্ৰেচি আছিল, সেই ব্যুৰক্ৰেচিৰ গোটেই ছিষ্টেমটো চলি আছিল। গতিকে সেইফালে ব্যুৰক্ৰেচিৰ সীমাবদ্ধতা, আনফালে আমাৰ নতুনকৈ স্বাধীন হোৱা

দেশৰ ডেকা মানুহৰ যিটো আমাৰ মুকলিমূৰীয়া ভাৱ, এই দুটাৰ মাজত এটা আদৰ্শগত সংঘাত নোহোৱা নহয়। কিন্তু আমি তাৰ মাজেদি চলি যাবলগীয়া হৈছিল। আৰু প্ৰথম অৱস্থাত আমি ভাবিছিলোঁ যে অল ইণ্ডিয়া ৰেডিঅ' নিশ্চয় এটা অসমৰ সংস্কৃতিৰ আৰু অসমৰ চিন্তা কল্পনা ভাৱধাৰাৰ বাহন হ'ব আৰু তেনেকুৱা এটা জাতীয় অনুষ্ঠান হ'ব বুলি পেলাই সেই সময়ত আমি ধাৰণা কৰি লৈ ইয়াক গঢ়ি তুলিবৰ চেষ্টা কৰিছিলোঁ। যিসকল মোৰ সহকৰ্মী পাইছিলোঁ সেইসকলৰ সেই একেটাই উদ্যম আছিল। আমাৰ বিখ্যাত গায়ক ভূপেন হাজৰিকা, নাট্যকাৰ আৰু অভিনেতা সত্যপ্ৰসাদ বৰুৱা, আমাৰ ক্লাছিকেল মিউজিকৰ সুগায়ক বীৰেণ ফুকন ইত্যাদি আছিল, আৰু কথাছবিৰ পৰিচালক আৰু সেই সময়ৰ নাটকৰ লগত জড়িত ফণী তালুকদাৰ বা মৃগেন ৰায়চৌধুৰী এইসকল আছিল। তদুপৰি আমাৰ ষ্টাফ আৰ্টিষ্ট হিচাপে সুগায়ক শিৱপ্ৰসাদ ভট্টাচাৰ্য আৰু অন্যান্য কেইবাজনো আছিল যিসকলে সেই সময়ত আমাক যথেষ্ট সকলো প্ৰকাৰৰ পৰা সহায় কৰিছিল। আৰু আমাৰ অভিজ্ঞতা হ'লগৈ প্ৰথম অৱস্থাত যে আমি হাঁহি কান্দোনৰ মাজেদি অনুষ্ঠানবিলাক পৰিচালনা কৰিবলগীয়া হৈছিল বা বতাহত শ্ৰোতাৰ কাৰণে আমি পৰিৱেশন কৰিবলগীয়া হৈছিল। মন্ত্ৰীসকল আহিছিল, কেতিয়াবা গভৰ্ণৰো হয়তো ব্ৰডকাষ্ট কৰিছিল, আৰু আমি গাঁৱলীয়া মানুহকো আনিছিলোঁ, ছাত্ৰসকলো আহিছিল, আৰু সেইকাৰণে বেছিভাগৰে হয়তো এই সম্পৰ্কে একো অভিজ্ঞতা নাছিল। আৰু মই আছিলোঁ সাহিত্যচোৰা আৰু নাটকৰ দায়িত্বত। অৱশ্যে মাজে মাজে আমি কেতিয়াবা টকছ বা অন্যান্য প্ৰগ্ৰামতো আমি চকু দিবলগীয়া হৈছিল, আৰু সেইবিলাকত আমাৰ নানা সমস্যাৰ সন্মুখীন হৈছিলোঁ। ধৰি লওক, নাটকত এগৰাকী ছোৱালীয়ে এবাৰ নাটকৰ শিল্পী হ'বৰ কাৰণে অডিশ্যন দিবলৈ আহিল, বেছ শকতাৱত স্বাস্থ্যৱতী ছোৱালী। মই এনেই সুধিলোঁ আগতে যে আপুনিনো কেনেকুৱা ধৰণৰ ভাও দি ভাল পায়। তেওঁ ক'লে যে মই সদায় মতা মানুহৰ ভাও দিওঁ। মতা মানুহৰ কেনেকুৱা বোলে, ধৰক মই জয়মতী হ'লে গদাধৰ কৰোঁ আৰু তেনেকুৱা ভীম অৰ্জুন ইত্যাদি তেনেকুৱা। মই ক'লোঁ যে ৰেডিঅ'টো সিমান আমাৰ শকতাৱত মানুহ নহ'লেও হয়, মাতটো শকত হ'লে আমি মতা মানুহৰ ভাও দিয়াব পাৰোঁ আৰু মতা মানুহৰ ভাও আমি মতা মানুহৰ হতুৱাই দিয়াওঁ। এতিয়া ছোৱালীগৰাকীয়ে ক'লে যে নহয়, মই মাইকী মানুহৰ পাৰ্ট কৰাই নাই কোনদিন, সদায় মতা মানুহৰে কৰিছোঁ। গতিকে মই অলপমান অসুবিধাত পৰিছিলোঁ, কাৰণ ছোৱালীজনীৰ আগ্ৰহ আছে, অথচ মই দিব লাগে ফিমেল ভইচ এটা, মেল ভইচৰ মানে ৰোল এটা দিব লাগে, এনেকুৱা মাজে মাজে অসুবিধা হৈছিল। তেনেকুৱা নানা ঘটনাই ঘটিছিল। ধৰক এজন নাট্যকাৰে এখন পাঁচ অংকীয়া নাটক লিখি লৈ আহিল, মোক চাবলৈ দিলে যে এইখন নাটক ৰেডিঅ'ৰ কাৰণে যুগুত কৰিব লাগে, ব্ৰডকাষ্ট কৰিব লাগে। মই পঢ়ি চাই পেলাই দেখিলোঁ যে এইখন ষ্টেজতো সম্ভৱ নহয়, সম্ভৱ নহয়, আৰু আমাৰ ৰেডিঅ' নাটকৰ যি সীমাবদ্ধতা আছে, আধা ঘণ্টাৰ ভিতৰত কৰিব লাগে বা তাতকৈ কম সময়ত কৰিব লাগে, সেইটোতো সম্ভৱ নহ'বই। তথাপিতো ষ্টেচন ডিৰেক্টৰে মোক বৰকৈ ধৰাৰ কাৰণে মই চেষ্টা কৰি চালোঁ। অৱশ্যে নিৰুপায় হৈ মই তেওঁকে মাতি পঠিয়ালোঁ। মই ক'লোঁ যে এই নাটকখন মঞ্চৰ কাৰণে হয়তো হ'লহেঁতেন, ৰেডিঅ'ৰ কাৰণে বৰ অসুবিধা হ'ব, আপুনি চাওকচোন আপুনি কেনেকৈনো এইখন নাটক ৰেডিঅ' নাটক কৰিব পাৰে। তেওঁ ক'লে কেলে তাত ৰেল দিছোঁ নহয়, এৰোপ্লেন দিছোঁ নহয়, কুকুৰৰ ভুকনি আছে নহয়, তাৰমানে কুকুৰৰ ভুকনি যদি থাকে, ৰেলৰ শব্দ এৰোপ্লেনৰ শব্দ থাকে, তেতিয়াহ'লে মানে ৰেডিঅ' নাটক হ'ব পাৰে। এনেকুৱা এটাই আছিল সেই সময়ত ৰেডিঅ' নাটকৰ ধাৰণা, কাৰণ ছাউণ্ড এফেক্ট কথাটো বৰ সেই সময়ত এটা লাক্সাৰীৰ নিচিনা আছিল, এটা বিলাসিতাৰ নিচিনা আছিল, খুব ধুমুহা কিবা কিবি এনেকুৱা ৰকমৰ মটৰ গুচি যোৱা, এইবোৰ আজিকালিও দিয়ে, আজিকালি কমাইছে, কিন্তু তেতিয়া সেই সময়ত আছিলগৈ ছাউণ্ড এফেক্ট দিব পৰাটো হৈছে আমাৰ নাটক। তাৰমানে কিছুমান BBC ৰেডিমেড ছাউণ্ড এফেক্ট আছিলে, সেইখিনি আমি ৰেকৰ্ড প্লেবেক কৰোঁ, তাৰবাবে নিজেও দুই চাৰি ছাউণ্ড এফেক্ট সৃষ্টি কৰা হয়। ধৰি লওক বৰষুণ দিয়াৰ ছাউণ্ড এফেক্ট আমি দিবলগীয়া হৈছিল, গতিকে ক'ৰবাৰ পৰা এটা চোলা হেট এটা বিচাৰি আনি পেলাই তাৰ ওপৰত এটোপাল দুটোপালকৈ পানী পেলাই থাকি, নহ'লে আঙুলিৰে টুক টুক কৰি পেলাই কোনোমতে আমি বৰষুণ দিয়াটো কৰিছিলোঁ। তাৰপিছত ধৰি লওক এই দুৱাৰ টুৱাৰ খোলা মেলা, সেইবোৰ প্ৰায় দুৱাৰ টুৱাৰ খুলি মেলি আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ তেনেকুৱা মোৰ আমাৰ ছাউণ্ড এফেক্ট নাছিলে। আৰু এজন মানুহ আছিল, তেখেতে বিভিন্ন জন্তুৰ মাত হেৰি কৰিব পাৰে, তেওঁ আহি পেলাই তেওঁ আমাক কিছু ৰেকৰ্ড কৰাইছিল। তেওঁ কৈছিল যে এইবিলাকো ছাউণ্ড এফেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে, কুকুৰৰ ভুকনি, মেকুৰীৰ কাজিয়া, কুকুৰৰ কাজিয়া ইত্যাদি সেই মুখেৰে সৈতে কৰিছিল, সেইবিলাকো আমি ৰেকৰ্ড কৰি লৈছিলোঁ। অৱশ্যে সেই সময়ত টেপৰ ব্যৱস্থা নাছিল, ডিস্ক ৰেকৰ্ড আছিল, আৰু ডিস্ক ৰেকৰ্ড সেই সময়ত কিছু দামীও আছিল, আৰু সেই প্লেবেক কৰিবলৈ ডিস্ক ৰেকৰ্ড বৰ অসুবিধাও, গতিকে সেইবিলাক দিগদাৰী আছিল। তথাপি তাৰ মাজেদি নাটক ইত্যাদি কৰা হৈছিল, কিন্তু যিসকলে অভিনয়ত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ বৰ একাগ্ৰতা আৰু আন্তৰিকতা আছিল, সৰু ৰোল এটাৰ কাৰণেও তেওঁলোকে যথেষ্ট খাটিছিল, আৰু সেই সময়ত আমি যথেষ্ট ৰিহাৰ্চেল কৰিছিলোঁ। মই জনাত আজিকালি ৰিহাৰ্চেল আগতকৈ কম হৈছে, মানুহ ব্যস্ত আৰু প্ৰত্যেকে ভাবে যে এখন নাটকত বা গানত আৰু সদায় গাই থকা কিমান ৰিহাৰ্চেল কৰিব লাগে, কিন্তু মোৰ বিশ্বাস যে সাধাৰণ টক এটা হ'লেও তাক যদি ৰিহাৰ্চেল কৰি লোৱা যায় তেতিয়াহ'লে তাৰ প্ৰডাকশ্যনটো ভাল হয়। আমাৰ সেই সময়ত তিনিমাহৰ আগতে গান ইত্যাদিৰ আমাৰ প্ৰগ্ৰেমবিলাক পঠিয়াবলগীয়া হৈছিল, আৰু তেতিয়া

0: এতিয়া আমি সাধাৰণতে কোন শিল্পীয়ে কোন গান গাব সেইটোৰ প্ৰথম শাৰী দি দিবলগীয়া হৈছিল, 3 মাহৰ আগতে সেইটো দিব লাগে। আৰু তেতিয়া গানটো ৰেডিমেড তেনেকৈ নাছিলেই বৰ বেছি, আজিকালিহে কিছু গান লিখক ওলাইছে, এতিয়া খুব সীমাবদ্ধ গান লিখক আছিল, গতিকে আমাৰ দৌৰা দৌৰি ক'ৰবাত উপায় নাপায়, আমি প্ৰথম লাইনটো নিজে তেতিয়া কি মাহ কি দিন হ'ব জনা খবৰ নাই আধাৰ হ'ব কিবা এটা ভাবি প্ৰথম লাইনটো দি দিওঁ, দি পেলাই আমি বহি থাকোঁ আৰু, তাৰপিছত আমি পাহৰোঁ সেই কথাটো। তাৰপিছত 7 দিনমানৰ আগতে যেতিয়া যিজন শিল্পীক যিটো গান দিয়া হৈছিলে প্ৰথম লাইন, তেওঁ আহি হাজিৰ হয় যে গানৰ টেক্সটটো দিয়ক, এতিয়া মোৰ গান হেৰি কৰিব লাগে, তেতিয়াতো গানৰ টেক্সট নাই আমাৰ ওচৰত। ফাৰ্ষ্ট লাইনটো কি আছিলে? ফাৰ্ষ্ট লাইন আছিলে যে ফাগুনৰ দুপৰীয়া কিবা এটা হৈছে, বতাহ বলিছে বা কিবা এটা হৈছে, তাৰপিছত কি হৈছেতো আমি ক'ব নোৱাৰোঁ। গতিকে তেতিয়া হয় ভূপেন হাজৰিকা নাইবা মই নাইবা কোনোবা এজনৰ আমাৰ পাল পৰে যে বাকীখিনি কম্পোজ কৰি দিয়া। আমাৰ খুব চেষ্টা মূৰ সময়ৰ পিছত হয়তো 3 লাইন 4 লাইনমান ওলাই গৈ তাৰপিছত দুখন ওলোৱা হয় এজনৰ, ওলোৱা হ'লে মানে সেইখিনিলৈকে লিখি পেলাই সিজনক আকৌ দিয়া হয় যে বাকীখিনি তুমি কৰা। গতিকে এনেকৈ জোৰা ফুন্দা দি কোনোমতে একোটা গান আমাৰ মাজে মাজে ৰচনা কৰা হৈছিল, হৈছে এটাইবোৰ গান সেইবোৰ নহয়, কিছুমান সেই তেনেকুৱা অৱস্থা হৈছিল আৰু, কিন্তু গায়কসকলে গায়িকাসকলে বৰ আন্তৰিকতাৰ সৈতে গাইছিল, গতিকে সেইটো যে 3জনৰ মেনুফেকচাৰ আৰু এটা কাৰখানাত তৈয়াৰ কৰা দি কৰি তৈয়াৰ হৈছে সেইটো তেওঁলোকে গম নাপাইছিলে, কিন্তু আমিহে মনে মনে গম পাইছিলোঁ যে কি দুৰ্গতিৰে সৈতে আমাৰ গানটোৱে শেষ পৰ্যন্ত এটা ভাষা পাই পেলাই ৰূপ লৈছে, সেইটো অৱস্থা আমাৰ হৈছিল।
1: গীতিকাৰ হিচাপেও ছৈয়দ আব্দুল মালিকৰ আছিল এক সুকীয়া পৰিচয়।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা অভিনেত্ৰী জ্ঞানদা কাকতিৰ সৈতে হোৱা কীৰ্তিকমল ভূঞাৰ কথোপকথনৰ কিয়দংশ, জ্ঞানদা কাকতি আৰু জ্যোতিৰ্ময় কাকতিৰ দ্বৈত কণ্ঠৰ এটি গীত, সাহিত্যিক ছৈয়দ আব্দুল মালিকৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কিয়দংশ আৰু তেখেতে লিখা মনীষা হাজৰিকাৰ কণ্ঠৰ এটি গীতেৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: প্ৰত্যাহ্বান হৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মালবিকা বৰাৰ কণ্ঠৰ এটি গীত।

মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ অধিৱেশনৰ। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।